এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। আজি সোমবাৰ, অসমীয়া লেখেৰে 1948ৰ জেঠ মাহৰ 17 দিন, 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ 1 তাৰিখ, পুৱা 5:55 হৈ যোৱাৰ লগে লগেই সমূহ শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই মুকলি কৰা হৈছে আজিৰ অনুষ্ঠান। ষ্টুডিঅ'ত মই চয়নিকা বৰা, কাৰ্যকক্ষত মোৰ লগত আছে হিমাক্ষী মজুমদাৰ, নিয়ন্ত্ৰণ কক্ষত আছে ৰোহিত দাস।

এয়া আকাশবাণী নগাঁও। খন্তেক পিছতে 6 বজাত আৰু 6:05 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰ কৰা হিন্দী আৰু ইংৰাজী বাতৰি ৰিলে কৰি শুনোৱা হ'ব।

পুৱা 6:15 ভক্তিমূলক গীতৰ অনুষ্ঠান উপাসনা, 6:30 কৃষি আলোচনা আৰু লোকগীত, 7:00 নিয়োগ বাতৰি আৰু 7:05 অসমীয়া বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 7:15 সুপ্ৰভাত, 7:30 মূৰ্চনা অনুষ্ঠানত শ্ৰোতাই শুনিবলৈ পাব কেইটিমান অসমীয়া গীত, 8:00 ছমাচাৰ প্ৰভাত, 8:15 মৰ্ণিং নিউজ আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা, 8:30 গীতিমালিকা, 9:00 পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 9:20 বৰগীত, 9:40 শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান সাতসৰি, 10:00 এখনি নাটক বৰঘৰৰ পু ৰচনা কিশোৰীমোহন পাঠকৰ আৰু গীত শুনিবলৈ পাব। 11:00 12:05 আৰু 3:00 আঞ্চলিক বাতৰি, 4:00 আৰু নিশা 8:00 অসমীয়া মুখ্য বাতৰিৰ শিৰোনাম শুনিবলৈ পাব। 11:05 12:15 1:50 2:30 4:02 5:05 আৰু 5:20 বিবিধ ভাৰতীৰ বিভিন্ন অনুষ্ঠানসমূহ শুনিবলৈ পাব। 2:00 আৰু 2:15 ক্ৰমে ইংৰাজী আৰু হিন্দী বাতৰি আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 4:30 যুৱ তৰংগ, 5:00 হিন্দী বাতৰি আৰু 5:15 অসমীয়া বাতৰি শুনিবলৈ পাব। 5:25 আমৈ, 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠান, 6:00 অসমীয়া বাতৰি কৃষক বাণী অনুষ্ঠানটি শুনিবলৈ পাব আজি সন্ধিয়া 6:10, 6:40 খেলৰ আলোচনী, 6:45 সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।

সাত বজাত অনুষ্ঠান পৰিচিতি। এটি বৃন্দগীত শুনিবলৈ পাব আজি সন্ধিয়া 7:05, 7:10 চৰকাৰৰ বিভিন্ন দিশৰ 12 বছৰীয়া সফল কাৰ্যকালৰ বিশেষ প্ৰতিবেদন শুনিবলৈ পাব। টাষ্টি বৰদলৈৰ কণ্ঠৰ আধুনিক গীত শুনিবলৈ পাব আজি সন্ধিয়া 7:45, 8:02 সাহিত্য সুবাস।

8:32 লোকগীত, 8:45 সমাচাৰ সন্ধ্যা আৰু 9:00 নিউজ এট 9 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 9:15 হিন্দী বোলছবিৰ গীত শুনিবলৈ পাব। 9:25 নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব। 9:30 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শ্ৰোতাই কৰ্ণাটকী শাস্ত্ৰীয় সংগীত শুনিবলৈ পাব। মহাৰাজা পুৰাম চান্থানামৰ কণ্ঠত শোভা গুৰ্টুৰ কণ্ঠৰ ঠুমৰি আৰু অনুষ্ঠানৰ শেষত গায়ত্ৰীৰ বীণা শুনিবলৈ পাব ৰাগ হংসধ্বনি। এয়াই আছিল আজি আমাৰ কেন্দ্ৰৰ পৰা প্ৰচাৰ হ'ব লগা অনুষ্ঠানসূচী। এফএমৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। নিবেদন কৰিছোঁ ভক্তিমূলক গীতৰ অনুষ্ঠান উপাসনা।

উপাসনা ভক্তিমূলক গীতৰ অনুষ্ঠানটি শুনিলে আজিৰ উপাসনা অনুষ্ঠানত শ্ৰোতাই নিত্যানন্দ ডেকাৰ কণ্ঠৰ বৰগীত, লোপামুদ্ৰা নেওগৰ কণ্ঠৰ বৰগীত আৰু অনুষ্ঠানৰ শেষত নাম শুনিলে ৰাহুল দেৱ বৰদলৈ আৰু সংগীসকলৰ কণ্ঠত। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়াইছোঁ কৃষি আলোচনা।

0: কেন্দ্ৰৰ 102.7 মেগাহাৰ্টছত এয়া আকাশবাণী নগাঁও আৰম্ভ কৰিছোঁ কৃষি আলোচনা। প্ৰিয় শ্ৰোতা, আজি আপোনালোকক শুনাবলৈ লৈছোঁ গ্ৰীষ্মকালীন শাক পাচলিৰ যতন সম্পৰ্কে কৰা এটি আলোচনা। ইয়াত আমাৰ লগত ভাগ লৈছে বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ডক্টৰ বুদ্ধ বৰাই।
1: যেনেকৈ আমাৰ লাওজাতীয় শস্যবিলাক আছে, আমাৰ ৰঙালাও আছে, পানীলাও আছে, তাৰপিছত ভোল আছে, জিকা আছে, পটল আছে, কুন্দুলি আছে, তাৰপিছত স্কোৱাচো পৰে, ৱাটাৰমেলন, এনেকুৱা যিবিলাক লতাজাতীয় শস্য এইবিলাক বিশেষকৈ গ্ৰীষ্মকালীন কৰা হয়,
0: বেছিকৈ
1: কয়। ইয়াৰ বাহিৰেও

0: বেছি থাকে আৰু লগতে বহুত হিউমিডিটি থাকে, মইচা বহুত থাকে, মানে পানী বহুত থাকে। গতিকে এই সময়ছোৱাত
1: আৰ্দ্ৰতাটো
0: আৰ্দ্ৰতাক কয়। এই সময়ছোৱাত বিভিন্ন ধৰণৰ পোক পৰুৱা বা বেমাৰ আজাৰ আক্ৰমণ কৰা দেখা যায়। আজিকালি দেখা গৈছে যে বতৰটো সদায় একে নাথাকে, আগৰ বতৰ এতিয়া বতৰ বেলেগ হৈ গৈছে, গতিকে বতৰটো অলপ চেঞ্জ হৈছে। গতিকে শস্যৰ লগত এই বেমাৰ বা পোক পৰুৱাৰ লগত বতৰ বহুত সম্পৰ্ক আছে। মানে যদিও মানে শস্য তাত শস্য আমি কৰোঁ গ্ৰীষ্মকালীন কওঁ, তথাপি কিন্তু বতৰটো সদায় একে নাথাকে। আজিকালি এটা মানে প্ৰি মনচুন ছাৱাৰ বুলি আগতীয়াকৈ বতৰ হয়, বহুত দিন শুকান হৈ থাকে।
1: যেনেকৈ এইবছৰটো
0: আপুনি ভাবিব নালাগে বতৰ আহি গৈছে, বহুত দিন বতৰ হৈ থাকিলে। গতিকে গ্ৰীষ্মকালীন শস্য বহুত বেয়াকৈ মানে ক্ষতিগ্ৰস্ত হোৱা দেখা গৈছে এই সময়ছোৱাত। আৰু কিছুমান বেমাৰ আছে কিন্তু বিশেষকৈ গ্ৰীষ্মকালীন শস্য হোৱা দেখা যায়। যেনেকৈ মই ক'লোঁ ইতিমধ্যে যে লাও, ৰঙালাও, পানীলাও, যিমান লাও যেতিয়া শস্য আছে, লতাজাতীয় শস্য, তাত বিশেষকৈ কেইটামান বেমাৰ সদায় হয়। কিন্তু যিটো বতৰৰ পৰিৱৰ্তনৰ কাৰণে কিছুমান বেমাৰ প্ৰাদুৰ্ভাৱটো কম বেছি হোৱা দেখা যায়।
1: মানে বতৰ সাধাৰণতে বেছিকৈ হোৱা মানে বেমাৰ কোন?
0: বেমাৰ জেনেৰেলি আপোনাৰ দেখা গৈছে যে লাজৰ শস্যত, বিশেষকৈ আমাৰ কিছুমান জেগা আছে যে এটা হালধীয়া পৰা বেমাৰ এটা হয়, যিটো কয় আমি ডাউনি মিল্ডু বুলি কওঁ।
1: পাতবোৰ
0: পাতবোৰ হালধীয়া হৈ যায়, তলফালে আপোনাৰ ভেঁকুৰ হয় আৰু পাতটো মানে হালধীয়া সৰি যায়, আৰু ফলত কি হয়, গছজোপাৰ লাও শস্যবিলাক সৰু সৰু হৈ যায় আৰু তাৰবিলাক চাই দেখাত বেয়া হৈ যায়, টুটুৱা মটোৱা হৈ যায়। এইটো এটা ভেঁকুৰজনীয় বেমাৰ। কিন্তু এই বেমাৰটো বিশেষকৈ বেছিকৈ হ'ব যেতিয়া আমাৰ মাটিত বা পৰিৱেশত আৰ্দ্ৰতা বেছি থাকে, আৰ্দ্ৰতা বেছিকৈ হয়। ঠিক তেনেকৈ আৰু এটা বেমাৰ আছে কিন্তু ইয়াৰ উপজিত, সেই বেমাৰটো হ'ল আমাৰ বগা মাখি, বগা পাউডাৰ বেমাৰ আছে, পাউডাৰ মিল্ডু বুলি কওঁ আমি। সেই বেমাৰটো কিন্তু ইয়াৰ ওলোটা। সেই বেমাৰটো বিশেষকৈ সকলো শস্যতে হয়, কিছুমান শস্যতে, কিন্তু সেই বেমাৰটো কি হয় সদায় ড্ৰাই শুকান এটা হয়, আৰ্দ্ৰতা সি ভাল নাপায়।
1: গতিকে দুইটাৰে মাজৰ যিটো
0: অৱস্থাত
1: সন্তুলিত
0: অৱস্থা,
1: সেই অৱস্থাটোক যদি আমি ৰাখিব
0: পাৰোঁ
1: তেতিয়াহ'লে
0: আমি শস্যডৰা
1: ভাল হৈ থাকিব,
0: ধুনীয়া হৈ থাকিব। ইয়াৰ বাহিৰে বিভিন্ন ধৰণৰ আজিকালি আৰু বাকী যদি বৰষুণ বেছিকৈ পৰি থাকে, মই কৈছোঁ বৰষুণবিলাক কোনো কেতিয়া আহে কোনো ঠিক নাই। আজিকালি যদি বৰষুণ পৰাৰ ফলত যদি পানী বেছিকৈ জমা হৈ যায় তেতিয়া কিন্তু বেলেগ আৰু কিছুমান বেমাৰ অহা দেখা গৈছে, যেনেকুৱা গুৰি পচা বেমাৰ, এইটো বেমাৰ খুব মানে বেছিকৈ হোৱা দেখা যায় যদি পানী জমা হৈ যায়। সেইকাৰণে আপুনি দেখিব গ্ৰীষ্মকালীন শস্যবিলাক সদায় কি হয়, ভেটিৰ ওপৰত কৰা হয়, আমি কওঁ বেদ ওখ জেগাত কৰা হয় যাতে গুৰিটো যাতে বাচি থাকে। কাৰণ লাওজাতীয় গছবিলাকত বিশেষকৈ লতাজাতীয় গুৰিটোৱে মেইন, কাৰণ এটা গুৰিৰ পৰা বহুত দূৰলৈকে আগবাঢ়ি যায়। গতিকে গুৰি যদি ভালে থাকে লাওজাতীয় আমি ভাল উপাদান পাবলৈ সক্ষম। গতিকে আমি সদায় ওখ ঠাইত আমি এই জাতীয় শস্যবিলাক কৰা দেখা যায় যাতে পানী কোনো কাৰণে জমা নহয়। কাৰণ পানীত কি হয়, মাটিত কি হয়, যেতিয়া ময়চাৰ বেছি থাকে, আৰ্দ্ৰতা, বহুত ধৰণৰ ভেঁকুৰ মানে মাটিত থাকে সুপ্ত অৱস্থাত, যদি আৰ্দ্ৰতা বেছি পাই যায় লগতে গৰম বেছি হৈ যায় সিহঁতৰ বংশৰ বাঢ়ি যায়, ফলত সিহঁতে লাও গছৰ গুৰিটোত আক্ৰমণ কৰে, ফলত গুৰিটো পচি যায়, ফলত কি হয় গোটেই গছজোপা লেলি যায়,
1: নষ্ট হৈ যায়,
0: গোটেই ধুনীয়াকৈ হৈ যাব গছজোপা লাষ্টত নষ্ট হৈ যায়। গতিকে এইটো এটা বহুত সমস্যা হৈ গৈছে, বিশেষকৈ বৰষুণৰ কিন্তু হেৰি নোহোৱাৰ কাৰণে, কেতিয়া আহে বৰষুণ ঠিক নাই, এইটো ডাঙৰ সমস্যা হৈছে হ'ল পচি যোৱা বেমাৰ, গুৰি পচা বেমাৰ। ইয়াৰ বাহিৰেও বৰ্তমান সময়ত দেখিছে যে গৰমো বহুত বাঢ়ি গৈছে, আমাৰ যিটো টেম্পাৰেচাৰ, যিটো আমাৰ উষ্ণতা আগতকৈ অলপ বাঢ়িছে,
1: এতিয়া 40 ডিগ্ৰীটো এটা সাধাৰণ
0: হৈ গৈছে। আগত অসমত 37-40, 36 আছিলে, এতিয়া কিন্তু 40+ কৰিছে। গতিকে এইটো তাৰমানে আমাৰ কাৰণে চিন্তাৰ বিষয়। এইটোৰ ফলত কি হৈছে, আমাৰ যেতিয়া গৰম বাঢ়ি যাব, উষ্ণতা বাঢ়ি যাব, এই পোক পৰুৱাৰ সংখ্যা বাঢ়ি যায়। এই পোক পৰুৱাৰ সংখ্যা বাঢ়ি যোৱাৰ লগে লগে কিন্তু কিছুমান বেমাৰৰ লগত সম্পৰ্ক আছে, যেনে ভাইৰাছজাতীয় বেমাৰবিলাকো বাঢ়ি গৈছে দিনে দিনে। আৰু পোকৰ লগত ভাইৰাছবিলাক হৈছে এনেকুৱা অনুজীৱ যি কিন্তু পোকৰ দ্বাৰা বিস্তাৰিত হয়। যিমানে পোক গৰম বাঢ়িব, পোক বাঢ়িব, পোকৰ বংশবৃদ্ধি বাঢ়িব, পোকৰ যিটো লাইফ চাইকেল চুটি হৈ যাব, পোক পুৰা বেছিকৈ হ'ব, ফলত কি হয় সিহঁতৰে মেইনলি বিশেষকৈ মানে বেমাৰখিনি কৰি
1: বাহক
0: হিচাপে ব্যৱহাৰ কৰে। গতিকে সেইটো কাৰণে ভাইৰাছজনীয় বেমাৰবিলাক আজিকালি মানে প্ৰাদুৰ্ভাৱ বহুত বেছি দেখা গৈছে,
1: বিশেষ গৰমৰ কাৰণে,
0: পোক গৰমৰ কাৰণে। আৰু বিশেষকৈ লাওজাতীয় শস্যত, বিশেষকৈ জিকা, জিকাত বহুতভাৱে হোৱা দেখা গৈছে, মানে পাতবিলাক কেঁকুৱা পৰি যায়, ফলবিলাক কেঁকুৱা মেকুৱা পৰি যায়, হালধীয়া পৰি যায়। আৰু এটা কথা আপুনি কওঁ যে এই যে ভাইৰাছজনীয় বেমাৰ হ'লে তাৰ কিন্তু কোনো নিৰাময় নাই, কোনো কেমিকেল মানে তাৰ কামত নাহে, মানে কোনো কেমিকেলে দি পায়
1: মানে হৈ যোৱাৰ পিছত আৰু উপায় নাই,
0: ভাল কৰিব কোনো উপায় নাথাকে।
1: কিন্তু সেই ক্ষেত্ৰত ধৰক আগতীয়াকৈ যদি কিবা ব্যৱস্থা ল'ব পৰা সুবিধা থাকে,
0: সেইটো কাৰণে আমি আগতীয়াকৈ বহুত ব্যৱস্থা ল'ব লগা হয়। আমি সেইটো কাৰণে কওঁ সুসংগত ব্যৱস্থা, আমি কেৱল ৰাসায়নিক সাৰৰ ওপৰত নিৰ্ভৰ কৰি, ৰাসায়নিক ঔষধৰ ওপৰত নিৰ্ভৰ কৰি খেতি কৰিব নোৱাৰোঁ আজিকালি। কিন্তু আমি যিটো পৰিচৰ্যা কৰোঁ, শস্য ৰক্ষা, শস্য পৰিচৰ্যা, এইখিনি যদি ভালকৈ কৰোঁ বহুত বেমাৰ আমি কমাই থাকিব পাৰিম। কাৰণ বিশেষকৈ বহুত যিমান বিশেষকৈ বেমাৰবিলাক কিহে কৰে, আমাৰ ভেঁকুৰে কৰে, জীৱাণুৱে কৰে আৰু ভাইৰাছে কৰে, যিমান প্ৰায়বিলাক বেমাৰ কৰে গছত বিশেষকৈ যিকোনো গছৰ

0: শস্যই হ'ব পাৰে, বেছিকৈ বেমাৰ পালে কৰে আমাৰ ভেঁকুৰে, যিটোক আমি কওঁ ইংৰাজী কৈ ফাঞ্জাই। চ' এই ভেঁকুৰৰ বীজাণুবিলাক বিশেষকৈ ইহঁতে শস্য নোহোৱা সময়খিনিত বিশেষকৈ মাটিত থাকে বা নৰা বা পাতত থাকে, সেইখিনি সুপ্ত অৱস্থাত থাকে,
1: তেতিয়া বংশবৃদ্ধি নহয়,
0: বংশবৃদ্ধি নহয়। যেতিয়া পৰিৱেশটো সুবিধা পাই যায় সিহঁতে বংশবৃদ্ধি কৰিব, তাৰপিছত এইখিনি পচাই দিব আৰম্ভ কৰি দিয়ে। গতিকে তেওঁলোকে বিশেষকৈ এই বীজাণুবিলাক বতৰৰ ওপৰত নিৰ্ভৰশীল। আমাৰ শস্য থাকেই পথাৰত সদায়, আজিকালি জানেই আপোনাৰ গোটেই বছৰে শস্য কৰি থাকে, কৃষকেতো শস্যটো আগৰ দিনা নাই, এটা শস্য কৰি থাকে, গতিকে পথাৰত শস্য এটা নহয় এটা থাকেই
1: থাকে,
0: ঠিক আছে। সেইটো কাৰণে কি বেমাৰ থাকেই পথাৰত, কিন্তু যেতিয়া পৰিটো পাই যায়, আচলতে বেমাৰ এটা হ'বৰ কাৰণে তিনিটা বস্তু লাগে আমাক, এটা হ'ল গছজোপা লাগে, শস্য গছ গছ লাগে, বীজাণু লাগেই, দুইটা আছেই, লগতে পৰিৱেশটো এনভাইৰমেণ্ট যদি কওঁ আমি, ৱেডাৰ বতৰ, বতৰ যদি সুবিধাজনক হৈ যায় তেতিয়াহ'লে কিন্তু বেমাৰটো হ'ব। যদি বতৰ যদি সুবিধাজনক নহয়, অনুকূল নহয়, তেতিয়া বেমাৰ নহয়। যদিও
1: মানে য'ত বেমাৰটো হ'ব সেইটো হ'ল গছজোপা, আৰু যিহে বেমাৰটো কৰিব বীজাণু বা ভাইৰাছ বাচি আছে সেইবোৰ, আৰু খালি ইহঁত দুইটাক বিকাশ হ'বৰ কাৰণে, ডেভেলপ হ'বৰ কাৰণে কি লাগে,
0: পৰিৱেশে কিন্তু মেইন,
1: পৰিৱেশটো লাগে
0: আমাৰ জলবায়ু।
1: এতিয়া ধৰক পৰিৱেশটোতো জলবায়ুটোতো আমি তেনেকৈ পটককৈ সলনি কৰিব নোৱাৰোঁ। এতিয়া ধৰক বহু ক্ষেত্ৰত আপুনি এটা কথা ক'লে যে আমাৰ যিটো পলি হাউচৰ কথা ক'লে, যে পলি হাউচটো ব্যৱহাৰ কৰি আমি বহুলাংশে ইয়াৰ প্ৰকোপটো কমাব পাৰোঁ, কাৰণ ইয়াৰ ভিতৰৰ যিটো পৰিৱেশ সেইটো আমাৰ মানে কণ্ট্ৰলত থাকে,
0: নিয়ন্ত্ৰণত থাকে,
1: নিয়ন্ত্ৰণত থাকে, সেই কামটো আমি কৰিব পাৰোঁ। কিন্তু তাৰ বাহিৰেও এতিয়া ধৰক বহল পৰিসৰত যেতিয়া কৰা যায়, যেনেকৈ ধৰক এডৰা বেঙেনা কৰা যায়, এতিয়া বেঙেনা ডৰাটো একঠা মাটিৰ ভিতৰত কৰিলেতো নহ'ব, বা বিভিন্ন ধৰণৰ আপুনি যিটো লাওজাতীয় শস্যৰ কথা ক'লে বা ক'লে, সেইবিলাকে কিন্তু এটা বিস্তৃত এলেকাত কৰিবলগীয়া হয়, বিঘা বিঘা মাটি বা একৰ একৰ মাটিত কৰিবলগীয়া হয়। তেনেকৈ ধৰণে কৰিলে তাত এই বস্তুটো নাইকিয়া কৰিবৰ কাৰণে লাভটো আমি ল'বই লাগিব, লাভ ল'বই লাগিব, আৰু খেতি কৰিলে সেইটোৰ কথা মনত ৰাখিয়ে কামটো কৰা
0: যায়।
1: সেই ক্ষেত্ৰটোত কি কৰিব পাৰি, কাৰণ ইয়াত এটা সমস্যা আছে, সমস্যাটো হৈছে আপুনি কৈছে যে যদিহে ই এবাৰ হৈ গ'ল, হৈ যোৱাৰ পিছত কিন্তু ইয়াক নিৰাময় কৰাটো অলপ কঠিন হৈ পৰে বা প্ৰায় নহয়। আগতীয়াকৈ তেতিয়াহ'লে আমি ল'ব লাগিব, হয়তো সেই মাটিত থকা তাৰ কণীবিলাক বা তাৰ যিটো বীজাণু আছে তাক তাতেই ধ্বংস কৰিব লাগিব। কোনবোৰ উপায় অৱলম্বন কৰিলে আমি মানে গৰমৰ কালি আমি হোৱা যিবিলাক ৰোগ আছে সেই ৰোগবিলাক আমি প্ৰতিৰোধ কৰিব পাৰোঁ?
0: ঠিক ঠিক আপুনি ধুনীয়াকৈ কৈছে যে পলি হাউচটো হওক কি, তাত সাধাৰণতে আমি কি যিবিলাক বহুত দামী শস্য সেইটো কাৰণে প্ৰযোজ্য হয়, দামী শস্য যিবিলাক বহুত আমি কওঁ কেচ ক্ৰপ, সৰু মানে যিবিলাক সাধাৰণ শস্যবিলাক আমি তাত কৰিলে আমাৰ অৰ্থনৈতিকভাৱে আমি লাভজন নহওঁ, কাৰণ এইটো কষ্ট বহুত খৰচ পৰি যায়। যিবিলাক হাই ভেলু ক্ৰপ যদি কওঁ আমি, হাই ভেলু কেপচিকাম যিবিলাক দামী হয়, অপশ্যন আমি যিটো কওঁ কিকুম্বাৰ কৰোঁ বা তিয়ঁহ কৰোঁ, সেইবিলাকৰ কাৰণে পলি হাউচটো ঠিকেই আছে। কিন্তু আপুনি কোৱাৰ দৰে এই বহলভাৱে জিকা কৰিব গ'লে পলি হাউচ আমাৰ কিন্তু আমি সেইমতে লাভজনক নহওঁ, আগতীয়াকৈ বাৰিষা এই ছিজনত আমি কৰিব লাগিব। গতিকে আমি এইখিনি কৰোঁতে আমি বহুত কথা, যদি আমি যিবিলাক আমি খেতি কৰোঁতে আমি যিটো মানে কিছুমান কথা আছে, এইখিনি যদি আমি ভালকৈ আমি মানে কি কয় ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে আমি এই বেমাৰবিলাক যিবিলাক আছে আমি নোহোৱাকৈ আমি ৰাখিব পাৰোঁ। বিশেষকৈ প্ৰথমতে আমাৰ আহিব, আমি পথাৰখন চাফ চিকুণকৈ ৰাখিব লাগিব, পথাৰখন ঘাঁহ বন নোহোৱাকৈ নিয়নি কৰি, কিয় এই যে ঘাঁহ বন থাকে তাতে বহুত বীজাণু তাত থাকি যায়, বিশেষকৈ ভাইৰাছবিলাক, ভাইৰাছবিলাকৰ যেতিয়া গছ নাথাকে সিহঁতেই অন্য গছত হ'লেও ঘাঁহত থাকে, সিহঁতৰ ঘাঁহ লাগিবই বা অন্য গছ
1: লাগিব,
0: সিহঁতে নহ'লে জীয়াই থাকিব নোৱাৰে। গতিকে খেতি নোহোৱা সময়ত সিহঁতে ঘাঁহ বনত থাকে, আৰু কৃষকে সদায় কি কৰে এই গুটি জানে, তেওঁলোকে নিৰোগী গুটি ব্যৱহাৰ নকৰে, য'ত বেমাৰ হয় তাৰপৰাই গুটি আনে, আৰু একে দৰা মাটিত সদায় খেতি কৰি থাকে। গতিকে এইখিনি আমি সৰু সৰু কাম কৰি পেলাই আমি ঔষধ নিদিয়াকৈ বা ব্যৱহাৰ নহয়কৈ আমি বহুত ধৰণৰ বেমাৰ আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ। বিশেষকৈ আমাৰ যিটো ভেঁকুৰজনৰ বেমাৰ, আপুনি খেতিডৰা কৰাৰ আগতে ধুনীয়াকৈ হাল বাব লাগে। আজিকালি কৃষকে কি কয় লগে লগে হাল বাই দিয়ে, হাল বাই দিলে কি হয় মাটিত যিবিলাক বীজাণু সোমাই থাকে সুপ্ত অৱস্থাত, এইবিলাক সূৰ্যৰ পোহৰত ওলাই যেতিয়া আহিব সূৰ্যৰ তাপত ইহঁত ধ্বংস হৈ যায়। আমি যদি লগে লগে হাল বাই দিওঁ সেইটো সুবিধা নাপায়, আৰু লগতে কি হয় ঘাঁহ বনবিলাক থাকি যায়। আমি আগতে কওঁ যে আগতে হাল বাই দিয়ে পথাৰত, তেতিয়া কি সুবিধা হ'ব আপোনাৰ এই যে ঘাঁহ বনবিলাক পচিবলৈ সময় পায়। আজিকালি লগে
1: লগে কামটো লাহে লাহে
0: লাহে লাহে
1: লাহে লাহে কৰিছে। আমাৰ মনত আছে যে আমাৰ পথাৰবিলাক প্ৰথমতে কহাই
0: কহাই থৈ দিয়ে,
1: কহাই থৈ কহাই থৈ মানে প্ৰথমতে ফালি থৈ
0: দিয়ে।

0: তাৰপিছত অলপমান যেতিয়া দিন যাব,
1: কোমল হ'ব অঁ,
0: দিন যোৱাৰ পিছত তেতিয়া আকৌ এচাহ,
1: মাৰি
0: যদি
1: দিয়ে
0: প্ৰথমতে দীঘলীয়াকে বাইছিলে তাৰপিছত
1: আকৌ
0: পথলীয়াকে
1: পিছলীয়াকৈ
0: পাব,
1: মাৰিব।
0: হয়নে? এই ধৰণৰ
1: এইবিলাক
0: ব্যৱস্থা
1: কথা
0: থাকিলে
1: আমি আগৰ কথা চিন্তা, কৃষকে আগে জানে, তেওঁলোকে বহুত অভিজ্ঞ, তেওঁলোকে এইবিলাক কৰাৰ নিয়ম কাৰণ আছে। যেতিয়া পথাৰ আপুনি ক'লে খৰাল মাৰি দিয়ে, তেতিয়া কি হয়, পানী জমা হৈ থাকে তাতে, মাটিটো কোমল হৈ থাকে, ঘাঁহ বনবিলাক আপুনি শিপাটো উঠাই দিওঁ তাকে, তাতে ঘাঁহ বনবিলাক ৰ'দত মৰি যায়। গতিকে পৰৱৰ্তী সময়ত ঘাঁহৰ ওপৰত কমি থাকিব, আৰু ঘাঁহবিলাকৰ লগত কি বেমাৰ সম্পৰ্ক আছে, কাৰণ বেমাৰৰ বীজাণুবিলাক এটা সময়ত ঘাঁহত থাকে,
0: সিহঁতে আশ্ৰয় দিয়ে,
1: আশ্ৰয় আশ্ৰয় থল। গতিকে সেইটো কোৱাৰ ফলত আমি বহুত পৰিমাণে আপোনাৰ যিটো বীজাণু, বীজাণু যিটো আমাৰ বীজাণু তাৰ যিটো পৰিমাণ আমি কম ৰাখিব পাৰোঁ, আৰু যিমানে কম ৰাখিব পাৰোঁ সিমানে বেমাৰটো কমি থাকিব। পিছত হয়তো বেলেগৰ পৰা উৰি আহিব পাৰে, কিন্তু প্ৰথম অৱস্থাত আমি কিন্তু
0: সেইটো আগতীয়াকৈ আমি
1: আমি
0: প্ৰতিৰোধটো তেনেকৈ কৰিব
1: এইটো ব্যৱস্থা
0: পাৰোঁ।
1: ল'ব পাৰে।
0: 1 নম্বৰ কথা হ'ল, তেতিয়াহ'লে আমি মাটিডৰা ভালকৈ চাহ
1: চাহ
0: কৰিব
1: কৰিব
0: লাগিব, শুকাবলৈ দিব
1: শুকাবলৈ
0: লাগিব,
1: ল'ব,
0: যাতে তাত ভেঁকুৰ বা বীজাণু বা যি আছে
1: যি আছিলে
0: সেইবোৰ যাতে সূৰ্যৰ পোহৰত নষ্ট হৈ
1: নষ্ট
0: যায়।
1: হৈ যায়।
0: তাৰ বাহিৰেও বাৰু কিবা ঔষধ পাতিৰ ব্যৱহাৰ কৰিব পাৰি বা
1: ঔষধ আমি
0: দৰকাৰ থাকে নেকি?
1: আমি কৈছোঁ আজিকালি ঔষধৰ ব্যৱহাৰ খুব কমি গৈছে, আমি সেইকাৰণে সুসংগত ব্যৱস্থাপনাৰ বিষয়ে আমি আগবাঢ়ি গৈছোঁ। তাৰ ঔষধটো কি হয়, আমি অসমত আমাৰ ভাৰতবৰ্ষতে বহুত ঔষধ ব্যৱহাৰ কৰিছিলে, যাৰ ফলত কি বহুত পাছতীয়া হৈছিলে। সেইটো কাৰণে আজিকালি ঔষধটো আমি ব্যৱহাৰ কৰিম যেতিয়া উপায় নোহোৱা হৈ যায়, কিন্তু আমি ঔষধ ব্যৱহাৰ নকৰাকৈ বহুত কাম আছে যিবিলাক কৰিলে আমি
0: ইয়াক কমাব
1: কমাত হেৰি পাওঁ, যিবিলাক বেছি খৰচো নহয়, আমাৰ স্বাস্থ্যসন্মত হয় বা পৰিৱেশসন্মত হয়। যেনেকুৱা আপোনাৰ শস্য চক্য, আমি শস্য পৰিৱৰ্তন, শস্য পৰিৱৰ্তন বুলি কওঁ, আমি সদায় একেটা জেগাত একেটা খেতি কৰিব নিদিওঁ, মানে সদ্যটো সলাই দিব লাগে, আমি শস্য চক্যটো আমি সলাই দিব লাগে। এইটো কৰিলে কি হয়, আমাৰ এই বীজাণু যিটো জীৱন চাইকলটো ধ্বংস হৈ যায়, ফলত তাৰ সংখ্যাও কমি যায়। এইটো এটা সাধাৰণ কথা আমি কৰিব পাৰোঁ, শস্য পৰিৱৰ্তনটো যি কয় আমি ক্ৰপ ৰোটেশ্যন কৰোঁ, আমি ইংৰাজীত কওঁ যে শস্য
0: বৰ্তন,
1: শস্য বৰ্তন কৰিলে মানে বহুত পৰিমাণে বীজাণু কমি থাকিব। তাৰপিছত আমি সঠিক সুষম সাৰ আমি দিব লাগে, সকলো সাৰ এটা বেলেগ বেলেগ কাম আছে, আমি যদি সুষম সাৰ দিওঁ তেতিয়া গছবোৰ নিৰোগী হ'ব, হেলদি হ'ব, আৰু যিমানে হেলদি হ'ব সি শস্যৰ বেমাৰৰ প্ৰতিৰোধৰ ক্ষমতা বাঢ়ি যাব। তাৰপিছতে নিৰোগী বীজৰ ব্যৱহাৰ, আৰু যদি আৰু বীজ শোধন, বহুতো আজিকালি বীজ শোধন কৰিব লাগে, বীজ শোধন কৰা ডাঙৰ এটা এটা গুণ আছে, বীজ শোধন কৰিব লাগে আমি, কাৰণ বীজ শোধন কিয় কৰিব লাগে, কাৰণ বিশেষকৈ বহুত ধৰণৰ বীজাণু বীজত বাস কৰে, খুব তপ্ত থাকে, গতিকে বীজটো হ'ল বেমাৰৰ বাহক। যদি আমি বীজটো শোধন কৰি দিওঁ কেমিকেল ঔষধ দি, তেতিয়া কি হ'ব, যেতিয়া আমি শস্য আমি খেতি কৰিম তেতিয়া সেই বীজটো মানে পচি নাযায়।
0: এতিয়া মই এইখিনিতে আৰু এটা কথা মনলৈ আহিছে, ধৰক আমি যিবোৰ বীজ নিজে নাৰাখি কিনি আনো, পেকেটত ৰখা হয় বা সেইবোৰ কিছুমান চাৰ্টিফাইড এজেঞ্চিয়ে তেওঁলোকে সেইটো প্ৰস্তুত কৰে বা বিপণনৰ কাৰণে ব্যৱস্থা কৰে, এতিয়া তেওঁলোকে যিখিনি বীজ তেনেকৈ আমাৰ কৃষকসকলৰ মাজলৈ পঠিয়াই দিয়ে, সেই বীজখিনি তেওঁলোকে শোধন কৰি দিয়ে নে নিদিয়ে, বা সেই বীজখিনি যদি আমি আনো তেতিয়াহ'লে আমি এটা নিৰোগী বীজ পাম বুলি আমি ভাবিব পাৰোঁ নে নোৱাৰোঁ?
1: পাৰোঁ পাৰোঁ, আজিকালিতো হাইব্ৰিড ব্যৱহাৰ, কৃষকে হাইব্ৰিড ব্যৱহাৰ কৰে, আৰু প্ৰায়বিলাক বীজে আজি শোধন কৰা থাকে আজিকালি, কিন্তু কেতিয়াবা কি হয় এই মাটিত বহুত বীজাণু থাকে, মই কৈছোঁৱেই, গতিকে কেতিয়াবা কি হয় বীজ শোধন কৰা থাকিলেও যেতিয়া গজালি মিলিব, বীজ শোধন কৰাৰ পিছত মানে গুটিটো পচি নাযায়, গুটিটো পচি যাব নাযায় মানে, কাৰণ বীজৰ এটা কেমিকেলৰ এটা লেয়াৰ থাকিব, প্ৰলেপ থাকিব, যিটো কাৰণে বীজটো
0: নষ্ট
1: নষ্ট নহয়, কিন্তু যেতিয়া গজালি মিলিব তেতিয়া বীজটো কিন্তু বেলেগ ভেঁকুৰৰ পৰা আক্ৰমণ হোৱা হৈ থাকে, হৈ থাকে,
0: সম্ভাৱনা থাকিবই
1: থাকিবই। গতিকে আমি সেইটো কাৰণে যাতে কৰিব লাগে, কাৰণ মই কৈছোঁ ভেঁকুৰ বা বীজাণুবিলাক কেতিয়া হ'ব, যেতিয়া উপযুক্ত পৰিৱেশ আমি সেই পৰিৱেশ দিব নালাগে, যাতে মাটি পানী জমা দিব নালাগে। আমি মাটি শোধন কৰিব পাৰোঁ, কিন্তু আমি বহল বহুত এখন ডাঙৰ পথাৰ আমি শোধন কৰিব নোৱাৰোঁ, আমি সৰু সৰু বেদ, মাটিৰ যিটো বেদ কৰোঁ বা আলিটো কৰি
0: সাধাৰণতে পুলিবাৰী
1: পুলিবাৰী পাৰিম, কিন্তু গোটেইখন পথাৰ আমি শোধন কৰিব সম্ভৱ নহয়। গতিকে আমি বীজ শোধন কৰিলে আমি গজালি পোৱা লাগিব, বীজটো কোনো কাৰণে নষ্ট নহয়, কিন্তু পিছতো কিছুমান বস্তু, কিছুমান পুলি নষ্ট হৈ যাব পাৰে, কাৰণ মাটিত বহুত বীজাণু থাকে। যদি সেইটো কাৰণে আমি কি কৰিব লাগে, যাতে পানী জমা নহয় এইটো ব্যৱস্থা আমি একদম মানে হেৰি কৰিব লাগে, নিশ্চয় কৰিব লাগে,
0: নিশ্চিত কৰিব লাগে। দুটা কথা গম পালোঁ, এটা কথা তেতিয়াহ'লে মাটিডৰা খুব ধুনীয়াকৈ চাহ কৰিব লাগিব, আৰু তাৰ পিছৰ কথাটো হ'ল আমি বীজটো শোধন কৰিব লাগিব, আৰু এটা আপুনি সঠিক মাত্ৰাত সাৰ দিব লাগিব, সেই কথাটো ক'লে। সেইখিনিতে আমি নিশ্চয়কৈ এটা কথা আমি মন কৰিব লাগিব আমাৰ কৃষকসকলে, যে মাটিডৰাত কোনটো সাৰৰ প্ৰয়োজন সেই কথাটো কিন্তু আমি নিশ্চিত কৰি ল'ব লাগিব। আপুনি কৈছে যে আমি সাধাৰণতে ইউৰিয়া যিটো সাৰ, যিটো নাইট্ৰজেন আচলতে, সেই বস্তুটো আমি বেছিকৈ দিওঁ, বেছিকৈ দিয়াৰ ফলত গছজোপা যদিও বা হোৱা যেন লাগে বা ধুনীয়া হয়, কেতিয়াবা গুটিৰ ক্ষেত্ৰত মানে ফলৰ ক্ষেত্ৰত ইয়াৰ অকণমান আমি অসুবিধাত পৰোঁ, বা বেমাৰ আজাৰো
1: কি
0: হয়, বেমাৰ আজাৰ সি ৰোধ কৰিব নোৱাৰে। বহুত ক্ষেত্ৰত মই শুনিছোঁ যে এনেকুৱা আমাৰ ধৰক যিসকলে ফুলৰ

0: খেতি কৰে,
1: ফুলৰ খেতি কৰে অঁ,
0: এই এই ঠিক এই সময়খিনিলৈকে হৈ আছে,
1: হৈ আছে
0: এই ফুলৰ খেতি কৰে। ফুলৰ খেতিৰ ক্ষেত্ৰত তেওঁলোকে কিন্তু ইউৰিয়া সাৰ ব্যৱহাৰ নকৰে। এইটো কাৰণে নকৰে যে সেই আপুনি কোৱা কথাটো যে ইউৰিয়া সাৰটো ব্যৱহাৰ কৰিলে গছজোপা লহপহকৈ বাঢ়ি যায় আৰু অলপমানতে সি লেহুকা হৈ পৰি যায় আৰু তাৰ ওজনটো বাঢ়ি থকাৰ কাৰণে সি নষ্ট হৈ যায়,
1: দুৰ্বল হৈ যায়,
0: দুৰ্বল হৈ যায়। এই যিবিলাক কথা, এই কথাবিলাক আমি মন কৰিব লাগিব আৰু ইয়াৰ লগে লগে আমি মাটিডৰা উপযুক্ত হৈ আছে নে নাই সেইটো চাবৰ কাৰণে যিটো আমাৰ ছয়েল হেলথ কাৰ্ডৰ ব্যৱস্থা আছে বা মাটি পৰীক্ষা কৰাৰ যিটো ব্যৱস্থা আছে সেই ব্যৱস্থাটোৰ মাজেৰে যোৱাটো খুব বাঞ্ছনীয়। এই ক্ষেত্ৰত আপুনি কৃষকসকলক কেনেকুৱা ধৰণৰ পৰামৰ্শ?
1: চৰকাৰৰ এটা পদক্ষেপ আছিলেই ছয়েল হেলথ কাৰ্ড, আৰু এইটোৰ অধীনত বহুত কৃষকে ছয়েল হেলথ কাৰ্ড পালে, কিন্তু তথাপি যদি যিসকলে পোৱা নাই, আমাৰ বিভিন্ন ঠাইত ছয়েলৰ মাটিৰ পৰীক্ষা কৰাৰ সুবিধা আছে, যেনেকৈ আমাৰ শ্বিলঙটো আছে, কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁওটো আছে, কৃষকসকলে ছয়েল চেম্পল লৈ গ'লে তেওঁলোকে নিশ্চয়
0: কৃষি বিভাগৰ যোগাযোগ
1: যাব পাৰে। প্ৰত্যেক ডিষ্ট্ৰিক্টতে ছয়েল টেষ্টিং লেবৰেটৰী আছেই, তেওঁলোকে কৰি ল'লে তেওঁলোকৰ মাটিটোত কিমানটো মানে লাগে, কিমান পৰিমাণৰ সাৰ আছে আৰু কিমান লাগিব তেওঁলোকে এইটো গম পাই যাব। সেইটো কৰিলে মানে আপোনাৰ সাৰখিনি ৱেষ্ট নহয় বা সঠিক আপোনাৰ যিটো হিচাপ পাব যে কিমান মোৰ সাৰটো দিব লাগে, আৰু সকলো মাটি একে নহয়। আপোনালোকে এই মাটি পৰীক্ষাটো এতিয়া অতি গুৰুত্বপূৰ্ণ কথা, এইটো কৰি ল'লে কৃষকৰ সুবিধা হ'ব। আৰু ইয়াৰ পিছত আমি প্ৰথমে গৈছোঁ কালচাৰটোৰ কথা ক'লোঁ মই, তাৰপিছত কিছুমান জাত আছে যিবিলাক জাত অলপ মানে ৰোগ প্ৰতিৰোধ ক্ষমতা আছে, আৰু এটা কিছুমান জাত আছে ধৰক সহনশীলৰ ক্ষমতা আছে, ধৰক তলাইন ভেৰাটি সম্পূৰ্ণ প্ৰতিৰোধ কৰিব নোৱাৰিলেও সি মানে সহ্য কৰিব পাৰে বেমাৰটো হ'লে,
0: নষ্ট হয়
1: নষ্ট নহয়, মানে আপুনি উৎপাদন পাব, বেমাৰটো হ'লে আপুনি কিছু সংখ্যক মানে উৎপাদন পাব,
0: সময় এটা আমি পাম,
1: মানে উৎপাদন পাব আপুনি, বেমাৰটো হ'লেও সহনশীল মানে সি বেমাৰটো হ'লেও আপুনি উৎপাদন পাব অলপ হ'লেও। গতিকে এনেকুৱা জাত যদি আছে আপুনি ব্যৱহাৰ কৰিব লাগে। প্ৰত্যেক কৃষক খেতিত কিছুমান ৰেজিষ্টেণ্ট ভেৰাইটি বুলি কওঁ ইংৰাজীত, কিন্তু প্ৰতিৰোধী জাত বা সহনশীল জাত আছে, পাৰিলে এইবিলাক জাত ব্যৱহাৰ কৰিব লাগে।
0: সেইবোৰ জাতবিলাকৰ দাম বেছি নেকি?
1: দাম বেছি নহয়, আমি কৃষকে কেতিয়াবা কি হয় সেইটো গুৰুত্ব নিদিয়ে, মানে ডাইৰেক্ট উৎপাদনটো চায়।
0: প্ৰত্যেকজন কৃষকেই সেই কথাখিনি যদি আমি চালি জাৰি চাওঁ বা এই ধৰণে আগুৱাবলৈ চেষ্টা কৰোঁ, তেতিয়াহ'লে আমি সদায় আমাৰ খেতি মাটিডৰা ভালকৈ ৰাখিব পাৰিম। অৱশ্যে ইয়াৰ লগতে আৰু এটা কথা আপুনি ক'লে, যিটো আমাৰ গ্ৰীণ হাউচ বুলি কয়, মানে সেউজগৃহ হয়, সেই সেউজ গৃহটোৰ জৰিয়তেও আমি কিছুমান ৰোগ বা এনেকুৱা পোক পতংগক আমি আঁতৰাই ৰাখিব পাৰোঁ, কিন্তু সেই কামটো কৰিবলৈ গ'লে ই অলপ ব্যয়বহুল, গতিকে সকলো খেতিৰ ক্ষেত্ৰতে ই প্ৰযোজ্য নহ'ব, আৰু সেই প্ৰযোজ্য নোহোৱাৰ কাৰণে ইয়াক আমি তেনেকৈ ক'ব নোৱাৰিম যে এইটো সকলোৱে কৰক বা কৰিব লাগে বুলি, যিহেতু আমাৰ কৃষিত উৎপাদন ব্যয় যিটো, উৎপাদন ব্যয়টো আমি সদায় কমাব লাগিব আৰু উৎপাদন ব্যয়টো কমালেহে আমাৰ লাভ হ'ব। সেই কথাখিনি আমি মনত ৰাখিব লাগে, সকলো কৃষকেই এই ধৰণেৰে কওক বা কামখিনি কৰক, ইজনে সিজনক সহায় কৰক, হাতে হাতে হাত ধৰি যদি আমি আগুৱাই যাওঁ, ইজনে সিজনক শিকাই যাওঁ, তেতিয়াহ'লে নিশ্চয় আমি কৃষিৰ ক্ষেত্ৰখন আগবাঢ়ি যাব পাৰিম বা এই গৰমকালি কৰা যিখিনি খেতি সেই খেতিখিনিত আমি এটা ভাল লাভ পাব পাৰিম। পুনৰবাৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিলোঁ, আপুনি ইমান দূৰৰ পৰা আহিলে আমাৰ ওচৰলৈ, আহি পেলাই আমাৰ কৃষকসকলৰ কাৰণে এইখিনি পৰামৰ্শ আগবঢ়ালে। আগলৈকো এনেকুৱা অনুষ্ঠানত কেতিয়াবা লগ পোৱাৰ নিশ্চয় আশা কৰিলোঁ। তেতিয়াহ'লে আজিলৈ আমাৰ কথা বতৰাৰ পৰা আমি বিদায় ললোঁ। নমস্কাৰ,
1: ধন্যবাদ।
2: শ্ৰোতাই গ্ৰীষ্মকালীন শাক পাচলি বিষয়ক আলোচনাটি শুনিলে। আজিৰ কৃষি আলোচনা ইমানেই, নমস্কাৰ।
3: কৃষি আলোচনা অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী নগাঁও, নিবেদন কৰিছোঁ ভাৰত দাসৰ কণ্ঠৰ লোকগীত।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। খন্তেক পিছতে 7 বজাত নিয়োগ বাতৰি আৰু 7:05 অসমীয়া বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগত খালি হোৱা 53টা জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল পদৰ বাবে অসম লোকসেৱা আয়োগে আবেদন বিচাৰিছে। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 8,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pwdroads.assam.gov.in। আবেদনৰ শেষ তাৰিখ 10 জুন। ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডে 11,127টা এছিষ্টেণ্ট লোক পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিলৰাইট, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিক্স মেকানিক, মেকানিক মটৰ ভেহিকল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মেচাৰ এণ্ড কইল ৱাইণ্ডাৰ, মেকানিক ডিজেল, হিট ইঞ্জিন, টাৰ্ণাৰ, মেচিনিষ্ট, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক, ইয়াৰ যিকোনো ট্ৰেডত ITI-ৰ চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্ছ বা অট'মোবিল ইঞ্জিনিয়াৰিং ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালি হোৱা পদ পূৰাবৰ বাবে FCAT 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালি হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব, নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 এই পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেম'গ্ৰাফি, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যনছ ৰিচাৰ্চ, ইনফৰ্মেশ্যন টেকন'লজি, কম্পিউটাৰ চায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকন'লজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডেটা চায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ইয়াৰে যিকোনো বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। নিয়োগ বাতৰি ইমানেই।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি পঢ়িছো ঋতুপৰ্ণা বৰাই। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি নতুন দিল্লীত ম্যানমাৰৰ ৰাষ্ট্ৰপতি ইউ মিন আংলাইনৰ সৈতে আলোচনাত মিলিত হ'ব। 10খন ৰাজ্যৰ 24খন ৰাজ্যসভা আসনৰ দ্বিনিৰ্বাচিত নিৰ্বাচনৰ বাবে আজি অধিসূচনা জাৰি কৰা হ'ব। বিশিষ্ট গায়িকা সুমন কল্যাণপুৰৰ কালি মুম্বাইৰ নিজা বাসগৃহত দেহাৱসান ঘটে। ম্যানমাৰৰ উত্তৰ পূব প্ৰান্তত কালি সংঘটিত এটা বিস্ফোৰণত 45জনতকৈও অধিক লোকৰ মৃত্যু হয়। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত গুজৰাট টাইটানছক 5 উইকেটত পৰাস্ত কৰি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে একেৰাহে দ্বিতীয়বাৰৰ বাবে খিতাপ জয় কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি নতুন দিল্লীত ম্যানমাৰৰ ৰাষ্ট্ৰপতি ইউ মিন আংলাইনৰ সৈতে আলোচনাত মিলিত হ'ব। ভাৰত আৰু ম্যানমাৰৰ মাজৰ ঐতিহাসিক আৰু সভ্যতাগত সম্পৰ্ক সুদৃঢ় কৰাৰ সন্দৰ্ভত বৈঠকত আলোচনা কৰা হ'ব। তদুপৰি নিৰাপত্তা আৰু যোগাযোগকে ধৰি বিভিন্ন খণ্ডত দুয়োখন দেশৰ মাজৰ কৌশলগত সম্পৰ্কৰ বিষয়তো গুৰুত্ব আৰোপ কৰা হ'ব। ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে কালি সন্ধিয়া নতুন দিল্লীত অভ্যাগত ৰাষ্ট্ৰপতিগৰাকীক সাক্ষাৎ কৰে। 5দিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ অহা ম্যানমাৰৰ ৰাষ্ট্ৰপতিগৰাকীয়ে যোৱা শনিবাৰে বিহাৰৰ গয়া ভ্ৰমণ কৰে। ৰাষ্ট্ৰপতি লাইনৰ সৈতে কেইবাগৰাকী কেবিনেট মন্ত্ৰী, শীৰ্ষ বিষয়া আৰু ব্যৱসায়ী নেতাৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধিৰ দল ভাৰতলৈ আহিছে। ৰাষ্ট্ৰপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত প্ৰথমবাৰৰ বাবে ইউ মিন আংলাইন ভাৰতলৈ আহিছে। তেওঁ কাইলৈ মুম্বাইত ব্যৱসায় আৰু উদ্যোগ জগতৰ প্ৰতিনিধিসকলৰ সৈতে মত বিনিময় কৰিব। 10খন ৰাজ্যৰ 24খন ৰাজ্যসভা আসনৰ দ্বিবাৰ্ষিক নিৰ্বাচনৰ বাবে আজি অধিসূচনা জাৰি কৰা হ'ব। অন্ধ্ৰপ্ৰদেশ, গুজৰাট আৰু কৰ্ণাটকত 4খনকৈ, ৰাজস্থান আৰু মধ্যপ্ৰদেশত 3খনকৈ, ঝাৰখণ্ডত 2খন আৰু মণিপুৰ, মেঘালয়, অৰুণাচল প্ৰদেশ আৰু মিজোৰামৰ 1খনকৈ আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। চলিত মাহত ৰাজ্যসভাৰ সদস্য হিচাপে কাৰ্যকাল সম্পূৰ্ণ হ'বলগীয়া নেতাসকলৰ ভিতৰত ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা JDSৰ নেতা HD দেৱেগৌড়া, কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ নেতা জৰ্জ কুৰিয়ান আৰু ৰৱনীত সিং, ৰাজ্যসভাৰ বিৰোধী পক্ষৰ নেতা তথা কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে অন্যতম। ইপিনে মহাৰাষ্ট্ৰ, তামিলনাডু আৰু ওড়িশাৰ 1খনকৈ আসনত ৰাজ্যসভাৰ উপ নিৰ্বাচনৰ বাবেও আজি অধিসূচনা জাৰি কৰা হ'ব। মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী সুনেত্ৰা অজিত পাৱাৰ আৰু তামিলনাডুৰ AIDMKৰ সাংসদ CV ষণমুগম বিধানসভালৈ শেহতীয়াকৈ নিৰ্বাচিত হোৱাৰ ফলত এই আসনকেইখন খালী হৈ আছে। ওড়িশাৰ BJDৰ সাংসদ দেৱাশিষ সামন্তে সাংসদ পদ প্ৰত্যাহাৰ কৰিছে। ৰাজ্যসভাৰ দ্বিবাৰ্ষিক নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ আজিৰে পৰা 8 জুনলৈ দাখিল কৰিব পাৰিব। 18 জুনত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব আৰু সেইদিনাই ভোটগণনা কৰা হ'ব। বিশিষ্ট গায়িকা সুমন কল্যাণপুৰৰ কালি মুম্বাইৰ নিজা বাসগৃহত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 89 বছৰ। প্ৰবীণ গায়িকাগৰাকীয়ে 1950ৰ পৰা 1970 চনলৈ বোলছবি গীতৰ সোণালী যুগত হিন্দী, মাৰাঠীকে ধৰি বিভিন্ন ভাৰতীয় ভাষাৰ গীতত কণ্ঠদান কৰিছিল। 1937চনৰ 28 জানুৱাৰীত বাংলাদেশৰ ঢাকাত জন্মগ্ৰহণ কৰা সুমন কল্যাণপুৰে 1950চনৰ মাজভাগত প্ৰথমখন হিন্দী ছবিত গীত গাইছিল। আজকাল তেৰে মেৰে প্যাৰ কে চৰ্চে, নানা কৰকে প্যাৰ, তুমনে পুকাৰা ঔৰ হাম চেলে আয়ে আদিকে ধৰি বহু জনপ্ৰিয় গীতত কণ্ঠদান কৰা সুমন কল্যাণপুৰে কিংবদন্তী গায়ক মহম্মদ ৰফিৰ সৈতে প্ৰায় 100টা গানত কণ্ঠদান কৰিছিল। গায়িকাগৰাকীৰ মৃত্যুত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল জিষ্ণু দেৱবৰ্মা, মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাৰ্ণাবিছ, উপ মুখ্যমন্ত্ৰী একনাথ সিন্ধে, সুনেত্ৰা পাৱাৰ আৰু কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে শোক প্ৰকাশ কৰিছে। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে আজি মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰিব। ৰাজ্যখনৰ মন্ত্ৰী পৰিষদত 35গৰাকী নতুন মন্ত্ৰী অন্তৰ্ভুক্ত কৰা হ'ব। আজি দিনৰ 11 বজাত লোকভৱনত শপতগ্ৰহণ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। যোৱা 9 মে'ত 5গৰাকী মন্ত্ৰীৰ সৈতে শপতগ্ৰহণ কৰা শুভেন্দু অধিকাৰীৰ মন্ত্ৰীসভাত নতুন মন্ত্ৰীসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ম্যানমাৰৰ উত্তৰ পূব প্ৰান্তৰ এটা অট্টালিকাত খননৰ বাবে মজুত কৰি ৰখা বিস্ফোৰক সামগ্ৰীৰ বিস্ফোৰণ ঘটি 45জনতকৈ অধিক লোক নিহত হয়। স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি নাম সকাম চহৰৰ কাউংটুপ গাঁৱত কালি দুপৰীয়াৰ ভাগত সংঘটিত হোৱা এই বিস্ফোৰণত প্ৰায় 70 লোক আহত হয়। চীন ম্যানমাৰ সীমান্তৰ পৰা প্ৰায় 3 কিলোমিটাৰ দক্ষিণে অৱস্থিত এই অঞ্চলটো ম্যানমাৰৰ কেন্দ্ৰীয় চৰকাৰৰ সৈতে সংঘাতত লিপ্ত হোৱা জনগোষ্ঠীয় সশস্ত্ৰ সংগঠন টা আং নেশ্যনেল লিবাৰেশ্যন আৰ্মীৰ নিয়ন্ত্ৰণত আছে। বিস্ফোৰণস্থলীত উপস্থিত হোৱা এজন উদ্ধাৰকৰ্মীয়ে জনোৱা মতে সন্ধিয়ালৈকে 46 মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু ইয়াৰ ভিতৰত 6 শিশু আছে। উদ্ধাৰ অভিযান চলি আছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। কেন্দ্ৰীয় গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা শক্তি বিভাগৰ মন্ত্ৰী মনোহৰ লালে কালি ত্ৰিপুৰাত নগৰ অঞ্চলৰ অনাময় ব্যৱস্থা আৰু শক্তিৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে কেইবাটাও পদক্ষেপ লোৱাৰ কথা ঘোষণা কৰে। ত্ৰিপুৰাৰ শক্তিমন্ত্ৰী ৰতনলাল নাথৰ সৈতে আগৰতলাত যুটীয়া সংবাদমেল সম্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যখনৰ আৱৰ্জনা ব্যৱস্থাপনা ব্যৱস্থা উন্নীতকৰণৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। তেওঁ কয় যে অনাময় ব্যৱস্থা উন্নত কৰাৰ বাবে সমগ্ৰ ৰাজ্যখনতেই শৌচাগাৰ জৰীপ কৰা হ'ব। পৰ্যটকক আকৰ্ষণ কৰা আগৰতলা, ধৰ্মনগৰ, মেলাঘৰ আৰু উদয়নগৰৰ স্বচ্ছতা বৃদ্ধিৰ বাবেও বিশেষ ধন আবণ্টন দিয়া হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সংবাদমেলত প্ৰকাশ কৰে। স্থানীয় উদ্যোগী আৰু আৱৰ্জনা ব্যৱস্থাপনাৰ সৈতে জড়িত বিষয়াসকলৰ বাবে প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে। শক্তিখণ্ডত মন্ত্ৰীগৰাকীয়ে 2027 মাৰ্চ মাহৰ ভিতৰত পি এম সূৰ্যঘৰ বিনামূলীয়া বিজুলী অভিযানৰ অধীনত ত্ৰিপুৰাত 2 লাখ গৃহত সৌৰ সংযোগ স্থাপনৰ লক্ষ্য নিৰ্ধাৰণ কৰি অবৈধ বিদ্যুৎ সংযোগ ৰোধ কৰাৰ লগতে স্মাৰ্ট মিটাৰ স্থাপন ত্বৰান্বিত কৰাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰই অহা বছৰ ৰাষ্ট্ৰীয় পৰ্যায়ত 300 গিগাৱাট শক্তি উৎপাদন আৰু 2047 ভিতৰত 100 গিগাৱাট পাৰমাণৱিক শক্তি উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। ম্যানমাৰৰ পৰা পলায়নৰ প্ৰায় 1 দশক পাছত বাংলাদেশত ৰোহিংগীয়া শৰণাৰ্থীৰ বাবে সহায় ভংগুৰ পৰ্যায়ত আছে বুলি সংযুক্ত আৰক্ষী ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগে প্ৰকাশ কৰিছে। আন্তঃৰাষ্ট্ৰীয় পুঁজিৰ হ্ৰাস, শিবিৰৰ অৱস্থাৰ অৱনতি আৰু সুৰক্ষাৰ দিশতো উদ্বেগ বৃদ্ধি পাইছে বুলি আয়োগে প্ৰকাশ কৰিছে। 2026 যৌথ সঁহাৰি পৰিকল্পনা গঠন কৰি ৰাষ্ট্ৰসংঘ আৰু ইয়াৰ অংশীদাৰসকলে 15 কোটিতকৈ অধিক ৰোহিংগীয়া শৰণাৰ্থী আৰু আন সম্প্ৰদায়ক সহায় কৰিবলৈ 70 কোটি মাৰ্কিন ডলাৰতকৈ অধিক ধনৰ আবেদন জনাইছে। ম্যানমাৰলৈ ঘূৰি অহাৰ সম্ভাৱনা সীমিত হৈ বাংলাদেশত প্ৰায় 13 লাখ ৰাষ্ট্ৰহীন ৰোহিংগীয়া আছে। বিভিন্ন সংস্থাই জানিবলৈ দিয়া মতে শিবিৰসমূহৰ ভিতৰত জীৱিকাৰ সুযোগ সীমিত হৈ আছে। প্ৰাপ্ত তথ্য অনুসৰি বিগত বৰ্ষত মাত্ৰ 23% শৰণাৰ্থী পৰিয়ালেহে কামৰ বিপৰীতে নগদ ধন লাভ কৰিছিল। আনহাতে 35% শৰণাৰ্থীৰ উপাৰ্জনৰ কোনো উৎস নাছিল আৰু সম্পূৰ্ণৰূপে সাহায্যৰ ওপৰত নিৰ্ভৰশীল আছিল। 2024 আৰম্ভণিৰ পৰা মহিলা, শিশু, বৃদ্ধ, বিশেষভাৱে সক্ষম লোক আৰু প্ৰায় 1.5 লাখ নতুনকৈ অহা লোক ধনৰ নাটনিৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে। ৰাষ্ট্ৰসংঘই ৰোহিংগীয়াসকলক স্বেচ্ছামূলক, নিৰাপদ আৰু মৰ্যাদাপূৰ্ণভাৱে ম্যানমাৰলৈ ঘূৰাই পঠোৱাৰ প্ৰয়োজনীয়তা পুনৰবাৰ উল্লেখ কৰিছে যদিও ইয়াৰ অগ্ৰগতি সীমিত হৈ আছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে গুজৰাট টাইটানছক 5 উইকেটত পৰাস্ত কৰি একেৰাহে দ্বিতীয়বাৰৰ বাবে খিতাপ জয় কৰে। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে 156 ৰাণৰ বিজয় লেখৰে খেল আৰম্ভ কৰি 18 অভাৰত 5টা উইকেটৰ বিনিময়ত অনায়াসে নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। বিৰাট কোহলি 42টা বলত 75 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। ইয়াৰ পূৰ্বে গুজৰাট টাইটানছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 155 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ ৱাশ্বিংটন সুন্দৰে 50 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। বিৰাট কোহলিক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। সম্পূৰ্ণ 2 মাহজোৰা এইবাৰৰ IPLত বৈভৱ সূৰ্যবংশী আটাইতকৈ গুৰুত্বপূৰ্ণ খেলুৱৈ হিচাপে বিবেচিত হয়। প্ৰতিযোগিতাত সূৰ্যবংশীয়ে সৰ্বাধিক 776 ৰাণ কৰি অৰেঞ্জ কেপ লাভ কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে অভিলেখ গঢ়ে। IPLৰ এইবাৰৰ সংস্কৰণত মুঠ 29টা উইকেট দখল কৰাৰ বাবে কাগিছো ৰাবাদাই পাৰ্পল কেপ লাভ কৰে। মনীষ পাণ্ডেই কেচ অব দ্য ছিজন সন্মান লাভ কৰে। 172টা ডট বলেৰে মহম্মদ সিৰাজে প্ৰতিযোগিতাখনত অধিক সংখ্যক ডট বল কৰা খেলুৱৈৰ সন্মান লাভ কৰে। একেদৰে সাই সুদৰ্শনে আটাইতকৈ বেছি বাউণ্ডেৰী মৰা খেলুৱৈৰ সন্মান লাভ কৰে। সুদৰ্শনে 75টা ফ'ৰ মাৰে। বৈভৱ সূৰ্যবংশীয়ে এমাৰ্জিং প্লেয়াৰ অব দ্য ছিজন, ছুপাৰ ষ্ট্ৰাইকাৰ অব দ্য ছিজন আৰু ছুপাৰ ছিক্সেছ অব দ্য ছিজনকে ধৰি বহুকেইটা সন্মান অৰ্জন কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি নতুন দিল্লীত ম্যানমাৰৰ ৰাষ্ট্ৰপতি ইউ মিন আংলাইনৰ সৈতে আলোচনাত মিলিত হ'ব। বিশিষ্ট গায়িকা সুমন কল্যাণপুৰৰ কালি মুম্বাইৰ নিজা বাসগৃহত দেহাৱসান ঘটে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত গুজৰাট টাইটানছক 5টা উইকেটত পৰাস্ত কৰি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে একেৰাহে দ্বিতীয়বাৰৰ বাবে খিতাপ জয় কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।
2: এফএমএনৰ 102.7 মেগাহাৰ্টছত এয়া আকাশবাণী নগাঁও। নিবেদন কৰিছোঁ সুপ্ৰভাত। আজিৰ অনুষ্ঠানটি যুগুতাই আগবঢ়াইছে প্ৰশান্ত গোস্বামীয়ে।

0: শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ আজিৰ সুপ্ৰভাত অনুষ্ঠান। মহাত্মা গান্ধীয়ে কৈছে, ভীৰুৰ দৰে জীয়াই থকাতকৈ বীৰৰ দৰে মৃত্যুবৰণ কৰাই শ্ৰেয়। আজি সোমবাৰ, 1948ৰ জেঠ মাহৰ 17 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ 1 তাৰিখ। আজি সূৰ্যোদয়ৰ সময় আছিল পুৱা 4:35:46 আৰু সূৰ্যাস্তৰ সময় বিয়লি 6:05:11। আজি কৃষ্ণা প্ৰতিপদ। আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ আবিৰ্ভাৱ তিথি মহোৎসৱ। মহাপুৰুষজনাৰ আবিৰ্ভাৱ তিথি মহোৎসৱৰ লগত সংগতি ৰাখি আজিৰ অনুষ্ঠানত আমাক কিছু কথা অৱগত কৰিছে দক্ষিণ সূতাৰগাঁৱৰ ভক্তপ্ৰাণ বৈষ্ণৱ মাধৱ হাজৰিকাই।
1: জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ প্ৰপন্ন শিষ্য চতুৰ্দশ শতিকাৰ মাজভাগত অৰ্থাৎ 1411ৰ জেঠ মাহত লখিমপুৰ জিলাৰ অন্তৰ্গত নাৰায়ণপুৰ অঞ্চলৰ বালিগাঁৱত গোবিন্দগিৰি ঔৰসত আৰু মাতৃ মনোৰমাৰ গৰ্ভত জন্মগ্ৰহণ কৰা অসমৰ সমাজ জীৱনৰ এজন প্ৰধান প্ৰবক্তা হ'ল মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ। জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱন আদৰ্শ অনুসৰণ কৰি ভক্তি আন্দোলনকে মাধ্যমস্বৰূপে গ্ৰহণ কৰি অসমৰ সমাজ জীৱনত তথা মানৱ সমাজৰ কল্যাণৰ বাবে বহু পুৰুষাৰ্থ চেষ্টা কৰি গ'ল এই জনা খন জন্মা মহাপুৰুষে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক নিজে সৰ্বগুণাকৰ যাকেৰি নাহিকেও পাম বুলি ক'লেও মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱো সৰ্বগুণৰ আকৰ স্বৰূপে আছিল। ঘাত প্ৰতিঘাত, সংঘাত, দুৰ্যোগ আৰু আৰ্থিক অনাটনকো নেওচি জীৱনব্যাপী চিৰসুন্দৰৰ সাধনা অব্যাহত ৰখা মাধৱদেৱো আছিল গুৰুজনাৰ দৰে একেৰাহে এগৰাকী কবি, নাট্যকাৰ, গীতিকাৰ, সুৰকাৰ, গায়ক, নৰ্তক, বাদক, অভিনেতা, ধৰ্ম প্ৰচাৰক, সমাজ সংস্কাৰক, সমাজ সংগঠক আৰু দাস্য ভকতিৰ পৰম উপাসক। আজীৱন চিৰ কৌমাৰ্য ব্ৰত পালন কৰি চিৰ

সুন্দৰৰ পূজাৰী ৰূপে মানৱ সমাজক দি গ'ল এক অভাৱনীয় অকল্পনীয় আদৰ্শ। আজি 538তম জন্ম জয়ন্তীৰ শুভক্ষণত তেৰাৰ ভক্তি ৰত্নাৱলীৰ এফাকি উপদেশেৰে শ্ৰদ্ধা নিবেদিছোঁ। শুনা সভাস।

0: কৃষ্ণ।
1: মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ আবিৰ্ভাৱ তিথি মহোৎসৱৰ লগত সংগতি ৰাখি আজিৰ অনুষ্ঠানত আমাক কিছু কথা অৱগত কৰিলে দক্ষিণ সূতাৰ গাঁৱৰ ভক্তপ্ৰাণ বৈষ্ণৱ মাধৱ হাজৰিকাই। অসমৰ এগৰাকী খ্যাতনামা চিত্ৰশিল্পী নীলপৱন বৰুৱা। যোৰহাট জিলাৰ টিয়কৰ ওচৰৰ তামুলিচিঙা গাঁৱত তেওঁৰ জন্ম হয়। পিতৃ ধনী কবিৰূপে খ্যাত বিনন্দ চন্দ্ৰ বৰুৱা আৰু মাতৃ লাৱণ্য প্ৰভা বৰুৱা। হাইস্কুল শিক্ষান্ত পৰীক্ষাত কৃতকাৰ্য হৈ তেওঁ খেতি খোলা আৰু সামাজিক কামত মনোনিৱেশ কৰিম বুলি কলেজীয়া শিক্ষা লোৱা নাছিল। প্ৰমথনাথ বসুৰ এখন কিতাপৰ পৰা অনুপ্ৰাণিত হৈ তেওঁ শান্তিনিকেতনত শিক্ষা লোৱাৰ মানসেৰে কলিকতালৈ যায়। 1961 চনত শান্তিনিকেতনত যোগদান কৰা বৰুৱাই স্নাতক ডিগ্ৰী সমাপ্ত কৰোঁতে লগাতকৈ বেছি সময় লৈছিল। শান্তিনিকেতনৰ চিত্ৰকলাৰ শিক্ষা সাং কৰি তেওঁ শ্ৰীনিকেতনৰ পৰা গ্লেজড পটাৰী বিষয়ত শিক্ষা গ্ৰহণ কৰে। পাছত বৰুৱাই নতুন দিল্লীৰ গাঢ়ি ষ্টুডিঅ'টো চিত্ৰাংকনৰ শিক্ষা গ্ৰহণ কৰিছিল। 1966 চনত কলিকতাৰ পৰা নীলপৱন বৰুৱা অসমলৈ আহে আৰু দেউতাকৰ ইচ্ছা অনুসৰি গুৱাহাটী আৰ্ট কলেজত শিক্ষকৰ কামত যোগদান কৰে। 1971 চনত বৰুৱাই অসম চাৰুকাৰুকলা পৰিষদ প্ৰতিষ্ঠা কৰে। লগতে বসুন্ধৰা কলা নিকেতন নামে অসমৰ প্ৰথমখন ব্যক্তিগত খণ্ডৰ চিত্ৰশিল্পৰ বিদ্যালয় স্থাপন কৰে। নীলপৱন বৰুৱাৰ অংকিত চিত্ৰ বিৰলা একাডেমি অফ আৰ্ট এণ্ড কালচাৰ কলিকতা, লক্ষ্ণৌ ললিত কলা একাডেমি, ভুৱনেশ্বৰ আদি ঠাইত প্ৰদৰ্শিত হৈছে। তেখেতৰ অংকিত ছবিয়ে ললিত কলা একাডেমি দিল্লীত অসমক প্ৰতিনিধিত্ব কৰিছিল। বৰুৱাই বৃন্দাবনী বস্ত্ৰৰ বয়ন শিল্পক পুনৰ্জীৱিত কৰাৰ বাবে চেষ্টা কৰিছিল আৰু বৃন্দাবনী বস্ত্ৰৰ আৰ্হিৰ ডিজাইন তৈয়াৰ কৰিছিল। নীলপৱন বৰুৱাই চাৰমিনাৰ চিগাৰেটৰ বাকচ আৰু জুইশলা বাকচত ক্ষুদ্ৰ ক্ষুদ্ৰ চিত্ৰ অংকন কৰি এক বিশেষ শৈলীৰ সৃষ্টি কৰিছে। অসমৰ খ্যাতনামা কণ্ঠশিল্পী প্ৰয়াত দীপালী বৰঠাকুৰ নীলপৱন বৰুৱাৰ সহধৰ্মিনী। তেওঁৰ গ্ৰন্থপঞ্জীৰ ভিতৰত অন্য এক গতি, বসুন্ধৰা এক, বসুন্ধৰা দুই, নীলপৱন বৰুৱাৰ ছবি আৰু কবিতা। 2012 চনত নৱকান্ত বৰুৱা ফাউণ্ডেশ্যনে নীলপৱন বৰুৱাৰ প্ৰায় 87খন চিত্ৰৰে ৰাজ্যিক আৰ্ট গেলাৰীত নীলপৱন বৰুৱা চিত্ৰ প্ৰদৰ্শনী শীৰ্ষক এখন প্ৰদৰ্শনীৰ আয়োজন কৰিছিল। 2016 চনত সাদিন প্ৰতিদিন গোষ্ঠীৰ এচিভাৰ এৱাৰ্ড প্ৰদান অনুষ্ঠানত নীলপৱন বৰুৱালৈ এক্সিলেণ্ট ইন আৰ্ট সন্মান আগবঢ়োৱা হয়। 2021 চনত অসম চৰকাৰে তেওঁক অসম সৌৰভ বঁটাৰে সন্মানিত কৰে। তেওঁৰ অন্যান্য বঁটা আৰু সন্মানসমূহৰ ভিতৰত অসম চৰকাৰৰ শিল্পী পেঞ্চন, প্ৰণৱ বৰুৱা বঁটা, বিষ্ণুৰাভা বঁটা, জ্যোতিৰূপা শিল্পী বঁটা, ৰবীন্দ্ৰ জয়ন্তী শিল্পী বঁটা, চাটক বঁটা, অসম জাতীয় বিদ্যালয়ৰ ফেলোশ্বিপ প্ৰদান, গুৱাহাটী বিশ্ববিদ্যালয়ৰ সন্মানীয় ডক্টৰেট ডিগ্ৰী বিশেষভাৱে উল্লেখযোগ্য। 2021 চনৰ 5 জুন তাৰিখে মৃত্যু হোৱা এইগৰাকী বিশিষ্ট চিত্ৰশিল্পীৰ জন্ম হয় আজিৰ তাৰিখত 1937 চনত। এগৰাকী ভাৰতীয় সাহিত্যিক, যিগৰাকী সাহিত্যিক অসমীয়া ভাষাৰ শিশু সাহিত্যিক হিচাপে প্ৰখ্যাত গগন চন্দ্ৰ অধিকাৰী। 1957 চনত ছয়গাঁও হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ কটন কলেজত কলেজীয়া জীৱনৰ পাতনি মেলিছিল। ISC পাছ কৰি 1962 চনত বি বৰুৱা মহাবিদ্যালয়ৰ পৰা অৰ্থনীতি বিষয়ত অনাৰ্চসহ তেওঁ BA পৰীক্ষাত উত্তীৰ্ণ হয়। চাকৰি জীৱনৰ মাজতে প্ৰাইভেটকৈ তেওঁ ৰাজনীতি বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তেওঁ প্ৰথমে জীৱন বীমা নিগমত চাকৰি জীৱন আৰম্ভ কৰিছিল। 1967 চনত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈ সহকাৰী নিয়োগ বিষয়াৰূপে অসম চৰকাৰৰ চাকৰিত যোগদান কৰে। অসম চৰকাৰৰ নিয়োগ বিভাগৰ যুটীয়া সঞ্চালকৰ পদৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে 1999 চনত তেওঁ অৱসৰ গ্ৰহণ কৰে। চতুৰ্থ শ্ৰেণীত পঢ়ি থাকোঁতেই সাপ্তাহিক কাকত সাদিনীয়া অসমীয়াত প্ৰকাশিত হৈছিল তেওঁৰ প্ৰথমটো পদ্য মিনতি। তেওঁ শিশু সাহিত্যৰ নিয়মীয়া লেখক হৈ অসমীয়া শিশু সাহিত্যৰ জগতলৈ অৱদান আগবঢ়ায়। কিতাপ আকাৰে প্ৰকাশিত তেওঁৰ গ্ৰন্থসমূহৰ ভিতৰত উল্লেখযোগ্য শিশু সাহিত্যসমূহ হ'ল টকাত একোটা হাতী, ৰ'দালিয়ে ৰ'দ এখন দে, কক ককৰে কক কেকে হোৱা, 3খন ঠেং হ'ল বুঢ়ী আইতাৰ, আখৰৰ গীত, টৰ্চ মৰা মহ, মাৰ গুলি, পকাচুলি, ভিজা মেকুৰীৰ অতপালি বিশেষভাৱে উল্লেখযোগ্য। টকাত একোটা হাতী কবিতা পুথিৰ বাবে 1982-83 চনত তেওঁ অসম সাহিত্য সভাৰ প্ৰেমধৰ দত্ত সোঁৱৰণী শিশু সাহিত্য বঁটা লাভ কৰে। ৰ'দালিয়ে ৰ'দ একন্দে পুথিখন ৰাষ্ট্ৰীয় গ্ৰন্থ ন্যাসে চিত্ৰ সম্বলিত উপযোগী শিশু সাহিত্যৰূপে 1992 চনত বঁটা আগবঢ়ায়। 2010 চনত তেওঁ সাহিত্য একাডেমীৰ বাল সাহিত্য পুৰস্কাৰ লাভ কৰে। উল্লেখযোগ্য যে এগৰাকী বিশিষ্ট সাহিত্যিক তথা অসমীয়া ভাষাৰ শিশু সাহিত্যিকৰ জন্ম হৈছিল 1941 চনৰ আজিৰ এই 1 জুন তাৰিখে। অসমৰ এগৰাকী কবি, গীতিকাৰ আৰু লোক সংস্কৃতিৰ গৱেষক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ জৱাহৰলাল নেহৰু আসনৰ অৱসৰপ্ৰাপ্ত অধ্যাপক আৰু নতুন দিল্লীৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ জাতীয় প্ৰবক্তা নিৰ্মল প্ৰভা বৰদলৈ, সুদীৰ্ঘদিন আৰু ঋতু শীৰ্ষক কাব্য সংকলনৰ বাবে তেওঁ 1983 চনত সাহিত্য একাডেমী বঁটা লাভ কৰে। উল্লেখযোগ্য যে এই গ্ৰন্থখন বঙালী, পঞ্জাবী, হিন্দী আৰু উৰিয়া ভাষাকে ধৰি বহুকেইটা ভাৰতীয় ভাষালৈ অনুদিত হৈছে। তেওঁৰ দ্বাৰা ৰচিত বিভিন্ন গীতত উষা মংগেশকাৰ, ডক্টৰ ভূপেন হাজৰিকা, উদিত নাৰায়ণ, দীপালী বৰঠাকুৰ, জুবিন গাৰ্গ আদিকে ধৰি অনেক অসমীয়া, অনা অসমীয়া বহু ন পুৰণি শিল্পীয়ে কণ্ঠদান কৰিছে। সোণৰ খাৰু নেলাগে মোক, কি নাম দি মাতিম, জোনবাই এই বেজী এটি দে, আগলি বতাহে কপালে কলৰে পাত আদি তেওঁৰ কেইটামান চিৰসেউজীয়া জনপ্ৰিয় গীত। অসম আন্দোলনৰ সময়তো তেওঁৰ ভূমিকা আছিল বলিষ্ঠ আৰু সক্ৰিয়। আমেৰিকা, জাৰ্মানী, জাপানকে ধৰি বহুকেইখন দেশ তেওঁ ভ্ৰমণ কৰে আৰু গৱেষণা পত্ৰ পাঠ আৰু বক্তৃতা প্ৰদান কৰিছিল। মননশীল আৰু তাত্ত্বিক দিশত চহকী তেওঁ লিখা শিৱ, দেৱী আৰু সূৰ্য নামৰ গ্ৰন্থকেইখনক ডক্টৰ মুকুন্দ মাধৱ শৰ্মাই গ্ৰন্থ ৰত্নত্ৰয়ী আখ্যা দিয়ে। নীলা বাইদেউ ছদ্মনামেৰে বৌদ্ধিক সমাজত পৰিচিত নিৰ্মল প্ৰভা বৰদলৈৰ জন্মদিনটো 1998 চনত বেলতলা লেখিকা সমাৰোহ সমিতিয়ে প্ৰেৰণা দিৱস হিচাপে উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। তেওঁ 1991 চনত অসম সাহিত্য সভাৰ দুধনৈ অধিৱেশনত সভাপতিৰ পদত অধিষ্ঠিত হয়। তেওঁৰ উল্লেখযোগ্য ৰচনাৱলীৰ ভিতৰত অসমৰ লোক সংস্কৃতি, কবিতাৰ কথা, সাহিত্য আৰু সংস্কৃতি, আধুনিক কবিতা, নিৰ্মল প্ৰভা বৰদলৈৰ নিৰ্বাচিত কবিতা, সুৰুজমুখী, ফুলৰ এই মেলাতে, অসমীয়া উমলা গীত, সুৱদিমাত, শিশু গীতি নাট্য সংকলন, শালিকী ৰধৌ ঢৌ, ডাকঘৰ বিশেষভাৱে উল্লেখযোগ্য। এগৰাকী বিশিষ্ট কবি সাহিত্যিকৰ মৃত্যু হয় 2004 চনৰ আজিৰ তাৰিখত। ভাৰতৰ ষষ্ঠগৰাকী ৰাষ্ট্ৰপতি নীলম সঞ্জীৱ ৰেড্ডী। ভাৰতীয় কংগ্ৰেছ দলৰ লগত তেওঁ দীৰ্ঘ ৰাজনৈতিক জীৱনটো আৰম্ভ কৰিছিল আৰু তাৰ পাছত তেওঁ স্বৰাজোত্তৰ ভাৰতৰ কেইবাটাও গুৰুত্বপূৰ্ণ পদবীত কাৰ্যনিৰ্বাহ কৰিছিল। অন্ধ্ৰপ্ৰদেশৰ প্ৰথমজন মুখ্যমন্ত্ৰী, লোকসভাৰ দুবাৰকৈ অধ্যক্ষ হোৱাৰ উপৰিও তেওঁ ভাৰতৰ কনিষ্ঠতম ৰাষ্ট্ৰপতি আছিল। 1929 চনত অনন্তপুৰলৈ মহাত্মা গান্ধীৰ আগমনৰ পিছতেই ৰেড্ডী স্বাধীনতা সংগ্ৰামৰ লগত সক্ৰিয়ভাৱে জড়িত হৈ পৰিছিল। 1931 চনত তেওঁ কলেজ ত্যাগ কৰিছিল। ৰেড্ডীয়ে যুৱলীগ আৰু সত্যাগ্ৰহতো অংশগ্ৰহণ কৰিছিল। 1939 চনত ৰেড্ডীক অন্ধ্ৰপ্ৰদেশৰ কংগ্ৰেছ কমিটিলৈ সম্পাদক হিচাপে নিৰ্বাচিত কৰা হয়। ভাৰত ত্যাগ আন্দোলনৰ সময়ত তেওঁক কাৰাৰুদ্ধ কৰা হৈছিল। 1940 চনৰ পৰা 1945 চনলৈকে তেওঁ কাৰাবাস খাটিছিল। দেশ স্বাধীন হোৱাৰ পাছত 1977 চনৰ 21 জুলাইত ৰেড্ডী দেশৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয় আৰু 25 জুলাইত তেওঁ দেশৰ ষষ্ঠজন ৰাষ্ট্ৰপতিৰ শপত বাক্য পাঠ কৰে। ভাৰতৰ ত্ৰয়োদশ স্বাধীনতা দিৱসৰ প্ৰাক্ষণত ৰেড্ডীয়ে ৰাষ্ট্ৰপতি ভৱনৰ পৰা প্ৰস্থান কৰি এটা সৰু আৱাসগৃহত থকাৰ কথা ঘোষণা কৰে। লগতে দেশবাসীৰ দৰিদ্ৰতালৈ লক্ষ্য কৰি তেওঁ নিজৰ বেতনৰ পৰা 70% কৰ্তন কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰিছিল। ৰেড্ডীয়ে লিখা উইডাউট ফিয়েৰ এণ্ড ফেভাৰ, ৰিমিনিচেন্স এণ্ড ৰিফ্লেকশ্যনচ অফ এ প্ৰেচিডেণ্ট শীৰ্ষক গ্ৰন্থখন 1999 চনত প্ৰকাশিত হয়। 1913 চনত জন্মগ্ৰহণ কৰা নীলম সঞ্জীৱ ৰেড্ডীৰ মৃত্যু হয় 1 জুন তাৰিখে 1996 চনত। এইখিনিতে বিশ্বৰ ইতিহাসত আজিৰ দিনটোত ঘটা বিভিন্ন ঘটনাৰাজিৰ ওপৰত এবাৰ চকু ফুৰাই চাওঁ আহক। ভাৰতীয় ভাৰোত্তোলক কৰ্ণ মালেশ্বৰীৰ জন্ম হয় 1975 চনৰ আজিৰ তাৰিখত। 1979 চনৰ আজিৰ এই 1 জুন তাৰিখে অসমীয়া চলচ্চিত্ৰ নিৰ্দেশক, প্ৰযোজক আৰু ৰাজনীতিবিদ সুমন হৰিপ্ৰিয়াৰ জন্ম হয়। ভাৰতীয় অভিনেত্ৰী নাৰ্গিছ দত্তৰ মৃত্যু হয় আজিৰ তাৰিখত 1981 চনত। ৰামকৃষ্ণ ৰাও পাটিল এগৰাকী ভাৰতীয় গান্ধীবাদী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামী। তেওঁৰ মৃত্যু হয় 2007 চনৰ আজিৰ তাৰিখত। প্ৰিয় শ্ৰোতা, আপোনাৰ আজিৰ দিনটো শুভ হওক এই কামনাৰেই মই প্ৰশান্ত গোস্বামীয়ে সুপ্ৰভাত অনুষ্ঠানৰ পৰা ইমানতে বিদায় লৈছোঁ। নমস্কাৰ।
0: সুপ্ৰভাত অনুষ্ঠানটি শুনিলে FM-ৰ 102.7 MHz-ত, এয়া আকাশবাণী নগাঁও। নিবেদন কৰিছোঁ মূৰ্চনা। আজিৰ মূৰ্চনা অনুষ্ঠানত শ্ৰোতাই শুনিবলৈ পাব কেইটিমান অসমীয়া গীত। অনুষ্ঠানৰ আৰম্ভণিতে শুনক ৰেণু মহন্তৰ গীতৰ কথাৰে গীতালী ভট্টাচাৰ্যৰ কণ্ঠৰ এই গীতটি।

আপোনালোকৰ জ্ঞাতার্থে জনাওঁ যে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ 50 বছৰীয়া সোণালী জয়ন্তী বছৰজোৰা কাৰ্যসূচীৰে উদযাপন কৰিবলৈ লোৱা হৈছে। এই উদ্দেশ্যে পৰিষদৰ নগাঁও আঞ্চলিক পৰীক্ষাগাৰ আৰু কাৰ্যালয়ৰ অন্তৰ্গত বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ত ডাষ্টবিন বিতৰণ, পৰিৱেশ সম্পৰ্কীয় সজাগতা সভা আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰিবলৈ লোৱা হৈছে। ইয়াৰ উপৰিও মৰিগাঁও, হোজাই আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ বিভিন্ন ৰাজহুৱা স্থানত বজাৰ সমাৰৰ বাবে পুনৰ ব্যৱহাৰৰ যোগ্য মোনা বিতৰণ তথা ৰাইজৰ মাজত বিভিন্ন গোটা আৱৰ্জনা পৃথকীকৰণ আৰু নিষ্কাশন সম্বন্ধে সজাগতাৰ সৃষ্টিৰ ব্যৱস্থা কৰা হৈছে। লগতে আগন্তুক বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি নগাঁওস্থিত অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ আঞ্চলিক পৰীক্ষাগাৰ আৰু কাৰ্যালয়ৰ সৌজন্যত আৰু কলিয়াবৰস্থিত মেছাৰ্ছ বাৰ্জাৰ পেইণ্টছ প্ৰাইভেট লিমিটেডৰ সামাজিক দায়বদ্ধতা কাৰ্যসূচীৰ অধীনত নগাঁও চহৰৰ সমগ্ৰ মিলনপুৰৰ পথৰ দুয়োকাষে লগতে মথাউৰিত গছপুলি ৰোপণ আৰু সংৰক্ষণৰ দিহা কৰা হৈছে। ইয়াৰ উপৰিও নগাঁও জিলাৰ কেইবাটাও ইটাৰভাটা আৰু হোজাই জিলাৰ বিভিন্ন শিলভঙা উদ্যোগত গছপুলি ৰোপণ আৰু সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। সচেতন ৰাইজ আৰু ছাত্ৰ ছাত্ৰীসকলৰ সহায় সহযোগিতা একান্তই কামনা কৰা হ'ল। ধন্যবাদ। আঞ্চলিক পৰীক্ষাগাৰ আৰু কাৰ্যালয় নগাঁও, অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ।

অনুষ্ঠানত এইবাৰ মুনমী বৰা, গীতৰ কথা বংকিম শৰ্মাৰ।

শ্ৰোতাই মূৰ্চনা শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। অনুষ্ঠানত এইবাৰ চিৰাজ বুলছবিদ, ভূপেন হাজৰিকা আৰু লতা মংগেশকাৰ।

মূৰ্চনা অনুষ্ঠানটিৰ আজিলৈ ইমানতেই অন্ত পৰিল। এয়া আকাশবাণী নগাঁও। নিচাযুক্ত দ্ৰব্য সেৱন কৰি কোনো কাৰণতেই গাড়ী নচলাব। পথাত পথত সদায় বাওঁফালে অহা যোৱা কৰক। গাড়ীৰ চালকে আৰু যাত্ৰীসকলে ছিটবেল্ট লগাইহে যাত্ৰা কৰিব। পথৰ ওপৰত বেদখল কৰি দোকান পোহাৰ গেৰেজ আদি নানান ব্যৱসায় কৰি যানজঁটৰ সৃষ্টি নকৰিব। পথ সুৰক্ষাই জীৱন ৰক্ষা। গাড়ী চলাওঁতে মোবাইল ফোন ব্যৱহাৰ কৰাটো নিয়ম বহিৰ্ভূত।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। খন্তেক পিছতে 8 বজাত চমাচাৰ প্ৰভাত, 8:15 মৰ্ণিং নিউজ, 8:30 গীতিমালিকা, 9 বজাত পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

0: সেয়া আছিল জয়ন্ত হাজৰিকাৰ কণ্ঠত নিৰ্মল প্ৰভা বৰদলৈৰ ৰচিত গীত।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিচ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজিয়ে ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: গীতিমালিকা অনুষ্ঠানত এইবাৰ এয়া নিৰ্মল প্ৰভা বৰদলৈৰ ৰচনাৰে দীপালী বৰঠাকুৰৰ কণ্ঠৰ গীত।

0: নির্মল প্রভা বৰদলৈৰ রচনায় দীপালী বৰঠাকুৰৰ কণ্ঠৰ গীতটি শুনিলে।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে ময়ো এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: বিশেষ লোক আদালত সমাধান সমাৰোহ। মহামান্য উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু ফলপ্ৰসূ সমাধানৰ বাবে সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালত আয়োজন কৰা হৈছে। 21, 22 আৰু 23 আগষ্টত অনুষ্ঠিত হবলগীয়া এই লোক আদালতত অংশ লবলৈ ইচ্ছুক গোচৰৰ পক্ষসমূহক সংশ্লিষ্ট জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয় অথবা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হল।
0: গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰীয়া শিল্পী ঋদীপ দত্ত, গীতিকাৰ নিৰ্মল প্ৰভা বৰদলৈ।

সেয়া আছিল ৰিদীপ দত্তৰ কণ্ঠত নিৰ্মল প্ৰভা বৰদলৈ ৰচিত গীত। গীতিমালিকাত এইবাৰ শুনক সবিন মেধিৰ কথাৰে দেৱযানী শৰ্মাৰ কণ্ঠৰ গীত।

0: সবিন মেধিৰ কথাৰে দেৱযানী শৰ্মাৰ কণ্ঠৰ গীতটি শুনিলে।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: গীতিমালিকা অনুষ্ঠানৰ শেষত শুনোৱা হওক দিলীপ চৌধুৰীৰ কণ্ঠৰ গীত। গীতৰ কথা পদ্মনাথ গোহাঁই বৰুৱাৰ।

0: 9 বজাত পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ পাব। এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, বিকশিত অসম দৰ্শনৰ অধীনত ৰাজ্যৰ উন্নয়নৰ গতি ত্বৰান্বিত কৰা সন্দৰ্ভত নতুন দিল্লীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আলোচনা, ৰাজ্যজুৰি আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 537 সংখ্যক আৱিৰ্ভাৱ মহোৎসৱৰ আয়োজন, অহা 9 জুনত তৃতীয়ৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে নিয়মীয়া মান নিৰূপণ পৰীক্ষাৰ প্ৰথম পৰ্যায় আৰম্ভ, ভাৰতীয় সংগীত জগতৰ কিংবদন্তী গায়িকা সুমন কল্যাণপুৰৰ দেহাৱসান আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত গুজৰাট টাইটানছক হৰুৱাই ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ একেৰাহে দ্বিতীয়বাৰৰ বাবে খিতাপ অৰ্জন। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰি বিকশিত অসম দৰ্শনৰ অধীনত ৰাজ্যখনৰ উন্নয়নৰ গতি ত্বৰান্বিত কৰা সন্দৰ্ভত আলোচনা কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই বিষয়ে প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে শ্ৰী সোণোৱালৰ সৈতে হোৱা প্ৰতিটো সাক্ষাৎকালত অসমৰ ভৱিষ্যত তথা ৰাজ্যৰ প্ৰগতিৰ পৰ্যালোচনাৰ সুযোগ লাভ কৰা যায়। তেওঁলোকে বিগত 10 বছৰত অসমৰ উন্নয়নৰ পৰ্যালোচনা কৰাৰ লগতে অনাগত সময়ত অৰ্থনৈতিক বিকাশ, আন্তঃগাঁথনি তথা সৰ্বাংগীন উন্নয়ন অধিক শক্তিশালী কৰা বিষয়ত আলোচনা কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই যোৱা নিশা কেন্দ্ৰীয় শক্তিমন্ত্ৰী মনোহৰলাল খট্টাৰক সাক্ষাৎ কৰি অসমৰ শক্তি আত্মনিৰ্ভৰশীলতাৰ লক্ষ্য পূৰণৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰে। মুখ্যমন্ত্ৰীয়ে লগতে নতুন দিল্লীত কৰ্মৰত অসম কেডাৰৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়াসকলৰ সৈতেও মত বিনিময় কৰে। তেওঁ কয় যে এই বিষয়াসকলৰ অভিজ্ঞতা, দক্ষতা আৰু বিভিন্ন গুৰুত্বপূৰ্ণ দায়িত্বত কাম কৰাৰ জৰিয়তে আহৰণ কৰা জ্ঞান ৰাজ্যৰ উন্নয়নৰ বাবে অমূল্য সম্পদ। ডঃ শৰ্মাই বিষয়াসকলক বিকশিত অসম গঢ়াৰ লক্ষ্যৰ সৈতে সদায় সংযুক্ত হৈ থাকিবলৈ আৰু নিজ নিজ ক্ষেত্ৰৰ অভিজ্ঞতা আৰু নিপুণতাক ৰাজ্যৰ জনসাধাৰণৰ সামূহিক কল্যাণৰ বাবে ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়। অহা 5 জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটোৱা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য মংগোলিয়াৰ পৰা অহা 3 জুনত গুৱাহাটীলৈ ঘূৰি অহাৰ পাছতে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰা হ'ব। নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰাৰ পাছতে কালি মুখ্যমন্ত্ৰীয়ে এই কথা সদৰি কৰে। ৰাজ্যজুৰি আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 537 সংখ্যক আৱিৰ্ভাৱ মহোৎসৱৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মহাপুৰুষজনাৰ আৱিৰ্ভাৱ তিথি উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা জনোৱাৰ লগতে গুৰুজনাকো শ্ৰদ্ধাৰে স্মৰণ কৰিছে। এটা বাৰ্তাত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে জ্ঞান, ভক্তি আৰু মানৱতাৰ অমৃতবাণীৰে যুগে যুগে পথ প্ৰদৰ্শন কৰি থকা মহাপুৰুষজনা আমাৰ জাতীয় জীৱনৰ প্ৰেৰণাৰ অমল উৎস। গুৰুজনাৰ আৱিৰ্ভাৱ মহোৎসৱ উপলক্ষে ৰাজ্যৰ সত্ৰ আৰু নামঘৰসমূহত নৈমিত্তিক প্ৰসংগৰ লগতে ভাগৱত ভ্ৰমণ, ধৰ্মালোচনা সভা আদিৰ আয়োজন কৰা হৈছে। শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা স্থাপিত বৰপেটা সত্ৰত এই আৱিৰ্ভাৱ মহোৎসৱ উলহ মালহেৰে আয়োজন কৰা হৈছে। এই সন্দৰ্ভত আমাক সবিশেষ কৈছে বৰপেটা জিলাৰ সংবাদদাতা অৰূপজ্যোতি মহন্তই।
1: বৰপেটা সত্ৰত সম্পূৰ্ণ সত্ৰীয়া পৰম্পৰাৰে আজি পুৱাৰে পৰা আৱিৰ্ভাৱ মহোৎসৱ পালন কৰা হৈছে। পুৱা নৈমিত্তিক প্ৰসংগ কৰা হয়, তাৰপাছত আইসকলক প্ৰসংগ কৰা হয় আৰু এতিয়া বাপুসকলৰ প্ৰসংগ চলি আছে। দুপৰীয়া ভাগৱত শোভাযাত্ৰা অনুষ্ঠিত হ'ব, তাৰপাছত ধৰ্মালোচনী সভা অনুষ্ঠিত হ'ব। বৰপেটাত মহাপুৰুষ মাধৱদেৱে স্থাপন কৰা কেইবাখনো সত্ৰ আছে, সুন্দৰীয়া সত্ৰ, ৰাখালদান সত্ৰ, গণককুচী সত্ৰ, বাৰাদী সত্ৰ আদি কেইবাখনো সত্ৰ তেওঁ স্থাপন কৰিছিল আৰু এই প্ৰত্যেকখন সত্ৰতে গুৰুজনাৰ আৱিৰ্ভাৱ মহোৎসৱ আজি উলহ মালহেৰে পালন কৰা হৈছে সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰে। আৰু আৱিৰ্ভাৱ মহোৎসৱ উপলক্ষে ৰাতিপুৱাৰে পৰা বৰপেটা সত্ৰত যথেষ্ট সংখ্যক ভক্তৰ আগমন হৈছে আৰু প্ৰত্যেকে গুৰুজনাক প্ৰণিপাত জনাইছে।
0: ধুবুৰী জিলাতো আজি শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ আৱিৰ্ভাৱ মহোৎসৱৰ আয়োজন কৰা হৈছে। এই উদ্দেশ্যে পুৱাৰে পৰা গোলকগঞ্জৰ ৰামৰায় কুটি সত্ৰত ভালেসংখ্যক লোক সমবেত হৈ দিনজোৰা কাৰ্যসূচীৰে গুৰুজনাৰ সৃষ্টিক স্মৰণ কৰাৰ ব্যৱস্থা লৈছে। জিলাখনৰ চাপতগ্ৰামৰ লীলানন্দ পাগলা বাবাৰ আশ্ৰমতো এই মহোৎসৱৰ আয়োজন কৰা হৈছে। সমগ্ৰ শিক্ষা অসমে অহা 9 জুনৰ পৰা তৃতীয় শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে নিয়মীয়া মান নিৰূপণ পৰীক্ষাৰ প্ৰথম পৰ্যায় অনুষ্ঠিত হ'ব বুলি ঘোষণা কৰিছে। শৈক্ষিক বৰ্ষৰ আৰম্ভণিতে ছাত্ৰ ছাত্ৰীসকলৰ শিকনৰ মূল্যায়নৰ লক্ষ্যৰে অনুষ্ঠিত কৰা এই পদক্ষেপৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ শিকনৰ ক্ষেত্ৰত হোৱা অসুবিধা আৰু এই ক্ষেত্ৰত ল'বলগীয়া ব্যৱস্থাসমূহ নিৰ্ধাৰণ কৰা হয়। সমগ্ৰ শিক্ষা অসমৰ মিছন সঞ্চালকে জাৰি কৰা অধিসূচনা অনুসৰি তৃতীয়ৰ পৰা পঞ্চম শ্ৰেণীলৈ 9 জুনৰ পৰা 12 জুনলৈ পৰীক্ষা অনুষ্ঠিত হোৱাৰ বিপৰীতে ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ 16 জুনত মান নিৰূপণ পৰীক্ষা অনুষ্ঠিত হ'ব। ভাৰতীয় সংগীত জগতৰ কিংবদন্তী গায়িকা সুমন কল্যাণপুৰৰ কালি মুম্বাইৰ নিজা বাসগৃহত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 89 বছৰ। প্ৰবীণ গায়িকাগৰাকীয়ে 1950ৰ পৰা 1970 চনলৈ বোলছবি গীতৰ সোণালী যুগত হিন্দী মাৰাঠীকে ধৰি বিভিন্ন ভাৰতীয় ভাষাৰ গীতত কণ্ঠদান কৰিছিল। 1937 চনৰ 28 জানুৱাৰীত বাংলাদেশৰ ঢাকাত জন্মগ্ৰহণ কৰা সুমন কল্যাণপুৰে 1950 চনৰ মাজভাগত প্ৰথমখন হিন্দী ছবিত গীত গাইছিল। আজকাল তেৰে মেৰে প্যাৰ কে চৰ্চে, না না কৰকে প্যাৰ আৰু তুমনে পুকাৰা ওৰ হাম চলে আয়ে আদিকে ধৰি বহু জনপ্ৰিয় হিন্দী গীত গাইছিল। তেওঁ কিংবদন্তী গায়ক মহম্মদ ৰফিৰ সৈতে প্ৰায় 100টা গানত কণ্ঠ নিগৰাইছিল। ডঃ ভূপেন হাজৰিকাৰ পৰিচালনা, প্ৰযোজনা আৰু সংগীতেৰে সজোৱা জনপ্ৰিয় অসমীয়া বোলছবি প্ৰতিধ্বনিৰ গীতত কণ্ঠ নিগৰোৱাৰ লগতে তেওঁ পোনাকণ, চিকমিক, বিজুলী, কাঁচঘৰ, নয়নমণি আদি ছবিৰো নেপথ্য গায়িকা আছিল। আকাশৰে নীলাই, জীৱনগৰীৰ প্ৰতিটো পল, মিলনৰে এই শুভ ক্ষণ, ঐ ঐ আকাশ শুভ আদি জনপ্ৰিয় অসমীয়া গীতবোৰেৰে সুমন কল্যাণপুৰে শ্ৰোতাৰ হৃদয় জিনিছিল।

0: ভালেসংখ্যক বঁটা আৰু সন্মানেৰে বিভূষিতা সুমন কল্যাণপুৰৰ মৃত্যুত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল জিষ্ণু দেৱ বৰ্মা, মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবীছ, উপ মুখ্যমন্ত্ৰী একনাথ সিন্ধে, সুনেত্ৰা পাৱাৰ, কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শোক প্ৰকাশ কৰিছে। ৰাজ্যত অহা 2 আগষ্টত আৰম্ভ হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকপিয়লৰ বাবে জিলাই জিলাই ইতিমধ্যে গৃহ তালিকা আৰু গৃহপিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ চলি আছে। কাৰ্বি আংলং জিলাৰ ডিফু আৱৰ্ত ভৱনত আজিৰে পৰা 3 দিনীয়াকৈ লোকপিয়লৰ গণনাৰ কামত নিয়োজিত বিষয়া কৰ্মচাৰীসকলৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। গণনাকাৰী বিষয়াসকলক লোকপিয়লৰ সঠিক তথ্য সংগ্ৰহ পদ্ধতি, স্বগণনা তথা ক্ষেত্ৰ পৰিদৰ্শন সন্দৰ্ভত সমল ব্যক্তিসকলে প্ৰশিক্ষণ প্ৰদান কৰিব। উল্লেখযোগ্য যে ৰাজ্যত আসন্ন লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে লোকপিয়ল সঞ্চালকালয়ে সকলো ধৰণৰ প্ৰাৰম্ভিক প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। ইয়াৰ বাবে ইতিমধ্যে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। এইবাৰৰ লোকপিয়লত স্বগণনাৰ বিকল্প ব্যৱস্থা কৰা হৈছে। লোকপিয়লত জনসাধাৰণে 16টা ভাষাত তথ্য দিব পাৰিব। টিংঢং সমষ্টিৰ বিধায়ক বিমল বৰাই কালি ৰাজগড়ৰ অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ নিয়ন্ত্ৰণ কক্ষ পৰিদৰ্শন কৰি বিদ্যুৎ সেৱাৰ সামগ্ৰিক ব্যৱস্থাৰ বুজ লয়। তেওঁ লগতে অঞ্চলটোৰ জনসাধাৰণৰ সুবিধাৰ্থে ৰূপায়ণ হৈ থকা ব্যৱস্থাসমূহৰো পৰ্যালোচনা কৰে। বিধায়কগৰাকীয়ে সকলো লোকে যাতে নিৰ্ভৰযোগ্য বিদ্যুৎ সেৱা লাভ কৰে সেয়া সুনিশ্চিত কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। চৰকাৰে বিদ্যুৎ খণ্ডক অত্যাধুনিক, কাৰ্যক্ষম আৰু জনমুখী কৰাৰ বাবে অবিৰতভাৱে কাম কৰি আছে বুলি শ্ৰীবৰাই সাংবাদিকৰ আগত মত প্ৰকাশ কৰে। মংগোলিয়াৰ উলানবাটোৰাৰ গণ্ডান টেক চেনলিং মঠত বুদ্ধ পূৰ্ণিমা উপলক্ষে ভাৰতৰ পৰা প্ৰদৰ্শনীৰ বাবে নিয়া ভগৱান বুদ্ধৰ 2গৰাকী প্ৰধান শিষ্য অৰহন্ত চাৰিপুত্ৰ আৰু অৰহন্ত মুদগেলায়নৰ পবিত্ৰ অৱশেষ আনুষ্ঠানিকভাৱে স্থাপন কৰা হয়। প্ৰদৰ্শনীৰ বাবে যোৱা ভাৰতৰ প্ৰতিনিধি দলক নেতৃত্ব দিয়া অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মংগোলিয়াত থকা ভাৰতৰ ৰাষ্ট্ৰদূত অতুল মালহাৰী গটছাৰ্ভেৰ উপস্থিতিত এই পবিত্ৰ অৱশেষ প্ৰদৰ্শনী উদ্বোধন কৰা হয়। অনুষ্ঠানত ভাষণ দি ৰাজ্যপাল আচাৰ্যই এই প্ৰদৰ্শনীক এটা ঐতিহাসিক মুহূৰ্ত বুলি অভিহিত কৰি কয় যে এই পবিত্ৰ অৱশেষত প্ৰজ্ঞাৰ পোহৰ, শান্তি, সহমৰ্মিতা আৰু সম্প্ৰীতিৰ বিশ্বজনীন বাৰ্তা নিহিত হৈ আছে। মধ্যপ্ৰদেশৰ ছাঁচি বিহাৰ চৈত্যত শতিকাজুৰি সংৰক্ষণ কৰি ৰখা এই পবিত্ৰ অৱশেষ হৈছে ভাৰতৰ আটাইতকৈ মূল্যৱান সভ্যতাগত সম্পদ। ভাৰত আৰু মংগোলিয়াৰ মাজৰ বন্ধুত্ব, বিশ্বাস আৰু শ্ৰদ্ধাৰ প্ৰতীক হিচাপে দেশখনলৈ প্ৰদৰ্শনীৰ বাবে নিয়া বুদ্ধৰ পবিত্ৰ অৱশেষ অহা 10 জুনলৈ ৰখা হ'ব বুলি সংস্কৃতি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। চৰাইদেউ জিলাৰ বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত বৰহাট চাহবাগিচাত দীৰ্ঘদিন ধৰি চলি থকা কেঁচা চাহপাত চুৰি কাৰ্যৰ বিৰুদ্ধে জিলাখনৰ আৰক্ষীয়ে অভিযান চলাই 15জনীয়া দুৰ্বৃত্তৰ এটা দলক আটক কৰে। ধৃত চোৰৰ দলটোৱে দীৰ্ঘদিন ধৰি বৰহাট চাহবাগিচাৰ পৰা কেঁচা চাহপাত চুৰি কৰি চোৰাংভাৱে বিক্ৰী কৰি আছিল। এই সন্দৰ্ভত বাগিচা কৰ্তৃপক্ষই বৰহাট আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত তদন্ত কৰি আৰক্ষীয়ে এই দলটোক চিনাক্ত কৰে। ডিব্ৰুগড়ৰ লাহোৱালৰ জগন্নাথ মন্দিৰৰ সমীপত কালি সন্ধিয়া হঠাৎ অহা এজাক ধুমুহাত পথৰ কাষৰ এজোপা গছ উভালি পৰি এজন যুৱকৰ মৃত্যু হয়। মৃত যুৱকজন সঞ্জয় তাঁতী বুলি জানিব পৰা গৈছে। ৰাইজৰ সহযোগত আৰক্ষীয়ে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত যুৱকজনক অসম চিকিৎসা মহাবিদ্যালয়লৈ নিছিল যদিও চিকিৎসকে যুৱকজনৰ মৃত্যু হোৱা বুলি প্ৰকাশ কৰে। যুৱকজনৰ অকাল বিয়োগত অঞ্চলটোত শোকৰ ছাঁ পৰে। ডিব্ৰুগড়ৰ ঐতিহাসিক কলি আইথান প্ৰেক্ষাগৃহত কালি অনুষ্ঠিত এটা অনুষ্ঠানত অঞ্চলটোৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনোৱা হয়। শ্ৰী শ্ৰী কলিয়াথান পৰিচালনা সমিতিৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত মুঠ 65গৰাকী মেধাৱী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। এই অনুষ্ঠানত শিক্ষাৰ সৈতে জড়িত জিলাখনৰ ভালেসংখ্যক বিশিষ্ট লোক উপস্থিত থাকে। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে গুজৰাট টাইটানছক 5 উইকেটত পৰাস্ত কৰি একেৰাহে দ্বিতীয়বাৰৰ বাবে খিতাপ জয় কৰে। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে 156 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 18 অভাৰত 5 উইকেটৰ বিনিময়ত অনায়াসে নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। বিৰাট কোহলী 42টা বলত 75 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। ইয়াৰ পূৰ্বে গুজৰাট টাইটানছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 155 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ ৱাশ্বিংটন চুন্দৰে 50 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। বিৰাট কোহলীক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। সম্পূৰ্ণ দুমাহজোৰা এইবাৰৰ IPLত বৈভৱ সূৰ্যবংশী আটাইতকৈ গুৰুত্বপূৰ্ণ খেলুৱৈ হিচাপে বিবেচিত হয়। প্ৰতিযোগিতাত সূৰ্যবংশীয়ে সৰ্বাধিক 776 ৰাণ কৰি অৰেঞ্জ কেপ লাভ কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে অভিলেখ গঢ়ে। আই পি এলৰ এইবাৰৰ সংস্কৰণত মুঠ 29টা উইকেট দখল কৰাৰ বাবে কাগিছু ৰাবাদাই পাৰ্পল কেপ লাভ কৰে। মনীষ পাণ্ডেই কেটচ অব দ্য ছিজন সন্মান লাভ কৰে। 172টা ডট বলেৰে মহম্মদ ছিৰাজে প্ৰতিযোগিতাখনত অধিক সংখ্যক ডট বল কৰা খেলুৱৈৰ সন্মান লাভ কৰে। একেদৰে সাই সুদৰ্শনে আটাইতকৈ বেছি বাউণ্ডেৰী মৰা খেলুৱৈৰ সন্মান লাভ কৰে। সুদৰ্শনাই 75টা ফ'ৰ মাৰে। বৈভৱ সূৰ্যবংশীয়ে এমাৰ্জিং প্লেয়াৰ অব দ্য ছিজন, ছুপাৰ ষ্ট্ৰাইকাৰ অব দ্য ছিজন আৰু ছুপাৰ ছিক্সেছ অব দ্য ছিজনকে ধৰি বহুকেইটা সন্মান অৰ্জন কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক ঋতুপৰ্ণা বৰাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: অনাগত সময়ত অসমক সামৰিক উদ্যোগৰ প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বিষয়ে কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰি আলোচনা কৰে। বাতৰিটো দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰিৰূপে প্ৰকাশ কৰিছে। অহা 5 জুনত ৰাজ্যৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰাৰ বাতৰিটো দৈনিক অগ্ৰদূত আৰু দ্য ছেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। ৰাজ্যৰ 96% অধিক ঘৰলৈ বিদ্যুৎ যোগান আৰু 92.8% ঘৰলৈ বিশুদ্ধ খোৱাপানী যোগান ধৰিবলৈ চৰকাৰ সমৰ্থ হৈছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। বাতৰিটো দৈনিক জনমভূমি কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। নেশ্যনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটীয়ে ডায়েবেটিছ, হৃদৰোগ, ভিটামিন, এণ্টিবায়টিকসহ 30-20 অত্যাৱশ্যকীয় ঔষধৰ সৰ্বোচ্চ খুচুৰা দাম নিৰ্ধাৰণ কৰিছে। বাতৰিটো নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি প্ৰচাৰিত মন কী বাতৰ 134 সংখ্যক খণ্ডত প্ৰচণ্ড গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ পৰ্যাপ্ত পৰিমাণে পানী খাবলৈ আহ্বান জনোৱাৰ বাতৰিটো আমাৰ অসম আৰু অসমীয়া প্ৰতিদিন কাকতে গুৰুত্ব সহকাৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকলক কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাৰ বাবে প্ৰস্তুত কৰাৰ লক্ষ্যৰে সদৌ অসম ছাত্ৰ সন্থাই ৰূপায়ণ কৰা অভিলাষী প্ৰকল্প প্ৰত্যাশাৰ অধীনত প্ৰশিক্ষণ গ্ৰহণৰ বাবে কালি বাছনি পৰীক্ষা অনুষ্ঠিত হয়। বাতৰিটো সন্দৰ্ভত অসমীয়া খবৰ কাকতৰ শিৰোনাম লক্ষ্য UPSC 3 জুনত প্ৰকাশ পাব আছুৰ প্ৰত্যাশাৰ ফলাফল। এয়াই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন। আহক আমি পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
0: ধন্যবাদ ঋতুপৰ্ণা। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 37 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰজিয়াৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ কোনো কোনো অংশত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। বিকশিত অসম দৰ্শনৰ অধীনত ৰাজ্যৰ উন্নয়নৰ গতি ত্বৰান্বিত কৰা সন্দৰ্ভত নতুন দিল্লীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আলোচনা। ৰাজ্যজুৰি আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 537 সংখ্যক আৱিৰ্ভাৱ মহোৎসৱৰ আয়োজন। ভাৰতীয় সংগীত জগতৰ কিংবদন্তী গায়িকা সুমন কল্যাণপুৰৰ দেহাৱসান আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত গুজৰাট টাইটানছক হৰুৱাই ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ একেৰাহে দ্বিতীয়বাৰৰ বাবে খিতাপ অৰ্জন। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

0: জিলাৰ ৰেহৰূপ। নমস্কাৰ, জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি আপোনালোকলৈ লৈ আহিছো কাছাৰ জিলাৰ ৰেহৰূপ। আমাৰ সৈতে আছে শিলচৰৰ পৰা আমাৰ সংবাদদাতা আখিৰাণী দাস। ভাৰতৰ লোকপিয়ল 2027ৰ বাবে এক গুৰুত্বপূৰ্ণ প্ৰস্তুতিমূলক পদক্ষেপ হিচাপে কাছাৰ জিলা প্ৰশাসনৰ উদ্যোগত শিলচৰত কাৰিকৰী সহায়ক আৰু ক্ষেত্ৰ পৰ্যায়ৰ কৰ্মীসকলৰ বাবে এটা প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই বিষয়ে সবিশেষ শুনক আমাৰ সংবাদদাতা আখিৰাণী দাসৰ পৰা।
1: ৰাষ্ট্ৰীয় লোকপিয়ল কাৰ্যসূচীৰ অধীনত হাউচ লিষ্টিং অপাৰেচন মসৃণ আৰু প্ৰযুক্তি ভিত্তিক পদ্ধতিৰে সম্পূৰ্ণ কৰাৰ লক্ষ্যৰে আয়োজন কৰা এই প্ৰশিক্ষণত সোণাই, লক্ষীপুৰ আৰু বদৰপুৰ পৌৰসভা, শিলচৰ পৌৰ নিগমকে ধৰি বিভিন্ন সংশ্লিষ্ট বিভাগৰ বিষয়াসকলে অংশগ্ৰহণ কৰে। কাৰ্যসূচীৰ আৰম্ভণিতে কাছাৰৰ অতিৰিক্ত জিলা উপায়ুক্ত আৰু জিলা লোকপিয়ল বিষয়া ৰক্তিম বৰুৱাই লোকপিয়লৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি কয়, লোকপিয়ল দেশৰ অন্যতম বৃহৎ প্ৰশাসনিক কাম। এই বিশাল কাম সফলতাৰে সম্পূৰ্ণ কৰিবলৈ প্ৰয়োজনীয় কাৰিকৰী দক্ষতা, স্বচ্ছতা আৰু ফলপ্ৰসূ সমন্বয় নিশ্চিত কৰিবলৈ এই প্ৰশিক্ষণৰ আয়োজন কৰা হৈছে। তেওঁ কয়, সঠিক আৰু পদ্ধতিগত তথ্য সংগ্ৰহ, উন্নয়ন পৰিকল্পনা, ৰাজহুৱা নীতি প্ৰণয়ন আৰু চৰকাৰী সেৱা প্ৰদানৰ ভেটি। গতিকে ঘৰ পঞ্জীয়ন প্ৰক্ৰিয়াৰ সময়ত গণনাকাৰী আৰু তত্ত্বাৱধায়কৰ দায়িত্ব অতি গুৰুত্বপূৰ্ণ। তেওঁ উল্লেখ কৰে যে ডিজিটেল গণনাৰ দিশত আগবাঢ়ি যোৱাটো ভাৰতীয় লোকপিয়লৰ ইতিহাসৰ এক লেণ্ডমাৰ্ক। এই পৰিৱৰ্তনৰ লগত খাপ খুৱাই আন্তৰিকতাৰে, সঠিকতাৰে আৰু দায়িত্বশীলতাৰে কৰ্তব্য পালন কৰিবলৈ তেওঁ সকলো বিষয়াক আহ্বান জনায়।
0: কাছাৰ জিলাৰ শিলচৰ কৃষি মহকুমাৰ অন্তৰ্গত উদাৰবন কৃষি উন্নয়ন চক্ৰৰ অধীনৰ লাৰচিংপাৰ গাঁৱৰ এগৰাকী প্ৰগতিশীল মহিলা কৃষক ভাৰতী ৰাজবংশী। স্নাতক ডিগ্ৰীধাৰী এইগৰাকী মহিলাই চাকৰিৰ পৰিৱৰ্তে কৃষিকৰ্মৰ জৰিয়তে আত্মনিৰ্ভৰশীল হোৱাৰ পথ বাছি লৈছে। এই বিষয়ে আহকচোন শুনো আমাৰ সংবাদদাতা আখিৰাণী দাসৰ পৰা।
1: তেখেতে প্ৰায় 300 জোপা জাৰবেৰা ফুলৰ খেতি কৰি স্থানীয় বজাৰত প্ৰতি পাহ ফুলত 30-50 টকা দৰত বিক্ৰী কৰি ভাল উপাৰ্জন কৰিবলৈ সক্ষম হয়। তেওঁ শ্ৰম, উদ্যম আৰু কৃষি বিভাগৰ পৰামৰ্শ তথা সহযোগিতাৰ জৰিয়তে কৃষি কাৰ্যৰ সৈতে নিজকে জড়িত কৰিছে। কৃষি বিভাগৰ পৰা লাভ কৰা স্প্ৰেয়াৰ মেচিন, পালভাৰাইজাৰ, গ্ৰাইণ্ডাৰ মেচিন, স্প্ৰিংকলাৰ আদি ৰাজসাহাৰ্যৰ মাধ্যমেৰে লাভ কৰি নিজৰ নাৰ্চাৰীত আৰু কৃষি কৰ্মত সঠিক ৰূপত ব্যৱহাৰ কৰি আহিছে। লগতে সময়ে সময়ে বিভাগৰ পৰা পুলি আৰু বীজ লাভ কৰি তেওঁ কৃষি কাৰ্যত অধিক লাভান্বিত হৈছে। ভাৰতী ৰাজবংশী জয় কিষাণ নামৰ এটি কৃষি সেৱা গোট সৈতেও জড়িত। তেওঁ এই গোটৰ জৰিয়তে 2% হাৰত ঋণ স্থানীয় কৃষকক প্ৰদান কৰে। ইয়াৰ ফলত সংশ্লিষ্ট অঞ্চলৰ কৃষকসকলৰ মাজত অৰ্থনৈতিক স্বাৱলম্বিতা আহিছে আৰু তেওঁলোকেও কৃষি কাৰ্যত লাভৱান হৈছে।
0: শিলচৰ চহৰৰ এক অন্যতম গৌৰৱৰ স্থলী হল চহৰখনৰ মাজমজিয়াত অৱস্থিত সতীন্দ্ৰ মোহন দেৱ ষ্টেডিয়াম। শিলচৰ ক্ৰীড়া সন্থাৰ তত্বাৱধানত সগৌৰৱেৰে মূৰ দাঙি থিয় হৈ আছে এই ষ্টেডিয়াম। শিলচৰ জিলা ক্ৰীড়া সন্থাই এইবাৰ 70 বছৰত ভৰি দিছে। ইয়াৰ দীঘলীয়া বৰ্ণিল যাত্ৰাৰ আঁৰত আছে এক সুন্দৰ ইতিহাস। আহকচোন আমি আমাৰ সংবাদদাতা আখিৰাণী দাসৰ পৰা এই সম্পৰ্কে শুনো।
1: জিলা ক্ৰীড়া সন্থাৰ জন্মৰ আগতে বিভিন্ন শাখাৰ নিজস্ব সংগঠন আছিল। তেওঁলোকে খেলবোৰ পৰিচালনা কৰিছিল। অসম ৰাজ্যিক ক্ৰীড়া পৰিষদৰ নিৰ্দেশ অনুযায়ী সকলো সংগঠনক এখন মঞ্চত অনাৰ প্ৰয়াস কৰা হয়। এই প্ৰচেষ্টা কাৰ্যকৰী কৰিবলৈ 1957ৰ 26 মে'ত শিলচৰৰ অৰিয়েণ্টেল চিনেমা হলত অনুষ্ঠিত হয় এখন সভা। আলোচনাৰ মাধ্যমেৰে সেইদিনাই গঠন হৈছিল জিলা ক্ৰীড়া সংস্থা। আশুতোষ দত্তক সংগঠনটোৰ প্ৰতিষ্ঠাপক সভাপতি হিচাপে মনোনীত কৰা হৈছিল। আনহাতে সুনীল মোহন এণ্ড সম্পাদক হৈছিল। সংস্থা জন্ম হোৱাৰ বহু পিছলৈ নিজা কোনো কাৰ্যালয় নাছিল, নিজা কোনো খেলপথাৰ। 1958চনত DSA কৰ্তৃপক্ষই ৰাজ্যিক আৰক্ষীৰ IGP সুধীন্দ্ৰ মোহন দত্তলৈ পত্ৰ লিখি স্থানীয় পল' খেলপথাৰৰ এটা অংশ সংগঠনটোৰ খেলপথাৰৰ বাবে আবণ্টন দিয়াৰ আবেদন জনায়। বিশিষ্ট সমাজসেৱী সতীন্দ্ৰ মোহন দেৱৰ অনুৰোধত DSA নিজস্ব ভূমি পালে। 1963চনৰ 17 জানুৱাৰীত অসমৰ তদানীন্তন ৰাজ্যপাল বিষ্ণু সাহাই DSA খেলপথাৰৰ উদ্বোধন কৰে। খেলপথাৰখন ষ্টেডিয়ামলৈ ৰূপান্তৰিত কৰাৰ বাবে DSAৰ প্ৰচেষ্টা আৰম্ভ হৈছিল 70ৰ দশকৰ পৰাই।
0: জিলাৰ ৰেহৰূপৰ পৰা আমি এতিয়া বিদায় ল'ব লাগিব। কাইলৈ ৰাতিপুৱা 9:15 বজাত পুনৰ লগ পাম আন এখন জিলাৰ ৰেহৰূপৰ সৈতে। নমস্কাৰ।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও নিবেদন কৰিছোঁ বৰগীত অনুষ্ঠানৰ আৰম্ভণিতে শুনক প্ৰতিভা দেৱীৰ কণ্ঠত মাধৱদেৱ বিৰচিত বৰগীত।

বৰগীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতেই অন্ত পৰিল। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়াইছোঁ শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান সাতসৰী। অনুষ্ঠানৰ আৰম্ভণিতে শুনক নিৰ্মল প্ৰভা বৰদলৈৰ গীতৰ কথাৰে অনিমা চৌধুৰীৰ কণ্ঠৰ এই গীতটি। গীতটিৰ বাবে অনুৰোধ কৰিছে ওদালগুৰি কলাইগাঁৱৰ পৰা ৰত্নকান্ত নাথে।

নগাঁৱৰ পৰা অংকিতা ভট্টাচাৰ্যৰ অনুৰোধত এইবাৰ আপোনালোকলৈ আগবঢ়াইছোঁ নমিতা ভট্টাচাৰ্যৰ কণ্ঠত মৰম বোলছবিৰ এই গীতটি। আহকচোন আমি গীতটি শুনো।

অনুষ্ঠানত সেয়া আছিল ভূপেন হাজৰিকা গীতটিৰ বাবে অনুৰোধ কৰিছিল শ্ৰীভূমি নগেন্দ্ৰনগৰৰ পৰা হিতেন্দ্ৰ দাসে। অনুষ্ঠানৰ শেষত শুনক কেশৱ মহন্তৰ গীতৰ কথাৰে টুনু দেৱীৰ কণ্ঠৰ এই গীতটি। গীতটিৰ বাবে অনুৰোধ কৰিছে মিলনপুৰৰ পৰা উজ্জ্বল জ্যোতি দাসে। আহকচোন আপোনাৰ অনুৰোধৰ গীতটি শুনো।

হাত খৰি শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠানটি আজিলৈ ইমানতেই অন্ত পৰিল। এইখিনিতে শ্ৰোতাসকলক জনাই থওঁ, শ্ৰোতাসকলে আমাৰ কেন্দ্ৰৰ হাতখৰি অনুষ্ঠানৰ বাবে আকাশবাণী নগাঁও ফেচবুক পেজৰ জৰিয়তে গীতৰ বাবে অনুৰোধ কৰিব পাৰে। তাৰ বাবে শ্ৰোতাসকলে আমাৰ পেজলৈ মেছেজ পঠিয়াব পাৰে অথবা কমেণ্ট কৰিব পাৰে। আকাশবাণী নগাঁও কেন্দ্ৰৰ জৰিয়তে আপুনি আপোনাৰ ব্যৱসায়ৰ বিজ্ঞাপন আগবঢ়াব পাৰে। ইয়াৰ বাবে আকাশবাণী নগাঁও কেন্দ্ৰৰ বিজ্ঞাপন বিভাগৰ লগত যোগাযোগ কৰক। যোগাযোগৰ নম্বৰ 9435053214। ফোন নম্বৰটি আকৌ কৈছোঁ 9435053214।

0: এফ এম এনৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। আজিৰ নাট্যানুষ্ঠানৰ নিবেদন বৰহাৰ পো, ৰচনা কিশোৰী মোহন পাঠকৰ।
1: আজিৰ নাট্যানুষ্ঠানৰ নিবেদন বঢ়াৰ পো, ৰচনা কিশোৰী মোহন পাঠকৰ, প্ৰযোজনা কৌস্তুভমণি শইকীয়াৰ। এয়া শুনক বঢ়াৰ পো।
2: কথা এটা শুনকচোন, আমি ঘৰ বাৰী এৰি পলাই আহিলোঁ হয়, কিন্তু নিশাটো ক'ত কটাওঁ? এই হাবিখনলৈ যে আহিলোঁ, এই ঠাই আমাৰ কাৰণে নিৰাপদ জানো? মোৰ ভাৱ হৈছে আমাৰ ইয়াত বিপদ হ'ব পাৰে, সেয়ে আমি ইয়াৰ পৰা আন ক'ৰবালৈ যোৱাই মংগল হ'ব নেকি?
3: মনোৰমা, যেনে তেনে এই হাবিখনত নিশাটো পাৰ কৰিব লাগিব। ভুটীয়াৰ আক্ৰমণত তিষ্ঠিব নোৱাৰি মানুহ

0: যেনি তিনি পলাবলৈ ধৰিছে। তাতে আমি এই হাবিখনত লুকাই থাকিলে ভুটিয়াই আমাক বিচাৰি নাপাব।
1: খোজকাঢ়ি কাঢ়ি মোৰ বৰ ভাগৰ লাগিছে।
0: হয় নেকি? তেনেহ'লে এই গছজোপাৰ তলতে নিশাটো কটোৱা ভাল হ'ব। ৰ'বা, এই কাপোৰখন পাৰি দিছোঁ, এতিয়া তুমি ইয়াতে শোৱা।
1: হাবিৰ বনৰীয়া জন্তুবোৰলৈ মোৰ বৰ ভয় লাগে।
0: ভয় নকৰিবা মনোৰমা, বনৰ জন্তু জানোৱাতকৈ মানুহে বেছি ভয়ানক। আমি মানুহৰ ভয়তহে পলাই আহিছোঁ, জন্তু জানোৱাৰ ভয়ত নহয়।
1: ঠিক আছে, তেনেহ'লে আপুনিও শুৱক। এই সৰু সৰু কাপোৰৰ টোপোলা আৰু খাদ্য বস্তুখিনি মোৰ কাৰ কাষতে থওক, আৰু বাকীখিনি আপোনাৰ কাষতে ৰাখক।
0: এইটো বৰ গধুৰ টোপোলাহে, এইখিনিতে থ'লোঁ। আৰু এই বাকীবোৰ বস্তু কাষতে মই এইখন কাপোৰ পাৰি লওঁ, তুমি এইখন গাত লৈ শুই থাকা। ইমান দূৰ বাট কৰি বাই আহিছোঁ যেতিয়া মোৰ দুৰ্ঘৰ টোপনি আহিব পাৰে। ৰাতিপুৱা তুমি মোতকৈ আগতে সাৰ পালে মোক জগোৱাই দিবা দেই।
1: হ'ব পাৰে,
0: নাপাৰিবা? ঐ কৃষ্ণ কৃষ্ণ।

0: ये के मुर मु काखो टुपुला रुजे नाय
1: नाय
0: हेरी हेरी राती पल उठकसन हुनिसने हेरी
1: तुमी क्यों मु टुपन दो हाइला है मनोरमा इमान भाल टुपनी आइसिले
0: टुपनी टुपनी ते आमा हकलो छुरी करि लय गल की होबो एतिया
1: होइतुन आमा टुपुला मु नाय सुन ओ आमी इते की करबारो आमी मोर दुर्भोगिया मनोरमा आमी मोर दुर्भोगिया
0: आपुनार मु पिंधा कापुर कानि हकलु लय गयसे एते आमी की करू कलो जाऊ
1: आमी इदरे सर्वसंत हम बुलि भवाय नासिलु बुझिसा তুমি তুমি ইয়াতে অলপ সময় বহা, মই সেই নৈখনৰ পৰা কচু পাতত অকণমান পানী লৈ আহোঁ, তাৰে তুমি মুখ হাতখন ধুই ল'বা মনোৰমা, তুমি বহা।
2: তহঁতৰ নাওখন সৌ যে নৈৰ পাৰত মানুহজনে হাত মুখ ধুব ধৰিছে তালৈকে বা, মই কোন মানুহ সেইজন সুধি লওঁ, পাৰত লগাই দে।
1: নাওখন মোৰ ওচৰত কিয় চাপিল, নাওৰ পৰা কোন এজন নামি মোৰ পিনে খোজকাঢ়ি আহি আছে, নাই মই পাৰলৈকে উঠাই মংগল।
2: মোক দেখি মানুহজন গ'ল, তেওঁক লগ ধৰিবই লাগিব। আপোনাক দেখি মই পাৰলৈ নাও চপাইছোঁ, কিয় জানো আপোনাৰ লগত দুষাৰ কথা পাতিবৰ মন গ'ল, সুধিলে বেয়া পাব নেকি?
1: কিয় বেয়া পাম, ভালহে, সোধক ডাঙৰীয়া।
2: আপোনালোকক দেখি মোৰ ভাৱ হৈছে আপোনালোকে নিশাটো এই গছৰ তলতে কটাইছে, আপোনালোকৰ লগত তালি টোপোলা একো নাই, আপোনাক দেখিছোঁ গছৰ পাতত নৈৰ পৰা পানী আনিছে, এখেত বোধহয় আপোনাৰ পত্নী?
1: হয়, এয়া মোৰ পত্নী, নাম মনোৰমা। পত্নী এতিয়া পাঁচমহীয়া অন্তঃসত্তা, কিন্তু কথা হ'ল মানে
2: কওক কওক, মোক নিৰ্ভয়ে সকলো ক'ব পাৰে, মই আহোম ৰজাৰ এজন ৰাজবিষয়া, মোৰ নাম হৰসিঙা বৰা উজীৰ, মই বৰনাৰায়ণপুৰ এলেকাৰ শাসনকৰ্তা।
1: কি, আপুনি ৰাজবিষয়া? আমাৰ সেৱা গ্ৰহণ কৰক, আমি ভুটীয়াৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ পলাই আহি ইয়াতে নিশা শুই থাকিলোঁ, কিন্তু নিশাই আমাৰ সৰ্বস্ব লুটি নিলে, আমাৰ এতিয়া একো নাই উজীৰ ডাঙৰীয়া, আমি এতিয়া কলৈ যাওঁ, কি কৰোঁ, কোনে আমাক এই বিপদৰ পৰা ৰক্ষা কৰিব, হে প্ৰভু দয়া মই হৰি।
2: মই আপোনালোকক সহায় কৰিম, আপোনালোকে মোৰ আশ্ৰয়তে থাকিব, আহক নাওলৈ আহক।
1: আমাৰ আজি পৰম সৌভাগ্য, আপোনালৈ আমাৰ অশেষ ধন্যবাদ উজীৰ ডাঙৰীয়া।

0: মই অতি ভাগ্যবান গোবিন্দগিৰি, কাৰণ মোৰ গৃহতে আপোনাৰ পত্নী মনোৰমাৰ এটি সুন্দৰ পুত্ৰ সন্তানৰ জন্ম হ'ল। পুত্ৰ সন্তানটিৰ জন্মৰ খবৰ পাই আজি 5 দিন ধৰি আত্মীয় কুটুম বহুজনে মোৰ গৃহলৈ আহি শুভ সংবাদটি লৈছে আৰু পুত্ৰক আশীৰ্বাদ দি গৈছে।
1: আপোনাৰ আশ্চৰ্য থাকি আমি পুত্ৰৰ মুখ দেখা হেতু আমি কিমান আনন্দিত হৈছোঁ সেয়া আপোনাক ক'বলৈ আমাৰ ভাষা নাই। তার কারণে আপনার ওসব আমি চির ঋণী হয়ে থাকি। পুত্রক আশীর্বাদ দিয়ে যাওয়া লোক সকলকে আপনিয়ে খোয়ার যোগাড় ধরে আমার উপকার সাধিলে। এটা গণক বাপুয়ে পুত্রর গণনা করবলে বহিছে। জ্যোতিষ গরলা দলে গণনা করে এটা পুত্রর নাম রাখব। গণক বাপুক যি দান দক্ষিণা দিব লাগে সেও আপনিয়ে দিব বলে কৈছে। আপনি আমাক কোনো কষ্টই করবলে নিদিলে। আপুনি অতি মহান উজিৰ, অতি মহান।
2: এতিয়া উৰুলি দিব লাগে। পুত্ৰৰ নাম ম অক্ষৰেৰে হ'ব, সিংহ ৰাশি। এই ৰাশিৰ অনন্ত মহিমা, ঈশ্বৰ শক্তি, কবিত্ব গুণশীল, লায়ক, কবিদ, কীৰ্তিমন্ত, গুণৱান, গহীন। ম অক্ষৰেৰে মাধৱ নাম। পুত্ৰ লোকদৰ্শনৰ কাৰণেহে মনুষ্যৰূপ। নাম মাধৱ হ'লে বালকৰ পিতৃ মাতৃয়ে কি বোলে?
1: সুন্দৰ, অতিকৈ সুন্দৰ নাম।
0: ভাল কথা, মই এনে এটি নামকে আশা কৰিছিলোঁ।
2: মাধৱ নাম সবাৰে মুখে ৰ'ব, মহাধীৰ, ক্ষমাশীল, কৃপা ধৈৰ্যত বিষ্ণুসম, বহু জীৱ নিস্তাৰিব, তোমাৰ সবাৰ কুশল। পুত্ৰ লোকদৰ্শনৰ কাৰণেহে মনুষ্যৰূপ, এৰাজন নহন্ত মনুষ্য, এহেন তেখে পৰম পুৰুষ।
1: উজিৰ ডাঙৰীয়া
0: কওক,
1: গণক বাপুৱে মোৰ যেন পুত্ৰৰ কালিহে গণনা কৰিছিল এনে নালাগিলনে?
0: হয়,
1: অথচ মাধৱ আপোনাৰ গৃহতে থাকি ডাঙৰেই হ'ল। মাধৱক আপুনি কৃষি কৰ্মত লগালে, বোপাই নিজে শস্য বিক্ৰী কৰি যি উপাৰ্জন কৰে তাৰে আমি দুবেলা দুমুঠি খাই সুখে সন্তোষে আছোঁ। কিন্তু
0: কিন্তু কি গোবিন্দ, ৰৈ গ'ল কিয়, কওক।
1: যোৱা কিছুদিন ধৰি আপোনাক কথাটি কওঁ কওঁ বুলি ক'ব পৰা নাই উজিৰ।
0: আপুনি নিশ্চিন্ত মনে সকলো কথা মোক খুলি কওক গোবিন্দ। কি এনে কথা আছে যে আপুনি মোক ক'বলৈ টান পাইছে?
1: উজিৰ ডাঙৰীয়া, যোৱা কেইদিনমানৰ পৰা মাধৱে মোক আৰু মাকক বৰকৈ কৈ আছে যে একে ঠাইতে বহুদিন থকা হেতু এতিয়া অইন ঠাইলৈ আমি যাব লাগে। সেয়ে উজিৰ, আপুনি যদি অনুমতি দিয়ে তেতিয়া মাধৱৰ মনৰ ইচ্ছা পূৰণ হয়।
0: অ, সেই কথা মই জানো গোবিন্দ। মাজে সময়ে কোনোৱে যেন একেটি কথাকে মোক কাণে কাণে কৈছিল। উজিৰ, মাধৱ পিতৃ মাতৃৰ লগত তোমাৰ ঘৰ এৰিয়ে দিন গুচি যাব। হয়, সেই কথাকে আজি আপুনি মোক ক'লে। শুনক গোবিন্দ, মাধৱৰ ইচ্ছাৰ বিপৰীত মই কোনো কাম নকৰোঁ। আপুনি মাধৱক লৈ মোৰ ঘৰ শূন্য কৰি গুচি যাব, মোৰ ঘৰ অন্ধকাৰে আৱৰি ধৰিব, মোৰ পুত্ৰ কন্যা নাই। মাধৱকে আজি ইমান বছৰে মই মোৰ নিজ পুত্ৰ যেন দেখিছিলোঁ, সেয়াও এতিয়া নাইকিয়া হ'ব। মই মাধৱক কৃষি কৰ্মত লগোৱা কাৰণে মোক ক্ষমিব গোবিন্দ। সমাজে এদিন এই কথা জানিলে মোক দাৰুণ আঘাত হানিব।
1: এয়া আঘাত নহয় উজিৰ, এয়া যে আনন্দৰ কথা। কাৰণ মাধৱে আমাক প্ৰায়ে কয়, কৰ্মৰ দ্বাৰাহে জীৱনৰ বিচাৰ হয়, কৰ্ম অবিহনে জীৱন ব্যথা। গতিকে আপুনি মাধৱৰ জীৱনদাতা।
0: মাধৱ, মাধৱ, যোৱাৰ আগে এবাৰ মাধৱৰ মুখখন মই প্ৰাণ ভৰি চাওঁ। ক'ত মোৰ প্ৰাণৰ মাধৱ?

0: এয়াই নে মোৰ পিতৃৰ ভাইৰ ঘৰ? চি, দদাইদেউৰ ঘৰ বুলি ক'বলৈ মোৰ লাজেই লাগে। পত্নী পুত্ৰক লৈ আহিলোঁ দদাইদেউৰ ঘৰত দুদিনমান সুখেৰে খাই লৈ থাকিম বুলি। কিন্তু দদাইদেউ যে ইমান স্বাৰ্থপৰ সেই আগেয়ে জনা হ'লে ইয়ালৈ কেতিয়াও নাহিলোহেঁতেন। আমি তিনিজন জানিও ভাত ৰান্ধি খাবলৈ চাউল ইমানেই কম দিয়ে যে মোৰ এজনৰ কাৰণেই নহয়গৈ, এজনৰ ভাতকে আমি তিনিজনে ভগাই খাব লাগে। ইমান প্ৰখৰ ৰ'দত দদাইদেৱে মাধৱক হাতত কুঠাৰখন তুলি দি খৰি ফালিবলৈ দিছে। মোৰ পুত্ৰই মোৰ চকুৰ আগত এনেদৰে খৰি ফালি আছে আৰু মই নীৰৱে চাই আছোঁ। ঠিক ঠিক, মোৰ জীৱন শতধিক। নাই নাই, মই আৰু সহ্য কৰিব নোৱাৰোঁ। দদাইদেউৰ পৰা বহুতো লেৰেলা আদৰ পালোঁ। মাধৱ, মাধৱ!
1: পিতা, গৈছোঁ।
0: আহিলি মাধৱ? তোৰ আইৰ আগ দেখোন দেখা নাই, কলৈ গ'ল?
2: আপোনাৰ দদায়েকে আইক ঘৰ চোতাল সাৰিবলৈ কৈ এতিয়া কাপোৰ ধুবলৈ দিছে।
0: তই ঘূৰি ফালিছ আৰু আইৰাই চোতাল সাৰিছে, কাপোৰ ধুইছে? ওহ, মই এইখন ঘৰলৈ কিয় আহিছিলোঁ? মাধৱ, মাধৱ, আমাৰ এনে যন্ত্ৰণা কেতিয়া ওৰ পৰিব? কেতিয়া আমাৰ বিপদ বিঘিনি আঁতৰিব? আজিলৈকে যে তোক মই শিক্ষা দীক্ষাৰ ব্যৱস্থা কৰি দিব পৰা নাই। মাধৱ, মাধৱ!
2: আপুনি তাৰ কাৰণে চিন্তা নকৰিব পিতা। বাৰু পিতা, আন কাৰোবাৰ ঘৰলৈ যাবৰ কিবা সুবিধা আছে নেকি?
0: আন কাৰোবাৰ ঘৰলৈ? অঁ, মনত পৰিছে, মনত পৰিছে, আছে আছে, মোৰ মিত্ৰ ঘাগৰি মাজি আছে। মাত, আইৰাক মাত, আমি এতিয়াই এই মুহূৰ্ততে এই ঘৰ এৰি মিত্ৰৰ ঘৰলৈ যাওঁ।
1: আই, ঐ, সোনকালে আহক আই, পিতাই আপোনাক মাতিছে।
3: মিত্ৰ, তোমালোকে অনাই বনাই ঘূৰি অনেক দুখ অনুতাপ সহিলা, অনাহাৰে অনিদ্ৰাৰে দিন কটালা। এতিয়া তোমাক এলা এথানি হ'বলৈ নিদিওঁ মিত্ৰ। অঁ, মোৰ ঘৰ তোমাৰ ঘৰ বুলিয়েই ভাবিবা। মোৰ বন কৰা মানুহে তোমালোকৰ প্ৰতি সকলো সেৱা আগবঢ়াব। তোমালোকৰ যি প্ৰয়োজন হয় সকলো তেওঁলোকক ক'বা।
0: ঘাগৰি মাজি, তুমি মোৰ পুৰণি মিত্ৰ। তোমাৰ অন্তৰখন পবিত্ৰ কাৰণেই তুমি আজি অতবোৰ সা সম্পত্তিৰ অধিকাৰী হ'বলৈ পাৰিছা। মিত্ৰ হিচাপে সেই কথা মই ভালদৰে জানো। তুমি মোক থাকিবলৈ ঘৰ দি কেৱল মোৰ আৰু মনোৰমাৰে নহয় বোপা মাধৱৰো পৰম উপকাৰ সাধিলা। কাৰণ তোমাৰ আশ্ৰয়ত থাকি মাধৱ যে অধিক সুখী সেই কথাও জানো।
3: হে ঈশ্বৰ, তোমাৰ কৃপাত মোৰ খাব ল'বৰ জোখাৰে হৈছে। গতিকে মোৰ মিত্ৰ পুত্ৰ পৰিবাৰসহ যাতে মোৰ সেৱা শুশ্ৰূষাৰ পৰা বঞ্চিত নহয় তাৰ কাৰণে মোক আশীৰ্বাদ কৰা প্ৰভু।

মোৰ খেতি মাটি কেনে পাইছা? তাতে আকৌ তুমি খেতিত ভালদৰে মনোযোগ দিছা, ফলত খেতি এইবাৰ পূৰ্বতকৈ অধিক ভাল হৈছে। তুমি যে ইমান ভালদৰে খেতি কৰিব পাৰা সেয়া দেখি মোৰ খুব ভাল লাগিল। তুমি এইদৰে ঘৰৰ কঠীয়ানি খেতি কৰিবা, মুগ, মাহ, তিল আদিৰো খেতি কৰিবা, ধান পকিলে পলম নকৰি চপাই আনিবা। এইবেলা মাহৰ বতৰ, আধাদুন মাহ ঘৰৰ পৰা নি মাহ।

0: খেতি কৰিবা দেই।
1: হ'ব তাৱৈ, তাকেই কৰিম।
0: অঁ, আৰু উৎপাদিত শস্য বিক্ৰী কৰি ৰাহি হোৱা ধন সাঁচিবা, তেতিয়াহে আকৌ আপদে বিপদে দুমুঠি অন্ন পাবা। শুনা মাধৱ, তোমাৰ কাম বন দেখি কথা বতৰা শুনি মই সন্তোষ লভিছোঁ। সেয়ে পুনৰ কওঁ, তোমালোকে ইয়াত থকা দিনকেইটি আমাৰে খাবা, কিন্তু কেতিয়াবা যদি এই ঠাই ত্যাগ কৰি ক'ৰবালৈ গুচি যোৱা, তেতিয়া দেখোন খালী হাতে যাবা। অঁ, গতিকে জীৱিকাৰ বাবে কিছু কৰা উপায়, মোৰ সাতখন হাল আছে, সাতোখন হাল বাই থকা হয়, ঠায়ে ঠায়ে মাটি চহাই থকা হৈছে, তাৰ প্ৰতিও নজৰ ৰাখিবা।
1: মই সকলো চাই থাকোঁ তাৱৈ, তাৰ কাৰণে আপুনি চিন্তা নকৰিব।
0: এই সকলোৰে ভিতৰত কিন্তু তোমাৰ ভনী উৰ্বশীও আছে, জানিবা মোৰ ঘৰতে উৰ্বশীৰ জন্ম হ'ল, তোমাৰ ভনী চকুৰ আগতে ডাঙৰ হ'ল, আৰু ছোৱালী ডাঙৰ হ'লে পিতৃ মাতৃৰ যি চিন্তা হয় সেই চিন্তা মোৰো হৈছে মাধৱ। নেজানো এনে চিন্তাৰ পৰা তোমাৰ পিতৃ মাতৃ কেতিয়া মুক্ত হয় আৰু ময়েই বা কেতিয়া মুক্ত হওঁ।
2: তাৱৈ,
3: মনোৰমা, উৰ্বশীৰ বিয়াৰ বয়স চাপি আহিল, কিন্তু এই হাবুঙত এতিয়ালৈকে উৰ্বশীৰ বিয়াৰ কাৰণে যোগ্য ল'ৰা বিচাৰি নাপালোঁ। শুনিছোঁ শ্ৰী শংকৰ ৰতাৰপৰা ধোৱাহাটালৈ আহিছে, তাতে আমাৰ জ্ঞাতি মিত্ৰ ভাই বন্ধু সকলো আছে, সেয়ে তালৈ যোৱা কথাটো মোৰ মিত্ৰ ঘাগৰি মাজিৰ লগত আলোচনা কৰাটো ভাল দেখোঁ, তুমি কি কোৱা?
4: মোৰো সেয়ে কথা, উৰ্বশীৰ বিয়াৰ বিষয়টি পিছলৈ পেলাই থোৱা উচিত নহয়।
3: মনোৰমা, হোৱা মিত্ৰ আহিব ধৰিছে, কথাটি ওলাইছে যেতিয়া মিত্ৰকো কওঁ, তুমি ভিতৰলৈকে যোৱা।
4: আমি ইয়াৰ পৰা যাওঁ বোলা জানিলে আপোনাৰ মিত্ৰই বৰ দুখ পাব, সেয়ে তেওঁক চাই চিতিহে যাতে কথাটো কয় তাকেহে ক'লোঁ।
3: হ'ব বাৰু, আহিলা মিত্ৰ।
0: এৰা মিত্ৰ, এই খেতিডৰাৰ পৰা আহিবলৈকে মন নাযায়, ধানবোৰ পকিব ধৰিছে নহয়, পথাৰৰ ৰঙেই চাবা নে তুমি পুখুৰীৰ মাছকে চাবা? কৈছোঁ নহয় মিত্ৰ, মোৰ ঘৰত থাকিলে তোমাৰ কোনো চিন্তা নাই, মোৰ ইয়াত তোমাৰ কোনো বস্তুৰে অভাৱ নহয়। মিত্ৰ, তোমাক যেন আজি চিন্তিত দেখিছোঁ, কিহৰনো চিন্তা মিত্ৰ? কোৱা, কিবা হয়তো বিচাৰিছা পোৱা নাই? শুনা, যি বস্তুৱেই নহওক কোৱা, মই তোমাক আনি দিম।
3: মই মোৰ কন্যা উৰ্বশীৰ বিয়াৰ কথা চিন্তা কৰিছোঁ মিত্ৰ।
0: মিত্ৰ, উৰ্বশীৰ বিয়াৰ কথা ময়ো চিন্তা নকৰাকৈ থকা নাই, কিন্তু মোৰ এই হাবুং ঠাইত উৰ্বশীৰ কাৰণে যোগ্য পাত্ৰ নাই, উপযুক্ত ল'ৰা যে বিচাৰি পাম তাৰো আশা নাই।
3: মিত্ৰ, ধোঁৱাহাটত আমাৰ জ্ঞাতি মিত্ৰ ভাই বন্ধু আছে, মোৰ মনে কৈছে তাত উপযুক্ত ল'ৰা নিশ্চয় ওলাব।
0: অৰ্থাৎ তুমি সপৰিয়ালে ধোঁৱাহাটালৈ যাবা?
3: মিত্ৰ, আমি যদি উৰ্বশীৰ বিয়াৰ কাৰণে তালৈ যাওঁ, তাত তুমি জানো সুখী নহ'বা।
0: এৰা এৰা মিত্ৰ, মই কিয় সুখী নহ'ম? তুমি মোৰ পৰা আঁতৰি যাবা, মনোৰমা যাব, উৰ্বশী যাব, মাধৱো যাব, মই সুখী নহয় হ'ব কোন? তোমালোক নাথাকিলে মই যেতিয়া অকলে অকলে তোমালোকৰ কথাকে ভাবি গুণি থাকোঁতে থাকোঁতে মোৰ ভোক পিয়াহ নাইকিয়া হ'ব, তেতিয়া মই আনন্দতে নৃত্য কৰিম নহয়নে মিত্ৰ? মই এতিয়াৰ পৰা হাঁহিবলৈ খুব যত্ন কৰিম, তোমালোকে মোক হাঁহিবলৈ শিকালা, মাধৱ উৰ্বশীক দেখি মই হাঁহিবলৈ শিকিলোঁ, মই এতিয়াৰ পৰা হাঁহিম মিত্ৰ।
3: মিত্ৰ, মিত্ৰ, ধৈৰ্য ধৰা মিত্ৰ, দুখ নকৰিবা।
0: নাই নাই নাই, মই আকৌ এইবোৰ কি কৈছোঁ,

0: মিত্ৰ, যাবা, তোমালোক নিশ্চয় ধোঁৱাহতালৈ যাবা। যাবৰ দিনা তোমালোকক আগবঢ়াই থবলৈ মই 4 জন মানুহ দিম, লগত 1 বৰ্ষ জোৰাকৈ বৰনাও এখনত খাদ্য, বস্ত্ৰ, মাহ, সৰিয়হ, লোন, তেল সকলোবোৰ দি পঠাম। অঁ, কিছু ধনো দিম। মোৰ বৰনাৱত আগে ঘূৰিয়ে ভাল পইচা থাকিব মিত্ৰ।
1: সেইবোৰ এতিয়া এৰা মিত্ৰ, আহি পাইছাহে মাত্ৰ, তুমি এতিয়া গা পা ধুই লোৱা। উদ্বসীক বিয়াই দিলোঁ যেতিয়া আমি এটি ডাঙৰ সমস্যাৰ পৰা উদ্ধাৰ পালোঁ, কিন্তু আজিলৈকে মই এটি অন্যায় কাম কৰি আছোঁ জানা?
2: কি অন্যায় কাম বা?
1: মই পুত্ৰ দামোদৰৰ খবৰেই লোৱা নাই। এফালে ভাতৃ মাধৱৰ জন্ম হ'ল, ভগ্নী উদ্বসীৰ জন্ম হ'ল, বিবাহ হ'ল, অথচ দামোদৰে তাৰ ভায়েক ভনীয়েকৰ কথা একো জনা নাই। আমাৰ এইবোৰ কথা দামোদৰক জনোৱা উচিত মনোৰমা। মই ভাবিছোঁ আমি বৰ্তমান জোঁৱাই ঘৰতে আছোঁ যেতিয়া মই তোমাক উদ্বসীৰ লগত থৈ যাব পৰা হৈছোঁ। মই বান্দোকালৈ গৈ দামোদৰ সকলো কওঁগৈ, মাধৱকো লৈ যাওঁ। মাধৱক দেখিলে সি বৰ ৰং পাব।
2: আপুনি মাধৱক নিব নালাগে নেকি? তাক নেদেখিলে মোৰ মুঠেই ভাল নালাগিব।
1: কিয়? তোমাৰ উদ্বসী আছে, জোঁৱাই ৰামদাস আছেই দেখোন, তোমাৰ ভালেই লাগিব। তাতে উদ্বসীক কামে কাজে সহায় কৰি থাকোঁতে সময়বোৰ কেনেদৰে অতিবাহিত হ'ব সেয়া তুমি গমেই নাপাবা। গ'লেও বা বান্দোকাতনো থাকিম কেইদিন, 2 এৰাতি থাকি আহিমেই। নাৱেৰে যাওঁতে অকাই পকাই নগৈ বাট চমু কৰিম।
2: মই লক্ষ্য কৰিছোঁ আপোনাৰ শৰীৰ সিমান ভাল নহয়। আপোনাৰ শৰীৰৰ কাৰণেহে মোৰ চিন্তা। আনপিনে মাধৱেও আমাৰ লগত দিহিঙে দীপাঙে ঘূৰি ফুৰোঁতে অনেক সময় পাৰ হৈ গ'ল। বোপাৰ লিখা পঢ়াৰ কথা থাকিয়েই গ'ল। মই ভাবিছোঁ মাধৱে জোঁৱাই ঘৰত থকা দিনকেইদিন কিছু বিদ্যা অৰ্জনকে কৰক।
1: মনোৰমা, মোৰ বয়সো হ'ল যেতিয়া, শৰীৰে আমনি কৰাটো স্বাভাৱিক, তাৰ কাৰণে চিন্তাৰ প্ৰয়োজন নাই। আৰু মাধৱৰ বিদ্যা শিক্ষাৰ কথা মই নভবাকৈ থকা নাই। এই বিষয়ে পুত্ৰ দামোদৰৰ লগত মই আলোচনা কৰিম।
2: দামোদৰ আৰু তেওঁৰ পত্নী শশীক মোৰ মৰম চেনে জনাব।
1: নিশ্চয়।

0: আই, আপুনি সদায় এনেদৰে পিতাৰ কথা চিন্তা কৰি থাকিলে পিতা আমাৰ মাজলৈ উভতি নাহে। আই, মানুহ মৰণশীল, এদিন সকলোৱে এই পৃথিৱীৰ মায়ামোহ এৰি চিৰদিনৰ কাৰণে যাবই লাগিব। সেয়ে আপুনি দুখ কৰি নাথাকিব আই।
1: পিতাৰ মৃত্যুৰ ওপৰত মই তেখেতৰ কাষত থাকিব নোৱাৰিলোঁ, তেখেতৰ মুখখনো এবাৰ চাব নোৱাৰিলোঁ। এই দুখ মোৰ মনত সদায় থাকিব মাধৱ। মই কপালৰ সেন্দুৰ তেজী এতিয়া কেৱল তোমাৰ কাৰণেহে জীয়াই আছোঁ। বান্দোকাত তুমি শাস্ত্ৰ অধ্যয়ন কৰি বৰ ভাল কৰিলা। তোমাৰ শাস্ত্ৰ অধ্যয়নৰ কথা জানি তোমাৰ পিতৃয়ে পৰম তৃপ্তিৰে চকু মুদিছে। তেখেতৰ আত্মাই পৰম শান্তি লাভ কৰিছে।
0: আই, বৈনাই ৰামদাসৰ ওপৰত মোৰ বৰ খং উঠিছে।
1: কিয় বোপা?
0: আই, বান্দোকাৰ ককাইদেউৰ ঘৰৰ পৰা আহি থাকোঁতে বাটতে শুনিলোঁ আপোনাৰ টান নৰিয়া। ঘৰলৈ আহি আপোনাক দেখোঁ নে নেদেখোঁ সেয়াও সন্দেহ। মই অত্যন্ত চিন্তিত হৈ আপোনাৰ আৰোগ্য কামনাৰে দেৱী মহামায়ালৈ দুটা বগা পঠা আগবঢ়াইছিলোঁ। আই, ঘৰলৈ আহি আপুনি আৰোগ্য লাভ কৰা দেখি মানসিকভাৱে ইমান শান্তি পালোঁ যে মহামায়ালৈ প্ৰণাম জনালোঁ। সেই কেইদিনমান আগে বৈনাইক মই পঠা দুটি কিনি আনিবলৈ কৈছিলোঁ, কিন্তু আজিলৈকে কিনি অনা নাই তেওঁ। শৰৎকালীৰ দেৱী পূজালৈ অলপ কেইদিনহে আছে। আই, আপুনিয়ে কওকচোন মোৰ খং উঠিব নে নুঠে।
2: আই,
1: বোপা, তুমি মাধৱৰ লগত কথা পাতা, মই যাওঁহে।
2: মাধৱ, তুমি কাৰোবাৰ ওপৰত খং কৰাৰ কথা কৈছিলা, কাৰ ওপৰতনো তোমাৰ ইমান খং?
0: আপোনাৰ ওপৰত বৈনাই, আপোনাৰ ওপৰত। আপুনি পাহৰিলে নেকি মই যে আপোনাক দেৱীলৈ আগকৰা বলিৰ পথা কিনি আনিবলৈ কৈছিলোঁ? পথা নিকিনি আপুনি বৰ ভুল কৰিলে বৈনাই।
2: ভুল কৰা নাই, ভালহে কৰিছোঁ।
0: অৰ্থাৎ
2: পথা কিনি কি কৰিবা? যিয়ে পথা কাটিব পৰলোকে সিও কটা যাব, মই কিয় পথা কিনিম? পৰজীৱ হত্যা কৰি তুমি তাকে ধৰ্ম বুলি ক'ব খুজিছা? জীৱ হত্যা কৰাটো জানো ধৰ্মৰ বাণী?
0: আপুনি বৈনাই মোৰ ধৰ্মক বিদ্ৰূপ কৰিছে। আপুনি মোক শাস্ত্ৰ জ্ঞান দিব খুজিছে। আপুনি হুকুৰা কুচিয়া বুদ্ধিত পাগল, টকা দিলোঁ তথাপি নানিলে ছাগল।
2: তুমি মোৰ আগত দেখুৱাইছা বৰগুট, শংকৰৰ ওচৰত হোবা লোট হোট।
0: শংকৰ? কোন শংকৰ? ক'ত থাকে শংকৰ?
2: থাকে ধোৱাহাট বেলগুৰিত। শংকৰদেৱক ইতিমধ্যে মই গুৰু মানিছোঁ, বুইছা? তেওঁৰ বাণী মানিছোঁ, জীৱহিংসা জীৱহত্যা কৰাটো ধৰ্ম নহয়, এয়া গুৰু শংকৰদেৱৰ বাণী। মই শংকৰদেৱক গুৰু মনাত মোৰ পূৰ্বৰ নাম গয়পানীৰ পৰিৱৰ্তে ৰামদাস দেৱী ৰাখিলে। ইবোৰ কথা মোৰ মুখে শুনাতকৈ কাইলৈ ওলাবা, মই তোমাক শংকৰ গুৰুৰ ওচৰলৈ লৈ যাম। তাত গুৰুৰ লগত বাদ কৰিবা, আৰু বাদত জিকিলেহে পথা ছাগলী কিনিম দেই।
0: হ'ব তেন্তে, ময়ো কথা দিলোঁ, শংকৰে যদি মোক বাদত পৰাস্ত কৰিব পাৰে তেতিয়া মই শংকৰক গুৰু মানিম। চাই ল'ম কোন শংকৰ তেওঁ। মই কি এলাপচা পণ্ডিত? শাস্ত্ৰ বহুতো অধ্যয়ন কৰিলোঁ বৈনাই, মোক এজন ডাঙৰ পণ্ডিত বুলি কোনে নাজানে? সেয়ে মই পণ্ডিতৰ দৰেই যাম, পণ্ডিতৰ দৰেই বহিম, গৈ শংকৰক প্ৰণামকে নকৰোঁ, তেতিয়াহে তেওঁ মোক গৰিষ্ঠ বুলি ভাবিব। সংস্কৃতত কথা পাতিম, শংকৰে তেতিয়া মোৰ পাণ্ডিত্য দেখি মোৰ মুখৰ পিনে তধা লাগি চাই থাকিব।
2: মাধৱ, তুমি ইমান ডাঙৰ পণ্ডিত।

0: ৰামদা, এওঁ কোন?
1: গুৰুদেৱ, এওঁ বৰকণাগিৰিৰ ল'ৰা।
0: অ', মনোৰমা বাইৰ ল'ৰা। ইমানটো ডাঙৰ হ'লনে? বাটে পথে লগ পালেও চিনি নাপালোহেঁতেন।
1: গুৰুদেৱ, সেৱা গ্ৰহণ কৰক।
0: কল্যাণমস্তু।
2: তেন্তে এওঁই শংকৰ, দৰ্শিত সুন্দৰ। দৰ্শনে পাপ বিনাশ হয়। গৌৰ কলেৱৰ, গহীন গম্ভীৰ, ধীৰ, আয়ত কোমল, সুন্দৰ নয়ন, বলৱন্ত শৰীৰ। প্ৰথম দৰ্শনতেই মোৰ মনৰ গৰ্ব অহংকাৰ যেন চূন্য বিচূৰ্ণ হ'ল।
0: উঠা উঠা ৰামদা।
1: মাধৱ, কি চিন্তা কৰিছা?
3: অহ, নাই নাই, একো চিন্তা কৰা নাই। বাপ, মোৰো সেৱা গ্ৰহণ কৰক।
0: কল্যাণমস্তু। মাধৱ, বহা। তুমিও বহা ৰামদাস। এতিয়া অহাৰ কাৰণ কোৱা।
1: গুৰুদেৱ, মাধৱে মহামায়া দেৱীৰ সন্মুখত বলি দিবৰ কাৰণে মোক পথা কিনিবলৈ কৈছিল। মই নিকিনিলোঁ। তাতে মোৰ ওপৰত মাধৱৰ খং। মই আপোনাৰ বাণী মাধৱক শুনালোঁ। তেওঁ নামানিলে, কণ্ডলহে কৰিলে। মই বোলো মোৰ গুৰুৰ বাণী চেৰ পেলাচোন চাওঁ। তেওঁ বোলে সেয়াই হওক তেনে। এই বুলিহে অহা হ'ল গুৰুদেৱ। এতিয়া গুৰুদেৱ,

0: শুনা মাধৱ, আমি দুয়ো তিনি প্ৰহৰেই বাদ কৰিলোঁ। তুমি দিলা প্ৰবৃত্তি মাৰ্গৰ যুক্তি, মই দিলোঁ নিবৃত্তি মাৰ্গৰ যুক্তি, আৰুনো কিমান বাদ কৰিবা? শেষত কওঁ শুনা, যথা তৰুৰ মূলন শেষণেন তৃপ্যন্তি তৎস্কন্ধ ভুজোপশাখা প্ৰাণ প্ৰহাৰাশ যথেন্দ্ৰিয়ানং তথাচ সৰ্বাশ্ব মুষ্য তেজা। গছৰ গুৰিত পানী দিলে ডাল পাত জীপ পাই উঠে, ভোকাটোৰে ভোজন কৰিলে ইন্দ্ৰিয় সবল হয়, সেইদৰে কৃষ্ণক পূজিলে সমস্তৰে পূজা হয়।
1: শংকৰৰ গভীৰ জ্ঞানত মই মুগ্ধ। মই পৰাজিত শংকৰ, কিন্তু মই উপকৃত, কাৰণ শংকৰ সূৰ্যৰ পোহৰত মোৰ অজ্ঞান আন্ধাৰ দূৰীভূত হ'ল।
0: মাধৱ, কি চিন্তা কৰিছা?
1: প্ৰভু, মোৰ সেৱা গ্ৰহণ কৰক।
0: কুশল হওক। মাধৱ, বিদায় লোৱা হ'বলা। আহিও দেখোঁ সেৱা কৰিলা, আৰু এতিয়াও সেৱা কৰিলা, কিয়?
1: আগেয়ে সেৱা কৰিছিলোঁ বৰভূঞা বিষয়ৰ প্ৰতি মান কৰি, আৰু এতিয়া সেৱা কৰিলোঁ আপোনাৰ অভয় পাদ পংকজত জীৱটো বিক্ৰয় কৰি গুৰু মানি। প্ৰভু,
0: মাধৱ, এতিয়াৰ পৰা আমি দুয়ো কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন আৰু নাম গুণৰ দ্বাৰা অধৰ্ম অশান্তিৰ বিনাশ ঘটাই সকলোতে শান্তিৰ নিজৰা বোৱাব লাগিব।

0: মাধৱ, ৰজাৰ চাওডাঙে আমাক এনেদৰে বাটত দেখিলে ধৰিণী বন্দীশালত ভৰাই থ'ব। আমাৰ আচলতে কোনো দোষ হোৱা নাই। ৰজাই আমাক দোষী কৰিলেই হ'লনে? হয়, ৰজাই আমাক হুকুম কৰিছে যে আমি হাতী ধৰিব লাগে, কিন্তু আমি হাতী ধৰিব নোৱাৰিলোঁ। হাতী আমাৰ পিনেই পলাল। সেয়া কি আমাৰ দোষ? ইমান প্ৰকাণ্ড হাতী আমাৰ নিচিনা শক্তিহীন মানুহে জানো ধৰি ৰখা সহজ?
1: হৰি বাপ, যি হ'বৰ হৈছে। এতিয়া গুৰু শংকৰৰ কাষলৈকে যোৱাহে মংগল। গুৰুজনাই কিবা নহয় কিবা দিহা দিবই।
0: আপোনাৰ গুৰুজনাও ক'ৰবালৈ গৈ কেইদিনমান হ'ল অহাই নাই। ক'লৈ যে গ'ল তাকো নাজানো। গৈ লাভ নাই মাধৱ।
1: কি ক'লে বাপ? আপুনি শংকৰ গুৰুৰ জোঁৱাই, অথচ আপুনিয়ে নাজানে ক'লৈ গ'ল গুৰু শংকৰ।
0: মাধৱ, মনে মনে থাকক, বিপদেই বিপদ। চাওডাঙে আমাক দেখিলে সৌৱা আমাৰ পিনেই চোঁচা লৈছে। কি কৰোঁ হে প্ৰভু?
2: আপোনালোক নিশ্চয় শংকৰৰ মানুহ। হেৰি ডাঙৰীয়া, আপোনাৰ নাম কি? শংকৰ ক'ত আছে ক'ব লাগে।
0: মোৰ নাম হৰি, শংকৰৰ জোঁৱাই। শংকৰ ক'ত আছে সেই কথা মই নাজানো।
2: আৰু আপোনাৰ নাম কওক, শংকৰ ক'ত আছে কওক।
1: মোৰ নাম মাধৱ, মই শংকৰ গুৰুৰ শিষ্য। মই নাজানো গুৰুজনাক ক'ত আছে।
2: কেৱল নাজানো নাজানো নাজানো। হাতী পলাল, এতিয়া শাস্তিৰ ভয়ত আপোনালোকো পলাই ফুৰিছে। তেনেহ'লে শাস্তি ভোগ কৰিবলৈ সাজু হওক। ৰজাই বিচাৰ কৰি আপোনালোকক শাস্তি দিবলৈ মোক আদেশ কৰিব, সেইমতে শাস্তি ভোগ কৰিব লাগিব। মোৰ লগত আহক, দেখিব ৰজাৰ শাস্তি কি ভয়ংকৰ।
3: তোমালোকৰ শংকৰে মোৰ আদেশ পালন কৰাত ব্যৰ্থ হৈছে। হাতী ধৰিব নোৱাৰা শাস্তি কেনে ভয়ানক সেয়া শংকৰে জানক। ক'লৈ যাব শংকৰ? শংকৰক বিচাৰি উলিয়াবই লাগিব। বিচাৰি উলিয়াব পাৰিলে তেওঁ ভয়ংকৰ শাস্তি পাব। মই ৰজা, ৰজা হিচাপে মই কোনো দোষীকেই সাৰি যাবলৈ নিদিওঁ। শুনিলা তোমালোকে মই কি কৈছোঁ? নিমাত কিয়? তোমাৰ নাম কি?
0: মোৰ নাম হৰি, মানুহে মোক হৰি জোঁৱাই বুলিয়ে মাতে।
3: ঘৰত কোন কোন আছে?

0: মোৰ কোনো নাই, মই উদাসীন।
1: তেনেহ'লে শাস্তি পালে তোমাৰ কাম দুটা কোনো নাই, তোমাক হত্যা কৰি কোনো লাভ নাই, সেয়ে তোমাক এৰি দিয়া হ'ল, তুমি যাব পাৰা। হৰি জোঁৱাই, শুনা, হাতী ধৰিব নোৱাৰাৰ অপৰাধত তোমাক মৃত্যুদণ্ডেৰে দণ্ডিত কৰা হ'ল। চাওদাং, হৰি জোঁৱাইক বধ্যভূমিলৈ লৈ যা, হৰি জোঁৱাইক কাটি পেলাবি, কাৰণ হৰি জোঁৱাইৰ মৃত্যুত তেওঁৰ কান্দোতা আছে। মাধৱ, তুমি যোৱা, তুমি মুক্ত।
0: মহাৰাজ, খানিতেক মোক হৰি জোঁৱাইৰ কাষত থাকিবলৈ দিয়ক, এওঁক কাটিবলৈ নিলে লগত মই যাম। কাটিবৰ বেলা তেওঁক মই নাম সোমৰাম, নতু যদি কাটে দুয়োকো কাটিব, মৰিলে দুয়োহঁতে একেলগে মৰিব।
1: আদেশৰ লৰচৰ নহ'ব, তথাপি হুকুম কৰিলোঁ, তুমি যাব পাৰা হৰিৰ লগত।

0: গুৰুজনাৰ এনে কৃষ্ণ গুণ গীতেৰে দাৰুণ সংসাৰ দুখ নিবাৰণ কৰিব পাৰোঁ।
1: মাধৱ, মোৰ কোনো দুখ নাই মাধৱ।
0: হৰি বাপ।
2: আহক হৰি জোঁৱাই, আপুনি ইয়াতে মূৰটো পাতি।

0: মই হৰিবাপক নাম সোমোৱাই দিম। নাম সোমোৱাই দিয়াৰ অন্তত মই যেতিয়া হাতেৰে ইংগিত দিম, তেতিয়াহে যেন তুমি
1: বুজিছোঁ বাৰু, তেতিয়াহে মই কাটিম।
0: হৰিবাপ, এদিন সকলোৱে এই পৃথিৱীৰ পৰা মেলানি মাগিব, কিন্তু মৃত্যু যন্ত্ৰণা লাঘৱ কৰিব পৰা মহৌষধ গুৰু শংকৰে আমাক দিছে। হৰিবাপ, ৰাম নাম মহৌষধ পান কৰি সকলো দুখ যন্ত্ৰণাৰ পৰা হাত সাৰিব পাৰি।
2: সোনকালে সোনকালে সেই মহৌষধ মোক পান কৰাওক মাধৱ।

0: তোমালোকে ইমান সময়ে নাচিলা গালা বজালা, শংকৰদেৱৰ শ্ৰম যেন সাৰ্থক হ'ল। গীত নৃত্য বাদ্যৰ আখৰা হ'ল যেতিয়া, আমি নাট এভাগিও নিবেদন কৰিব পৰা হৈছোঁ। তাৰ আগেয়ে শংকৰ গুৰু আৰু মোৰো নাটকেইখন তোমালোকে ভালদৰে চৰ্চা কৰিবা হওক, গীতবোৰ ভালদৰে আওৰাবা, কথা এষাৰ কওঁ শুনিবা হওক। নাট নিবেদন কৰিবলৈ হ'লে প্ৰতিগৰাকী ভাৱৰীয়া নৃত্যত পাৰ্গত হ'ব লাগে। নৃত্য যিমানে নিখুঁত হ'ব, নাট প্ৰদৰ্শনো সিমানে উন্নত হ'ব। সেইমতে আকৌ গীত বাদ্য কণ্ঠও উন্নত হ'ব লাগিব। সত্ৰৰ বাহিৰত ৰৈ কোন সেইজন? হয়তো নাচ চাই মন্ত্ৰমুগ্ধ হৈছে। এ কোন আপুনি? হেৰি আহক, সত্ৰৰ ভিতৰলৈ আহক।
1: আপুনি এই সত্ৰৰ গৰাকী মাধৱ নহয়নে?
0: হয়, আপোনাৰ পৰিচয়?
1: মই ৰঘু ৰজাৰ কটোৱাল, নাম মোৰ সুৰানন্দ।
0: ৰজাৰ কটোৱাল কিয় বা আহিলে এই থানলৈ?
1: শুনক মাধৱ, অসুৰালী ভট্টাচাৰ্য নামে এজন লোকে ৰজাত গোচৰ দিলে যে আপুনি ৰূপে সুবৰ্ণে সত্ৰ কৰি তাতে যুৱতীক নাচিবলৈ দি নাচৰ থলীতে যুৱতীসকলক সাৱতি থাকে। এনেদৰে যুৱতীক নাচিবলৈ দি আপুনি সমাজখন নষ্ট কৰিব ধৰা বুলি তেওঁ ৰজাক লগাইছে। সেয়ে ইয়াৰ সত্যাসত্য জানিবৰ নিমিত্তে ৰজাই মোক পঠিয়াইছে। পিছে সত্ৰৰ বাহিৰত খন্তেক ৰৈ দেখিলোৱেই, আপুনি সত্ৰৰ ঘাই দুৱাৰৰ কপালত সোণৰূপ লগাইছে। ছোৱালীবোৰেও নাচি নাচি ভাগৰি মোৰ সন্মুখত বহি আছে। অসুৰালী ভট্টাচাৰ্যৰ অভিযোগ সম্পূৰ্ণ সত্য মাধৱ। আপুনি গীত নাট লিখিছে বৰ ভাল কথা, ল'ৰাক নাচিবলৈ দিলে আৰু সোণত সুৱগা চৰিলহেঁতেন। কিন্তু সেয়া নহ'ল, ছোৱালীক নাচিবলৈ দি আপুনি মহাপাপত নিমগ্ন হ'ল।
0: সুৰানন্দ, মই ছোৱালীক নাচিবলৈ দিয়া নাই।
1: কি, আপুনি এতিয়াও কৈছে যে ছোৱালীক নাচিবলৈ দিয়া নাই? তেনেহ'লে মই আপোনাক দেখুৱাই দিওঁ।
0: বাৰু,
1: মই কিন্তু ছোৱালীৰ গাৰ বস্ত্ৰ খুলিম, লজ্জাবোধ নকৰোঁ। আপুনি শুনিলে নহয়?
0: শুনিলোঁ।
1: আপোনাৰ সন্মুখতে খুলিম, হ'বনে?
0: হ'ব।
1: ঠিক আছে, তেনেহ'লে

0: এই ছোৱালী, তোমালোকৰ যিকোনো এজনী ডাঙৰ ছোৱালী মোৰ ওচৰলৈ আহা। অঁ অঁ তুমি তুমি আহা আহা আহা। ঠিক আছে, এতিয়া থিয় হৈ থাকা দেই, মই তোমাৰ গাৰ কাপোৰ খুলি চাওঁ। লাজ কৰিছা নেকি? ইমানেই লাজ নে? ওৱা, মুখ টিপি টিপি তুমি ইমানকৈ হাঁহিব পাৰা? শব্দ নোহোৱাকৈ হঁহা ইয়ালৈ আহিহে দেখিলোঁ দেই। ই কি, তোমাৰ বুকুত এয়া যে কাঠৰ স্তন, তেনেহ'লে তোমালোক ছোৱালী নোহোৱা? মই ৰজাক গৈ ক'ম অসুৰালী ভট্টাচাৰ্যৰ অভিযোগ মিছা। অহ, আৰু এটি কথা নহয় মাধৱ, এই সত্ৰৰ দুৱাৰৰ কপালত যে ৰূপ লগাইছে সেয়া সঁচা?
1: সেয়াও সঁচা নহয়। অহ, আপুনি যি দেখিছে সেয়া ৰং পতাহে, ৰূপ নহয়।
0: মানিছোঁ মাধৱ, মানিছোঁ, সেয়াও ৰূপ নহয়। ৰজাই ইতিমধ্যে আপোনালোকৰ গুণ গৰিমাৰ কথা জানিছেই। মই আহোঁ মাধৱ, মোৰ সেৱা গ্ৰহণ কৰক।
1: কল্যাণাৱস্তু। গীত কবিত্ব গুণৰ শংকৰদেৱৰ কীৰ্তি গয়ো বহু দূৰ।
0: মই আহিলোঁ মাধৱ, মই আহিলোঁ।

0: বাপ ঈশ্বৰ, আমি বৰবিষ্ণু আতা, হৰে কৃষ্ণ আতৈ, নৰসিংহ আতৈ, নাৰায়ণ পদ্মনাভ আতৈ, সবে মিলি আপোনাৰ কাষ চাপিছো কথা এটি জানিবৰ নিমিত্তে।
1: সোধা হওক
0: বাপ ঈশ্বৰ। জীৱনকালত আপুনি অলেখ নিকাৰ ভুঞ্জিলে, নানা ঘাত প্ৰতিঘাতে আপোনাৰ মন প্ৰাণ জৰ্জৰিত কৰিলে, তথাপি সিবোৰে আপোনাৰ গুণ গৰিমা বিকাশত বিঘিনি ঘটাব পৰা নাই। আমি জানিব পাৰি সন্তোষ লভিছোঁ যে ৰজা লক্ষ্মীনাৰায়ণেও আপোনাৰ ওচৰত শৰণ ল'বলৈ ইচ্ছা প্ৰকাশ কৰি তাৰ নিমিত্তে আপোনাক নিমন্ত্ৰণ কৰিছে। সকলো ধৰ্মকে সমান চকুৰে চোৱাটো ৰজাৰ পৰম কৰ্তব্য, যদিও ৰজাই কৈছে বোলে সবাকে এৰিব তথাপি হৰি ভজিব। পিছে বাপ ঈশ্বৰ, আপুনি ৰজাৰ ওচৰলৈ যোৱা নোযোৱা কিবা চিন্তিছে?
1: বাপসকল, আমাৰ শৰীৰৰ টান, বল শক্তি নাই, দেহা ফুৰিল।
0: বাপ, আপুনি পৃথিৱীত সৰ্বকাল থাকক, আমাৰ সবাৰে এয়া প্ৰাৰ্থনা। পাছে বাপ, ভগৱান কৃষ্ণয়ো এই ধৰাত জনমি উদ্ধৱত ধৰ্মত হৈ বৈকুণ্ঠ গমন কৰিলে, তেনেকৈ গুৰু শংকৰেও আপোন ভাতৃ পুত্ৰ নাতি ধৰ্মনত হৈ আপোনাতে ধৰ্মত হৈ বৈকুণ্ঠলৈ গ'ল। এতিয়া আমি জানিবৰ নিমিত্তে আহিছোঁ যে আমি আপোনাৰ পিছত কাক আগত লৈ সেৱা কৰিম। আপোনাৰ শ্ৰীমুখে শুনিলে আমাৰ সবাৰে সংশয় আঁতৰিব।
1: বাপসকল, এতিয়া দেখোঁ গুৰুভাৰ বাবৰ বাবে পাত্ৰ নাইয়েই। দেখা, মোৰ ঘোষা ৰত্নাৱলী পুথি আছেই, তাহাৰ অৰ্থক যিজনে বুজিব সেইজনে আমাক পাব। মোৰ গুৰু শংকৰদেৱে যিদৰে কৈছে বোলে কীৰ্তন দশম তেওঁৰ মূৰ্তিৰ সমান। আমি শংকৰদেৱক বিচাৰিলে কীৰ্তন দশমতে পাম। তেনেকৈ আমাৰো বল শক্তি বুদ্ধি সমস্ত ঘোষা ৰত্নাৱলীতে আছে, বিচাৰিলে তাতেই আমাক পাব। আৰুনো কি ক'ম, সমূহে যাকে বিবেচনা কৰে তেওঁকে আতিথ্য সেৱা শুশ্ৰূষা কৰিব পাৰিব। বানপানীত গুৰি পৰুৱা যাকে উঠিলে মৰণ নাই, তোমাক হবেও লগ নেৰি প্ৰীতিভাৱে গুৰু বাক্য লৈ হৰি গুণ গাই মিলে থাকিবা হওক।
0: বাপ ঈশ্বৰ, পিছে ৰজাৰ ওচৰলৈ যাবনে?
1: নোৱাৰো যাব। বাপসকল, লাগিলে সজকৈয়ে যাম।
0: হয় বাপ, এনে বৃদ্ধকালত যোৱাটো উচিত নহয়। বাপ, আপুনি যে ক'লে সজকৈয়ে যাম বুলি, সেয়াহে নুবুজিলোঁ।
1: নুবুজিলা? ৰবা, মই প্ৰথমে শয়ন কৰোঁ, তাৰপাছত সকলো বুজিবা। শ্ৰীৰাম, মোক গাত ল'বলৈ এই কাপোৰখন দিয়া।
0: এইখন লওক বাপ।
1: ভাল, এই কাপোৰখন গাত লৈ মই শয়ন কৰোঁ। জানা শ্ৰী

0: Krishna, Ram.
1: Atoi hokol. Hei papi soro mutu dekhon holi goise. Gaonte u baikko thorok porok korise. Kapur khonere nijor mukhono dhaki rakhise. Bape to kono din enekoi kapurere mukh dhaki hoyon nokore. Tene hole teo je koisil হজ কৈয়ে যাম বুলি নহয় নহয় মইনো কিয় অমংগলীয়া কথাবোৰ চিন্তা কৰিছো এবাৰনো মাটিকে নেচাওঁ কিয় বাপ বাপ ঈশ্বৰ নাই কোনো মাত বোল হাৰ সুৰ একোৱেই নাইচোন কাপোৰখন গুচাই চাওঁচোন আঁতৰিসকল সকলো এই সাঁতৰিসকল সকলো এই বাপৰ জীৱন বন্তি এনেকৈয়ে নুমাই গ'ল নুমাই গ'ল আঁতৰিসকল
2: হৰি।

0: বঢ়াৰ পো। ইমান পৰে শ্ৰোতাসকলে কিশোৰী মোহন পাঠক ৰচিত নাটখনি শুনিলে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে গোবিন্দগিৰি, ইন্দ্ৰবনীয়া, মনোৰমা, মৃণালী বুঢ়াগোহাঁই, হৰসিঙা বৰাউজীৰ দীনেশ দাস, ঘাগৰি মাজি অসীম কৃষ্ণ বৰুৱা, সৰু মাধৱ মৃণাল কুমাৰ বৰুৱা, ৰাম দাস কস্তুমণি শইকীয়া, হৰিদাস দিলীপ ফুকন, গৰলাদলৈ উৎপল বৰা, চাওডাং ডক্টৰ সূৰ্য দাস, ৰজা গোলাপ শইকীয়া, সুৰানন্দ নয়ন প্ৰসাদ, শ্ৰীৰাম অৱনী বৰা আৰু মাধৱদেৱৰ চৰিত্ৰত আছিল খগেন মহন্ত। কাৰিকৰী সহযোগ ধনজিৎ তালুকদাৰৰ, নয়ন প্ৰসাদৰ সহযোগত নাটকখনি প্ৰযোজনা কৰিলে কৌস্তুভমণি শইকীয়াই।
1: বঢ়াৰ পো নাটখনি শুনিলে। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। আজি বিয়লি 4:30 বজাত শ্ৰোতাই শুনিবলৈ পাব যুৱ তৰংগ।

5:25 আমৈ অনুষ্ঠানত এগৰাকী আমৈ জুলি পেগুৰ সৈতে হোৱা কথা বতৰা শুনিবলৈ পাব। কথা বতৰাত ভাগ লৈছে আমাৰ প্ৰতিনিধি কিৰণ চন্দ্ৰ নাথে। নিশা 8:02 সাহিত্য সুভাষ অনুষ্ঠানত শ্ৰোতাই শুনিবলৈ পাব সাহিত্যত খাদ্য প্ৰসংগ। আজিৰ অতিথি লক্ষ্মী দত্ত, গৱেষিকা ছাত্ৰী। তেখেতৰ সৈতে কথা পাতিছে আমাৰ প্ৰতিনিধি জয়ন্ত মাধৱ তামুলীয়ে।

মেলেৰিয়া এবিধ জীৱনৰ আশংকা ঘটোৱা সংক্ৰামক ৰোগ। ইয়াৰ বাহক হৈছে মাইকী এন'ফিলিছ মহ। জ্বৰ, ঠাণ্ডা লগা, মূৰৰ বিষ এই ৰোগৰ মূল লক্ষণ। আন লক্ষণবোৰ হৈছে বমি বমি ভাৱ, সাধাৰণ শাৰীৰিক অশান্তিৰ ভাৱ, পেটৰ বিষ, হাগনি, মাংসপেশী আৰু গাঁঠিৰ বিষ, ভাগৰ লগা, খৰগতিৰ শ্বাস প্ৰশ্বাস, দ্ৰুতহাৰৰ হৃদস্পন্দন, কাহ আদি। সাধাৰণতে মহে কামোৰাৰ কেইসপ্তাহমানৰ ভিতৰতে লক্ষণবোৰে দেখা দিয়ে। চেৰিব্ৰেল মেলেৰিয়াই শৰীৰৰ অস্বাভাৱিক আৰু নিয়ন্ত্ৰণহীন কঁপনি আৰু অজ্ঞান অৱস্থাৰ সৃষ্টি কৰিব পাৰে। হাওঁফাওঁত তৰল দ্ৰব্য জমা হৈ শ্বাস প্ৰশ্বাসত কষ্ট ঘটাব পাৰে। মেলেৰিয়াই বৃক্ক অথবা যকৃতৰ ক্ষতি কৰিব পাৰে, আনকি প্লীহা বিদীৰ্ণ কৰিবও পাৰে। এনে অৱস্থাবোৰ জীৱনৰ বাবে ঘাতকস্বৰূপ। অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অন্তৰ্গত বাহকজনিত ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰই ৰোগ নিৰীক্ষণৰ এক শক্তিশালী ব্যৱস্থা পৰিচালনা কৰে। এই ব্যৱস্থা দুই ধৰণে কাৰ্যকৰী কৰা হয়, প্ৰত্যক্ষ আৰু পৰোক্ষ। এয়া আকাশবাণী নগাঁও। খন্তেক পিছতে 11 বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: বাহু এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। ৰাজ্যজুৰি আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 537 সংখ্যক আবিৰ্ভাৱ মহোৎসৱ পালন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মহাপুৰুষজনাৰ আবিৰ্ভাৱ তিথি উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা জনোৱাৰ লগতে গুৰুজনাকো শ্ৰদ্ধাৰে স্মৰণ কৰিছে। এটা বাৰ্তাত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে জ্ঞান, ভক্তি আৰু মানৱতাৰ অমৃত বাণীৰে যুগে যুগে পথ প্ৰদৰ্শন কৰি থকা মহাপুৰুষজনা আমাৰ জাতীয় জীৱনৰ প্ৰেৰণাৰ অমল উৎস। গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে ৰাজ্যৰ সত্ৰ আৰু নামঘৰসমূহত নৈমিত্তিক প্ৰসংগৰ লগতে ভাগৱত ভ্ৰমণ, ধৰ্মালোচনা সভা আদি অনুষ্ঠিত হৈছে। শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা স্থাপিত বৰপেটা সত্ৰত এই আবিৰ্ভাৱ মহোৎসৱ উলহ মালহেৰে আয়োজন কৰা হৈছে। ধুবুৰী জিলাতো আজি শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱ অনুষ্ঠিত হৈছে। এই উদ্দেশ্যে পুৱাৰে পৰা গোলোকগঞ্জৰ ৰামৰায় কুটিৰ সত্ৰত ভালেসংখ্যক লোক সমবেত হৈ বিভিন্ন কাৰ্যসূচীৰে গুৰুজনাৰ সৃষ্টিক স্মৰণ কৰিছে। জিলাখনৰ চাপতগ্ৰামৰ লীলানন্দ পাগলা বাবাৰ আশ্ৰমতো এই মহোৎসৱ অনুষ্ঠিত হৈছে। সমগ্ৰ শিক্ষা অসমে অহা 9 জুনৰ পৰা তৃতীয় শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে নিয়মীয়া মান নিৰূপণ পৰীক্ষাৰ প্ৰথম পৰ্যায় অনুষ্ঠিত হ'ব বুলি ঘোষণা কৰিছে। শৈক্ষিক বৰ্ষৰ আৰম্ভণিতে ছাত্ৰ ছাত্ৰীসকলৰ শিকনৰ মূল্যায়নৰ লক্ষ্যৰে অনুষ্ঠিত কৰি অহা এই পদক্ষেপৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ শিকনৰ ক্ষেত্ৰত হোৱা অসুবিধা আৰু এই ক্ষেত্ৰত ল'বলগীয়া ব্যৱস্থাসমূহ নিৰ্ধাৰণ কৰা হয়। সমগ্ৰ শিক্ষা অসমৰ মিছন সঞ্চালকে জাৰি কৰা অধিসূচনা অনুসৰি তৃতীয়ৰ পৰা পঞ্চম শ্ৰেণীলৈ 9 জুনৰ পৰা 12 জুনলৈ পৰীক্ষা অনুষ্ঠিত হোৱাৰ বিপৰীতে ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ 16 জুনত মান নিৰূপণ পৰীক্ষা অনুষ্ঠিত হ'ব। দেশৰ 4খন মুখ্য চহৰত 19 কিলোগ্ৰাম ওজনৰ ব্যৱসায়িক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য 42 টকাৰ পৰা 53.50 টকালৈ বৃদ্ধি পাইছে। অৱশ্যে ঘৰুৱা ৰন্ধন গেছৰ মূল্য এতিয়াও অপৰিৱৰ্তিত হৈ আছে। দিল্লীত ব্যৱসায়িক ৰন্ধন গেছৰ মূল্য প্ৰতি চিলিণ্ডাৰত 3,113.50 টকা হৈছে। একেদৰে মুম্বাইত এনে চিলিণ্ডাৰৰ মূল্য 3,067.50 টকা, কলকাতাত 3,255.50 টকা আৰু চেন্নাইত 3,283 টকালৈ বৃদ্ধি হৈছে। পশ্চিম এছিয়াৰ সংঘৰ্ষৰ ফলত বৰ্ধিত গোলকীয় শক্তি ব্যয়ৰ পৰিপ্ৰেক্ষিতত বাণিজ্যিক চিলিণ্ডাৰৰ দাম বৃদ্ধি পাইছে। ডিব্ৰুগড় জিলাৰ লাহোৱাল উন্নয়ন খণ্ডৰ ৰমাই কদৈবাম গাঁৱত আফ্ৰিকান চুৱাইন ফিভাৰৰ ৰোগ ধৰা পৰিছে। জিলাখনৰ পশুপালন আৰু পশু চিকিৎসা বিষয়ৰ প্ৰতিবেদনৰ ভিত্তিত কদৈবামৰ এজন লোকৰ গাহৰিপাম এলেকাত চুৱাইন ফিভাৰৰ সংক্ৰমণ ধৰা পৰিছে। জনস্বাস্থ্য আৰু পশুধনৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে অঞ্চলত তাৎক্ষণিকভাৱে প্ৰযোজ্য হোৱাকৈ কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। এই অনুসৰি সংক্ৰমিত এলেকাৰ পৰা 1 কিলোমিটাৰ ব্যাসাৰ্ধ এলেকাক সংক্ৰমিত অঞ্চল আৰু 10 কিলোমিটাৰ ব্যাসাৰ্ধ এলেকাক নিৰীক্ষণ অঞ্চল হিচাপে চিহ্নিত কৰা হৈছে। 1 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত থকা সকলো অঞ্চলৰ গাহৰি, গাহৰিৰ মাংস অথবা গাহৰিৰ খাদ্য অনা নিয়াকত সম্পূৰ্ণৰূপে বাধা আৰোপ কৰা হৈছে। তদুপৰি মৃত গাহৰি বা ইয়াৰ অৱশিষ্ট নদী, বিল, খাল বা আন কোনো জলভাগত নেপেলাবলৈ নিৰ্দেশ দিয়া হৈছে। জিলাখনত অবৈধভাৱে পথৰ কাষত গাহৰি মাংস বিক্ৰী কাৰ্য ৰোধ কৰিবলৈ আৰক্ষী চকীসমূহক কঠোৰ দৃষ্টি ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে। মুম্বাইত কালি দেহাৱসান ঘটা ভাৰতীয় সংগীত জগতৰ কিংবদন্তী গায়িকা সুমন কল্যাণপুৰৰ শেষকৃত্য আজি দিনৰ 12 বজাত মুম্বাইৰ পৱন হংস শ্মশানত সম্পন্ন কৰা হ'ব। উল্লেখযোগ্য যে প্ৰবাদপ্ৰতিম গায়িকাগৰাকীৰ মৃত্যুৰ সময়ত বয়স হৈছিল 89 বছৰ। প্ৰবীণ গায়িকাগৰাকীয়ে 1950ৰ পৰা 1970 চনলৈ বোলছবি গীতৰ সোণালী যুগত হিন্দী, মাৰাঠীকে ধৰি বিভিন্ন ভাৰতীয় ভাষাৰ গীতত কণ্ঠদান কৰিছিল। 1937চনৰ 28 জানুৱাৰীত বাংলাদেশৰ ঢাকাত জন্মগ্ৰহণ কৰা সুমন কল্যাণপুৰে 1950চনৰ মাজভাগত প্ৰথমখন হিন্দী

0: মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মায় মহাপুরুষজনের আবির্ভাব তিথি উপলক্ষে গুরুজনক শ্রদ্ধার স্মরণ করেছে। এটা বার্তাত মুখ্যমন্ত্রী ডক্টর শর্মায় কয় যে জ্ঞান ভক্তি আর মানবতার অমৃত বাণীরে যুগে যুগে পথ প্রদর্শন করে থাকা মহাপুরুষজন আমার জাতীয় জীবনের প্রেরণার অমল উৎস। কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোনোয়ালে মহাপুরুষ শ্রী শ্রী মাধবদেবর আবির্ভাব তিথি উপলক্ষে গুরুজনলৈ সেবা জানাইছে। সামাজিক মাধ্যমযোগে দিয়া বার্তাত শ্রী সোনোয়ালে ভক্তি মানবতা সমতা আর ভাতৃত্ববোধর আদর্শে মহাপুরুষজনায় জাতি বর্ণ ধর্মর সীমা অতিক্রমী সমন্বিত সমাজ গড়ার পথ নির্দেশ দিছিল বলে উল্লেখ করে। যশস্বী কবি গীতিকার ডক্টর নির্মলপ্রভা বৰদলৈৰ আজি পুণ্যতিথি উপলক্ষে শ্রদ্ধা নিবেদন করা হৈছে। বহু সুরিয়া গীতৰ কথাৰে শ্রোতাৰ মনত নিগাজিকৈ স্থান লাভ কৰা লোক সংস্কৃতিৰ এগৰাকী গৱেষকে সুদীর্ঘ দিন আৰু ঋতু শীর্ষক কাব্য সংকলনৰ বাবে 1983 চনত সাহিত্য একাডেমী বঁটাৰে সন্মানিত হৈছিল। এই গ্ৰন্থখন বাংলা, পঞ্জাবী, হিন্দী, ওড়িয়াকে ধৰি কেইবাটাও ভাষালৈ অনুদিত হৈছে। ডক্টৰ বৰদলৈ ৰচিত গীতসমূহত ঊষা মঙ্গেশকাৰ, ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, দীপালী বৰঠাকুৰকে ধৰি খ্যাতিমান শিল্পীসকলে কণ্ঠনি গৰাইছে। 1991 চনত সাহিত্য সভার দুধনৈ অধিবেশনত তেওঁ সভাপতির পদ অলঙ্কৃত কৰিছিল। কেইবাখনো গীতৰ সংকলন, কাব্য সংকলন, শিশু সাহিত্য আৰু সম্পাদনা গ্ৰন্থ, আত্মজীৱনীকে ধৰি ভালে সংখ্যক লেখাৰে অসমীয়া সাহিত্যক সমৃদ্ধ কৰা বৰদলৈ 1957 চনত শিশু সাহিত্যিক ৰূপে ৰাষ্ট্ৰপতিৰ বঁটা আগবঢ়োৱা হৈছিল। 1987 চনত অসম সংস্কৃতি সমাজৰ পৰা তেওঁ সৰস্বতী উপাধিৰে বিভূষিত হৈছিল। 2004 চনৰ আজিৰ দিনটোত এগৰাকী বিশিষ্ট সাহিত্যিকৰ দেহাৱসান ঘটে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈৰ পুণ্যতিথি উপলক্ষে শ্ৰদ্ধা জ্ঞাপন কৰিছে। সাহিত্য, গৱেষণা আৰু সংস্কৃতিৰ প্ৰতি তেওঁৰ অনবদ্য অৱদানে যুগে যুগে সমাজক আলোকিত কৰি থাকিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৰদলৈ স্মৃতি দিৱস উপলক্ষে শ্ৰদ্ধা জ্ঞাপন কৰি দিয়া বাৰ্তাত কবি, সাহিত্যিক, গীতিকাৰ, গৱেষক আৰু শিক্ষাবিদ হিচাপে তেওঁৰ অৱদান অসমৰ জনজীৱনত স্মৰণীয় হৈ থাকিব বুলি উল্লেখ কৰে। মুম্বাইত কালি দেহাৱসান ঘটা ভাৰতীয় সংগীত জগতৰ কিংবদন্তী শিল্পী সুমন কল্যাণপুৰৰ শেষকৃত্য কিছু সময়ৰ পাছতে মুম্বাইৰ পৱন হংস শ্মশানত সম্পন্ন কৰা হ'ব। উল্লেখযোগ্য যে প্ৰবাদ প্ৰতিম গায়িকাগৰাকীৰ মৃত্যুৰ সময়ত বয়স হৈছিল 89 বছৰ। প্ৰবীণ শিল্পীগৰাকীয়ে 1950-70 চনলৈ চলচ্চিত্ৰ গীতৰ সোণালী যুগত হিন্দী, মাৰাঠীকে ধৰি বিভিন্ন ভাৰতীয় ভাষাৰ গীতত কণ্ঠ দিছিল। 1937 চনৰ 28 জানুৱাৰীত বাংলাদেশৰ ঢাকাত জন্মগ্ৰহণ কৰা সুমন কল্যাণপুৰে 1950 চনৰ মাজভাগত প্ৰথমখন হিন্দী ছবিত গীত গাইছিল। আজকাল তেৰে মেৰে পিয়াৰ ছেৰছে, না না কৰকে পিয়াৰ আৰু তুমনে পুকাৰা ঔৰ হম চলে আই আদিকে ধৰি বহু জনপ্ৰিয় হিন্দী গীত তেওঁ গাইছিল। তেওঁ কিংবদন্তী গায়ক মহম্মদ ৰফিৰ সৈতেও ক্ৰমেও 100টা গানত কণ্ঠনি কৰাইছিল। ডঃ ভূপেন হাজৰিকাৰ পৰিচালনা, প্ৰযোজনা আৰু সংগীতেৰে সজোৱা জনপ্ৰিয় অসমীয়া চলচ্চিত্ৰ প্ৰতিধ্বনিৰ গীতত কণ্ঠ নিগৰোৱাৰ লগতে তেওঁ পুনাকণ, চিকমিক বিজুলী, কাজঘৰ, নয়নমদী আদি ছবিৰো নেপথ্য গায়িকা আছিল। আকাশৰে নীলাই, জীৱন ঘড়ীৰ প্ৰতিটো পল, মিলনৰে এই শুভক্ষণ, অয় অয় আকাশ শুভ আদি জনপ্ৰিয় অসমীয়া গীতবোৰেৰে সুমন কল্যাণপুৰে শ্ৰোতাৰ হৃদয় জিনিছিল। ভালে সংখ্যক বঁটা আৰু সন্মানেৰে বিভূষিতা সুমন কল্যাণপুৰৰ মৃত্যুত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল জিষ্ণু দেৱ বাৰ্মা, মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাবিছ, উপ মুখ্যমন্ত্ৰী একনাথ সিন্ধে, সুনেত্ৰা পাৱাৰ, কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো গভীৰ শোক প্ৰকাশ কৰিছে। চৰাইদেউ জিলাৰ বৰহাট থানাৰ অন্তৰ্গত বৰহাট চাহ বাগিচাত দীৰ্ঘদিন ধৰি চলি থকা কেঁচা চাহপাত চুৰি কাৰ্যৰ বিৰুদ্ধে জিলাখনৰ আৰক্ষী অভিযান চলাই 15 জনীয়া দুৰ্বৃত্তৰ দল এটাক আটক কৰে। ধৃত চোৰৰ দলটোৱে দীৰ্ঘদিন ধৰি বৰহাট চাহ বাগিচাৰ পৰা কেঁচা চাহপাত চুৰি কৰি চোৰাংভাৱে বিক্ৰী কৰি আছিল। এই সন্দৰ্ভত বাগিচা কৰ্তৃপক্ষই বৰহাট থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত তদন্ত কৰি আৰক্ষীয়ে দলটোক কৰায়ত্ত কৰে। চৰাইদেউৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জ্যোতিপ্ৰসাদ পেগুৱে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে কালি বৰহাটৰ দফলা গাঁৱত অভিযান চলাই দলটোক কৰায়ত্ত কৰা হয়।
1: যোৱা এপ্ৰিল মাহত আমি বৰহাট থানাত এটা অভিযোগ আমি পাইছিলো যে বৰহাট চাহ বাগানত এটি দুৰ্বৃত্তৰ দলে কেঁচা চাহপাত চুৰি কৰা সন্দৰ্ভত, আৰু তাৰ আনুষাংগিক আৰু এটা ঘটনা আছিল যে এটি নিশা 31 মাৰ্চ তাৰিখে এটা খবৰ পাইছিল বাগানৰ কৰ্তৃপক্ষই যে এটা দুৰ্বৃত্তৰ দলে কেঁচা চাহপাত চুৰি কৰি আছিল, আৰু এই পৰিপ্ৰেক্ষিততে বাগানৰে তহলদাৰী এটা দলে সেই ঠাইলৈ গৈছিল। কিন্তু অতৰ্কিতে তহলদাৰী দলটিক এই কেঁচা চাহপাত চুৰি কৰা দুৰ্বৃত্তৰ দলটোৱে বাট আগচি ধৰি চোকা অস্ত্ৰৰে আঘাত কৰি তেওঁলোকক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰে আৰু জিপচিখনকো ভাঙি দিয়াৰ এটা অভিযোগ পাইছিলো। আমি ব্যক্তিসকল কোন কোন জড়িত আছিল সেইখিনি এচাৰটেইন কৰি বিহিত আইনী ব্যৱস্থাৰ কাৰণে যত্নৱান আছিলো। আৰু কালি পুৱতি নিশা চৰাইদেউ আৰক্ষীৰ এটা জলে ডি এছ পি হেডকোৱাৰ্টাৰ আৰিয়ান নাথ আৰু তেখেতৰ লগত চি ডি এছ পি মাহমৰা গজানন শৰ্মা আৰু আমাৰ ডি এছ পি মধুস

0: ডেকাৰ নেতৃত্বত তিনিটি দলে বৰহাট থানাৰ অন্তৰ্গত দপলা গাঁৱত এটি অভিযান চলায় আৰু এই অভিযানৰ অন্তত আমি কেঁচা চাহপাত চুৰ কৰা দুৰ্বৃত্তৰ দলটিৰ মুঠ 15 জনক আটক কৰিবলৈ সক্ষম হওঁ।
1: দেশৰ 4খন মুখ্য চহৰত 19 কিলোগ্ৰাম ওজনৰ ব্যৱসায়িক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য 42 টকাৰ পৰা 53.50 টকালৈ বৃদ্ধি পাইছে। অৱশ্যে ঘৰুৱা ৰন্ধন গেছৰ মূল্য এতিয়াও অপৰিৱৰ্তিত হৈ আছে। দিল্লীত ব্যৱসায়িক ৰন্ধন গেছৰ মূল্য প্ৰতিটো চিলিণ্ডাৰত 3,113.50 টকা হৈছে। একেদৰে মুম্বাইত তেনে চিলিণ্ডাৰৰ মূল্য 3,67.50 টকা, কলকাতাত 3,255.50 টকা আৰু চেন্নাইত 3,283 টকালৈ বৃদ্ধি পাইছে। পশ্চিম এছিয়াৰ পৰিস্থিতিৰ ফলত বৰ্ধিত গোলকীয় শক্তি ব্যয়ৰ পৰিপ্ৰেক্ষিতত বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য বৃদ্ধি পাইছে। বিশ্বৰ অন্যান্য প্ৰান্তৰ লগতে নগাঁও জিলাতো কালি বিশ্ব ধপাত বিৰোধী দিৱস উদযাপন কৰা হয়। নগাঁও জিলা প্ৰশাসন আৰু জিলা ধপাত নিয়ন্ত্ৰণ কোষৰ উদ্যোগত তথা জিলা আইনসেৱা প্ৰাধিকৰণৰ সহযোগত এই সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই উপলক্ষে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই নগাঁও বিশ্ববিদ্যালয় চৌহদৰ পৰা পুৱাৰ ভাগত উলিওৱা সজাগতা সমদল কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। উদ্বোধনী ভাষণত জিলা আয়ুক্তগৰাকীয়ে ধপাতজনিত আসক্তিয়ে নৱপ্ৰজন্মৰ ভালেসংখ্যক ল'ৰা ছোৱালীক বিপথে পৰিচালিত কৰা বিষয়ত গভীৰ উদ্বেগ প্ৰকাশ কৰে। এই কু অভ্যাস ৰোধ কৰিবলৈ তেওঁ সকলোৰে সহযোগিতা কামনা কৰে। ডিব্ৰুগড় জিলাৰ লাহোৱাল উন্নয়ন খণ্ডৰ ৰমাই কদৈবাম গাঁৱত আফ্ৰিকান চুৱাইন ফিভাৰ ৰোগ ধৰা পৰিছে। জিলাখনৰ পশুপালন আৰু পশু চিকিৎসা বিষয়াৰ প্ৰতিবেদনৰ ভিত্তিত কদৈবামৰ এজন লোকৰ গাহৰি পাম এলেকাত চুৱাইন ফিভাৰৰ সংক্ৰমণ ধৰা পৰে। জনস্বাস্থ্য আৰু পশুধনৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে অঞ্চলটোত তাৎক্ষণিকভাৱে প্ৰযোজ্য হোৱাকৈ কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। এই অনুসৰি সংক্ৰমিত এলেকাৰ পৰা 1 কিলোমিটাৰ ব্যাসাৰ্ধ এলেকাক সংক্ৰমিত অঞ্চল আৰু 10 কিলোমিটাৰ ব্যাসাৰ্ধ এলেকাক নিৰীক্ষণ অঞ্চল হিচাপে চিহ্নিত কৰা হৈছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে গুজৰাট টাইটানছক 5 উইকেটত পৰাস্ত কৰি একেৰাহে দ্বিতীয়বাৰৰ বাবে খিতাপ জয়ৰ বিনিময়ত অনায়াসে নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। বিৰাট কোহলি 42টা বলত 75 ৰান কৰি আউট নোহোৱাকৈ থাকে। ইয়াৰ পূৰ্বে গুজৰাট টাইটানছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 155 ৰান সংগ্ৰহ কৰে। দলৰ হৈ ৱাশ্বিংটন সুন্দৰে 50 ৰান কৰি আউট নোহোৱাকৈ থাকে। বিৰাট কোহলিক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। সম্পূৰ্ণ দুমাহজোৰা এইবাৰৰ IPLত বৈভৱ সূৰ্যবংশী আটাইতকৈ গুৰুত্বপূৰ্ণ খেলুৱৈ হিচাপে বিবেচিত হয়। প্ৰতিযোগিতাত সূৰ্যবংশীয়ে সৰ্বাধিক 776 ৰান কৰি অৰেঞ্জ কেপ লাভ কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে অভিলেখ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 537সংখ্যক আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে ৰাজ্যজুৰি পবিত্ৰ পৰিৱেশ। যশস্বী কবি গীতিকাৰ ডঃ নিৰ্মলপ্ৰভা বৰদলৈৰ আজি পুণ্যতিথি উপলক্ষে শ্ৰদ্ধা নিবেদন। মুম্বাইৰ পৱনহংস শ্মশানত কিছু সময়ৰ পাছতে ভাৰতীয় সংগীত জগতৰ কিংবদন্তী শিল্পী সুমন কল্যাণপুৰৰ শেষকৃত্য। আৰু দেশৰ 4খন মুখ্য চহৰত 19 কিলোগ্ৰাম ওজনৰ ব্যৱসায়িক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি। এতিয়া আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।
2: জি মুঝসে তো নহীঁ লেকিন ফুলো কা ফুলো সে মতলব হ্যায় আই মিন হর ফুল হর জগহ নহীঁ ভেজা জা সকতা
3: জি
2: জি হ্যাঁ রঙ আর খুশবু কা আপনা এক মিজাজ হোতা হ্যায় उसका एक करेक्टर होता है। फूलों में भी जनाना और मर्दाना फूल हुआ करते हैं। अब देखिए ना, मर्दों को जनाना और औरतों को मर्दाना फूल भेज जाते।
3: समझ गए, ये बुके एक लड़के के लिए है।
2: ओह दैट्स फाइन। अच्छा भैया बताइए कि वो लड़का आपको क्या लगता है? देखते बुरा मत मानिए, मेरे कहने का मतलब सिर्फ इतना था कि अगर वो भाई है तो फूल अलग होंगे और वो फ्रेंड है तो फूल दूसरे होंगे। कहिए क्या सेवा कर सकता हूँ?
3: सेवा के बारे में बात।

0: किसी से न तुम अपनी मंजिल बताओ।
1: ए या आकाश पनी बातरी खुटे मजिंदी रानी डेका एटियार घाई घाई बातरी खुंखुल দহখন ৰাজ্যৰ চৌবিছখন ৰাজ্যসভা আসনৰ দ্বিবাৰ্ষিক নিৰ্বাচনৰ বাবে আজি অধিসূচনা জাৰি কৰা হৈছে। পি এম স্বনিধি আঁচনিৰ আজি ছবছৰ সম্পূৰ্ণ হোৱা উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভেচ্ছা জ্ঞাপন কৰিছে। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণক নতুন দিল্লীত সাক্ষাৎ কৰি ৰাজ্যখনৰ বিকাশৰ গতি সম্পৰ্কে অৱগত কৰে। ৰাষ্ট্ৰপতিয়ে পাঁচগৰাকী নতুন ন্যায়াধীশক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিছে আৰু 35গৰাকী নতুন মন্ত্ৰীৰ অন্তৰ্ভুক্তিৰে পশ্চিমবংগ ৰাজ্যিক মন্ত্ৰীসভাৰ আজি সম্প্ৰসাৰণ কৰা হৈছে। এতিয়া বিতম্বাতৰি দহখন ৰাজ্যৰ চৌবিছখন ৰাজ্যসভা আসনৰ দ্বিবাৰ্ষিক নিৰ্বাচনৰ বাবে আজি অধিসূচনা জাৰি কৰা হৈছে। অন্ধ্ৰপ্ৰদেশ, গুজৰাট আৰু কৰ্ণাটকৰ চাৰিখনকৈ, ৰাজস্থান আৰু মধ্যপ্ৰদেশত তিনিখন, ঝাৰখণ্ডত দুখন আৰু মণিপুৰ, মেঘালয় আৰু অৰুণাচল প্ৰদেশ তথা মিজোৰামৰ একোখনকৈ আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। চলিত মাহত ৰাজ্যসভাৰ সদস্য হিচাপে কাৰ্যকাল সম্পূৰ্ণ হ'বলগীয়া নেতাসকলৰ ভিতৰত প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা জে ডি এছৰ নেতা এইচ ডি দেৱেগৌড়া, কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ নেতা জৰ্জ কুৰিয়ান আৰু ৰৱনীত সিং, ৰাজ্যসভাৰ বিৰোধী পক্ষৰ নেতা তথা কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে অন্যতম। ইপিনে মহাৰাষ্ট্ৰ, তামিলনাডু আৰু ওড়িশাৰ এখনকৈ আসনত ৰাজ্যসভাৰ উপ নিৰ্বাচনৰ বাবেও আজি অধিসূচনা জাৰি কৰা হৈছে। মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী সুনেত্ৰা অজিত পাৱাৰ আৰু তামিলনাডুৰ এ আই ডি এম কেৰ সাংসদ চি ভি সন্মুগাম বিধানসভালৈ শেহতীয়াকৈ নিৰ্বাচিত হোৱাৰ ফলত এই আসনকেইখন খালী হৈ আছে। ওড়িশাৰ বিজেডিৰ সাংসদ দেৱাশিষ সামন্তে সাংসদ পদ প্ৰত্যাহাৰ কৰিছে। ৰাজ্যসভাৰ দ্বিবাৰ্ষিক নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ আজিৰে পৰা 8 জুনলৈ দাখিল কৰিব পাৰিব। 18 জুনত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব আৰু সেইদিনাই ভোটগ্ৰহণ কৰা হ'ব, ভোটগণনা কৰা হ'ব। পি এম স্বনিধি আঁচনিৰ আজি ছবছৰ সম্পূৰ্ণ হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই আঁচনিৰ ষষ্ঠ বৰ্ষপূৰ্তি উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰি কয় যে পি এম স্বনিধি আঁচনিয়ে পদপথৰ অগণন ব্যৱসায়িক বিত্তীয় অন্তৰ্ভুক্তি, নতুন সা সুবিধা লাভ আৰু আমানতবিহীন ঋণৰ সুবিধা গ্ৰহণ কৰাৰ ক্ষেত্ৰত সহায় কৰিছে। সামাজিক মাধ্যমৰ বাৰ্তাযোগে শ্ৰীমোদীয়ে কয় যে এই আঁচনি বিশ্বাস, মৰ্যাদা আৰু সবলীকৰণৰ প্ৰতীক। প্ৰধানমন্ত্ৰীয়ে হিতাধিকাৰীসকললৈ শুভেচ্ছা জ্ঞাপন কৰি কয় যে তেওঁলোকৰ দৃঢ়তা আৰু উদ্যমশীলতাই দেশৰ অৰ্থনীতি শক্তিশালী কৰাৰ ক্ষেত্ৰত সহায় কৰিব। উল্লেখযোগ্য যে 2020 চনত এই আঁচনি শুভাৰম্ভ কৰাৰ

0: পৰা 1,12,00,000 টকাতকৈ অধিক ঋণ বিতৰণ কৰা হৈছে। এই আঁচনিয়ে 75,00,000তকৈ অধিক নগৰ মহানগৰৰ হিতাধিকাৰীক উপকৃত কৰিছে। আনহাতে 55,00,000ৰো অধিক হিতাধিকাৰীক এই আঁচনিৰ অধীনত ডিজিটেল ব্যৱস্থাৰে সামৰি লোৱা হৈছে। 2030 চনৰ মাৰ্চলৈকে এই আঁচনিৰ সম্প্ৰসাৰণ কৰা হৈছে। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনক নতুন দিল্লীত সাক্ষাৎ কৰি ৰাজ্যখনৰ বিকাশৰ গতি সম্পৰ্কে অৱগত কৰে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে কয় যে নিজৰ সততা আৰু নিষ্ঠাৰে জনসেৱাৰ ক্ষেত্ৰত নজিৰ সৃষ্টি কৰা ৰাধাকৃষ্ণনক সাক্ষাৎ কৰাটো এটা শিক্ষণৰ অভিজ্ঞতা বুলি ক'ব পাৰি। মুখ্যমন্ত্ৰীয়ে অনাগত সময়তো উপ ৰাষ্ট্ৰপতিগৰাকীৰ পৰামৰ্শ আৰু সহযোগিতা কামনা কৰে। ইপিনে অসমক দেশৰ ক্ৰীড়াৰ প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কেন্দ্ৰীয় চৰকাৰৰ সহযোগিতা কামনা কৰিছে। মুখ্যমন্ত্ৰীয়ে আজি কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ তথা যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী মনসুখ মাণ্ডাভিয়াক সাক্ষাৎ কৰি অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ আন্তঃগাঁথনি উন্নয়ন সন্দৰ্ভত আলোচনা কৰে। সামাজিক মাধ্যম এক্সত দিয়া বাৰ্তাত মুখ্যমন্ত্ৰীয়ে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে বিজেপিয়ে সেৱা প্ৰথম মনোভাৱেৰে কাম কৰি আহিছে। ডঃ শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰী মাণ্ডাভিয়াৰ জন্মদিন উপলক্ষে তেওঁৰ বাসগৃহত সাক্ষাৎ কৰি শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ উন্নয়নৰ সৈতে জড়িত বিভিন্ন দিশ সম্পৰ্কে আলোচনা কৰে। উল্লেখযোগ্য যে অসম চৰকাৰে ৰাজ্যখনৰ ক্ৰীড়া আন্তঃগাঁথনি বিকাশ কৰি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি চলাইছে। তদুপৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ক্ৰীড়া প্ৰতিভা বিকশাই তোলাৰ বাবেও চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। উচ্চতম ন্যায়ালয়ত 5 গৰাকী নতুন ন্যায়াধীশক নিযুক্তি দিয়া হৈছে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশকে ধৰি এই নতুন নিযুক্তিৰ জৰিয়তে সৰ্বোচ্চ ন্যায়ালয়খনৰ ন্যায়াধীশৰ সংখ্যা 37লৈ বৃদ্ধি পালে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত কেন্দ্ৰীয় আইন আৰু ন্যায়মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে কয় যে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ সৈতে আলোচনা কৰি ৰাষ্ট্ৰপতিয়ে এই 5 গৰাকী ন্যায়াধীশক নতুনকৈ নিযুক্তি দিছে। আইন মন্ত্ৰালয়ে জাৰি কৰা এখন জাননী মতে পঞ্জাব আৰু হাৰিয়ানাৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ শীল নাগু, বম্বে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ শ্ৰীচন্দ্ৰশেখৰ, মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ শাসদেৱ আৰু জম্মু কাশ্মীৰ তথা লাডাখ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অৰুণ পল্লীক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হয়। জ্যেষ্ঠ অধিবক্তা ভেংকিতা সুব্ৰমণি মোহনাকো সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হয়। উল্লেখযোগ্য যে যোৱা মাহত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা 33ৰ পৰা 37লৈ বৃদ্ধি কৰাৰ বাবে এখন অধ্যাদেশ জাৰি কৰা হৈছিল। 35 গৰাকী নতুন মন্ত্ৰীৰ অন্তৰ্ভুক্তিৰে পশ্চিমবংগ ৰাজ্যিক মন্ত্ৰীসভাৰ আজি সম্প্ৰসাৰণ কৰা হৈছে। কলকাতাৰ লোকভৱনত দিনৰ 11 বজাত আয়োজিত অনুষ্ঠানত ৰাজ্যপাল আৰ এন ৰবিয়ে মন্ত্ৰীসভাৰ সদস্যসকলক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায়। নতুন মন্ত্ৰীসভাত ৰাজ্যখনৰ বিভিন্ন সমষ্টিক প্ৰতিনিধিত্ব কৰি অভিজ্ঞ আৰু নৱাগত বিধায়কে স্থান লাভ কৰিছে। আজি শপতগ্ৰহণ অনুষ্ঠানত মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ লগতে জ্যেষ্ঠ দলীয় নেতাসকল উপস্থিত থাকে। আজি পিছবেলালৈ নতুন মন্ত্ৰীসকলৰ মাজত দপ্তৰ বিতৰণ কৰা হ'ব। আজিৰ কাৰ্যসূচীত স্বপন দাসগুপ্তা, অৰ্জুন সিং, তাপস ৰয়, শংকৰ ঘোষকে ধৰি কেইবাগৰাকীও মন্ত্ৰীয়ে কেবিনেট মন্ত্ৰী হিচাপে শপত লয়। যোৱা নৱমীত 5 গৰাকী মন্ত্ৰীৰ সৈতে শপত গ্ৰহণ কৰা শুভেন্দু অধিকাৰীৰ মন্ত্ৰীসভাত নতুন মন্ত্ৰীসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান IIT ৰুৰ্কীয়ে আজি JEE এডভান্স পৰীক্ষাৰ ফলাফল ঘোষণা কৰে। IIT সূত্ৰই জনোৱা মতে এই পৰীক্ষাত মুঠ 56,880 গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হয়। ইয়াৰে 10,107 গৰাকী মহিলা। IIT দিল্লী মণ্ডলৰ শিক্ষাৰ্থী শুভম কুমাৰে কমন ৰেংক তালিকাৰ শীৰ্ষস্থান লাভ কৰিছে। শ্ৰীকুমাৰে 360 নম্বৰৰ ভিতৰত 300 নম্বৰ লাভ কৰে। একেদৰে IIT দিল্লী মণ্ডলৰ শিক্ষাৰ্থী আৰ্চি দেশপাণ্ডেই সমূহীয়া স্থান তালিকাৰ 77 নম্বৰ স্থান লাভ কৰিছে। আৰ্চিয়ে 360 নম্বৰৰ ভিতৰত 280 নম্বৰ লাভ কৰিবলৈ সমৰ্থ হয়। মুঠ 179,694 গৰাকী পৰীক্ষাৰ্থীয়ে প্ৰথম আৰু দ্বিতীয় দুয়োটা পৰীক্ষাতে অৱতীৰ্ণ হৈছিল। উল্লেখযোগ্য যে বিগত মাহৰ 17 তাৰিখে এই পৰীক্ষা সুকলমে অনুষ্ঠিত হয়। ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাত নিজৰ ফলাফল জানিবলৈ অফিচিয়েল ৱেবছাইট JEEADV.AC.INত চাব পাৰে। ভাৰত ওমান ব্যাপক অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি চি ই পি এ আজিৰে পৰা কাৰ্যক্ষম হ'ব। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে কয় যে দুয়োখন দেশৰ অৰ্থনৈতিক আৰু কৌশলগত সম্পৰ্কৰ ওপৰত চি ই পি এ নিৰ্ভৰ কৰিব। ৰাষ্ট্ৰীয় বাতৰি কাকতৰ এটা লেখাত শ্ৰীগোৱেলে প্ৰকাশ কৰে যে এই চুক্তিয়ে ভাৰতৰ শিক্ষাৰ্থী, শিল্পী, মহিলা, কৃষক, মীনপালক আদিক উপকৃত কৰিব। ইয়াৰ লগতে ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগৰ গৰাকীসকলক নতুন বজাৰ মুকলি, বিনিয়োগৰ আকৰ্ষণ আৰু কৰ্মসংস্থাপন সৃষ্টিৰ জৰিয়তে লাভান্বিত কৰিব। ওমানৰ জনসাধাৰণৰ সৈতে ভাৰতৰ ঘনিষ্ঠতা থকাৰ লগতে দুয়ো দেশৰ মাজত অৰ্থনৈতিক সম্পৰ্ক আছে। ওমানত প্ৰায় 7 লাখ ভাৰতীয় বাস কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতে ওমানৰ পৰা বছৰি $2 বিলিয়ন উপাৰ্জন কৰে আৰু তাত 6,000তকৈও অধিক ভাৰতীয়ই উদ্যোগ স্থাপনেৰে ব্যৱসায় কৰি আছে। মন্ত্ৰী শ্ৰীগোৱেলে কয় যে এই ব্যাপক অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তিৰ জৰিয়তে ভাৰতে ওমানৰ 100% শুল্কমুক্ত বজাৰত প্ৰৱেশৰ সুবিধা লাভ কৰিব। ম্যানমাৰৰ উত্তৰ পূব প্ৰান্তৰ নামহকাম চহৰৰ কাউংটুপ গাঁৱৰ এটা অট্টালিকাত কালি হোৱা বিস্ফোৰণত মৃত্যু হোৱা লোকৰ সংখ্যা 55 বৃদ্ধি পাইছে। এই ঘটনাত 70 জনৰো অধিক লোক আহত হৈছে। অট্টালিকাটোত খননৰ বাবে মজুত কৰি ৰখা বিস্ফোৰক সামগ্ৰীৰ বিস্ফোৰণ ঘটাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়। স্থানীয় প্ৰশাসনে দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত লোকসকলক খাদ্য, চিকিৎসা সাহায্যকে ধৰি সকলো সা সুবিধা প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিছে। স্থানীয় সংবাদ মাধ্যমৰ সূত্ৰই প্ৰকাশ কৰা মতে এই বিস্ফোৰণত বাসগৃহ ধবংস হোৱাৰ লগতে সমগ্ৰ গাঁওখনেই বিস্ফোৰণৰ ফলত প্ৰভাৱিত হয়। কেতবোৰ বাসগৃহ খহি পৰাৰ ফলত পৰিয়ালসমূহক ততালিকে নিৰাপদ স্থানলৈ লৈ যোৱা হৈছে। চীন ম্যানমাৰ সীমান্তৰ প্ৰায় 3 কিলোমিটাৰ দক্ষিণে অৱস্থিত এই অঞ্চলটো ম্যানমাৰৰ কেন্দ্ৰীয় চৰকাৰৰ সৈতে সংঘাতত লিপ্ত হোৱা জনগোষ্ঠীয় সশস্ত্ৰ সংগঠন টাৱাং নেচনেল লিবাৰেচন আৰ্মীৰ নিয়ন্ত্ৰণত আছে। দহখন ৰাজ্যৰ 24খন ৰাজ্যসভা আসনৰ দ্বিবাৰ্ষিক নিৰ্বাচনৰ বাবে আজি অধিসূচনা জাৰি কৰা হৈছে। পি এম স্বনিধি আঁচনিৰ আজি ছবছৰ সম্পূৰ্ণ হোৱা উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভেচ্ছা জ্ঞাপন কৰিছে। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণক নতুন দিল্লীত সাক্ষাৎ কৰি ৰাজ্যখনৰ বিকাশৰ গতি সম্পৰ্কে অৱগত কৰে। আৰু 35গৰাকী নতুন মন্ত্ৰীৰ অন্তৰ্ভুক্তিৰে পশ্চিমবংগ ৰাজ্যিক মন্ত্ৰীসভাৰ আজি সম্প্ৰসাৰণ কৰা হৈছে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 3 বজাত শুনিবলৈ পাব।
1: এক দূসৰে কে প্ৰতি কটু বচন সে অভাৱ বঢ়তা হে। एक संदेश में कहा गया है कि बच्चों के जीवन के पहले गुरु माता पिता होते हैं जो अच्छे बुरे की परख से अवगत कराते हैं। बच्चों पर अपने माता पिता के आचरण का गहरा प्रभाव पड़ता है। बच्चों को स्कूल में सिर्फ किताबी ज्ञान मिलता है लेकिन सामाजिक तौर तरीके सीखने की शुरुआत अपने परिवार से ही होती है जहाँ माँ के आंचल की छांव और पिता के प्यार से बच्चे का भविष्य सुरक्षित हो जाता है।

चुन दी संभाल गोरी उड़ी चली जाए रे।

चली जाए मारना दे टंक नजर कोई हाँ।

0: প্ৰকাশ কৰে। তেওঁ কয় যে বিজেপিয়ে সেৱা প্ৰথম মনোভাৱেৰে কাম কৰি আহিছে। ডঃ শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰী মাণ্ডভিয়াৰ জন্মদিন উপলক্ষে তেওঁৰ বাসগৃহত সাক্ষাৎ কৰি শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে অসমৰ ক্ৰীড়াক্ষেত্ৰৰ উন্নয়নৰ সৈতে জড়িত বিভিন্ন দিশ সম্পৰ্কে আলোচনা কৰে। উল্লেখযোগ্য যে অসম চৰকাৰে ৰাজ্যখনৰ ক্ৰীড়া আন্তঃগাঁথনি বিকাশ কৰি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি চলাইছে। তদুপৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ক্ৰীড়া প্ৰতিভা বিকশাই তোলাৰ বাবে চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি মুখ্যমন্ত্ৰীয়ে কয়। দহখন ৰাজ্যৰ চৌবিশখন ৰাজ্যসভা আসনৰ দ্বিবাৰ্ষিক নিৰ্বাচনৰ বাবে আজি অধিসূচনা জাৰি কৰা হৈছে। অন্ধ্ৰপ্ৰদেশ, গুজৰাট আৰু কৰ্ণাটকৰ চাৰিখনকৈ, ৰাজস্থান আৰু মধ্যপ্ৰদেশত তিনিখন, ঝাৰখণ্ডত দুখন আৰু মণিপুৰ, মেঘালয়, অৰুণাচল প্ৰদেশ আৰু মিজোৰামৰ একোখনকৈ আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। চলিত মাহত ৰাজ্যসভাৰ সদস্য হিচাপে কাৰ্যকাল সম্পূৰ্ণ হ'বলগীয়া নেতাসকলৰ ভিতৰত প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা জে ডি এছৰ নেতা এইচ ডি দেৱেগৌড়া, কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ নেতা জৰ্জ কুৰিয়ান আৰু ৰজনীত সিং, ৰাজ্যসভাৰ বিৰোধী পক্ষৰ নেতা তথা কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে অন্যতম। ৰাজ্যসভাৰ দ্বিবাৰ্ষিক নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ আজিৰে পৰা 8 জুনলৈ দাখিল কৰিব পাৰিব। 18 জুনত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব আৰু সেইদিনাই ভোট গণনা কৰা হ'ব। ৰাজ্যজুৰি আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 537সংখ্যক আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে পবিত্ৰ পৰিৱেশে বিৰাজ কৰিছে। সত্ৰ নামঘৰসমূহত ভকত আৰু আইসকলে নাম প্ৰসংগৰে মুখৰ কৰি তুলিছে। গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে ৰাজ্যৰ সত্ৰ আৰু নামঘৰসমূহত নৈমিত্তিক প্ৰসংগৰ উপৰি ভাগৱত ভ্ৰমণ, ধৰ্মালোচনা সভা আদি অনুষ্ঠিত হৈছে। শ্ৰীশ্ৰী মাধৱদেৱৰ দ্বাৰা স্থাপিত বৰপেটা সত্ৰৰ লগতে বটদ্ৰৱা সত্ৰ আৰু মাজুলীৰ সত্ৰতো আবিৰ্ভাৱ মহোৎসৱ উলহ মালহেৰে আয়োজন কৰা হৈছে। যশস্বী কবি গীতিকাৰ ডঃ নিৰ্মল প্ৰভা বৰদলৈৰ আজি পুণ্যতিথি উপলক্ষে শ্ৰদ্ধা নিবেদন কৰা হৈছে। বহু সুৰীয়া গীতৰ কথাৰে শ্ৰোতাৰ মনত নিগাজিকৈ স্থান লাভ কৰা লোক সংস্কৃতিৰ এগৰাকী গৱেষকে সুদীৰ্ঘ দিন আৰু ঋতু শীৰ্ষক কাব্য সংকলনৰ বাবে 1983 চনত সাহিত্য একাডেমী বঁটাৰে সন্মানিত হৈছিল। এই গ্ৰন্থখন বাংলা, পঞ্জাবী, হিন্দী, উৰিয়াকে ধৰি কেইবাটাও ভাষালৈ অনুদিত হৈছে। ডঃ বৰদলৈ ৰচিত গীতসমূহত উষা মংগেশকাৰ, ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, দীপালী বৰঠাকুৰকে ধৰি খ্যাতিমান শিল্পীসকলে কণ্ঠ নিগৰাইছে। 1991 চনত অসম সাহিত্য সভাৰ দুদিনীয়া অধিৱেশনত তেওঁ সভাপতিৰ পদত অধিষ্ঠিত হৈছিল। কেইবাখনো গীতৰ সংকলন, কাব্য সংকলন, শিশু সাহিত্য আৰু সম্পাদনা গ্ৰন্থ, আত্মজীৱনীকে ধৰি ভালেসংখ্যক লেখাৰে অসমীয়া সাহিত্য সমৃদ্ধ কৰা বৰদলৈক 1957 চনত শিশু সাহিত্যিক ৰূপে ৰাষ্ট্ৰপতিৰ বঁটা আগবঢ়োৱা হৈছিল। 1987 চনত অসম সংস্কৃত সমাজৰ পৰা তেওঁ সৰস্বতী উপাধিৰে বিভূষিত হৈছিল। 2004 চনৰ আজিৰ দিনটোতে এগৰাকী বিশিষ্ট সাহিত্যিকৰ দেহাৱসান ঘটে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ডঃ নিৰ্মল প্ৰভা বৰদলৈৰ পুণ্যতিথি উপলক্ষে শ্ৰদ্ধা জ্ঞাপন কৰিছে। সাহিত্য, গৱেষণা আৰু সংস্কৃতিৰ প্ৰতি তেওঁৰ অনবদ্য অৱদানে যুগে যুগে সমাজক আলোকিত কৰি থাকিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৰদলৈৰ স্মৃতি দিৱস উপলক্ষে শ্ৰদ্ধা জ্ঞাপন কৰি দিয়া বাৰ্তাত কবি, সাহিত্যিক, গীতিকাৰ, গৱেষক আৰু শিক্ষাবিদ হিচাপে তেওঁৰ অৱদান অসমৰ জনজীৱনত স্মৰণীয় হৈ থাকিব বুলি উল্লেখ কৰে। মানস ৰাষ্ট্ৰীয় উদ্যানৰ 2025-26 পৰ্যটন বৰ্ষৰ বাবে আজি ৰিভাৰ ৰাফটিং আৰু হাতী ছাফাৰী বন্ধ কৰা হৈছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰী সংমণ্ডলৰ বিষয়া প্ৰাঞ্জল তালুকদাৰে এই কথা সদৰি কৰে। পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত এই ব্যৱস্থা বন্ধ থাকিব বুলিও তেওঁ কয়। অহা 25 জুনলৈ পৰ্যটকসকলে ৰাষ্ট্ৰীয় উদ্যানখনত জীপ ছাফাৰী কৰিব পাৰিব। উদ্যানখনলৈ এইবাৰৰ পৰ্যটন বৰ্ষত 62,000ৰো অধিক পৰ্যটকৰ আগমন ঘটিছে বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। দেশৰ 4খন মুখ্য চহৰত 19 কিলোগ্ৰাম ওজনৰ ব্যৱসায়িক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য 42 টকাৰ পৰা 53.50 টকালৈ বৃদ্ধি পাইছে। অৱশ্যে ঘৰুৱা ৰন্ধন গেছৰ মূল্য এতিয়াও অপৰিৱৰ্তিত হৈ আছে। দিল্লীত ব্যৱসায়িক ৰন্ধন গেছৰ মূল্য প্ৰতি চিলিণ্ডাৰত 3,113.50 টকা হৈছে। একেদৰে মুম্বাইত তেনে চিলিণ্ডাৰৰ মূল্য 3,067.50 টকা, কলকাতাত 3,255.50 টকা আৰু চেন্নাইত 3,283 টকালৈ বৃদ্ধি পাইছে। এতিয়া আঞ্চলিক বাতৰি ইমানে। বিয়লি 4 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।
1: की उम्र में उनका निधन हो गया है। अपनी आवाज़ का जादू बिखेरने वाली दिग्गज प्लेबैक सिंगर सुमन कल्याणपुर का आज निधन हो गया है। और उन्होंने इतने साल उम्र मुंबई में स्थित अपने घर में उन्होंने अंतिम सांस ली है। और उन्होंने पहले सुमन हेमदी नाम से गाने गाए थे। हालांकि शादी के बाद उन्होंने सुमन कल्याणपुर के नाम से अपनी पहचान बनाई और गीतों को आवाज़ दी
2: बिल्कुल। और उनकी आवाज़ हमने जन जन तक पहुँचाई रेडियो के माध्यम से। तो विविध भारती परिवार की ओर से हम उन्हें सादर श्रद्धांजलि अर्पित करते हैं और सखी सहेली के इस मंच से, इस परिवार से उन्हें बहुत बहुत श्रद्धा सुमन अर्पित कर रहे हैं।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, মই নয়নমণি হীৰা আপোনালোকৰ সন্মুখত নিবেদন কৰিছোঁ যুৱ তৰংগ। আজি 31 মে' সমগ্ৰ বিশ্বজুৰি এই দিনটোত পালিত তথা বৰ্তমানৰ প্ৰেক্ষাপটত অতিকৈ প্ৰাসংগিক বিশ্ব ধপাত বিৰোধী দিৱস। আজিৰ অনুষ্ঠানত এই দিৱস সম্পৰ্কে আলোচনা কৰাৰ লগতে ইয়াৰ লগত সাঙুৰ খাই থকা অন্যান্য কিছু বিষয় লৈ আলোচনা কৰিম। আহক আমি প্ৰথমেই বিশ্ব ধপাত বিৰোধী দিৱস সম্পৰ্কে অৱগত হওঁ। প্ৰতি বছৰে 31 মে'ত বিশ্ব স্বাস্থ্য সংস্থাৰ নেতৃত্বত বিশ্ব ধপাত বিৰোধী দিৱস পালন কৰা হয়। ধপাতৰ দ্বাৰা হ'ব পৰা এক ভয়াৱহ সমস্যাৰ প্ৰতি বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ 1987 চনত প্ৰথমবাৰলৈ এই দিৱস পালন কৰা হৈছিল। প্ৰতিটো বছৰৰ এই দিৱসৰ এটা নিৰ্দিষ্ট বিষয়বস্তু থাকে, যেনে ধপাত উদ্যোগৰ কৌশলৰ পৰা যুৱক যুৱতীসকলক সুৰক্ষা দিয়া, ধপাত উদ্যোগৰ হস্তক্ষেপ উন্মোচন কৰা, বা ধপাত খেতি আৰু আৱৰ্জনাসমূহৰ ফলত হোৱা পৰিৱেশৰ ক্ষতিৰ ওপৰত আলোকপাত কৰা। ধপাতৰ ফলত প্ৰতি বছৰে 80 লাখতকৈ অধিক লোকৰ মৃত্যু হয়, য'ত ছেকেণ্ড হেণ্ড ধোঁৱাৰ সংস্পৰ্শলৈ অহা 12 লাখ ধূমপান নকৰা লোকো আছে। ইয়াৰ সৈতে কেঞ্চাৰ, হৃদৰোগ, ষ্ট্ৰোক, COPD আৰু আন বহুতো ৰোগৰ সম্পৰ্ক আছে। স্বাস্থ্যৰ বাহিৰেও ধপাত খেতিয়ে বনাঞ্চল ধ্বংস, কীটনাশক ব্যৱহাৰ আৰু চিগাৰেটৰ গুটিৰ পৰা প্লাষ্টিকৰ আৱৰ্জনাক আগুৱাই লৈ যায়, যিবোৰ পৃথিৱীৰ আটাইতকৈ বেছি আৱৰ্জনাযুক্ত বস্তু। ধূমপায়ীজনৰ ক্ষতি যে বহু ওপৰলৈকে গৈছে সেই দিনটোৱে সোঁৱৰাই দিয়ে। নিজৰ ভৱিষ্যত আৰু পৰিয়ালতকৈ ধপাত কেতিয়াও ডাঙৰ হ'ব নোৱাৰে। সেয়ে আমি এই দিৱসৰ দিনাই এইটো সংকল্প লোৱা উচিত যে আমি সদায় ধপাতৰ পৰা দূৰত থাকিম আৰু আনকো ইয়াৰ পৰা আঁতৰাই ৰাখিবলৈ চেষ্টা কৰিম। বিশ্ব ধপাত বিৰোধী দিৱস সম্পৰ্কে কিছু কথা জানিলোঁ। এতিয়া আহোঁ আমাৰ বক্তৃতানুষ্ঠানলৈ। আমাৰ প্ৰথমটি বক্তৃতাৰ বিষয়বস্তু হৈছে ধপাতৰ বিৰুদ্ধে সজাগতা, আৰু এই বক্তৃতাটি প্ৰদান কৰিবলৈ আমাৰ মাজত আছে নগাঁও বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ লাকী হাজৰিকা। আপোনাক স্বাগতম জনাইছোঁ আৰু আপোনাৰ মনৰ ভাৱখিনি প্ৰকাশ কৰিবলৈ অনুৰোধ জনাইছোঁ।
1: নমস্কাৰ, মই লাকী হাজৰিকা, নগাঁও বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ স্নাতকোত্তৰ দ্বিতীয় ষাণমাসিকৰ এগৰাকী ছাত্ৰী। আজিৰ এই অনুষ্ঠানত আপোনালোকৰ সৈতে থাকিবলৈ পাই মই সঁচাকৈ আনন্দিত। আপুনি হয়তো এই মুহূৰ্তত যানজঁটত আবদ্ধ হৈ আছে, ঘৰৰ কামত ব্যস্ত আছে, অথবা দীঘলীয়া এটা দিনৰ পিছত অলপ জিৰণি লৈ মোৰ কথা শুনি আছে। আপোনালোকৰ ব্যস্ত সময়ৰ মাজত মোক অলপ ঠাই দিয়াৰ বাবে আন্তৰিক ধন্যবাদ। আমি সকলোৱে জানো আজি হৈছে বিশ্ব ধপাত বিৰোধী দিৱস। প্ৰতি বছৰে মে' মাহৰ 31 তাৰিখে সমগ্ৰ বিশ্বৰ লগতে অসমতো পালন কৰা হয় এই দিৱস। ইয়াৰ মূল উদ্দেশ্য হৈছে ধপাতজাতীয় সামগ্ৰী যেনে চিগাৰেট, বিড়ি, গুটখা আদিৰ সেৱনৰ ক্ষতিকাৰক প্ৰভাৱ সম্পৰ্কে জনসাধাৰণক সজাগ কৰা আৰু ধপাত ত্যাগ কৰিবলৈ উৎসাহিত কৰা। সঁচা কথা ক'বলৈ গ'লে ধূমপান শব্দটো শুনিলেই বহুতে ভাবিব পাৰে আকৌ উপদেশ আৰম্ভ হ'ল, হয়তো কোনোবাই চেনেল সলনি কৰাৰ কথাও ভাবিছে। কিন্তু বিশ্বাস কৰক, মই ইয়াত আপোনাক জ্ঞান দিবলৈ বা ভয় খুৱাবলৈ অহা নাই। মই কেৱল এটা বাস্তৱ কথা ক'বলৈহে আহিছোঁ, এটা এনে বাস্তৱতা যিটো আজিৰ যুৱ সমাজৰ মাজত নিঃশব্দে কিন্তু ভয়ংকৰভাৱে বিস্তাৰ লাভ কৰি আছে। আমি প্ৰায়ে ভাবোঁ যে ধূমপান সেৱন কেৱল ব্যক্তিগত পচন্দ, কিন্তু সঁচা কথাটো হ'ল ই কেতিয়াও কেৱল এজন ব্যক্তিৰ মাজতে সীমাবদ্ধ হৈ নাথাকে। ইয়াৰ প্ৰভাৱ তেওঁৰ পৰিয়াল, বন্ধু বান্ধৱী আৰু চাৰিওফালৰ মানুহখিনিৰ জীৱনতো পৰে। আৰু আজি মই সেই কথাই অলপ সহজভাৱে আমাৰ দৈনন্দিন জীৱনৰ সৈতে জড়িত উদাহৰণেৰে ক'ব খুজিছোঁ। আজি মই আপোনালোকক ৰোহন নামৰ 19 বছৰীয়া এজন কলেজীয়া ল'ৰাৰ কথা ক'ব খুজিছোঁ। তেওঁ বুদ্ধিমান, খেল ধেমালিত আগবঢ়া আৰু ধূমপানৰ ক্ষতি সম্পৰ্কেও সম্পূৰ্ণ সচেতন। যদি দুবছৰ আগতে আপুনি তেওঁক সুধিলেহেঁতেন তেওঁ হয়তো ক'লে হয় মই জীৱনত কেতিয়াও চিগাৰেট স্পৰ্শ নকৰোঁ। কিন্তু কলেজৰ প্ৰথম বছৰতে নতুন বন্ধুবৰ্গৰ সৈতে মিলিবলৈ চেষ্টা কৰি থাকোঁতে কোনোবাই তেওঁৰ হাতত এটা চকচকীয়া আধুনিক ভেপ ডিভাইচ দিলে। তাৰ পৰা আম আৰু পদিনাৰ মিঠা সুগন্ধ ওলাই আছিল। বন্ধুসকলে হাঁহি ধেমালিৰ মাজতে ক'লে, আৰে ই কোনো ক্ষতিকাৰক বস্তু নহয়, কেৱল ভেপাৰহে। এটা মুহূৰ্তৰ বাবে ৰোহনেও ভাবিলে হয়তো ইমান বেয়া নহ'ব। দলটোৰ অংশ হ'বলৈ, কুল যেন দেখাবলৈ আৰু অলপ নতুন অভিজ্ঞতাৰ বাবে তেওঁ এটা টান মাৰিলে। সেই এটা টান আজিৰ দিনত তেওঁৰ জীৱনৰ অভ্যাস হৈ পৰিছে। এতিয়া অৱস্থা এনে যে তেওঁ দুঘণ্টাৰ এটা ক্লাছো বহি থাকিব নোৱাৰে ভেপ নকৰাকৈ। প্ৰতিমাহে হাজাৰ হাজাৰ টকাৰ ৰিফিল আৰু পট কিনাত খৰচ হৈছে। তেওঁ কেতিয়াবা নিজেই ভাবে মই নিয়ন্ত্ৰণত আছোঁ, কিন্তু যেতিয়া তেওঁ এদিন ভেপ নকৰিবলৈ চেষ্টা কৰে তেতিয়া তেওঁৰ হাত কঁপে, মন বেয়া লাগে, খং উঠে আৰু মগজুৱে যেন বাৰে বাৰে সেই ডিভাইচটোকে বিচাৰে। এইখিনিতে আমি বুজিব লাগিব, নিকোটিন কেৱল এটা অভ্যাস নহয়, ই আসক্তিৰ সৃষ্টি কৰা এক শক্তিশালী ৰাসায়নিক পদাৰ্থ। কিন্তু ইয়াতকৈও ডাঙৰ সমস্যাটো আন এটা দিশতহে আছে। ৰোহনৰ 12 বছৰীয়া ভনীয়েক নিয়া আছে, যিয়ে দাদাক নিজৰ হিৰো বুলি ভাবে। ৰোহনে তাইক বহুত মৰম কৰে, সেয়ে তেওঁ ভাবে তেওঁ সাৱধান, কাৰণ তেওঁ কেৱল বাৰাণ্ডাত বা খিৰিকী কাষতহে ভেপ কৰে। তেওঁৰ বিশ্বাস এই অভ্যাস কেৱল তেওঁৰ মাজতে সীমাবদ্ধ, কিন্তু বাস্তৱতা সম্পূৰ্ণ বেলেগ। ভেপ বা ধূমপানৰ ধোঁৱা কেৱল আকাশত মিলি নাযায়, সেই বিষাক্ত ৰাসায়নিক পদাৰ্থবোৰ পৰ্দাত লাগি থাকে, কাপোৰত জমা হয়, ঘৰৰ বতাহত মিহলি হৈ থাকে। এইটোৱে হৈছে ছেকেণ্ড হেণ্ড আৰু থাৰ্ড হেণ্ড স্মকিং। অৰ্থাৎ নিয়াই কেতিয়াও ধূমপান নকৰিলেও তাই প্ৰতিদিনে সেই বিষাক্ত অৱশিষ্টবোৰ শ্বাস প্ৰশ্বাসৰ সৈতে গ্ৰহণ কৰি আছে। তাইৰ কাহ বাঢ়িছে, হাঁপানীৰ সমস্যাও বেয়া হৈছে। তাইৰ কোনো ভুল কৰা নাই, কিন্তু মূল্য তাইও দিব লগা হৈছে। এই কাহিনী কেৱল ৰোহনৰ নহয়, আজিৰ দিনত এনে ঘটনা প্ৰায় প্ৰতিখন কলেজ, প্ৰতিটো হোষ্টেল, আনকি বহু ঘৰৰ ভিতৰতো ঘটিছে। আগতে ধূমপান লুকুৱাব পৰা নাছিল, কাপোৰত গোন্ধ থাকিছিল, মুখত ধোৱাৰ চিন আছিল, কিন্তু আজিৰ এই নতুন ধৰণৰ ভেপিং সংস্কৃতিয়ে সকলো নীৰৱ কৰি তুলিছে। এইখিনিতে আমাৰ যুৱ সমাজৰ ওপৰত সামাজিক মাধ্যমৰ প্ৰভাৱৰ কথাও ক'ব লাগিব। আজিৰ বহু ল'ৰা ছোৱালীয়ে ধূমপান আৰম্ভ কৰে বিদ্ৰোহী হ'বলৈ নহয়, বৰং ফিট ইন কৰিবলৈ। ইনষ্টাগ্ৰাম ৰীল, ইউটিউব ভিডিঅ' বা অনলাইন ইনফ্লুৱেঞ্চাৰসকলৰ চকচকীয়া জীৱনশৈলীৰ মাজত ভেপিঙক এক আধুনিক, ষ্টাইলিছ আৰু স্বাভাৱিক বস্তু হিচাপে দেখুওৱা হয়। উজ্জ্বল ৰং, মিঠা ফ্লেভাৰ, মিউজিক, পাৰ্টি, এই সকলো মিলাই এনে এটা ছবি তৈয়াৰ কৰা হয় যেন ভেপিং মানে আত্মবিশ্বাস, স্বাধীনতা আৰু আধুনিকতা। কিন্তু বাস্তৱতাত কি হৈছে? এজন যুৱক ধীৰে ধীৰে এটা কোম্পানীৰ নিয়মীয়া গ্ৰাহক হৈ পৰিছে, আৰু ইয়াৰ আন এটা ডাঙৰ দিশ হৈছে আৰ্থিক ক্ষতি। যি টকা এজন যুৱকে কিতাপ কিনা, নিজৰ সপোন পূৰণ কৰা, দক্ষতা শিকাত বিনিয়োগ কৰা বা পৰিয়ালৰ বাবে খৰচ কৰিব পাৰিলেহেঁতেন, সেই টকাই এতিয়া ধীৰে ধীৰে ধূমপান কোম্পানীৰ লাভৰ অংক বৃদ্ধি কৰি আছে। ভাবি চাওকচোন, এজন শিক্ষাৰ্থীয়ে প্ৰতিদিনে অলপ অলপকৈ যি ধন ভেপ বা ধূমপানত খৰচ কৰিছে, বছৰৰ শেষত সেই টকাৰে হয়তো এটা নতুন লেপটপ কিনিব পাৰিলেহেঁতেন, ভ্ৰমণ কৰিব পাৰিলেহেঁতেন বা নিজৰ ভৱিষ্যতৰ বাবে কিবা সঞ্চয় কৰিব পাৰিলেহেঁতেন। সঁচা কথা ক'বলৈ গ'লে ধূমপান উদ্যোগবোৰে বহু আগতে বুজি পাইছিল যে সাধাৰণ চিগাৰেটৰ ওপৰত মানুহৰ বিশ্বাস কমি আহিছে, সেয়ে তেওঁলোকে কৌশল সলনি কৰিলে। একে নিকোটিন, নতুন ডিজাইন, নতুন পেকেজিং, নতুন নাম। এতিয়া ধূমপানক কুল, মডাৰ্ণ আৰু লাইফষ্টাইলৰ অংশ হিচাপে বিক্ৰী কৰা হৈছে। আৰু আটাইতকৈ দুখৰ কথাটো হ'ল, বহুতে এইটোক স্বাধীনতা বা ষ্টাইল বুলি ভাবিছে, যদিও বাস্তৱতাত ই হৈছে আসক্তিৰ এক নতুন ৰূপ। আপুনি যদি এজন অভিভাৱক, ডাঙৰ ভাই ভনী, শিক্ষক বা বন্ধু হয়, তেন্তে মই এটা অনুৰোধ জনাম, এই বিষয়টো খং বা অপমানৰ দৃষ্টিৰে নাচাব, কাৰণ এনে কৰিলে বহু সময়ত মানুহে আৰু বেছি লুকুৱাবলৈ আৰম্ভ কৰে। তাৰ পৰিৱৰ্তে তেওঁলোকৰ সৈতে শান্তভাৱে কথা পাতক, তেওঁলোকক বুজাবলৈ সহায় কৰক যে তেওঁলোক দুৰ্বল নহয়, বৰং এটা ব্যৱসায়িক কৌশলৰ লক্ষ্যবস্তু হৈ পৰিছে। আৰু যিসকলে এই অভ্যাসৰ পৰা ওলাই আহিবলৈ চেষ্টা কৰি আছে, তেওঁলোকৰ বাবে মই কেৱল এটাই কথা ক'ব খুজিছোঁ, এৰি দিয়াটো দুৰ্বলতা নহয়, বৰং সেইটোৱে হৈছে নিজৰ জীৱনৰ ওপৰত পুনৰ নিয়ন্ত্ৰণ ঘূৰাই অনা। হয়, আৰম্ভণিটো কঠিন হ'ব পাৰে, কিন্তু প্ৰতিটো দিন, প্ৰতিটো সৰু চেষ্টা আপোনাক পুনৰ স্বাধীনতাৰ দিশে লৈ যায়। আপোনাক কুল দেখাবলৈ কোনো ধোঁৱা বা ৰাসায়নিক পদাৰ্থৰ প্ৰয়োজন নাই, আপুনি যিদৰে আছে সেইদৰে যথেষ্ট। আহক, আজিৰ এই বিশ্ব ধপাত বিৰোধী দিৱসত আমি এটা সৰু কিন্তু শক্তিশালী সিদ্ধান্ত লওঁ, ধোঁৱাৰ সলনি স্পষ্টতা বাছি লওঁ, অভ্যাসৰ সলনি সচেতনতা বাছি লওঁ, নীৰৱতাৰ সলনি খোলাখুলিভাৱে কথা পতাৰ সাহস বাছি লওঁ, কেৱল নিজৰ বাবে নহয় আমাৰ কাষত থকা মানুহখিনিৰ বাবেও। আপোনালোক সকলোকে সময় দিয়াৰ বাবে আন্তৰিক ধন্যবাদ। সুৰক্ষিত থাকক, সুস্থ থাকক আৰু স্বস্তিৰে নিশ্বাস লওক। ধন্যবাদ,
0: অশেষ ধন্যবাদ, আপোনাৰ পৰা বিদায় মাগিছোঁ। প্ৰিয় শ্ৰোতা, আমাৰ মাজত আন এগৰাকী বক্তা উপস্থিত আছে, তেখেতৰ বক্তৃতাৰ বিষয়বস্তুটো হৈছে বৰ্তমান সময়ত যুৱ সমাজৰ মাজত ধপাতৰ প্ৰতি আসক্তিৰ প্ৰৱণতা আৰু ইয়াৰ বিৰুদ্ধে কৰণীয়। তেখেত হৈছে দিল্লী বিশ্ববিদ্যালয়ৰ ৰ'দালী বৰুৱা। আপোনাক স্বাগতম জনাইছোঁ, আপোনাৰ মনৰ ভাৱখিনি প্ৰকাশ কৰিবলৈ অনুৰোধ জনাইছোঁ।

0: এখন সুস্থ সমাজ গঢ় লৈ উঠাত বহুতো বিষয়ৰ প্ৰভাৱ আহি পৰে। সূক্ষ্মৰ পৰা সূক্ষ্মতৰ বস্তুৰ প্ৰতি মন নকৰিলে সমাজ এখনৰ কেনে ক্ষতি হ'ব পাৰে বোধহয় আমি সকলোৱে জানো। আৰু আমি সকলোৱে জানো ধপাতৰ কথা, যি মানৱ জাতিলৈ এক ডাঙৰ প্ৰত্যাহ্বান। ইয়াক ৰোধ কৰিবলৈ ব্যৱস্থা নোলোৱা নহয়, কিন্তু এই সমস্যা আমি গুৰিৰ পৰা উভালি আনিব পৰা নাই। তথ্যসমূহ চাবলৈ গ'লে ছবিখন বৰ ঋণাত্মক, আৰু সেইবাবেই এই বিষয়ে আলোচনা কৰাটো বেছিকৈ জৰুৰী হৈ পৰে। ভাৰতত ধপাত সেৱনৰ বাবেই সকলোতকৈ অধিক সংখ্যক লোক মুখৰ ভিতৰত হোৱা কেঞ্চাৰত আক্ৰান্ত। ভাৰতত ধপাত সেৱনৰ বাবেই ক্ৰমে 56.4% আৰু 44.9% পুৰুষ আৰু মহিলাৰ কেঞ্চাৰ হয়। হাওঁফাওঁৰ কেঞ্চাৰৰ 90% হয় ধূমপান কৰাৰ ফলত। ভাৰতত প্ৰতি বছৰে ধপাত সেৱনৰ ফলত হোৱা ৰোগত 8,00,000-9,00,000 লোকৰ মৃত্যু হয়। কৈশোৰ অৱস্থাত ধূমপান নকৰিলে এজন মানুহে 20 বছৰ বেছিকৈ জীয়াই থকাৰ সম্ভাৱনা থাকে, আৰু কৈশোৰ অৱস্থাত ধপাত সেৱন কৰাসকলৰ 1/4 মাজ বয়সতেই মৃত্যু হয়। এতিয়া আমি আহিছোঁ যুৱ সমাজলৈ, সেই যুৱ সমাজ যি এখন সমাজৰ ভৱিষ্যতৰ মেৰুদণ্ড, প্ৰগতিৰ চালিকা শক্তি। দুখৰ কথা যে বৰ্তমান যুৱ সমাজৰ মাজত ধপাত জাতীয় দ্ৰব্য যেনে চিগাৰেট, বিড়ি, গুটখা, খৈনী আদি সেৱনৰ প্ৰৱণতা এক ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে। কাৰণবোৰ চালি জাৰি চাবলৈ গ'লে দেখিম যে সমস্যাটো দলৈকে শিপাই আছে, কিন্তু থুলমূলকৈ ক'বলৈ গ'লে মানসিক চাপ, সামাজিক প্ৰভাৱ আৰু আকৰ্ষণীয় বিজ্ঞাপন আদি ইয়াৰ কিছুমান কাৰণ বুলিব পাৰি। ইয়াৰ বিৰুদ্ধে পৰিয়াল, সমাজ আৰু চৰকাৰে সন্মিলিতভাৱে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা অত্যন্ত জৰুৰী। যুৱ সমাজক ধপাতৰ আসক্তিৰ পৰা বচাবলৈ প্ৰথম কৰণীয় হ'ল সজাগতা বৃদ্ধি। ধপাত সেৱনৰ ফলত হ'ব পৰা ভয়ংকৰ ক্ষতি যেনে কৰ্কট ৰোগ, হৃদযন্ত্ৰৰ সমস্যা আদিৰ বিষয়ে স্কুল কলেজ পৰ্যায়ত বিশেষ আলোচনা আৰু সজাগতা শিবিৰ অনুষ্ঠিত কৰিব লাগে। সজাগ যুৱক যুৱতীসকলে নিজেই তেনে পদক্ষেপ হাতত ল'ব লাগে। দেখা যায় যে যুৱক যুৱতীসকলে মানসিক চাপ বা হতাশাৰ ফলত প্ৰায়ে ধপাতৰ আশ্ৰয় বিচাৰে, ই বৰ দুৰ্ভাগ্যজনক। সামাজিক মাধ্যমত ই প্ৰায়ে ট্ৰেণ্ডৰ ৰূপ লয়, সেয়েহে তেওঁলোকৰ সৈতে মুকলিভাৱে কথা পতাটোও জৰুৰী হৈ পৰে। কঠোৰ আইনী ব্যৱস্থাৰ কথা ক'ব গ'লে বিদ্যালয় বা শিক্ষানুষ্ঠানৰ আশে পাশে ধপাতজাতীয় সামগ্ৰী বিক্ৰী সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা আৰু 18 বছৰৰ তলৰ ব্যক্তিক এনে সামগ্ৰী বিক্ৰী কৰা দোকানসমূহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। যিসকল যুৱক যুৱতী ইতিমধ্যে ধপাতৰ প্ৰতি আসক্ত হৈ পৰিছে তেওঁলোকক কাউন্সিলিং আৰু চিকিৎসকৰ পৰামৰ্শক্ৰমে নিকোটিন বিকল্প চিকিৎসা বা নিকোটিন ৰিপ্লেচমেণ্ট থেৰাপি প্ৰদান কৰাৰ ব্যৱস্থা কৰিব লাগে। বহুত কম লোকে জানে যে ধপাতৰ আসক্তি ত্যাগ কৰিবলৈ বিচৰা যুৱক যুৱতীসকলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ দ্বাৰা পৰিচালিত নেশ্যনেল টবেকো কুইটলাইন নম্বৰত ফোন কৰি বিনামূলীয়া পৰামৰ্শ আৰু সহায় লাভ কৰিব পাৰে। ধপাতৰ বিৰুদ্ধে যুঁজখন আগুৱাই নিয়াটো আমাৰ দায়িত্ব, আৰু সেই দায়িত্ব আৰম্ভ হয় প্ৰথমে আপোনাৰ আৰু মোৰ সজাগতাৰ পৰাই। এই সজাগতা সজ কামলৈ পৰিৱৰ্তিত হওক, সমাজখন নিকা হওক, তাৰেই কামনা। ধন্যবাদ।
1: অশেষ ধন্যবাদ। প্ৰিয় শ্ৰোতা, আমি ধপাত বিৰোধী দিৱস সম্পৰ্কে সজাগতাৰ কিছু বক্তৃতা শুনিলোঁ। এতিয়া আহোঁ অন্য এটি বিষয়লৈ। সেই বিষয়টো হৈছে জুবিন গাৰ্গ সম্পৰ্কে। যিহেতু যুৱ সমাজৰ কথা আমি পাতিছোঁ, যুৱ উন্মাদনাৰ কথা পাতিছোঁ, এতিয়া যুৱকসকলক উদ্দেশ্যি জুবিন গাৰ্গে বহুখিনি কথা কৈ গৈছে আৰু যুৱকসকলে অসমখন কেনেদৰে আগবঢ়াই লৈ যাব লাগিব, এখন বিকশিত অসম কেনেদৰে আমি সফলতাত বা বাস্তৱত পৰিণত কৰিব পাৰোঁ, সেই সম্পৰ্কে জুবিন গাৰ্গে বহুখিনি পৰিকল্পনা কৰিছিল বা বহুখিনি সপোন দেখিছিল। এই বিষয়ে আমাক অৱগত কৰিবলৈ আমাৰ ষ্টুডিঅ'ত এগৰাকী বক্তা আছে। বক্তৃতাৰ বিষয়টো হৈছে জুবিন গাৰ্গৰ দৃষ্টিত এখন সৰ্বাংগ সুন্দৰ অসম। বক্তাগৰাকী হৈছে গুৱাহাটীৰ কৰ ভৱনত কৰ্মৰত গোৰক্ষ জ্যোতিনাথ পণ্ডিত। আপোনাক আমাৰ মজিয়ালৈ স্বাগতম জনাইছোঁ, আপোনাৰ মতামতটো জনাব।
2: নমস্কাৰ, মোৰ নাম গোৰক্ষ জ্যোতিনাথ পণ্ডিত। মই অসম চৰকাৰৰ কৰ বিভাগত কৰ্মৰত এগৰাকী কৰ্মচাৰী। বৰ্তমান কৰ্মসূত্ৰে মই গুৱাহাটীত থাকোঁ। আজি আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আমাৰ মাজৰ পৰা নাইকিয়া হোৱা প্ৰায় 8 মাহৰকৈ বেছিয়ে সময় হৈ গ'ল। তথাপিও তেখেতক যিহে আমি পাহৰিবতো কেতিয়াও নোৱাৰোঁ। জুবিন গাৰ্গ কি ক'ম, আচলতে জুবিন গাৰ্গৰ বিষয়ে কৈও শেষ কৰি দিব নোৱাৰি। জুবিন দাই আমাৰ অসমখনক লৈ বহুত সপোন দেখিছিলে। তেওঁ অসমৰ স্বাৰ্থৰ কাৰণে, অসমৰ কাৰণে তেওঁ সেই

0: সময়ত তেওঁ বলিউডত থাকি পেলাই বহুত নাম নাম আৰু বহুত তেখেতে মানে গৰিমা অৰ্জন কৰিব পাৰিলে, কিন্তু তেওঁ অসমৰ কথা ভাবি পেলাই সেইটো সময়ত 2005-06 চনত তেখেতে বলিউড ত্যাগ কৰি তেখেত অসমলৈ গুচি আহিছিল। আৰু জুবিন গাৰ্গে সমসাময়িক অসমীয়া সমাজ সংস্কৃতিৰ এক মহাশক্তিশালী আৱেগ আৰু এটা কণ্ঠস্বৰ আছিলে। তেওঁ অসমৰ যুৱ প্ৰজন্ম তথা অসমৰ মানুহক লৈ পেলাই বহুতো সপোন দেখিছিলে। আৰু জুবিন গাৰ্গৰ সেই সৰ্বাংগ সুন্দৰ অসমখন তথা যুৱ প্ৰজন্মক লৈ তেখেতৰ যি আশা, সেই আশাসমূহৰ কথা মই আজি আকাশবাণীৰ জৰিয়তে সমূহ শ্ৰোতা দৰ্শকক ক'ব বিচাৰিছোঁ। জুবিন গাৰ্গৰ যোনখন অসম আছিলে, মোৰ দৃষ্টিৰে মই ভাবোঁ তেখেতে এখন সাংস্কৃতিক সমন্বয় আৰু এখন বৰ্ণিল অসম বিচাৰিছিলে। জুবিন গাৰ্গে আমাৰ যোনটো লোক সংস্কৃতি আছিলে, সেই লোক সংস্কৃতিটো বিশ্ব দৰবাৰ প্ৰতিষ্ঠা কৰিবলৈ অপ্ৰাণ চেষ্টা কৰিছে, বহু ক্ষেত্ৰত তেখেত সফলো হৈছে। তেখেতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, বৰ অমৰ সৃষ্টি বৰগীত হওক বা আমাৰ যোনবিলাক লোক সংস্কৃতিৰ অংগ, নাগাৰানাম হওক, থিয় নাম, কীৰ্তন, এইবিলাক তেওঁ নিজৰ সৃষ্টিৰে গানৰ মাধ্যমেৰে তেখেতে এইবিলাক কেছেটৰ মাধ্যমেৰে আমাৰ অসমীয়া সমাজ তথা বিশ্ব দৰবাৰত এইসমূহ তেখেতে প্ৰতিষ্ঠা কৰিছে বা সুশ্ৰোতাক শুনোৱাবলৈ সক্ষম, যাৰ কাৰণে আমিও জুবিন গাৰ্গৰ এই গীতসমূহ যথেষ্ট পচন্দ কৰিছোঁ। হয়তো কীৰ্তন আমি ধৰক এতিয়া বৰ্তমান যুৱ সমাজে সেই কীৰ্তন দশম এইবিলাক ইমান হয়তো কিছুমানে ধৰক পঢ়ি ভাল পাব পাৰে, কিন্তু সকলোৱে হয়তো ইমান পঢ়ি থাকে, কিন্তু জুবিন গাৰ্গৰ সেই গীতৰ মাধ্যমেৰে যোনটো তেখেতৰ প্ৰচেষ্টা, সেই প্ৰচেষ্টাটোৰ বাবে আমি জুবিন গাৰ্গৰ সেই গীতৰ মাধ্যমেৰে যি কীৰ্তন দশম মহাপুৰুষ দুজনাৰ যি অমৰ সৃষ্টি, সেইবোৰ আমি শুনিবৰ বাবে আমি ধন্য হৈছোঁ, শুনিবৰ পাই আমি ধন্য হৈছোঁ আচলতে। আৰু তেখেতে অসমখনক লৈ আৰু এটা বিচাৰিছিল যে সকলো জাতি জনগোষ্ঠী যি যি আছে, আমাৰ অসমতো বহু জনগোষ্ঠী আছে, বহু জাতি আছে, সেই জাতি জনগোষ্ঠীসমূহক তেখেতে একতাৰ মাধ্যমেৰে মিলাপ্ৰীতি হৈ এখন চোতালতে বা একেখন এটা পৰিয়ালবদ্ধ হৈ থাকিবলৈ তেখেতে সদায় আমাক কৈ আছিলে। সেইবোৰো তেনেকুৱা উদাহৰণ আমি তেখেতৰ গানৰ জৰিয়তে পাওঁ। আৰু তেখেতে এতিয়ালৈকে 38,000তকৈ অধিক গান আছিলে, আৰু 38,000তকৈ অধিক গানত অসমৰ যিবোৰ থলুৱা ভাষা আছিলে, ধৰক কাৰ্বি, মিচিং, বড়ো হওক, তাৰপিছত আৰু যোনবিলাক ডিমাচা, কছাৰী, এই জনগোষ্ঠীবিলাকৰ যি যি থলুৱা ভাষা, সেই থলুৱা ভাষাবিলাকৰ গীতো তেখেতে গাই পেলাই তেখেতে এইটোৱেই প্ৰতিষ্ঠা কৰিব বিচাৰিছিল যে আমি সকলো এক হয়, আমি সকলো এক, কোনো বিভেদ নহয়, অসমখনত থকা সকলো মানুহ অসমীয়া হয়, সেই অসমীয়াৰ কোনো ভাগ নাই। তেওঁ সেই বস্তুটোৱে আচলতে প্ৰতিষ্ঠা কৰিব সদায় চেষ্টা কৰিছিল। আৰু কিছু ক্ষেত্ৰত মানুহেও এই ক্ষেত্ৰত সতৰ্ক হোৱাটো উচিত, আমি সকলো যিহেতু একেই হয়, জুবিনদাইও আমাক সদায় এক হৈ থকাটোৱে বিচাৰিছিল, জাতি বৰ্ণ ভাষা নিৰ্বিশেষে আমাক সকলোকে এক হৈ থকাটো জুবিনদাৰ এটা ডাঙৰ সপোন আছিলে। আৰু এটা হৈছিলে ভাষা আৰু শিপাৰ টান, ভাষাৰ শিপাৰ টানটো, অৰ্থাৎ তেখেতে প্ৰথম প্ৰাধান্য সদায় অসমীয়া ভাষাটোক দিছিলে, যিবোৰ আমি দেখা পাওঁ অসমীয়া ভাষাৰ বিভিন্ন লেখক, সাহিত্যিক, তেওঁলোকৰ যোনবোৰ অমৰ সৃষ্টি, কবিতা, এইবোৰ তেখেতে সদায় প্ৰথম অগ্ৰাধিকাৰ দিছিলে। সেইটো আমি দেখা পাওঁ যে বিষ্ণু ৰাভাৰ, জ্যোতিপ্ৰসাদ আগৰৱালা, ভূপেন হাজৰিকা, বনকৰ আমাৰ আনন্দীৰাম দাস, তাৰপিছত আমাৰ জিকিৰ সমৰে কিবুদ্দিন আহমেদ, তেওঁলোকৰ যোনবোৰ অমৰ সৃষ্টি, সেই অমৰ সৃষ্টিসমূহ তেখেতে গীতৰ মাধ্যমেৰে শ্ৰোতা দৰ্শকক তেওঁলোকৰ যোনবিলাক কবিতা অৰ্থাৎ সেইবিলাক তেখেতে গীতৰ মাধ্যমেৰে আমাক সকলোলৈকে প্ৰেৰিত কৰিছিল, যিবোৰ আমি শুনা পাওঁ। হয়তো আমাক এইবোৰ কেতিয়াবা কিছুমান কবিতা চবিতা পঢ়ি থাকিবলৈ আমাৰ যুৱ সমাজে কেতিয়াবা কিছু ক্ষেত্ৰত টান পায় বা কঠিনতা অৱলম্বন, কিন্তু জুবিন গাৰ্গৰ সেই যেতিয়া গীতৰ মাধ্যমেৰে আমি সেইবিলাক শুনো, আমি নিজেও আওৰাই থাকিবলৈ সত্বত আমাৰ সহজে সেইবিলাক বস্তু ভাল পাওঁ। আৰু যুৱ সমাজৰ ক্ষেত্ৰত তেখেতে বহুত ছাপৰ্ট কৰিছিলে যুৱ সমাজখনক, যুৱ সমাজখনক তেখেতে নতুন নতুন দিশত আগবাঢ়ি যাবলৈ সদায় শিকাইছিলে, নতুন চিন্তা কৰিব দিছিলে, নব্য চৰ্চা কৰিব দিছিলে। আৰু প্ৰথম কথা, জুবিন গাৰ্গ ডাঙৰীয়াই আমাৰ যুৱ প্ৰজন্মসকলক ছেল্ফ ৰিলায়েন্স অৰ্থাৎ আত্মনিৰ্ভৰ, আত্মপ্ৰতিজ্ঞ, স্বয়ম্পূৰ্ণ, স্বনিৰ্ভৰশীল হ'বলৈ সদায় আমাক শিকাই আহিছিলে। তেখেতে কামত কেতিয়াও সৰু ডাঙৰ গণ্য কৰিব দিয়া নাছিলে, সকলো কামেই সমান, তেখেতে নিজেও সেইটো উদাহৰণে দি আছিল আমাক। তেখেতে কোনো ফেন্সি লাইফ আচলতে তেখেতৰ নাছিলে, তেখেতে একদম সাধাৰণ জীৱন যাপন কৰিছিলে, সাধাৰণ মানুহৰ লগত থাকিছিলে, যিবিলাক তেখেতৰ আমি অমৰ বাণীত দেখা পাওঁ। তেখেতে এষাৰ কথাও কৈছিলে, ধনী মানুহে কেতিয়াও লগত থাকি লাভ নাই, দুখীয়াৰ দুখ কেতিয়াও তেখেতে নুবুজায়, সেইটো তেখেতৰ এটা অমৰ বাণী আছিলে। তেখেতে সদায় সাধাৰণ মানুহৰ লগত জীৱন যাপন কৰি ভাল পাইছিলে আৰু অসমীয়া সমাজকো সেইবিলাক কথাই শিকাইছিলে। আৰু যুৱ প্ৰজন্মৰ ক্ষেত্ৰত তেখেতে এটা মানে তেখেতৰ ধাৰণা আছিলে যে যুৱ প্ৰজন্মই যোনবিলাক আজিৰ সমাজত আমাৰ কিমান বেয়া হৈ আছে। এতিয়া প্ৰজন্মৰ প্ৰতিনিধিয়ে এতিয়া আপোনাৰ বহুত বেয়া বেয়া নিচাযুক্ত সামগ্ৰী, ধপাত, চিগাৰেট, বিড়ি এইবোৰ বস্তু সেৱন কৰে। আৰু এইবিলাক ক্ষেত্ৰতো জুবিন গাৰ্গে সদায় বিহু মঞ্চৰ পৰাই হওক বা তেখেতৰ সামাজিক মাধ্যমৰ জৰিয়তেই হওক বা তেখেতে বাতৰিৰ জৰিয়তেই হওক সদায় তেখেতে এইবোৰ বস্তুৰ পৰা যুৱ সমাজক দূৰত থাকিবৰ কাৰণে সদায় কৈ আহিছিলে। আৰু যুৱ সমাজেও যদি প্ৰকৃততে জুবিন গাৰ্গক ভাল পায় বা জুবিন গাৰ্গৰ যোনখিনি অনুৰাগী হয় বা জুবিন গাৰ্গক মানে, তেওঁলোকেও জুবিন গাৰ্গৰ এই মহান যোনটো পথ, সেই পথটো আচলতে তেখেতে তেওঁলোকে ফলো কৰিব লাগে, অনুসৰণ কৰক। মাদক দ্ৰব্যই কেতিয়াও উন্নতি সাধন কৰিব নোৱাৰে। মাদক দ্ৰব্য বিভিন্ন, মাদক দ্ৰব্যতে আচলতে ইনক্লুড সকলো বস্তু সোমাই যায়। আৰু মাদক দ্ৰব্যতে বিভিন্ন ধৰণৰ ক্ষতি কৰিব পাৰে এইবিলাক বস্তু। জুবিন গাৰ্গেও আমাক সেই বস্তুবিলাকে শিকাইছে, এইবোৰ বস্তুৰ পৰা নৱপ্ৰজন্ম সদায় আঁতৰি আহক। আমি তেখেতৰ এটা কথা আছিলে, আমি নতুন প্ৰজন্ম হয় আমি সকলো সলাব পাৰোঁ, আমাৰ হাতত বহুত শক্তি আছে। মানুহে আমাক জোৰ কৰিলে নহ'ব, আমি আচলতে নিজৰ মনৰ পৰা সেই বস্তুটো আমি আহৰণ কৰিব লাগিব যে কিছুমান বস্তুৱে আমাক বিস্তৰভাৱে ক্ষতি সাধন কৰি আছে। সেই বস্তুটো আমি যদি বুজি পাই পেলাই যদি এৰিব চেষ্টা কৰিলে আমি এৰিব পাৰিম। আমি সেইটো অভ্যাসত পৰিণত কৰিব, যোনটো বেয়া অভ্যাস আছে বা বদ অভ্যাস আছে, ডাঙৰ চামৰ যোনখিনি ধৰক ল'ৰা ছোৱালী আছে তেওঁলোকক উদ্দেশ্যি তেওঁ বিভিন্ন সচেতন হ'ব শিকাইছিলে এই ক্ষেত্ৰত। আৰু তেখেতৰ দৃষ্টিত এখন তেওঁ সুন্দৰ অসম তথা জুবিন গাৰ্গে যুৱ সমাজক লৈ আৰু এটা বস্তু দেখিছে, ৰাজনৈতিক সচেতনতা। ৰাজনৈতিক সচেতনতাটো তেখেতে বহুত গুৰুত্বপূৰ্ণ ভূমিকা আছে, যাৰ আমি উদাহৰণ হিচাপে আমি যেতিয়া 2021 চনলৈ যোনটো কা আন্দোলন হৈছিলে, তাত তেওঁ যোনটো শাসক দলে যোনটো কা চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিলখন পাছ কৰি পেলাই বহিৰাগত যোনখিনি মানুহ তেওঁলোকক নাগৰিকত্ব দিব বিচাৰিছিল, তাৰ জুবিন গাৰ্গে তীব্ৰ বিৰোধিতা কৰিছিলে। আৰু জুবিন গাৰ্গক সেই সময়ত সহযোগ কৰিবলৈ বহুতো যুৱ সমাজক তেওঁ আহ্বান জনাইছিলে। সেইটো সময়ততো আমি সকলোৱে জানো দুই এদিন তেখেতে অসমত ইণ্টাৰনেটো ব্যাহত কৰি দিছিলে, কিন্তু তাৰ পিছতো জুবিন গাৰ্গে নিজৰ চেষ্টাত অসমীয়া যুৱ সমাজক, অসমীয়া জনগণক একত্ৰিত হৈ এই যোনটো বিলখনৰ জৰিয়তে জাপি দিব পৰা এটা বোজা, সেই বোজাটোৰ পৰা আমাক মুক্ত হ'বলৈ জুবিন গাৰ্গে সেইটো সময়ত আমাক স্বাভিমানী হ'ব শিকাইছিলে। আৰু তেওঁ অন্যায় শোষণৰ বিৰুদ্ধে থিয় হৈ থাকি মেৰুদণ্ড সদায় আমাক পোন কৰি ৰাখিব কৈছিলে, সদায় সেইবোৰ বস্তুৱে শিকাইছিল। আৰু তেখেতৰ সদায় মানে এটাই অৰ্থাৎ ক'বলৈ বি মিলিটেণ্ট, আমি সদায় মানসিকভাৱে শক্তিশালী আৰু সৈন্যৰ দৰে সতৰ্কিত হৈ থকাটো তেখেতে সদায় বিচাৰিছিলে। আৰু যিহেতু তেখেতৰ বিভিন্ন চিনেমা তথা তেখেতে সেনাবাহিনীক যথেষ্ট ভালো পাইছিলে, তো তেওঁ সেইফালৰ পৰাও ক'বলৈ গ'লে বিভিন্ন কথাৰে আমাক সদায় শক্তিশালী হৈ থকাটো বিচাৰিছিলে। আমি যেন কেতিয়াও দুৰ্বল হৈ নাযাওঁ, অসমতে যাতে অসমীয়া যাতে কেতিয়াও যাতে দুৰ্বল হৈ নাযায়। আৰু এটা তেখেতে বিচাৰিছিলে, শিক্ষিত হোৱাটো অসমীয়া সমাজখন। তেখেতৰ এটা অমৰ বাণী আছিলে, কিতাপ নপঢ়া জাতিক গামোচাই বচাব নোৱাৰে। আমাৰ অমৰ সৃষ্টি যোনবোৰ আমাৰ বিখ্যাত বিশ্ববিখ্যাত সাহিত্যিক আছিলে, সেই অমৰ সৃষ্টিবিলাক আমি যদি অধ্যয়ন নকৰোঁ বা আমি যদি জানিবই নোখোজোঁ আমাৰ যে কি আছে, আমাৰ সৃষ্টিবিলাক কি কি আছে, সেইবিলাকো তেখেতে জানিবৰ কাৰণে তথা আমাক শিকিবৰ কাৰণে সদায় আহুপুৰুষাৰ্থ কৰিছিলে আৰু সদায় আমাক কৈ আহিছিল যে আপোনালোকে কিতাপ পঢ়ক। তেখেতে তেখেতৰ এটা বক্তব্যত আমি পাইছিলোঁ, তেখেতে ক'ৰবাত এবাৰ প্ৰগ্ৰেম কৰিব যাওঁতে তেখেতক কোনোবাই মানে হেৰি মাননি আগবঢ়োৱা নাছিলে, তেওঁ কিতাপ দিছিলে। তেওঁ কিতাপ পাই পেলাই তেখেত বহুত যথেষ্ট সুখী অনুভৱ হৈছিলে। কোনোবাই তেখেতক কেতিয়াবা কিতাপ দিয়ে, তো কিতাপ পাই পেলাইও তেখেতে যথেষ্ট ভাল পায়, বহুত কিতাপৰ বহুত প্ৰেমী তেখেত। তো যুৱ সমাজক তথা অসমীয়াক শিক্ষিত হ'ব শিকাইছিলে, আমাৰ এই অমৰ সৃষ্টিৰাজিবোৰ তেখেতে অধ্যয়ন কৰাটো বিচাৰিছিলে। আৰু অসমক কাৰণে তেখেতে বিচৰা আটাইতকৈ ডাঙৰ বস্তুটোৱে হৈছে তেখেতে এখন সেউজীয়া অসম বিচাৰিছিলে। সেউজীয়া অসম অৰ্থাৎ অসমৰ প্ৰকৃতি, ব্ৰহ্মপুত্ৰ, বন্যপ্ৰাণীক জুবিন অপৰিসীম ভাল পাইছিলে। তেওঁ সদায় কাজিৰঙা গঁড়ৰ সুৰক্ষা, বানপানী স্থায়ী সমাধান, বনাঞ্চল ধ্বংসৰ বিৰুদ্ধে সদায় মাত মাতি আহিছিল। তেওঁৰ সপোনৰ অসমখনত প্ৰকৃতি আৰু মানুহৰ মাজত এক সুন্দৰ ভাৰসাম্য থকাটো বিচাৰিছিলে, য'ত প্ৰকৃতিক কোনো আইনৰ দ্বাৰা যাতে আৰু ৰাজনৈতিক মেৰপেকত যাতে ধ্বংস কৰিব নোৱাৰে তাৰ বিৰুদ্ধে তেখেতে সদায় প্ৰতিবাদ কৰিছিলে। তেখেতৰ মৃত্যুৰ কেইদিনমানৰ আগতে সেইবোৰ আমি প্ৰতিফলিত হৈছিল যেতিয়া দীঘলী পুখুৰীৰ পাৰৰ সেই নান্দনিক দৃশ্যত সেই যিকেইডাল গছ আছিলে, সেই গছকেইডাল যেতিয়া কাটিব লৈছিলে তেখেতে জীৱিত অৱস্থাতে সেই ঘোৰ প্ৰতিবাদ কৰিছিলে। সেইটোৰ হয়তো তেখেতৰ সেইটো জীৱনৰ শেষ প্ৰতিবাদ আছিল চাগে। সেই সেই সেউজীয়া অসমখনত তেখেতে আকোৱালি লোৱাটো প্ৰতিগৰাকী অসমীয়াক বিচাৰিছিলে। আৰু তেখেতে আমি নিজ তেখেতৰ আমি প্ৰকৃতিপ্ৰেমী উদাহৰণ আচলতে বহুত ধৰণে পাব পাৰোঁ। তেখেতে য'তে যায়, নিজৰ বাৰ্থডেত হওক বা ক'ৰবাত তেখেতে ভ্ৰমণ কৰিব যাওক, ক'ৰবাত গ'লেই তেখেতে যথেষ্ট পৰিমাণে গছ ৰোপণ কৰিছিলে আৰু মানুহকো কৈছিলে, আপোনালোকে এডাল কাটিলে দুডাল ৰুৱক, বেছিকৈ ৰুৱক। সদায় তেখেতে গছ ৰোপণ কৰিবলৈ উৎসাহিত কৈছিলে, বনাঞ্চল ধ্বংসৰ বিৰুদ্ধে মাত মাতিছিলে, গছ কেতিয়াও কাটিব নিছিলে। তেখেতৰ সেই বনাঞ্চল ধ্বংসৰ আঁৰতো তেখেতে এটা বাণী কৈছিলে যে গছ কেতিয়াও নাকাটিব, গছকেইডালে কাটিলেহে গছে দুখ পায়, গছ নাকাটিব, গছে কাটিলে দুখ মানে গছক কাটিলে দুখ পায়, তেনেকুৱা ধৰণৰ তেখেতে এটা বাণী কৈছিলে। সেইবোৰে আচলতে জুবিন গাৰ্গৰ এখন সপোনৰ পৃথিৱী আছিলে। মানুহক বিভিন্ন ক্ষেত্ৰত সতৰ্ক হ'ব শিকাইছিলে তেখেতে মানুহক স্বাৱলম্বী হোৱাও শিকাইছিলে। মানুহে কৃষিকাৰ্য, পশুপালন, থলুৱা উদ্যোগসমূহক যাতে প্ৰতিষ্ঠা কৰিব পাৰে সেয়াও আমাক তেখেতে বিভিন্ন মাধ্যমেৰে আমাক অসমীয়া তথা যুৱ প্ৰজন্মক উৎসাহিত কৰি আহিছিলে। আৰু আমি বৰ্তমানৰ যোনটো যুৱ প্ৰজন্ম আছোঁ, সেই যুৱ প্ৰজন্মই আমি আগন্তুক দিনত জুবিন গাৰ্গৰ এই অমৰ সৃষ্টি তথা জুবিন গাৰ্গৰ সপোনৰ অসমখনক আমি আগুৱাই নিয়াটো আমাৰ আটাইতকৈ ডাঙৰ দায়িত্ব। জুবিন গাৰ্গৰ দৃষ্টি সৰ্বাংগ সুন্দৰ, মানে তেখেতে কেৱল অট্টালিকা বা আধুনিক চহৰ নহয়, তেখেতে এখন প্ৰাণৱন্ত প্ৰকৃতিপ্ৰেমী আৰু সংস্কৃতিপ্ৰেমী তথা অৰ্থনৈতিকভাৱে আত্মনিৰ্ভৰশীল আৰু একত্ৰিত এখন অসম তেখেতে বিচাৰিছিলে। তেওঁ গীতৰ ভাষাৰে ক'বলৈ গ'লে বুকু তেজ দি হ'লেও সজাব খোজা এখন মৰমৰ অসম তেখেতে আমাৰ পৰা বিচাৰিছিলে। সৰ্বশেষত ক'বলৈ গ'লে জুবিন গাৰ্গৰ এই অসমখন, জুবিন গাৰ্গৰ অসমীয়া লোকখিনিক আমি সদায় একত্ৰিত কৰি ৰাখিব লাগিব, আমি নৱপ্ৰজন্ম তথা আগন্তুক জেনেৰেশ্যনটোৱে, আৰু আমি এই সৰ্বাংগ সুন্দৰ অসমখনক আমিয়ে প্ৰাণৱন্ত কৰি ৰাখিব লাগিব, সেইটো আমাৰ গধুৰ দায়িত্ব আছে। আৰু জুবিন গাৰ্গৰ অমৰ সৃষ্টিৰাজিৰ জৰিয়তে আজি মোক এই কথা ক'বলৈ সুযোগ দিয়াৰ বাবে মই 102.7 মেগাহাৰ্টৰ আকাশবাণী নগাঁওক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে জুবিন গাৰ্গ তথা জুবিন গাৰ্গে অসমখনক কি ধৰণে চাব বিচাৰিছিল, তেখেতৰ যোনটো সপোন, মোৰ দৃষ্টিভংগীৰে মই সেই আপোনালোকক শ্ৰোতা দৰ্শকৰ আগত পৰিৱেশন কৰিছোঁ। ইয়াকে কৈ মই মোৰ বক্তব্যৰ পৰা সামৰণি মাৰিছোঁ, আজিলৈ আহিছোঁ, আকৌ কেতিয়াবা লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ।
1: আপোনালোকৰ পৰা আজিলৈ বিদায় মাগাৰ সময় আহি পৰিল। আমি ইমান পৰে বিশ্ব ধপাত বিৰোধী দিৱস সম্পৰ্কে কিছু কথা জানিলোঁ, লগতেই কেইটামান বক্তৃতা শুনিলোঁ য'ত ধপাতৰ বিৰুদ্ধে সজাগতা আৰু যুৱ সমাজৰ কৰণীয় সম্পৰ্কে কিছু কথা জনাৰ লগতেই জুবিন গাৰ্গে অসমখনক কিদৰে কল্পনা কৰিছিল সেই সম্পৰ্কেও আমি কিছু কথা জানিলোঁ। পুনৰ এটি যুৱ তৰংগৰ অনুষ্ঠানৰ সৈতে আপোনালোকক শীঘ্ৰেই লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। সকলো কুশলে থাকক, পুনৰবাৰ লগ পাম। অশেষ ধন্যবাদ।
2: শ্ৰোতা, ইমান পৰে যুৱ তৰংগ অনুষ্ঠানটিৰ পুনৰ প্ৰচাৰ শুনিলে। এয়া আকাশবাণী নগাঁও।

আকাশবাণী নগাঁও খন্তেক পিছতে 5 বজাত আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা হিন্দী বাতৰি, 5:05 বিবিধ ভাৰতীৰ অনুষ্ঠান আৰু 5:15 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা আঞ্চলিক বাতৰি ৰিলে কৰি শুনোৱা হ'ব।

এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই ঋতুপৰ্ণা বৰা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, নতুন দিল্লীত উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সাক্ষাৎ, 10খন ৰাজ্যৰ 24খন ৰাজ্যসভা আসনৰ দ্বিবাৰ্ষিক নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি, ৰাজ্যজুৰি শ্ৰী শ্ৰী মাধৱদেৱৰ 537 সংখ্যক জয়ন্তী পালন আৰু মানস ৰাষ্ট্ৰীয় উদ্যানৰ 2025-26 পৰ্যটন বৰ্ষৰ বাবে ৰিভাৰ ৰাফটিং আৰু হাতী ছাফাৰী বন্ধ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনক নতুন দিল্লীত সাক্ষাৎ কৰি ৰাজ্যখনৰ বিকাশৰ গতি সম্পৰ্কে অৱগত কৰে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে নিজৰ সততা আৰু নিষ্ঠাৰে জনসেৱাৰ ক্ষেত্ৰত নজিৰ সৃষ্টি কৰা ৰাধাকৃষ্ণনক সাক্ষাৎ কৰাটো এটা শিক্ষণৰ অভিজ্ঞতা বুলি ক'ব পাৰি। মুখ্যমন্ত্ৰীয়ে অনাগত সময়তো উপৰাষ্ট্ৰপতিগৰাকীৰ পৰামৰ্শ আৰু সহযোগিতা কামনা কৰে। ইপিনে ৰাজ্যখনক দেশৰ ক্ৰীড়াৰ প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কেন্দ্ৰীয় চৰকাৰৰ সহযোগিতা কামনা কৰিছে। মুখ্যমন্ত্ৰীয়ে আজি কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ তথা যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী মনসুখ মাণ্ডাভিয়াক সাক্ষাৎ কৰি অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ আন্তঃগাঁথনি উন্নয়ন সন্দৰ্ভত আলোচনা কৰে। সামাজিক মাধ্যম এক্সত দিয়া বাৰ্তাত মুখ্যমন্ত্ৰীয়ে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে বিজেপিয়ে সেৱা প্ৰথম মনোভাৱেৰে কাম কৰি আহিছে। ডঃ শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰী মাণ্ডাভিয়াৰ জন্মদিন উপলক্ষে তেওঁৰ বাসগৃহত সাক্ষাৎ কৰি শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ উন্নয়নৰ সৈতে জড়িত বিভিন্ন দিশ সম্পৰ্কে আলোচনা কৰে। উল্লেখযোগ্য যে অসম চৰকাৰে ৰাজ্যখনৰ ক্ৰীড়া আন্তঃগাঁথনি বিকাশ কৰি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি চলাইছে। তদুপৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ক্ৰীড়া প্ৰতিভা বিকশাই তোলাৰ বাবেও চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি মুখ্যমন্ত্ৰীয়ে কয়। 10খন ৰাজ্যৰ 24খন ৰাজ্যসভা আসনৰ দ্বিবাৰ্ষিক নিৰ্বাচনৰ বাবে আজি অধিসূচনা জাৰি কৰা হৈছে। অন্ধ্ৰপ্ৰদেশ, গুজৰাট আৰু কৰ্ণাটকৰ 4খনকৈ, ৰাজস্থান আৰু মধ্যপ্ৰদেশত 3খন, ঝাৰখণ্ডত 2খন, মণিপুৰ, মেঘালয়, অৰুণাচল প্ৰদেশ আৰু মিজোৰামৰ 1খনকৈ আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। চলিত মাহত ৰাজ্যসভাৰ সদস্য হিচাপে কাৰ্যকাল সম্পূৰ্ণ হ'বলগীয়া নেতাসকলৰ ভিতৰত প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা জে ডি এছৰ নেতা এইচ ডি দেৱেগৌড়া, কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ নেতা জৰ্জ কুৰিয়ান আৰু ৰৱনীত সিং, ৰাজ্যসভাৰ বিৰোধী পক্ষৰ নেতা তথা কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে অন্যতম। ৰাজ্যসভাৰ দ্বিবাৰ্ষিক নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ আজিৰে পৰা 8 জুনলৈ দাখিল কৰিব পাৰিব। 18 জুনত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব আৰু সেইদিনাই ভোটগণনা কৰা হ'ব। ৰাজ্যজুৰি আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 537 সংখ্যক আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে পবিত্ৰ পৰিৱেশে বিৰাজ কৰিছে। সত্ৰ নামঘৰসমূহত ভকত আৰু আইসকলে নাম প্ৰসংগৰে মুখৰ কৰি তুলিছে। গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে ৰাজ্যৰ সত্ৰ আৰু নামঘৰসমূহত নৈমিত্তিক প্ৰসংগৰ লগতে ভাগৱত ভ্ৰমণ, ধৰ্মালোচনা সভা আদি অনুষ্ঠিত হৈছে। শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা স্থাপিত বৰপেটা সত্ৰত এই আবিৰ্ভাৱ মহোৎসৱ উলহ মালহেৰে আয়োজন কৰা হৈছে। পাঠশালা শিক্ষাপীঠ আদৰ্শ বুনিয়াদী হাইস্কুলতো আজি মহাপুৰুষজনাৰ আবিৰ্ভাৱ তিথি পালন কৰা হয়। এই উপলক্ষে বিদ্যালয়খনৰ সহকাৰী প্ৰধান শিক্ষক জগদীশ চন্দ্ৰ ৰয়ে গুৰুজনাৰ প্ৰতিচ্ছবিত চাকি ধূপ প্ৰজ্বলন কৰে। ইয়াৰ পাছতে বিদ্যালয়ৰ শিক্ষক, কৰ্মচাৰী আৰু শিক্ষাৰ্থীসকলে গুৰুজনাৰ প্ৰতিচ্ছবিত সেৱা জনায়। বিদ্যালয়খনৰ অসমীয়া বিভাগৰ শিক্ষক নৱজিৎ চৌধুৰীয়ে মহাপুৰুষজনাৰ কৰ্মজীৱন আৰু সাহিত্যৰাজিত আলোকপাত কৰে। মহাপুৰুষজনাৰ জয়ন্তী উপলক্ষে ষষ্ঠৰ পৰা দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ মাজত মহাপুৰুষ মাধৱদেৱ বিষয়ক ৰচনা প্ৰতিযোগিতাও অনুষ্ঠিত হয়। প্ৰতিটো শ্ৰেণীৰ ভিতৰত প্ৰথম, দ্বিতীয় আৰু তৃতীয় এই 3টা স্থান লাভ কৰা প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীকে পুৰস্কাৰ প্ৰদান কৰাৰ কথা আমাৰ সংবাদদাতাই জানিবলৈ দিছে। ধুবুৰী জিলাতো আজি শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱ অনুষ্ঠিত হৈছে। এই উদ্দেশ্যে পুৱাৰে পৰা গোলকগঞ্জৰ ৰামৰাইকুটি সত্ৰত ভালেসংখ্যক লোক সমবেত হৈ বিভিন্ন কাৰ্যসূচীৰে গুৰুজনাৰ স্মৃতিক স্মৰণ কৰিছে। জিলাখনৰ চাপতগ্ৰামৰ লীলানন্দ পাগলাবাবাৰ আশ্ৰমতো এই মহোৎসৱ অনুষ্ঠিত হৈছে। বটদ্ৰৱা থান আৰু মাজুলীৰ সত্ৰসমূহতো গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। গুৱাহাটী মহানগৰীৰ নামঘৰসমূহত আজি পুৱাৰে পৰা নাম কীৰ্তনৰ আয়োজন কৰা হৈছে। বামুণী মৈদামৰ শ্ৰীমন্ত শংকৰদেৱ সমাজ কীৰ্তন ঘৰত ভকত বৈষ্ণৱসকলে পুৱাৰে পৰা নাম পৰিৱেশন কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মহাপুৰুষজনাৰ আবিৰ্ভাৱ তিথি উপলক্ষে গুৰুজনাক শ্ৰদ্ধাৰে স্মৰণ কৰিছে। এটা বাৰ্তাত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে জ্ঞান, ভক্তি আৰু মানৱতাৰ অমৃতবাণীৰে যুগে যুগে পথ প্ৰদৰ্শন কৰি থকা মহাপুৰুষজনা আমাৰ জাতীয় জীৱনৰ প্ৰেৰণাৰ অমল উৎস।
কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে মহাপুৰুষ শ্রী শ্রী মাধবদেবর আবির্ভাব তিথি উপলক্ষে গুরুজনালৈ সেৱা জনাইছে। সামাজিক মাধ্যমযোগে দিয়া বার্তাত শ্রীসোণোৱালে ভক্তি, মানবতা, সমতা আৰু ভাতৃত্ববোধৰ আদর্শেৰে মহাপুৰুষজনাই জাতি, বর্ণ, ধর্মৰ সীমা অতিক্রমী সমন্বিত সমাজ গঢ়াৰ পথ নির্দেশ দিছিল বুলি উল্লেখ কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাজ্যত অহা 2 আগষ্টত আৰম্ভ হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকপিয়লৰ বাবে জিলাই জিলাই ইতিমধ্যে গৃহ তালিকা আৰু গৃহ পিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ চলি আছে। চিৰাং জিলাত আজি আসন্ন লোকপিয়লৰ বাবে 3-দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হয়। লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ অধীনত গৃহ তালিকা আৰু গৃহ পিয়লৰ ধাৰণা, পদ্ধতি আৰু কাৰ্যকৰী নিৰ্দেশনাৰ সৈতে বিষয়াসকলক পৰিচিত কৰাৰ উদ্দেশ্যে এই প্ৰশিক্ষণৰ আয়োজন কৰা হৈছে। জিলাখনক 6টা লোকপিয়ল কেন্দ্ৰত বিভক্ত কৰা হৈছে। ইয়াৰে বিজনী, চিডলি আৰু বেংটল গ্ৰামাঞ্চলক সামৰি লোৱাৰ বিপৰীতে বিজনী, বাসুগাঁও আৰু কাজলগাঁৱে চহৰ অঞ্চলক সামৰি লৈছে। উল্লেখযোগ্য যে ৰাজ্যত আসন্ন লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে লোকপিয়ল সঞ্চালকালয়ে সকলো ধৰণৰ প্ৰাৰম্ভিক প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। ইয়াৰ বাবে ইতিমধ্যে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। এইবাৰৰ লোকপিয়লত স্বগণনাৰো বিকল্প ব্যৱস্থা কৰা হৈছে। লোকপিয়লত জনসাধাৰণে 16টা ভাষাত তথ্য দিব পাৰিব। মানস ৰাষ্ট্ৰীয় উদ্যানৰ 2025-26 পৰ্যটন বৰ্ষৰ বাবে আজি ৰিভাৰ ৰাফটিং আৰু হাতী চাফাৰী বন্ধ হৈছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰী সংমণ্ডলৰ বিষয়া প্ৰাঞ্জল তালুকদাৰে এই কথা সদৰি কৰে। পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত এই ব্যৱস্থা বন্ধ থাকিব বুলি তেওঁ কয়। অহা 25 জুনলৈ পৰ্যটকসকলে ৰাষ্ট্ৰীয় উদ্যানখনত জীপ চাফাৰী কৰিব পাৰিব। উদ্যানখনলৈ এইবাৰৰ পৰ্যটন বৰ্ষত 62,000ৰো অধিক পৰ্যটকৰ আগমন ঘটিছে বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। বড়োলেণ্ড বিশ্ববিদ্যালয়ত সমৰ্থ মডিউল আৰু ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 বিষয়ক লৈ আয়োজন কৰা 3-দিনীয়া শিক্ষক সন্মিলনৰ আজি সামৰণি পৰে। বড়োলেণ্ড বিশ্ববিদ্যালয় আৰু BTC শিক্ষা বিভাগৰ যুটীয়া উদ্যোগত অনুষ্ঠিত এই প্ৰশিক্ষণ তথা কৰ্মশালাখনৰ মূল লক্ষ্য আছিল অংশগ্ৰহণকাৰীসকলক সমৰ্থ মডিউলৰ জৰিয়তে পৰিচয় কৰোৱাৰ লগতে শিক্ষক তথা শৈক্ষিক প্ৰশাসকসকলক ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 ৰূপায়ণৰ বিভিন্ন দিশসমূহ আলোচনা কৰিবলৈ এখন মঞ্চ প্ৰদান কৰা। দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ মানসিক স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি তিতাবৰ সমজিলা প্ৰশাসনৰ উদ্যোগত তিতাবৰ টাউন হাইস্কুলত মানসিক স্বাস্থ্য আৰু চাপ নিয়ন্ত্ৰণ সন্দৰ্ভত এটা কাৰ্যসূচী অনুষ্ঠিত হয়। এই অনুষ্ঠানত তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়ৰ চিকিৎসক ডাঃ সুদীপ্ত বৰাই মানসিক স্বাস্থ্যৰ বিভিন্ন দিশ সম্পৰ্কে বক্তব্য আগবঢ়ায়। ছাত্ৰ ছাত্ৰীসকলক মানসিক স্বাস্থ্যৰ বিষয়ে মুকলিকৈ আলোচনা কৰিবলৈও আজিৰ অনুষ্ঠানত উৎসাহিত কৰা হয়। যোৰহাট প্ৰেছ ক্লাবৰ উদ্যোগত বিশেষজ্ঞ চিকিৎসক ডাঃ হিমাংশু শৰ্মাৰ সহযোগত আজি বিনামূলীয়া স্বাস্থ্য পৰীক্ষা আৰু সজাগতা অনুষ্ঠানৰ আয়োজন কৰা হয়। যোৰহাট প্ৰেছ ক্লাবত অনুষ্ঠিত এই শিবিৰত যকৃতৰ কেইবাটাও পৰীক্ষা বিনামূলীয়াকৈ কৰোৱা হয়। এই পৰীক্ষাৰ ৰিপৰ্টসমূহ পৰ্যালোচনা কৰি বিশেষজ্ঞ চিকিৎসকগৰাকীয়ে পৰামৰ্শ আগবঢ়োৱাৰ লগতে ল'বলগীয়া সাৱধানতা সম্পৰ্কেও উপস্থিত ৰাইজক পৰামৰ্শ প্ৰদান কৰে। দেশৰ 4খন মুখ্য চহৰত 19 কিলোগ্ৰাম ওজনৰ ব্যৱসায়িক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য 42 টকাৰ পৰা 53.50 টকালৈ বৃদ্ধি পাইছে। অৱশ্যে ঘৰুৱা ৰন্ধন গেছৰ মূল্য এতিয়াও অপৰিৱৰ্তিত হৈ আছে। দিল্লীত ব্যৱসায়িক ৰন্ধন গেছৰ মূল্য প্ৰতি চিলিণ্ডাৰত 3,113.50 টকা হৈছে। একেদৰে মুম্বাইত এনে চিলিণ্ডাৰৰ মূল্য 3,067.50 টকা, কলকাতাত 3,255.50 টকা আৰু চেন্নাইত 3,283 টকালৈ বৃদ্ধি হৈছে। নগাঁও চহৰৰ লাওখোৱা পথৰ নিবাসী বিশিষ্ট সমাজসেৱক ভাৰত চন্দ্ৰ গোস্বামীৰ আজি দিনৰ 11 বজাত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 82 বছৰ। নগাঁৱৰ বহুকেইটা আশাৰীৰ অনুষ্ঠানৰ সৈতে জড়িত থকা গোস্বামীৰ মৃত্যুত অঞ্চলটোত শোকৰ চাপৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। নতুন দিল্লীত উপৰাষ্ট্ৰপতি চিপি ৰাধাকৃষ্ণনক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সাক্ষাৎ। 10খন ৰাজ্যৰ 24খন ৰাজ্যসভা আসনৰ দ্বিবাৰ্ষিক নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি। ৰাজ্যজুৰি শ্ৰী শ্ৰী মাধৱদেৱৰ 537 সংখ্যক জয়ন্তী পালন আৰু মানস ৰাষ্ট্ৰীয় উদ্যানৰ 2025-26 পৰ্যটন বৰ্ষৰ বাবে ৰিভাৰ ৰাফটিং আৰু হাতী চাফাৰী বন্ধ। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6 বজাত শুনিবলৈ পাব।

0: প্ৰীতি আৰু সম্ভাষণ জনাই আজিৰ আমৈ অনুষ্ঠানটি আৰম্ভ কৰিছোঁ। আজিৰ আমৈ অনুষ্ঠানত আমি মৰিগাঁও জিলাৰ এগৰাকী আমৈৰ লগত কথা পাতিম আৰু আপোনালোকক চিনাকি কৰি দিম। এই আমৈগৰাকী কেনেধৰণৰ কাম কাজৰ লগত ব্যস্ত থাকে এই প্ৰসংগতে আমি তেখেতৰ পৰা জানি লওঁ। হয়, আপোনাৰ নামটো?
1: হয়, নমস্কাৰ, মোৰ নাম জুলি পেগু, মোৰ ঘৰ মৰিগাঁৱত।
0: হয়, এনে মাৰ ঘৰ ক'ত?
1: মোৰ মাৰ ঘৰ বিশ্বনাথ চাৰিআলি।
0: ইয়াত বিয়া হৈছে?
1: হয় হয়, মই ইয়াত বিয়া হৈছোঁ মৰিগাঁৱত।
0: হয়, আমি গম পাওঁ যে আপুনি বিভিন্ন ধৰণৰ কাম কাজৰ লগত জড়িত, গামোচাৰ লগত জড়িত, চাদৰৰ লগত জড়িত, এই বোৱা কটাৰ লগত জড়িত। এই প্ৰসংগতে অকণমান আমাৰ আমৈসকলক কওকচোন।
1: মই মাটিশালৰ বোৱা চাদৰ মেখেলা বিক্ৰী কৰোঁ, ব্যৱসায় এটা আৰম্ভ কৰিছোঁ আৰু আৰু মোৰ লগত 10 গৰাকীমান বোৱনী আছে, তেখেতসকলক লৈ পেলাই মই ব্যৱসায়টো আগবঢ়াই লৈ গৈ আছোঁ।
0: আপুনি নিজে বয় নে ব্যৱসায়টোহে কৰিছে আপুনি?
1: নাই, মই নিজে ববও পাৰোঁ, বওঁ মই নিজে।
0: হয় হয়, এতিয়া আপোনাৰ শালত কি কি আছে বুলি ক'লে, বা বহাগৰ বিহুটো কেনেকে পাৰ কৰিলে?
1: যথেষ্ট সঁহাৰি পাইছোঁ মই ৰাইজৰ পৰা। বহুতখিনি মই গামোচা বিক্ৰী কৰিছোঁ, চাদৰ মেখেলা বিক্ৰী কৰিছোঁ, আৰু মোৰ ঘৰৰ জ্যেষ্ঠসকলকো মই দিছোঁ গামোচা নিজ হাতেৰে বৈ পেলাই। তাৰপিছত এতিয়াও শালত লাগি আছে আপোনাৰ মুগাৰ কাপোৰ লাগি আছে, আৰু কটনৰ চাদৰ মেখেলা সেইবিলাক লাগি আছে।
0: হয়, বজাৰত সস্তাতে পোৱা গামোচাতকৈ আপুনি হাতে বোৱা গামোচা আদৰটো যথেষ্ট?
1: হয় হয়, আদৰ যথেষ্ট, আৰু আমাৰ গৌৰৱ হয়। আচলতে গামোচা চাদৰ মেখেলা আমাৰ গৌৰৱ, আমি মেচিন মেড ব্যৱহাৰ কৰিব নালাগে, হয় নহয়? আমি আমাৰ অকল ব্যৱসায় বুলিয়ে নহয়, আমি আমাৰ সংস্কৃতিটো বচাই ৰাখিব লাগিব কাপোৰৰ জৰিয়তে, হয় নহয়? সেই গতিকে আজিকালি যিহেতু সৰু উঠি অহা ল'ৰা ছোৱালীসকলে আমাৰ থলুৱা সামগ্ৰীবিলাক মানে পাহৰি গৈছে, সেইকাৰণে মই সংস্কৃতিখন বচাই ৰাখিবও বিচাৰিছোঁ আৰু লগতে মোৰ ব্যৱসায়টো আগবাঢ়ক।
0: হয় হয় হয়, আমি কেতিয়াবা আমাৰ মহিলাসকলক আমি প্ৰায় দেখোঁ, যদি মন কৰোঁ, তেওঁলোকে দেখা পাওঁ যে বহুতে কিনা চাদৰ মেখেলা 200-300 পায়, তেনেকুৱাও পিন্ধে। সেইসকলক কি ক'ব আজি?
1: সেইসকলক মই বিশেষ,
0: তেওঁলোকে সেয়াও পিন্ধক
1: পিন্ধক, কিন্তু হ'লেও মানে আমাৰ মান, আমাৰ গৌৰৱ গামোচাৰ, আমাৰ হাতে বোৱা শিপিনীসকলে যাতে উচিত তেওঁলোকৰ মান পাওঁ, হয় নহয়? তেতিয়াহে অসমখন আগবাঢ়িব, আমি সিজনে সিজনক ছাপৰ্ট কৰিব লাগিব, হয় নে নহয়?
0: এইখিনি এটা কথা মনত পৰে, বিহু গীততো গায় তেনেকুৱা কথা জড়িত হৈ থাকে। আপুনি সূতা ক'ৰ পৰা আনে?
1: মই সূতা গুৱাহাটীৰ পৰাও আনো আৰু ঢকুৱাখানাৰ পৰাও আনো, তেনেকে আনো।
0: মুগাৰ কথা কওকচোন, মুগাৰ কি লগাইছে এতিয়া?
1: এতিয়া মুগাৰ মই চাদৰ মেখেলা লগাইছোঁ, অৰ্ডাৰ মই কাষ্টমাইজো কৰোঁ, কাষ্টমাৰে যেনেকুৱা ধৰণৰ বিচাৰে মই তেনেকৈ দিবলৈ চেষ্টা কৰোঁ, আৰু সেইমতে দি আহিছোঁ। তেওঁলোকে ভাল পাইছে, বিশ্বাস কৰিছে মোক, বিশ্বাস কৰাৰ বাবে, তেওঁলোকৰ মৰম আশীৰ্বাদ পোৱাৰ বাবে মই অকণ আগবাঢ়িব পাৰিছোঁ।
0: এই 10 গৰাকী আপোনালোকৰ জড়িত, তেওঁলোক আপোনালোকৰ কিভাবে জড়িত, তেওঁলোকক কেনেকে আগবঢ়াই নিছে?
1: তেওঁলোকে মোৰ যোগে, মই এখন যিহেতু ব্যৱসায় প্ৰতিষ্ঠান এটাত আগবাঢ়িছোঁ, তেওঁলোকে মোৰ যোগেদি তেওঁলোকে স্বাৱলম্বী হ'ব পাৰিছে। কাপোৰখিনি তেওঁলোকক মই অৰ্ডাৰ দিওঁ, তেওঁলোকে মোক বৈ তেওঁলোকৰ উচিত দামো মই দিওঁ, তাৰপিছত মই বিক্ৰী কৰোঁ, তেনেকে তেওঁলোকে এখন ঘৰ চলাই আছে।
0: বোৱা গামোচা আপুনি উকা বোৱা গামোচা আৰু ফুল দিয়া গামোচা কিমানত বিক্ৰী কৰে?
1: উকা বোৱা গামোচা আমি ধৰক 200-250 ভিতৰত তেনেকে, আৰু ফুল দিলে অলপ দামটো বেছি হয়, হয়তো 400-500 আৰু দামৰো আছে 1000-1500 তেনেকে দামৰো আছে, মানে কাষ্টমাৰৰ ওপৰত ডিপেণ্ড কৰে, কাষ্টমাৰে কেনেকুৱা ডিজাইন বিচাৰে, কেনেকুৱা ষ্টাইলত বিচাৰে, তেওঁলোকে যদি কয় মোক অলপ কম ইমান ৰেঞ্জৰ ভিতৰত কৰি দিয়ক বুলি, তেতিয়াহ'লে তেনেকুৱা কৰি দিয়া যায়।
0: হয়, আপুনি বিভিন্ন কাম কাজৰ লগত জড়িত থাকে, মহিলা বুলি ক'লে ৰন্ধা বঢ়া অনেক কাম থাকে, ফুৰা চকাও থাকে, তাৰ মাজত আপোনাৰ ব্যৱসায়টোৰ কাৰণে সময় কেনেকৈ দিয়ে?
1: সময়টো নিজে উলিয়াই লওঁ মই, আৰু ব্যৱসায় কৰি ভাল পাওঁ, সেইকাৰণে মই চাকৰি মানে মাথাই মৰা নাছিলোঁ, সেইকাৰণে মই সেইটো বাছি লৈছোঁ, কাৰণ মই ঘৰতে থাকি মোৰ নিজৰ পৰিয়ালকো চাব পাৰিম, কাম কাজো কৰিব পাৰিম, নিজৰ ঘৰুৱা যিটো কাম, আৰু মোৰ এটি সন্তান আছে, কন্যা সন্তান, তাইকো সময় দিব পাৰোঁ ঘৰতে থাকি, আৰু লগতে মোৰ ব্যৱসায়টোও কৰিব পাৰিছোঁ, তাৰ মাজতে সময় উলিয়াই পেলাই কৰোঁ।
0: হয়, আমাৰ আপোনাৰ মানুহ জনস্বাস্থ্য খবৰ কওকচোন।
1: তেওঁৰ খবৰ ভালেই বাৰু, খুব ভাল, তেওঁ মোক বহুত ছাপৰ্ট কৰে।
0: কিহৰ লগত জড়িত?
1: তেওঁ ব্যৱসায়ৰ লগতে জড়িত, আমাৰ যিটো অনলাইনৰ যিটো ব্যৱসায় হয়
0: সম্ভালি থাকে
1: তেওঁ।
0: কারণ আজিকালি অনলাইনতে মানুহে অর্ডারটো আহে।
1: হয় হয়, অনলাইনতে আজিকালি যেহেতু সকলোৱে ঘৰতে বহি সব বস্তু পায়, অনলাইন কৰি দিয়ে আৰু
0: ডাকযোগে পঠাই দিয়ে।
1: হয় হয়, ডাকযোগে ডি টি ডি চি যোগেদি
0: কাৰণ আজিকালি মানুহ অহা যোৱা কৰাতকৈ অনলাইনে
1: সুবিধা হৈছে।
0: বাৰু ভাল লাগিলে আপোনাৰ লগত আজি আমি কথা পাতিলো। আপুনি মৰিগাঁৱৰ আৰু জীয়ৰী, আপুনি বিশ্বনাথ চাৰিআলি, গতিকে আপুনি নতুন এটা ব্যৱসায় আৰম্ভ কৰিছে যাতে চাকৰিমুখী নহৈ ব্যৱসায় যাতে স্বাৱলম্বী হ'ব পাৰে। বাৰু আপোনাক আমি এটা গীত উপহাৰ দিব খুজিছোঁ, আপুনি গীত গাব নাজানো বুলি আমাক আৰম্ভণিতে ক'লেই। আজি কাৰ গীত এটা শুনিব পাৰোঁ আপুনি?
1: মই সকলো গায়কৰে ভাল পাওঁ, হ'লেও মানে জুবিন দাৰ গান মই খুবেই প্ৰিয় মোৰ।
0: হয়, আপোনাক বাৰু এইখিনি আমি জুবিন গাৰ্গৰ গীতটো শুনাওঁ আৰু তাৰ লগে লগে আমি আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ এই অনুষ্ঠানত ভাগ লোৱাৰ কাৰণে, আৰু আমি এই অনুষ্ঠানৰ পৰা বিদায় লওঁ।
1: ধন্যবাদ, মোক এইখিনি সুযোগ দিয়াৰ বাবে ধন্যবাদ জনাইছোঁ।

0: ইমান পৰে আজিৰ আমৈ অনুষ্ঠানত আমি লগ পালোঁ মৰিগাঁৱৰ এগৰাকী স্বাৱলম্বী আমৈ জুলি পেকুক। আমি তেখেতৰ এটি প্ৰিয় গীতো শুনিলোঁ।
1: নমস্কাৰ, মোৰ নাম শ্ৰী লোপামুদ্ৰা শৰ্মা। মোৰ জন্মস্থান হৈছে কলিয়াবৰ হাতবৰত। মই বিয়া হৈছোঁ নগাঁও মাছপাথৰী। মই ৰন্ধা বঢ়া কৰি কাপোৰৰ এম্ব্ৰইডাৰী কৰি ভাল পাওঁ, ফেব্ৰিক কৰোঁ কাপোৰৰ আৰু নতুন নতুন ডিজাইনৰ কাপোৰ বনাই পেলাই ভাল পাওঁ। ইয়াৰ উপৰি মই গান গাই ভাল পাওঁ। মই সংগীতৰ আনুষ্ঠানিক শিক্ষাও লৈছিলোঁ। এই সুযোগতে মই আপোনালোকৰ আগত এটি গীত পৰিৱেশন কৰিবলৈ ওলাইছোঁ। হাই।

0: কুঞ্জলতা কোঁৱৰ আৰু সংগীসকলৰ কণ্ঠৰ নাম শুনিলে। আজিৰ আমাৰ অনুষ্ঠান ইমানতেই সামৰিছোঁ। নমস্কাৰ।
1: বিদ্যার্থীর অনুষ্ঠান।

মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক আটাইকে প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছো। আজি নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সাধাৰণ বিজ্ঞানৰ পাঠ আছে। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ সাধাৰণ বিজ্ঞান বিষয়ৰ এটি পাঠ গতি আজি আলোচনা কৰিবলৈ লোৱা হৈছে। তোমালোকৰ বাবে এই পাঠ যুগুতাই আগবঢ়াইছে পদাৰ্থ বিজ্ঞান বিষয়ৰ শিক্ষয়িত্ৰী অংকুমণি বৰাই। আজি শুনা এই পাঠৰ প্ৰথম খণ্ড। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোক ভালে আছা। আজি আমি আলোচনা কৰিবলৈ লোৱা বিষয়টো হৈছে গতি, যাক ইংৰাজীত মোচন বুলি কোৱা হয়। আহাচোন আমি গতিৰ বিষয়ে কথা পাতোঁ। তোমালোকৰ চৌপাশৰ বস্তুবোৰৰ কথা প্ৰথমে মন কৰাচোন, যেনে চলি থকা ঘড়ীটো, ৰাস্তাৰে গৈ থকা গাড়ীখন, বৈ থকা নদীখনৰ পানীখিনি আদি কথাবোৰ গতিশীলতাৰ উদাহৰণ। আনহাতে তুমি গাড়ীৰ ভিতৰত বহি গৈ থাকোঁতে তোমাৰ কাষত বহি থকা তোমাৰ বন্ধুৰ বাবে তুমি স্থিৰ, কিন্তু ৰাস্তাত ৰৈ বিদায় দিয়া তোমাৰ দেউতাৰ বাবে আকৌ তোমালোক গতিশীল, নহয়নে? তেনেকৈ দিন ৰাতিৰ পৰিঘটনা, জাৰ জহৰ পৰিৱৰ্তন, সকলোবোৰ কথাই পৃথিৱীৰ গতিৰ ওপৰতে নিৰ্ভৰ কৰে। কিন্তু পৃথিৱীত বহি থকা আমিবোৰে তাক অনুভৱ কৰিব নোৱাৰোঁ। সেয়ে গতি বা স্থিৰ অৱস্থাৰ কথা বুজাবলৈ আমি ক'ত অৱস্থান কৰি আছোঁ সেইটো জনাটো অতি জৰুৰী। কোনো এটা বস্তুৰ অৱস্থানৰ কথা জানিবলৈ এটা প্ৰসংগ বিন্দুৰ সদায় প্ৰয়োজন, যাক ইংৰাজীত ৰেফাৰেন্স পইণ্ট বোলা হয়। যেনে তোমাৰ ঘৰৰ পৰা তোমাৰ স্কুলৰ অৱস্থান, এই ক্ষেত্ৰত তোমাৰ ঘৰটো হ'ল প্ৰসংগবিন্দু। প্ৰসংগবিন্দুৰ পৰাই আমি বস্তু এটা আমাৰ পৰা কিমান ওচৰত বা দূৰৈত আছে ক'বলৈ সহজ। গতি বিভিন্ন প্ৰকাৰৰ আছে, যেনে সৰলৰৈখিক গতি, বৃত্তীয় গতি, পৰ্যাবৃত্ত গতি ইত্যাদি। প্ৰথমে আমি একেবাৰে সৰলতম গতিৰ বিষয়ে আলোচনা কৰিম দেই। সেয়া হৈছে সৰলৰৈখিক গতি। ধৰা এ, বি, চি তিনিটা বিন্দু একেডাল সৰলৰেখাত অৱস্থান কৰি আছে। তেনেস্থলত এটা বস্তুৱে এৰ পৰা চিলৈ ভ্ৰমণ কৰা দূৰত্ব হ'ল সম্পূৰ্ণ পথৰ দূৰত্ব। যদি বস্তুটো সৰলৰেখাত থকা এৰ পৰা বিলৈ যাওঁতে 10 কিলোমিটাৰ, বিৰ পৰা আকৌ চিলৈ যাওঁতে 20 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে, তেন্তে এৰ পৰা চি পাওঁতে মুঠ দূৰত্ব হ'ব 10+20 মানে 30 কিলোমিটাৰ। আকৌ যদি চিৰ পৰা উভতি আকৌ এ পাইগৈ, তেন্তে মুঠ দূৰত্ব কিমান হ'ব 30+30 মানে 60 কিলোমিটাৰ। হ'লনে? তাৰমানে আমাৰ প্ৰাৰম্ভিক আৰু অন্তিম অৱস্থান একে হ'লে হৰণ কিন্তু শূন্য হয়। গতিকে এৰ পৰা চিলৈ গৈ আকৌ যদি এলৈ উভতি আহে, তেন্তে দূৰত্ব 60 কিলোমিটাৰ হ'লেও হৰণ কিন্তু শূন্য হ'ব। হৰণত ইংৰাজীত কোৱা হয় ডিছপ্লেচমেণ্ট। এতিয়া চাগৈ তোমালোকে হৰণ আৰু দূৰত্ব সম্পৰ্কে অনুমান কৰিব পাৰিছা, নহয় জানো? আকৌ চোৱা, বস্তুটোৱে যদি এৰ পৰা চিলৈ গৈ আকৌ বিলৈ উভতি আহে, তেতিয়া কি হ'ব? এৰ পৰা চিলৈ দূৰত্ব আছিল 30 কিলোমিটাৰ, চি আৰু বিৰ মাজৰ দূৰত্ব হৈছে 20 কিলোমিটাৰ। গতিকে বস্তুটোৰ মুঠ অতিক্ৰম কৰা দূৰত্ব হ'ব 30+20 মানে 50 কিলোমিটাৰ। আনহাতে হৰণ হ'ব এ আৰু বিৰ মাজৰ দূৰত্বহে, কাৰণ প্ৰাৰম্ভিক অৱস্থান এ আছিল, গতিকে তাৰ হৰণ হ'ব 10 কিলোমিটাৰ। গতিকে আমি গম পালোঁ যে হৰণ আৰু দূৰত্ব একে নহয়। সৰলৰেখাত গতি কৰোঁতে বস্তু এটাই দুই ধৰণে গতি কৰে। ধৰা তুমি দেউতাৰ লগত একেখন গাড়ীত গৈ আছা আৰু মন কৰিছা তোমালোকৰ গাড়ীখন প্ৰত্যেক ছেকেণ্ডত 10 মিটাৰকৈ দূৰত্ব অতিক্ৰম কৰি আছে। সময় আৰু দূৰত্ব যদি একে থাকে, তেতিয়াহ'লে আমি তাক সুষম গতি বুলি কওঁ, মানে সময় আৰু দূৰত্বৰ ব্যৱধানটো সমান সমান। কিন্তু তোমালোক যদি ভিৰৰ মাজত সোমাই পৰা, তেতিয়া

এটা পিছে সময় আৰু দূৰত্ব দুয়োটাই সাল সলনি হ'ব, যাক কোৱা হয় বিষম গতি। সাধাৰণতে আমাৰ চাৰিওফালে বিষম গতিৰ উদাহৰণেই সৰহ। যেনে ফুটবল খেলৰ বলটো খেলি থাকোঁতে সদায় বিষম গতিৰে ঘূৰি থাকে, তোমালোকেতো দেখিছাই, হয়নে? যেতিয়া ৰাস্তাতে গৈ থাকে গাড়ী এখন, তেতিয়া গাড়ীখন যেতিয়া ভিৰ ঠেলি ঠেলি গৈ থাকে, তেতিয়া গাড়ীখনে কিন্তু সুষম গতিত যোৱাটো অসম্ভৱ। এনেধৰণৰ গতিবোৰ বিষম গতিৰ উদাহৰণ। এই যে আমি বস্তুৱে অতিক্ৰম কৰা দূৰত্বৰ কথা পাতিলোঁ, এই দূৰত্বৰ সৈতে সময়ৰ সম্পৰ্কৰ কথা এতিয়া পাতিম। বস্তু এটাই একক সময়ত কিমান দূৰত্ব অতিক্ৰম কৰিলে সেয়া আমি গতিৰ হাৰৰ পৰা নিৰ্ধাৰণ কৰিব পাৰোঁ। গতিৰ হাৰক কোৱা হয় দ্ৰুতি। দ্ৰুতিক ক'বলৈ আমাক অকল মানৰহে প্ৰয়োজন, কোনো দিশ জনাৰ দৰকাৰ নাই। দ্ৰুতিৰ এছআই একক হ'ল মিটাৰ প্ৰতি ছেকেণ্ড। বিষম গতিৰ ক্ষেত্ৰত বস্তু এটাই অতিক্ৰম কৰা দূৰত্বক মুঠ অতিবাহিত কৰাৰ সময়েৰে যদি আমি হৰণ কৰোঁ, তেতিয়া আমি গড় দ্ৰুতি পাম। যদি বস্তু এটাই টি সময়ত এছ দূৰত্ব অতিক্ৰম কৰে, তেন্তে তাৰ দ্ৰুতি ভি হ'বগৈ ভি ইকুৱেল টু এছ ডিভাইডেড বাই টি। উদাহৰণস্বৰূপে এখন গাড়ীয়ে 30 ছেকেণ্ডত যদি 150 কিলোমিটাৰ অতিক্ৰম কৰে, তেন্তে তাৰ দ্ৰুতি হ'ব ভি ইকুৱেল টু এছ বাই টি 150 ডিভাইডেড বাই 30 ছেকেণ্ড, তাৰমানে 50 মিটাৰ প্ৰতি ছেকেণ্ড। এইখিনিতে বস্তুৰ গতিশীলতাক আমি যদি আকৌ অলপ ভালকৈ বুজিবলৈ চেষ্টা কৰোঁ, তেতিয়াহ'লে আমি তাক দিশৰ লগত যোগ দিব লাগিব। তোমালোকে জানানে, যদি আমি দূৰত্ব, সময় আৰু দিশ তিনিওটাকে জড়িত কৰি গতিৰ বিষয়ে ক'বলৈ যাওঁ, তেতিয়া সেই গতিৰ হাৰক বেগ বুলি কোৱা হ'ব। যদি বস্তু এটাই সুষমভাৱে বেগৰ পৰিৱৰ্তন কৰে, তেন্তে ইয়াৰ গড় বেগ নিৰ্ণয় কৰিবলৈ প্ৰদত্ত সময়ত প্ৰাৰম্ভিক আৰু অন্তিম বেগৰ গড় মানৰ প্ৰয়োজন হয়। অৰ্থাৎ গড় বেগ হ'ব প্ৰাৰম্ভিক বেগ যোগ অন্তিম বেগ, আৰু তাক দুয়োৰে হৰণ কৰিলে আমি যিটো পাম, তাৰমানে ইউ প্লাছ ভি ডিভাইডেড বাই টু, য'ত ইউ হ'ব প্ৰাৰম্ভিক বেগ, ভি অন্তিম বেগ। এই দ্ৰুতিৰ দৰে বেগৰো একক একেই, মিটাৰ প্ৰতি ছেকেণ্ড। তোমালোকে নিশ্চয় গম পাইছা যে দ্ৰুতি অকল মুঠ দূৰত্ব আৰু সেই দূৰত্ব অতিক্ৰম কৰা সময়ৰ লগত জড়িত। আনহাতে বেগ গতিশীল বস্তুৰ হৰণ আৰু অতিক্ৰম কৰা সময়ৰ ওপৰত নিৰ্ভৰ কৰে। এনেকৈ আমি বেগ আৰু দ্ৰুতিৰ পাৰ্থক্য সোনকালে বুজিব পাৰিম। এটা উদাহৰণ লওঁ আহা, তেতিয়া তোমালোকে আকৌ সোনকালে বুজি পাবা। ধৰা তোমালোকৰ এজন বন্ধুৱে 90 মিটাৰ দৈৰ্ঘ্যৰ পুখুৰী এটা সাঁতুৰিব পাৰে। তেওঁ এটাৰ মূৰৰ পৰা আনটো মূৰলৈ গৈ পুনৰ 1 মিনিটত আগৰ মূৰটোলৈ ঘূৰি আহে। তেওঁ মুঠ দূৰত্ব কিমান হ'ব তোমালোকে গম পাইছা নিশ্চয়। তেওঁ আগৰ মূৰলৈ ঘূৰি আহিছে মানে মুঠ দূৰত্ব হ'ব 180 মিটাৰ। এতিয়া তেওঁৰ দ্ৰুতি আৰু বেগ আমি নিৰ্ণয় কৰিব লাগে। তাৰ বাবে প্ৰথমে আমি চাওঁ মুঠ দূৰত্ব কিমান, 180 মিটাৰ। সময় আমাক কিমান লাগিছে, 1 মিনিট। তেওঁৰ হৰণ হ'বগৈ কিমান, হৰণ হ'ব তেওঁৰ 0, কাৰণ তেওঁৰ আৰম্ভণি আৰু অন্তিম অৱস্থান একেই। এতিয়া গড় দ্ৰুতি হ'ব 180, তাক আমি 1 মিনিটেৰে হৰণ কৰিব লাগিব, মানে 60 ছেকেণ্ড, আমি পাম 3 মিটাৰ প্ৰতি ছেকেণ্ড। আৰু বেগ কিমান হ'ব, 0, কাৰণ হৰণ 0। এতিয়া গম পালা যে বেগ 0 হ'লেও কিন্তু দ্ৰুতি 0 নহ'বও পাৰে। সৰল ৰেখাত সুষমভাৱে গতিশীল বস্তু এটাৰ ক্ষেত্ৰত বেগ সময় সাপেক্ষে স্থিৰ। যিহেতু বেগ পৰিৱৰ্তন নহয়, তেন্তে তাৰ বেগৰ পৰিৱৰ্তনৰ হাৰো কি হ'ব, 0, নহয় জানো? আনহাতে বিষম গতিত থকা বস্তুৰ ক্ষেত্ৰত কেনে হ'ব কোৱাচোন? এনে বস্তুৰ গতিৰ ক্ষেত্ৰত বেগৰ পৰিৱৰ্তনৰ হাৰ কিন্তু 0 নহয়, কাৰণ সময় সাপেক্ষে তাৰ বেগ সলনি হৈ থাকে। যেনে ধৰা তুমি ট্ৰেইনত উঠি ফুৰিবলৈ গৈছা, মাজে মাজে ট্ৰেইনখনে বেগ বঢ়া কমা কৰি থাকে, এনে ক্ষেত্ৰত ট্ৰেইনখনৰ বেগৰ পৰিৱৰ্তনৰ হাৰ আমি নিৰ্ণয় কৰিব পাৰিম। প্ৰথমতে তোমালোকে পালা দূৰত্বৰ হাৰ।

0: তাৰ পাছত তোমালোকে আকৌ পালা কোনো দিশত দূৰত্বৰ হাৰ। এতিয়া আকৌ আমি পালোহি বেগৰ পৰিৱৰ্তনৰ হাৰ। এই বেগৰ পৰিৱৰ্তনৰ হাৰক নামাকৰণ কৰা ভৌতিক ৰাশিটোক আমি কওঁ ত্বৰণ, যাক ইংৰাজীত কোৱা হয় এছিলাৰেশ্যন। ত্বৰণ হৈছে বস্তু এটাৰ প্ৰতি একক সময়ত পৰিৱৰ্তন হোৱা বেগৰ জোখ। যদি টি সময়ত ইউ প্ৰাৰম্ভিক বেগৰ পৰা ভি অন্তিম বেগলৈ বস্তু এটাৰ বেগৰ পৰিৱৰ্তন ঘটে, তেন্তে তাৰ ত্বৰণ কিমান হ'বগৈ? আমি তাক কওঁ এ বুলি, হাঁ, ত্বৰণক আমি এ বুলি লিখোঁ, এ সমান ভি মাইনাছ ইউ বাই টি। এই ধৰণৰ গতিক ত্বৰিত গতি বোলা হয়। ত্বৰণৰ এছআই একক হ'ল মিটাৰ প্ৰতি ছেকেণ্ড স্কুৱেৰ। এতিয়া এটা পৰীক্ষা তোমালোকে নিজেই চাব পাৰা। খিৰিকীৰে বা ঘৰৰ ছাদৰ পৰা তোমালোকে বল এটা তললৈ যদি দলিয়াই দিয়া, মুক্তভাৱে তললৈ নামি যোৱাৰ সময়ত বলটোৰ গতিত বেগ সুষমভাৱে পৰিৱৰ্তন হোৱাৰ বাবে তাক সুষমভাৱে ত্বৰিত গতি বুলি আমি ক'ব পাৰোঁ। আনহাতে ভিৰ ৰাস্তাত গৈ থকা গাড়ী এখনলৈ মন কৰিলে দেখিবা গাড়ীখনৰ বেগৰ পৰিৱৰ্তন কিন্তু সুষম নহয়, এয়া বিষম ত্বৰণৰ উদাহৰণ। এটা সৰু উদাহৰণ চাওঁ। এখন গাড়ীত 6 মিটাৰ প্ৰতি ছেকেণ্ড বেগত যদি গতি কৰি থাকে, 5 ছেকেণ্ডৰ তাৰ বেগ হয়গৈ 16 মিটাৰ প্ৰতি ছেকেণ্ড। তাৰ ত্বৰণ কিমান হ'ব? প্ৰাৰম্ভিক বেগ কিমান আছিল? 6 মিটাৰ প্ৰতি ছেকেণ্ড, আৰু অন্তিম বেগ হ'ল 16 মিটাৰ প্ৰতি ছেকেণ্ড, আৰু সময় হৈছে 5 ছেকেণ্ড। ত্বৰণৰ সংজ্ঞা মতে কি? এ ইকুৱেল টু ভি মাইনাছ ইউ বাই টি। গতিকে এ ইকুৱেল টু 16 - 6/5, তাৰমানে 2 মিটাৰ প্ৰতি ছেকেণ্ড স্কুৱেৰ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ইমান পৰে বস্তুৰ গতিশীলতাৰ বিষয়ে আভাস পালা। আকৌ তোমালোকে গম পালা যে অৱস্থানৰ ওপৰত নিৰ্ভৰ কৰি বস্তুৰ গতিৰ নামাকৰণো বেলেগ বেলেগ হয় আৰু হৰণ আৰু দূৰত্বও একে নহয়। তাৰ লগতে তোমালোকৰ ভাল কথাটো হ'ল কি, তোমালোকে ত্বৰিত গতি সম্পৰ্কেও ভালকৈ জনা হ'লা। আজিলৈ সময় হৈ আহিল। সকলোলৈ মৰম আৰু শুভেচ্ছা জনাই আজিৰ পাঠটি ইমানতে সামৰিছোঁ।
1: নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ সাধাৰণ বিজ্ঞানৰ পাঠ গতি আজি আলোচনা কৰা হ'ল। তোমালোকৰ বাবে পাঠ যুগুতাই আগবঢ়ালে অংকুমণি বৰাই। আজিলৈ আমাৰ সময়ো হৈ আহিল। তোমালোকক পুনৰ প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ।

গছ থাকিলেহে মানুহ থাকিব, এজোপা কাটিলে ছজোপা ৰুবা, নাতি পুতিৰ ভাল কৰিবা, শুকাঠি অকাঠি নকৰা বিচাৰ, সকলো গছৰে আছে উপকাৰ। পৰিষ্কাৰ পৰিচ্ছন্নতাই হৈছে সুস্বাস্থ্যৰ ভেটি, শৰীৰৰ উপৰিও ই মনক নিকা কৰে।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। বাতৰিৰ সৈতে মই ঋতুপৰ্ণা বৰা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, নতুন দিল্লীত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সাক্ষাৎ। চলিত মাহৰ 5 জুনত ৰাজ্যৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ। খানাপাৰাৰ জ্যোতি বিষ্ণু সাংস্কৃতিক প্ৰেক্ষাগৃহত শপতগ্ৰহণ অনুষ্ঠান। ৰাজ্যজুৰি শ্ৰী শ্ৰী মাধৱদেৱৰ 537 সংখ্যক জয়ন্তী পালন। আৰু এমেজন আৰু চৰকাৰী ই মাৰ্কেট প্লেছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ইক' শ্বপ মুকলি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাক সাক্ষাৎ কৰি ৰাজ্যৰ স্বাস্থ্যখণ্ডত বিকাশৰ বাবে তেওঁৰ নিৰন্তৰ প্ৰচেষ্টাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনক নতুন দিল্লীত সাক্ষাৎ কৰি ৰাজ্যখনৰ বিকাশৰ গতি সম্পৰ্কে অৱগত কৰে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে কয় যে নিজৰ সততা আৰু নিষ্ঠাৰে জনসেৱাৰ ক্ষেত্ৰত নজিৰ সৃষ্টি কৰা ৰাধাকৃষ্ণনক সাক্ষাৎ কৰাটো এটা শিক্ষণৰ অভিজ্ঞতা বুলি ক'ব পাৰি। মুখ্যমন্ত্ৰীয়ে অনাগত সময়তো উপৰাষ্ট্ৰপতিগৰাকীৰ পৰামৰ্শ আৰু সহযোগিতা কামনা কৰে। ইপিনে ৰাজ্যখনক দেশৰ ক্ৰীড়াৰ প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কেন্দ্ৰীয় চৰকাৰৰ সহযোগিতা কামনা কৰিছে। মুখ্যমন্ত্ৰীয়ে আজি কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ তথা যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী মনসুখ মাণ্ডাভিয়াক সাক্ষাৎ কৰি অসমৰ ক্ৰীড়াক্ষেত্ৰৰ আন্তঃগাঁথনি উন্নয়ন সন্দৰ্ভত আলোচনা কৰে। সামাজিক মাধ্যম এক্সত দিয়া এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে বিজেপিয়ে সেৱা প্ৰথম মনোভাৱেৰে কাম কৰি আহিছে। ডঃ শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰী মাণ্ডাভিয়াৰ জন্মদিন উপলক্ষে তেওঁৰ বাসগৃহত সাক্ষাৎ কৰি শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে অসমৰ ক্ৰীড়াক্ষেত্ৰৰ উন্নয়নৰ সৈতে জড়িত বিভিন্ন দিশ সম্পৰ্কে আলোচনা কৰে। উল্লেখযোগ্য যে অসম চৰকাৰে ৰাজ্যখনৰ ক্ৰীড়া আন্তঃগাঁথনি বিকাশ কৰি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি চলাইছে। তদুপৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ক্ৰীড়া প্ৰতিভা বিকশাই তোলাৰ বাবেও চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি মুখ্যমন্ত্ৰীয়ে কয়। অহা 5 জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটোৱা হ'ব। খানাপাৰাৰ জ্যোতি বিষ্ণু সাংস্কৃতিক প্ৰেক্ষাগৃহত এই শপতগ্ৰহণ অনুষ্ঠানৰ আয়োজন কৰা হ'ব বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক নতুন দিল্লীত সাক্ষাৎ কৰাৰ পাছতে কালি এই কথা ঘোষণা কৰে। বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি সংবাদ মাধ্যমৰ আগত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ সন্দৰ্ভত সদৰি কৰে। তেওঁ কয় যে মুখ্যমন্ত্ৰী ডঃ শৰ্মা আৰু দলৰ কেন্দ্ৰীয় নেতৃত্বই মন্ত্ৰিত্ব প্ৰদান সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব।
2: এই মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ কাৰণে আমি সকলোৱে ৰৈ আছোঁ। গতিকে 4 তাৰিখে সন্ধিয়ালৈকে বা 5 তাৰিখে ৰাতিপুৱা আপোনালোকে গম পাব নতুন মন্ত্ৰীসভাত কোন থাকিব। গতিকে মই আশা ৰাখোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যোৱা 5 বছৰ যিধৰণে কাম হৈছে সেই একে উদ্যমেৰে তাতকৈ অধিক উদ্যমেৰে এই মন্ত্ৰীসভাখনে কাম কৰিব আৰু তাৰ কাৰণে ইতিমধ্যে যোৱা 12 তাৰিখে মুখ্যমন্ত্ৰীয়ে দায়িত্ব লোৱাৰ পিছত কাম আৰম্ভ হৈছে। শপত গ্ৰহণ অনুষ্ঠানটো আমাৰ জ্যোতি বিষ্ণু কলা কেন্দ্ৰ যিটো আমাৰ নতুন 5,000 মানুহ বহিব পৰা অডিটৰিয়াম আছে তাত হোৱাৰ কথা মোটামুটিকে আলোচনা হৈ আছে আৰু তাৰ কাৰণে প্ৰস্তুতি চলি আছে।
1: ৰাজ্যজুৰি আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 537 সংখ্যক আবিৰ্ভাৱ মহোৎসৱ পালন কৰা হৈছে। এই উপলক্ষে পুৱাৰে পৰা সত্ৰ নামঘৰসমূহত নাম কীৰ্তন, ঘোষা, ভাগৱত পাঠ আদি কাৰ্যসূচী অনুষ্ঠিত হয়। কোনো কোনো ঠাইত নিশাৰ ভাগলৈ ভাওনাৰো আয়োজন কৰা হৈছে। মহাপুৰুষজনাৰ জন্মস্থান লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকুপুখুৰীত এই উপলক্ষে বিশেষ কাৰ্যসূচী লোৱা হৈছে। মহোৎসৱ উপলক্ষে নাম কীৰ্তন, প্ৰসংগ আদি আয়োজন কৰা হৈছে। এই সন্দৰ্ভত এগৰাকী উদ্যোক্তাই এইদৰে কয়।
3: আমাৰ আজি দিনটোৰ বিশেষ বৈশিষ্ট্য আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমি সদৌ অসমৰ সকলো ব্যক্তিলৈ আমি নিবেদন জনাইছোঁ যে আমাৰ এই পবিত্ৰ জন্মভূমিত আমি 538তম জন্ম জয়ন্তীভাগ আমি বিশেষ উলহ মালহেৰে আজি ৰূপায়ণ কৰা হৈছে। আমাৰ ইতিমধ্যে পতাকা উত্তোলনৰ পৰা ধৰি ধ্বজা সেই কাৰ্যসূচীখিনি হৈ গৈছে। ইয়াৰ পিছতে আমাৰ চকুৰী ভকতৰ নাম প্ৰসংগ আৰু তাৰ পিছতে মূল সভাখন জন্মক্ষেত্ৰ উন্নয়ন সমিতিৰ জৰিয়তে হ'ব আৰু ইয়াত অসমৰ মন্ত্ৰী, বিধায়ক আজি বিভিন্ন লোকে জড়িত হৈ আমাৰ সমন্বয়ৰ যি যাত্ৰা সেই সমন্বয়ৰ যাত্ৰাত সহযোগ কৰিছে।
1: গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে ৰাজ্যৰ সত্ৰ আৰু নামঘৰসমূহত নৈমিত্তিক প্ৰসংগৰ লগতে ভাগৱত ভ্ৰমণ, ধৰ্মালোচনা সভা আদি অনুষ্ঠিত হৈছে। শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা স্থাপিত বৰপেটা সত্ৰত এই আবিৰ্ভাৱ মহোৎসৱ উলহ মালহেৰে আয়োজন কৰা হৈছে। বটদ্ৰৱা থান আৰু মাজুলীৰ সত্ৰসমূহতো গুৰুজনাৰ আৱিৰ্ভাৱ মহোৎসৱ উপলক্ষে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ডিব্ৰুগড় জিলাৰ প্ৰায়বোৰ অঞ্চলত মহাপুৰুষজনাৰ জয়ন্তী পৰম্পৰা আৰু ৰীতি নীতি বৰ্তাই ৰাখি পালন কৰা হৈছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ডিব্ৰুগড় জিলা শাখাৰ অন্তৰ্গত আঞ্চলিক আৰু প্ৰাথমিক শাখাৰ নামঘৰত আজি এই মহোৎসৱ পালন কৰা হয়। গুৱাহাটী মহানগৰীৰ নামঘৰসমূহত আজি পুৱাৰে পৰা নাম কীৰ্তনৰ আয়োজন কৰা হৈছে। বামুনি মৈদামৰ শ্ৰীমন্ত শংকৰদেৱ সমাজ কীৰ্তন ঘৰত ভকত বৈষ্ণৱসকলে পুৱাৰে পৰা নাম পৰিৱেশন কৰে। পাঠশালা শিক্ষাপীঠ আদৰ্শ বুনিয়াদী হাইস্কুলতো আজি মহাপুৰুষজনৰ আৱিৰ্ভাৱ তিথি পালন কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মহাপুৰুষজনৰ আৱিৰ্ভাৱ তিথি উপলক্ষে গুৰুজনাক শ্ৰদ্ধাৰে স্মৰণ কৰিছে। এটা বাৰ্তাত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে জ্ঞান, ভক্তি আৰু মানৱতাৰ অমৃতবাণীৰে যোগে যোগে পথ প্ৰদৰ্শন কৰি থকা মহাপুৰুষজনা আমাৰ জাতীয় জীৱনৰ প্ৰেৰণাৰ অমল উৎস। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ আৱিৰ্ভাৱ তিথি উপলক্ষে গুৰুজনালৈ সেৱা জনাইছে। সামাজিক মাধ্যমযোগে দিয়া বাৰ্তাত শ্ৰীসোণোৱালে ভক্তি, মানৱতা, সমতা আৰু ভাতৃত্ববোধৰ আদৰ্শেৰে মহাপুৰুষজনাই জাতি, বৰ্ণ, ধৰ্মৰ সীমা অতিক্ৰমী সমন্বিত সমাজ গঢ়াৰ পথ নিৰ্দেশ দিছিল বুলি উল্লেখ কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। যশস্বী কবি, গীতিকাৰ ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈৰ আজি পুণ্যতিথি উপলক্ষে শ্ৰদ্ধা নিবেদন কৰা হৈছে। বহু সুৰীয়া গীতৰ কথাৰে শ্ৰোতাৰ মনত নিগাজিকৈ স্থান লাভ কৰা লোক সংস্কৃতিৰ এগৰাকী গৱেষকে সুদীৰ্ঘ দিন আৰু ঋতু শীৰ্ষক কাব্য সংকলনৰ বাবে 1983 চনত সাহিত্য একাডেমী বঁটাৰে সন্মানিত হৈছিল। এই গ্ৰন্থখন বাংলা, পঞ্জাবী, হিন্দী, উৰিয়াকে ধৰি কেইবাটাও ভাষালৈ অনুদিত হৈছিল। ডক্টৰ বৰদলৈ ৰচিত গীতসমূহত উষা মংগেশকাৰ, ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, দীপালী বৰঠাকুৰকে ধৰি খ্যাতিমান শিল্পীসকলে কণ্ঠ নিগৰাইছে। 1991 চনত অসম সাহিত্য সভাৰ 2 নৈ অধিৱেশনত তেওঁ সভাপতিৰ পদত অধিষ্ঠিত হৈছিল। কেইবাখনো গীতৰ সংকলন, কাব্য সংকলন, শিশু সাহিত্য আৰু সম্পাদনা গ্ৰন্থ, আত্মজীৱনীকে ধৰি ভালেসংখ্যক লেখাৰে অসমীয়া সাহিত্য সমৃদ্ধ কৰা বৰদলৈক 1957 চনত শিশু সাহিত্যিক ৰূপে ৰাষ্ট্ৰপতি বঁটা আগবঢ়োৱা হৈছিল। 1987 চনত অসম সংস্কৃত সমাজৰ পৰা তেওঁ সৰস্বতী উপাধিৰে বিভূষিত হৈছিল। 2004 চনৰ আজিৰ দিনটোত এগৰাকী বিশিষ্ট সাহিত্যিকৰ দেহাৱসান ঘটে। গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানত আজি সাহিত্যিকগৰাকীৰ পুণ্যতিথি উপলক্ষে অনুষ্ঠানৰ আয়োজন কৰা হৈছে। গুৱাহাটীৰ শতদল সাহিত্য সভাৰ উদ্যোগত আজি বিশেষ কাৰ্যসূচী লোৱা হৈছে। এই অনুষ্ঠানতে শিশু সাহিত্যিক ঋষিকে গোস্বামীক ডঃ নিৰ্মল প্ৰভা বৰদলৈ সাহিত্য বঁটাৰে সন্মানিত কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ডঃ নিৰ্মল প্ৰভা বৰদলৈৰ পুণ্যতিথি উপলক্ষে শ্ৰদ্ধা জ্ঞাপন কৰিছে। সাহিত্য, গৱেষণা আৰু সংস্কৃতিৰ প্ৰতি তেওঁৰ অনবদ্য অৱদানে যুগে যুগে সমাজক আলোকিত কৰি থাকিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৰদলৈৰ স্মৃতি দিৱস উপলক্ষে শ্ৰদ্ধা জ্ঞাপন কৰি দিয়া বাৰ্তাত কবি, সাহিত্যিক, গীতিকাৰ, গৱেষক আৰু শিক্ষাবিদ হিচাপে তেওঁৰ অৱদান অসমৰ জনজীৱনত স্মৰণীয় হৈ থাকিব বুলি উল্লেখ কৰে। বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে এমেজন আৰু চৰকাৰী ই মাৰ্কেট প্লেছত ইয়াৰ বহুল প্ৰচাৰিত ইক'শ্বপ মুকলি কৰিছে। প্ৰান্তীয় সম্প্ৰদায়ৰ লোকসকলৰ দ্বাৰা স্থানীয়ভাৱে তৈয়াৰী জৈৱ বৈচিত্ৰ সম্পৰ্কিত সামগ্ৰীসমূহ এখন বহল বজাৰৰ জৰিয়তে বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ বাবে এই পদক্ষেপ লোৱা হৈছে। এই ই মাৰ্কেট প্লেছে কাজিৰঙাৰ সমৃদ্ধ ঐতিহ্য বহন কৰাৰ লগতে দাঁতিকাষৰীয়া গাঁৱৰ শিল্পী আৰু উৎপাদক গোটসমূহৰ বাবে এখন শক্তিশালী বজাৰ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে। উল্লেখযোগ্য যে কাজিৰঙা ষ্টাফ ৱেলফেয়াৰ ছ'চাইটিয়ে পৰিচালনা কৰা এই ইক'শ্বপসমূহে আৰম্ভণিৰ 2 বছৰৰ ভিতৰতে আশানুৰূপ অগ্ৰগতি লাভ কৰা পৰিলক্ষিত হৈছে। এই ইক'শ্বপে 2025-26 বৰ্ষত 1,87,00,000 টকাৰ সামগ্ৰী বিক্ৰীৰে 2024-25 বৰ্ষৰ 1,24,00,000 টকাৰ সামগ্ৰী বিক্ৰীৰ অভিলেখ ভংগ কৰিছে। ৰাজ্যত অহা 2 আগষ্টত আৰম্ভ হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকপিয়লৰ বাবে জিলাই জিলাই ইতিমধ্যে গৃহ তালিকা আৰু গৃহ পিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ চলি আছে। চিৰাং জিলাত আজি আসন্ন লোকপিয়লৰ বাবে 3-দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হয়। লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ অধীনত গৃহ তালিকা আৰু গৃহ পিয়লৰ ধাৰণা, পদ্ধতি আৰু কাৰ্যকৰী নিৰ্দেশনাৰ সৈতে বিষয়াসকলক পৰিচিত কৰাৰ উদ্দেশ্যে এই প্ৰশিক্ষণৰ আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে ৰাজ্যত আসন্ন লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে লোকপিয়ল সঞ্চালকালয়ে সকলো ধৰণৰ প্ৰাৰম্ভিক প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। ইয়াৰ বাবে ইতিমধ্যে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান পুনৰ এবাৰ। নতুন দিল্লীত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সাক্ষাৎ। চলিত মাহৰ 5 জুনত ৰাজ্যৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ। আৰু ৰাজ্যজুৰি শ্ৰী শ্ৰী মাধৱদেৱৰ 537 সংখ্যক জয়ন্তী পালন। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6:45

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত এয়া আকাশবাণী নগাঁও এতিয়া আগবঢ়াইছো কৃষক শ্ৰোতাৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান কৃষক বাণী।

0: সমূহ শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই মুকলি কৰিছোঁ কৃষক শ্ৰোতাৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান কৃষকবাণী। এতিয়া আগবঢ়াবলৈ লৈছোঁ আমাৰ আজিৰ আলোচনাৰ শিতান্তি। এই শিতানত বিষয় হৈছে গাহৰিৰ চুৱাইন ফিভাৰ আৰু ইয়াৰ প্ৰতিকাৰ। এই সম্পৰ্কীয় আলোচনাটিৰ বাবে আমাৰ ষ্টুডিঅ'ৰ মজিয়াত উপস্থিত আছে নগাঁও জিলাৰ পশুপালন বিভাগৰ ভাৰপ্ৰাপ্ত জিলা পশুপালন বিষয়া ডক্টৰ ৰাম নাৰায়ণ বৰুৱা। আপোনাক আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ স্বাগতম জনাইছোঁ। আজি আমাৰ যিটো বিষয় গাহৰিৰ বিশেষকৈ বা পশুৰ আফ্ৰিকান চুৱাইন ফিভাৰ বৰ্তমান সময়ত আকৌ আমাৰ ইয়াত পৰিলক্ষিত হৈছে, সেই ক্ষেত্ৰত কিছু কথা আমি পাতিবলৈ বিচাৰিছোঁ। কাৰণ আমাৰ যিসকল পশুপালক আছে তেখেতসকলে যথেষ্ট আশাৰে এই পশুপালনত জড়িত হৈ থাকে, বহুখিনি তেখেতসকলৰ অৰ্থ ব্যয় হয়। তাৰপিছত তেখেতসকলৰ যেতিয়া এনেকুৱা ধৰণৰ ৰোগৰ আক্ৰমণৰ মানে বলি হ'বলগীয়া হয়, যথেষ্ট ক্ষতি হয়, নহয় জানো?
1: নিশ্চয় নিশ্চয়
0: হয়। মই আপোনাৰ পৰিচয়টো ইতিমধ্যে কৈছোৱে, আপুনিও এবাৰ কওক আৰু লগতে এই বিষয়টোত আমি আগবাঢ়ি যাওঁ।
1: হয় হয় নিশ্চয়। মোৰ নাম ডাক্টৰ ৰাম নাৰায়ণ বৰুৱা। মই বৰ্তমান ভাৰপ্ৰাপ্ত জিলা বিষয়া হিচাপে নগাঁও জিলাত কৰ্মৰত। আজি আমাৰ এটা অতি গুৰুত্বপূৰ্ণ আৰু আমাৰ পশুপালকসকলৰ কাৰণে অত্যন্ত জৰুৰী এটা বিষয়, আফ্ৰিকান চুৱাইন ফিভাৰ কেনেদৰে প্ৰতিৰোধ কৰিব পাৰি। মূলতে যিহেতু ইয়াৰ তেনেকুৱা চিকিৎসা পদ্ধতি নাই, গতিকে কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি তাৰ সম্বন্ধে বা জৈৱ সুৰক্ষা পৰিমাপসমূহ কেনেকৈ আমি সঠিকভাৱে প্ৰয়োগ কৰি আমি এই বেমাৰৰ পৰা আমি আমাৰ গাহৰি পালকসকলে গাহৰিখিনিক ৰক্ষা কৰিব পাৰোঁ সেই সম্বন্ধে আলোচনা কৰিবলৈ আজি আমি এই ষ্টুডিঅ'ৰ মজিয়াত উপস্থিত হৈছোঁ। আৰু মই যি সুৰক্ষা ব্যৱস্থাসমূহ ল'ব লাগিব সেই সম্বন্ধে কিছু কথা অৱতাৰণা কৰিব বিচাৰিছোঁ।
0: হয়, ধন্যবাদ। এতিয়া প্ৰথমতে কওকচোন বাৰু, আমাৰ যিসকল কৃষক বন্ধুৱে শুনি আছে সকলোৱে যথেষ্ট শংকিত হৈ আছে, সেই ক্ষেত্ৰত কওকচোন প্ৰথমতে যে আফ্ৰিকান চুৱাইন ফিভাৰ যিটো, ই আচলতে কি হয়, কেনেকুৱা ধৰণৰ ৰোগ?
1: এইটো অত্যন্ত আমি সকলোৱে জানিবলগীয়া বিষয়। বৰ্তমান আফ্ৰিকান চুৱাইন ফিভাৰ ASF চমুকৈ প্ৰায় ক্ষেত্ৰত উল্লেখ কৰা যায়, ই হৈছে এবিধ সংক্ৰামক আৰু অত্যন্ত মাৰাত্মক ভাইৰাছজনিত ৰোগ যিয়ে ঘৰচীয়া আৰু বনৰীয়া সকলো গাহৰিকে আক্ৰান্ত কৰে। অতিপাত জ্বৰ আৰু ৰক্তক্ষৰণ এই ৰোগৰ প্ৰধান লক্ষণ। এই ৰোগত আক্ৰান্ত প্ৰায় 100% গাহৰিয়ে মৃত্যু ঘটিব পাৰে। ৰোগৰ কাৰক বীজাণুবিদ হৈছে আফ্ৰিকান চুৱাইন ফিভাৰ ভাইৰাছ ASFV, যি আছফা ভাইৰাইডি পৰিয়ালৰ SV ভাইৰাছ গণৰ এক বৃহৎ দ্বিসূত্ৰক DNA ভাইৰাছ। গতিকে এইটো অতি মাৰাত্মক আৰু এই ভাইৰাছৰ পৰা আমি আমাৰ গাহৰি আৰু আমাৰ নিজৰ গাহৰিখিনি আৰু ওচৰ চুবুৰীয়া গাহৰিখিনি ৰক্ষা কৰিবৰ নিমিত্তে আমি আজি আলোচনালৈ আগবাঢ়িছোঁ।
0: ইয়াৰ বিশেষ লক্ষণসমূহ কেনেকুৱা?
1: হয়, এই ভাইৰাছজনিত আক্ৰমণৰ তীব্ৰতা, ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু পাৰিপাৰ্শ্বিক পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি আমি এই আফ্ৰিকান চুৱাইন ফিভাৰ ৰোগৰ লক্ষণসমূহ মূলতে আমি চাৰিটা ভাগত ভগাব পাৰোঁ। তাৰে এটা প্ৰথমটো হৈছে অতি তীব্ৰ ৰোগ, যাক আমি অতি তীব্ৰ ৰূপত কোনো ধৰণৰ এই যেতিয়া এই ধৰণৰ লক্ষণ আহিব তেতিয়া কোনো ধৰণৰ আগতীয়া লক্ষণ নেদেখুৱাকৈ হঠাতে আমাৰ গাহৰিৰ মৃত্যু হ'ব পাৰে। দ্বিতীয় হৈছে তীব্ৰ ৰূপ। এই তীব্ৰ ৰূপত আমাৰ গাহৰিটো অত্যন্ত জ্বৰত আক্ৰান্ত হয়, ছালত ৰক্তক্ষৰণ ঘটে, খাদ্য খাবলৈ মন নকৰে, উশাহ নিশাহ লোৱাত কষ্ট পায় আৰু 7-10 দিনৰ ভিতৰত মৃত্যু মুখত পৰে। তাৰপিছতে আহিলে আমাৰ মধ্য তীব্ৰ ৰোগ। এই ৰোগৰ লক্ষণ অকণমান দীঘলীয়া হয়, মৃত্যুৰ হাৰ তুলনামূলকভাৱে কম, কিন্তু প্ৰায় ওপৰৰ আগতে উল্লেখ কৰা লক্ষণসমূহ কমকৈ দেখুৱায়। শেষৰটো হৈছে দীৰ্ঘদিনীয়া ৰোগ। এই ৰোগত ক্ৰমাৎ শৰীৰটো শুকাই খিনাই যায়, গাঁঠিবোৰ ফুলি যায়, ছালত ঘাঁ লাগে আৰু শ্বাস প্ৰশ্বাসত যথেষ্ট কষ্ট পায়। গতিকে এনেধৰণৰ ৰোগৰ লক্ষণ যেতিয়া আমি আমাৰ গাহৰিজাকৰ মাজত দেখিম, তেতিয়া পোনেতে এটা গাহৰি দেখিলে, যেতিয়া যিহেতু আমি খাদ্য ৰাতিপুৱা আবেলি খাদ্য দিয়াৰ সময়ত সিহঁতৰ চাল চলন খোৱা খাদ্যৰ পদ্ধতি, শুই থকা পদ্ধতি, বা আমি ওচৰ যোৱাৰ লগে লগে ধৰক বেমাৰী হৈ থাকিলে সাধাৰণতে উঠিবলৈ মন নকৰে, এই ধৰণৰ লক্ষণ যেতিয়া এটা জাকৰ দেখোঁ, লগে লগে আমি সেই গাহৰিটো আনি, যিহেতু আমাৰ বৰ্তমান পামত আগতে আমি এটা গঁৰালত গোটেইখিনি ৰাখিছিলোঁ, কিন্তু এতিয়া আমি এটা কোৱাৰেণ্টাইন জোন কৰা বা কোৱাৰেণ্টাইন হিচাপে 10 দিনলৈ অন্তত পৃথককৈ ৰখাৰ আমি ব্যৱস্থা কৰিব লাগে। তাৰ সেইটো গৃহলৈ আমি সেই মন মাৰি থকা বা খাবলৈ মন কৰা গাহৰিটোক, মন নকৰা গাহৰিটোক আমি তালৈ শ্বিফটিং কৰি দিম, আৰু যাতে তাক তাত চিকিৎসাৰ ব্যৱস্থা কৰিম, আৰু যাতে তাৰ পৰা লক্ষণসমূহ আমাৰ জাকটোলৈ নাযায়।
0: এতিয়া এই ফিভাৰটো এনেকুৱা বতৰ বা এনেকুৱা ছিজনত আহে নে
1: এইটো নহয়? এইটো মানে এতিয়া আমাৰ এই যিটো আফ্ৰিকান চোৱাইন ফিভাৰ বুলি ইতিমধ্যে আমি আলোচনাৰ মেজত আজি আমি উল্লেখ কৰিছোঁ, ইয়াতে আমি 3টা উপায়েৰে এই বেমাৰটো আমাৰ সংক্ৰমিত হ'ব পাৰে। তাৰে প্ৰথমটো হৈছে প্ৰত্যক্ষ সংস্পৰ্শ। আমি সংক্ৰমিত আমাৰ জন্তুৰ লেলাউটি, নাকৰ পৰা ওলোৱা বিজলুৱা পদাৰ্থ, তেজ, প্ৰস্ৰাৱ আৰু শৌচৰ যদি প্ৰত্যক্ষ সংস্পৰ্শত আমাৰ অইন গাহৰি আহে, তেতিয়াহ'লে তাৰ দ্বাৰা ই আক্ৰান্ত জীৱটোৰ পৰা নতুন জীৱটোলৈ এই ৰোগৰ লক্ষণ আগবাঢ়ি যাব। দ্বিতীয়তে হৈছে পৰোক্ষ সংস্পৰ্শ। পৰোক্ষ সংস্পৰ্শ মানে কি হ'ব? এই ৰোগত ভাইৰাছৰ দ্বাৰা দূষিত হোৱা জড় পদাৰ্থ যেনে পেলনীয়া খাদ্যবস্তু, সা সঁজুলি, পৰিবহণৰ বাহন, কাপোৰ কানি, জোতা ইত্যাদিৰ জৰিয়তে ই সংস্পৰ্শ পালে আমাৰ বেমাৰটো বিয়পিব পাৰে। যেনে ধৰক মই গাহৰি পামত কাম কৰিছোঁ, মই যি কাপোৰ পিন্ধি গাহৰিক দানা দিছোঁ বা গা ধুৱাই দিছোঁ, গঁৰাল চাফা কৰিছোঁ, তাৰপিছত গৈ মই এটা নতুন গঁৰালত যদি সোমাই যাওঁ, যদি আগৰটো গঁৰালৰ আমাৰ জীৱ আক্ৰান্ত হৈ আছে, তেতিয়াহ'লে মোৰ গাৰ জৰিয়তে, মোৰ কাপোৰৰ জৰিয়তে বা যি যে সা চাফা কৰিবলৈ যে সা সঁজুলি লৈ গ'লোঁ নতুন গৃহটোলৈ, তাৰ দ্বাৰাই ই বিয়পিব পাৰে। গতিকে আমি এই ক্ষেত্ৰত অত্যন্ত সাৱধান হ'ব লাগে। প্ৰত্যেকটো গঁৰাল চাফা কৰাৰ আগতে সুকীয়াকৈ আমি সন্মুখত বাথটাব ৰাখিব লাগে, যাতে তাত পটাছ পানী 1% ৰাখিব লাগে, আৰু কাপোৰ কানিবোৰ আমি ভিতৰত কাম কৰা কাপোৰ কানি, আমি বাহিৰৰ পৰা পিন্ধি যোৱা কাপোৰ কানি থৈ ভিতৰত কাম কৰা কাপোৰ কানি ল'ব লাগে। মূলতে এই প্ৰত্যক্ষ আৰু পৰোক্ষ সংস্পৰ্শৰ দ্বাৰাই ই বিয়পে, কিন্তু তাৰোপৰি বাহকৰ দ্বাৰা, চিকৰা আদি বাহকৰ জৰিয়তেও আমাৰ এই সংক্ৰমণ হ'ব পাৰে, যদিও এতিয়ালৈ আমাৰ এছিয়াত তেনেকুৱা প্ৰমাণিত হোৱা নাই। কিন্তু আৰ্নিথৰছ প্ৰজাতিৰ কোমল চিকৰ বিধে এই ভাইৰাছ সংক্ৰমিত কৰিব পাৰে। হয়, এই 3টা উপায়ে মূলতে মানে আমাৰ ৰোগ বিয়পা দেখিবলৈ পোৱা যায়।
0: এতিয়া যদি আমি চাওঁ যে যিকোনো এটা ভাইৰাছৰ একোটা উৎস থাকে,
1: নহয়
0: সেই উৎসটো আচলতে মানে আমাৰ কৃষকে বা ফাৰ্মাৰসকলে কেনেকৈ গম পাব? এতিয়াতো ধৰক বীজাণু
1: এতিয়া উৎসটো মানে ভাইৰাছটো চকুৰেতো আমি মনিব নোৱাৰোঁ।
0: হয় হয়,
1: এই যিটো লক্ষণবোৰ দেখিছোঁ, যিবোৰ মানে ধৰক কালি আমি ভাল ৰাতি ভালদৰে দানা দিছো, ৰাতিপুৱা দেখিছো সি মৰি আছে।
0: মানে মই ক'ব বিচৰা কথাটো এইটো যে আমি কোনবোৰ কথাত বেছি গুৰুত্ব দিলে আমি সেই বীজাণুটো মানে
1: আমি সঠিক মানে জৈৱ সুৰক্ষাৰ ওপৰত গুৰুত্ব দিব লাগিব, আৰু ৰোগৰ লক্ষণ সম্বন্ধে আমি অতি সজাগ থাকিব লাগিব, যাতে জাকটোত এটাৰ গাত অকণমান ৰোগৰ লক্ষণ দেখা দিলেই আমি

0: জাকৰৰ পৰা পৃথকীকৰণ কৰি বাকীখিনিৰ আমি চিকিৎসাৰ ব্যৱস্থা কৰি ওচৰৰ পশু চিকিৎসকৰ লগত যোগাযোগ কৰি আমি চিকিৎসাৰ ব্যৱস্থা কৰোঁ। কাৰণ আমি আফ্ৰিকান চোৱাইন ফিভাৰ হৈছে নাইতো ক'ব নোৱাৰোঁ। তাৰ পৰা আমি আপোনাৰ চিৰাম চেম্পল কালেকশ্যন কৰি পঠিয়ালেহে কনফাৰ্মেশ্যনটো আহিব। কিন্তু ধৰক আমাৰ চাৰিটা গাহৰি আছিল, তাৰে এটা আজি খোৱা নাই, নোখোৱাৰ লগে লগে যে সি কিহত আক্ৰান্ত হৈছে আমিতো ক'ব পৰা নাই। কিন্তু লগে লগে যে তাক পৃথকৰণ কৰি পেলাই আমি চিকিৎসকৰ লগত যোগাযোগ কৰোঁ, আৰু আগতে যদি আমাৰ তেনেকুৱা চোৱাইন ফিভাৰৰ আমাৰ সেই অঞ্চলত হৈছিলে বা এখন ফাৰ্মত হৈছিলে, তেওঁলোকে চিকিৎসকে তাৰ পৰা চিৰাম কাম্পল কৰি চেম্পলৰ লেবৰেটৰী পঠিয়াবই। কিন্তু আমি প্ৰাথমিক যিখিনি এণ্টিবায়'টিক বা জ্বৰ কোমোৱা ঔষধ এইবোৰৰ দ্বাৰা চিকিৎসা কৰি আমি প্ৰমাণিত পাৰিম যে চিকিৎসাও কোনো কাম দিয়া নাই, তেতিয়া বাকীকেইটাৰ পৰা আমি চিৰাম চেম্পল পঠোৱাটো অত্যন্ত জৰুৰী হৈ পৰিব। আৰু ৰোগৰ লক্ষণ সম্বন্ধে আমি সকলোৱে সচেতন থাকিব লাগিব, আৰু জৈৱ সুৰক্ষাৰ ক্ষেত্ৰত আটাইতকৈ আমি বেছি গুৰুত্ব প্ৰদান কৰিব লাগিব।
1: তাৰমানে মানে যিসকলে মানে পশুপালক আছে, গাহৰি পালকসকল, তেখেতসকলে এই ক্ষেত্ৰত সম্পূৰ্ণ সচেতন আৰু সক্ৰিয় হৈ থাকিব লাগিব,
0: সক্ৰিয় হৈ থাকিব লাগিব। আৰু এই কথাটো সদায় মানে তেওঁলোকে মনত ৰাখিব লাগিব যাতে এই বেমাৰটোৱে মোৰ পামত প্ৰৱেশ কৰিব নোৱাৰে।
1: তাৰমানে আমি এতিয়া ধৰক যেতিয়া কোভিড হৈছিলে, কোভিড হোৱাৰ পিছত, কোভিড হোৱাৰ আগতে মানুহ ইমান সচেতন
0: নাছিলে, এতিয়া কোভিড হ'ল, মাস্ক পিন্ধিলে এঠাইৰ পৰা আহি গা ধুই ঘৰত সোমোৱা হ'ল, বাহিৰৰ কাপোৰ বাহিৰত থৈ ভিতৰত বেলেগ কাপোৰ পিন্ধা হ'ল, চেনিটাইজাৰ ব্যৱহাৰ কৰিলো, আমি ইমানখিনি কৰিলো কাৰণে হয়তো আমি কিছু ৰক্ষা পৰিলো। ঠিক তেনেদৰে আমি এতিয়াও গাহৰি পামৰ ক্ষেত্ৰত এতিয়া আমাৰ কি হৈছে, বজাৰৰ পৰা আগতে আমি কি কৰিছো, বজাৰৰ পৰা গাহৰি বিক্ৰী কৰিছে, তাৰ পৰা মাংস আনি খাইছো, তাৰে ৰৈ যোৱা মাংস ভাতে সৈতে আকৌ ঘৰৰ গৰম নকৰাকে আমাৰ ঘৰৰ গাহৰিটোক খাবলৈ দিছো, হয়নে? বা বজাৰৰ গাহৰি কিনি আনি পোনে পোনে আমাৰ ঘৰৰ গাহৰি জাকৰ লগত মিলাই দিছো, এইবোৰ কাম আমি কৰি আছিলো। কিন্তু যেতিয়া আমি আমাৰ বাহিৰা সংক্ৰমণৰ পৰা ৰক্ষা পৰিবলৈ আমাৰ এই পশুধনখিনিক কেনেদৰে সম্পূৰ্ণ এক নিৰাপদ জোনত আমি ৰাখিব পাৰোঁ, সেইটো দায়িত্ব আমি প্ৰত্যেকজন গৃহস্থ আৰু পামত কাম কৰা প্ৰত্যেকজন কৰ্মচাৰী এইটো জ্ঞাত থাকিব লাগিব।
1: হয় হয়, এতিয়া পামৰ যিটো জৈৱ সুৰক্ষা,
0: হয়
1: জৈৱ সুৰক্ষা মানে ইয়াক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে
0: হয়
1: তেওঁলোকে আৰু কি কি ব্যৱস্থা লওক,
0: এইটো অত্যন্ত আজি আমাৰ আলোচনাৰ অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় এইটোৱে হ'ব, কিদৰে আমি এই আফ্ৰিকান চোৱাইন ফিভাৰ প্ৰাদুৰ্ভাৱৰ পৰা আমাৰ গাহৰিজাকক ৰক্ষা কৰি আমি অৰ্থনীতিক, কাৰণ ই আমাৰ জাতীয় অৰ্থনীতিত এক বিৰাট আঘাত আনিছে। যিহেতু আমাৰ গাহৰি পালকসকলক আমি আগতে বুজাই আহিছোঁ যে গাহৰি পালন কৰক, আপোনালোকে খুব কম দিনতে এগুণ খালে তিনিগুণ ৱেট বাঢ়ে, কম দিনতে ৰিটাৰ্ণ দিয়ে। কিন্তু বৰ্তমান আফ্ৰিকান চোৱাইন ফিভাৰৰ ফলত আমাৰ গাহৰি পালকসকল সচেতিত হৈ পৰিছে যে এই গাহৰি পালন কৰিম, হঠাৎ যদি আহি যায় হয়, চৰকাৰে ক্ষতিপূৰণ দিছে, কিন্তু চৰকাৰে ক্ষতিপূৰণ দিলেও কিমানক দিব পাৰিব? গতিকে আমি যদি সুৰক্ষিত হৈ এই ৰোগৰ পৰা, প্ৰাদুৰ্ভাৱৰ পৰা আমাৰ গাহৰিজাকটোক ৰক্ষা কৰি থাকিব পাৰোঁ, তেতিয়াহ'লে আমি এক বৃহৎ অৰ্থনৈতিক সকাহ নিজৰ পৰিয়ালটোৱে লাভ কৰাৰ লগতে আমাৰ দেশকো বা আমাৰ ৰাজ্যখনকো আমি সকাহ দিব পাৰিম। এই নিয়ন্ত্ৰণ কৰিবলৈ হ'লে আফ্ৰিকান চোৱাইন ফিভাৰ প্ৰতিৰোধৰ বাবে এতিয়ালৈ কোনো প্ৰতিষেধক টীকা ওলোৱা নাই। একমাত্ৰ প্ৰতিৰক্ষা ব্যৱস্থা হৈছে আপোচবিহীন জৈৱ সুৰক্ষা, যি প্ৰতিখন ফাৰ্মৰ বাবে প্ৰযোজ্য, আৰু আফ্ৰিকান চোৱাইন ফিভাৰ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ মূল আধাৰশিলা। আমি ফাৰ্ম এখন কৰিছোঁ, মই এখন ডাঙৰ ফাৰ্ম কৰিছোঁ, এজন বন্ধু গ'ল যে আমি অকণমান তোমাৰ ফাৰ্মখন চাব বিচাৰোঁ বা মোক গাহৰি দুটামান লাগে যাব বিচাৰোঁ, সেইবোৰৰ ক্ষেত্ৰত মই আপোচবিহীন হ'ব লাগিব। মোৰ বন্ধুত্ব বা যিয়ে নাথাকক, মই ফাৰ্মৰ ভিতৰত কাকো প্ৰৱেশ কৰিব নিদিম। আপোনাক গাহৰি পোৱালি লাগে তাৰ পৰা আনি বাহিৰত দেখুৱাম, মই ফটো দেখুৱাম যে এইটো এনেকুৱা, আপোনাৰ পচন্দ হ'লে মই আনিম, বা আপুনি তাত ভিতৰত প্ৰৱেশ কৰিব নালাগে। সম্পূৰ্ণ অলপ আপোচবিহীনভাৱে আমি এইটো মানিব লাগিব। সকলো উৎপাদন স্তৰত এক শক্তিশালী আৰু উপযুক্ত জৈৱ সুৰক্ষা আঁচনি ৰূপায়ণ কৰিব লাগিব। পশু চিকিৎসক, উৎপাদক আৰু সম্পৰ্কত পেচাদাৰী উদ্যোগীসকলক আমি এই প্ৰতিৰোধ ব্যৱস্থাৰ প্ৰচাৰ আৰু অনুসৰণ সম্বন্ধে

0: সকলোকে সজাগ কৰিব লাগিব। আমি সজাগতা সভাবিলাক অনুষ্ঠিত কৰি আহিছোঁ বিভিন্ন ক্ষেত্ৰত, টীকাকৰণৰ সজাগতা বা পশুধন স্বাস্থ্য শিবিৰৰ সজাগতা, সকলো ক্ষেত্ৰতে আমি আফ্ৰিকান চোৱাইন ফিভাৰ সম্বন্ধে আমাৰ গাঁওবাসীক অৱগত কৰি আহিছোঁ। তদুপৰিও বাতৰি কাকত, ৰেডিঅ', টিভিত এইবোৰতো আমাৰ এই সম্বন্ধে সঘনে বিভিন্ন আমাৰ তথ্য প্ৰকাশ পাই থাকে। সেইবোৰ সম্বন্ধে আমি সকলোৱে জ্ঞাত হ'ব লাগিব যাতে আমি এই জৈৱ সুৰক্ষা কাৰ্যসূচী সঠিকভাৱে পালন কৰিব পাৰোঁ। এতিয়া আহিছোঁ এখন পামত জৈৱ সুৰক্ষা কাৰ্যসূচী আমি কেনেদৰে গ্ৰহণ কৰিম। পুনতে আমি এই কাৰ্যসূচী তিনি ভাগত আমি অৱলম্বন কৰিব লাগিব। পুনতে কৰিব লাগিব পৃথকীকৰণ, দ্বিতীয়তে কৰিব লাগিব পৰিষ্কাৰ আৰু সংক্ৰমণ মুক্তকৰণ, আৰু তৃতীয়তে আমি কৰিব লাগিব প্ৰতিৰোধী ব্যৱস্থা অৱলম্বন। পুনতে আমি আলোচনা কৰোঁ পৃথকীকৰণৰ ওপৰত। পৃথকীকৰণৰ লক্ষ্য হৈছে সম্ভাৱ্য সংক্ৰমিত আৰু স্বাস্থ্যৱান জন্তুৰ মাজত আৰু লগতে মানুহ, সঁজুলি, পামৰ, চৌহদ আৰু অন্য গাহৰি জাকৰ মাজত সম্পৰ্ক ছেট কৰা। কোৱাৰেণ্টাইন, যিটো আমি ইতিমধ্যে আমি কোৱাৰেণ্টাইনৰ কাৰণে আমি যেনেকে মানুহবোৰে হেৰিৰ সময়ত আপোনাৰ বিদেশৰ পৰা আহিলে বা অইন ঠাইৰ পৰা আহিলে স্কুল ঘৰত বা ৰাজহুৱা ঘৰত 10 দিন থকাৰ পিছত আহি মূল ঘৰত প্ৰৱেশ কৰিব পাৰিছিলো, বা ঘৰত অহাৰ ক্ষেত্ৰতো আমি বাহিৰতে গা পা ধুই কাপোৰ কানি সলাই ভিতৰত প্ৰৱেশ কৰিছিলো, ঠিক তেনেকে আমি আক্ৰান্ত জীৱ জন্তুৰ পৰা, পামৰ সঁজুলিৰ পৰা আমি পশু চিকিৎসক, মালিক, কৰ্মচাৰী সকলোক আমি পৃথক কৰিব লাগিব। এতিয়া আমি এই সম্বন্ধে কি কৰিম, যিকোনো জীৱ জন্তু বা মানুহৰ প্ৰৱেশ নিষিদ্ধ কৰিব পৰাকৈ আমি পাম চৌহদক আৱৰি ৰাখিব লাগিব। আমি যিটো পাম চৌহদৰ আমাৰ যিটো বাউণ্ডাৰী ৱাল থাকে, যে যিকোনো ফালৰ পৰা পামত প্ৰৱেশ কৰিব পাৰে, সেই ধৰণৰ আমি প্ৰৱেশ দুৱাৰবোৰ বন্ধ কৰিব লাগিব আৰু এটা নিৰ্দিষ্ট প্ৰৱেশ দুৱাৰেৰে আমি প্ৰৱেশ কৰিব লাগিব, ওলাব লাগিব, যাতে আমি পামত সোমোৱা প্ৰতিটো ক্ষেত্ৰতে আমি এই জৈৱ সুৰক্ষা নীতি অৱলম্বন কৰিব পাৰোঁ। পামত নতুনকৈ গাহৰি প্ৰৱেশ কৰা প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে বন্ধ কৰা আৰু ৰোগীয়া পশুবোৰক আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰা। আমি ইতিমধ্যে আলোচনা কৰিলোঁ যে বজাৰৰ পৰা হওক, বেলেগৰ পৰা হওক, গাহৰি, মই এতিয়া ধৰক মোৰ এখন গাহৰি পাম আছে, মই আপোনাৰ এটা গৰু, এটা গাহৰি তেনেকুৱা লক্ষণ দেখি মই বোলো এইটো আকৌ বাকীকেইটাতো লাগিব পাৰে, মই বিক্ৰী কৰি দিব পাৰোঁ, মইতো অলপ কম দামতো দিব পাৰোঁ। আপোনাৰ এখন ফাৰ্ম আছে, আপুনি ভাবিলে কমহি বিপদত পৰিব, কমতে দিলে ৰাখিয়ে থওঁ, এতিয়া যিহেতু বজাৰত মানে দামো চলি আছে, ই কম দামতে পালোঁ, সেই ভাবি যদি মই গাহৰিকেইটা কিনি আনি মোৰ জাকৰ লগত মিলাই দিলোগে, তেতিয়াহ'লে সিটো আক্ৰান্ত হেৰিৰ পৰা আহিছে, গঁৰালৰ পৰা আহিছে, তাৰ বেমাৰ গৈ মোৰ জাকটোতো লাগি যাব।
1: আচলতে ভুলবিলাক তেনেকে হয়,
0: ভুলবিলাক আমি তেনেকে সৰু সৰু ভুল আমি জানিও কিছুমান সৰু সৰু ভুল কৰি থাকো, গতিকে সেই ক্ষেত্ৰত আমি সজাগ কৰিব লাগিব, গতিকে সেইটো ক্ষেত্ৰত সাৱধান হ'ব লাগিব। তৃতীয়তে, বীজাণুৰ বিস্তাৰ ৰোধ আৰু আবদ্ধ পৰিসৰত ৰাখিবলৈ পামৰ প্ৰৱেশদ্বাৰৰ পৰাই পৰিষ্কাৰ আৰু লেতেৰা দুই এলেকাত আমি বিভক্ত কৰা প্ৰয়োজন। গাহৰি গোটবোৰৰ মাজত কৰ্মচাৰী, বাহন আৰু সঁজুলিৰ আদান প্ৰদান সীমিত কৰা, গতিকে সেইটো সম্বন্ধে ডক্টৰৰ লগত সঠিকভাৱে যোগাযোগ কৰিব লাগিব। আমি আৰু কেতবোৰ নিয়ম পালন কৰিব লাগিব, কিন্তু আমি সততে বৰ্তমান যিহেতু আমাৰ পশু চিকিৎসকসকলক, ক্ষেত্ৰ সহায়কসকলক এই চোৱাইন ফিভাৰ ৰোগ সম্বন্ধে অধিক সজাগতা হৈ থাকিবলৈ পৰামৰ্শ দিয়া হৈছে। আমি অলপ তেনেকুৱা লক্ষণ দেখিলে ওচৰৰ পশু চিকিৎসকৰ লগত বা ক্ষেত্ৰ সহায়কৰ লগত যোগাযোগ কৰি যাতে আমি চিকিৎসাৰ ক্ষেত্ৰত অকণো পলম নকৰোঁ, সেই ক্ষেত্ৰত আমি সকলো আমাৰ গাহৰি পামৰ গৃহস্থসকল, মালিকসকল আমি সজাগ থাকিব লাগিব। কৰ্মচাৰীয়ে তেনেকুৱা কিবা লক্ষণ দেখিলে লগে লগে আমি আমাৰ গৃহস্থক জনাব লাগিব আৰু পশু চিকিৎসকৰ লগত যোগাযোগ কৰি তাৰপিছত পশু চিকিৎসকৰ পৰামৰ্শ মতে আমি আগবাঢ়ি যোৱাটো অত্যন্ত প্ৰয়োজন হ'ব।
1: আমি এতিয়া অনুষ্ঠানৰ শেষৰ ফালে আহিছো, একেবাৰে শেষত আপোনাৰ পৰা এটা কথা জানিব বিচাৰিছো, সেইটো হৈছে যে এই চোৱাইন ফিভাৰ আমি প্ৰায় প্ৰতি বছৰে আমি শুনিবলৈ পাওঁ, দেখিছো, আৰু বহু গাহৰি পালকে ইয়াৰ ফলত ক্ষতিগ্ৰস্ত হৈছে,
0: বহুত ক্ষতিগ্ৰস্ত হৈছে।
1: এতিয়া আপোনালোকেও এই ক্ষেত্ৰত যথেষ্ট কাম কৰি আহিছে, প্ৰচাৰ কৰি আহিছে, সজাগতা কৰিছে, কিন্তু আপুনি মানে যিখন ক্ষেত্ৰত আপুনি কাম কৰি আছে তাত বৰ্তমান সময়ত এই গাহৰি পালকসকলৰ যিটো সচেতনতা কেনেকুৱা দেখিছে, ই
0: নিশ্চিতভাৱে আমি বহুত যিবোৰ ফাৰ্মৰ আমাৰ গাহৰি পালনৰ যিসকলে পালন কৰি আছে তেওঁলোকে আমাৰ লগত সততে যোগাযোগ ৰাখে যে আমি গাহৰি ফাৰ্মত সোমাব পৰা হৈছোনে বা গাহৰিখিনি আগৰ গাহৰি যোৱাৰ পিছত কিমান দিনলৈ আমি গাহৰিখন ফাৰ্মখন ৰাখিম চূণ দি গোটেই হেৰি কৰি কিমান দিম যিহেতু গাহৰি পালকসকলৰ যোগাযোগবিলাক আমি পাইছোঁ আৰু আমিও যি ঠাইলৈ গৈছোঁ আৰু প্ৰত্যেক পশু চিকিৎসকক প্ৰত্যেক ক্ষেত্ৰ সহায়কক গাহৰি পালকসকলক আমাৰ এই সম্বন্ধে যিবোৰ আমাৰ নীতি নিয়ম আছে এই সম্বন্ধে তেওঁলোকক বুজাবলৈ পৰামৰ্শ দিছোঁ গতিকে সেইফালৰ পৰা তেওঁলোকে ভয় কৰে পেপাৰত বা অন্যৰ পৰা যেতিয়া শুনিব গাহৰি ভয়টো কৰাটো স্বাভাৱিক কথা কাৰণ বহুত আশা কৰি তেওঁলোকে গাহৰি পালন কৰে নিশ্চিতভাৱে আমি এই ৰোগৰ পৰা আমাৰ পশুধনখিনিক গাহৰিখিনিক আমি ৰক্ষা কৰিব পাৰিম আৰু তেতিয়া আমাৰ নিজৰ অৰ্থনীতিৰ অৱস্থাৰ লগতে আমাৰ ৰাজ্যৰ অৰ্থনীতি আগবঢ়াই নিবলৈ সক্ষম হ'ম বুলি আমি বিশ্বাস কৰোঁ
1: আপোনাক এনেকুৱা আলোচনাৰ বাবে পুনৰ লগ পোৱাৰ আশাৰে আজি এই আলোচনা আমি ইমানতে সামৰিছোঁ
0: নমস্কাৰ
1: নমস্কাৰ ইমান পৰে গাহৰিৰ চোৱাইন ফিভাৰ আৰু ইয়াৰ প্ৰতিকাৰ এই সম্পৰ্কীয় আলোচনাটি শুনিলে এই আলোচনাত ভাগ ল'লে নগাঁও জিলাৰ পশুপালন বিভাগৰ ভাৰপ্ৰাপ্ত জিলা পশুপালন বিষয়া ডক্টৰ ৰাম নাৰায়ণ বৰুৱা এতিয়া শুনক আমাৰ আজিৰ কৃষক শিতান্তি এই শিতানত কৃষক বন্ধুগৰাকী হৈছে ৰহাৰ এগৰাকী উদ্যমী কৃষক লোহিত চন্দ্ৰ খেলমা
2: নমস্কাৰ মোৰ নাম লোহিত চন্দ্ৰ খেলমা মোৰ গাঁও হ'ল ৰহা কামগাঁও মই বৰ্তমান খেতি কৰি
3: জড়িত হৈ আছোঁ আপুনি কি কি খেতি কৰে
2: মই বৰ্তমান খালী খেতি কৰোঁ আৰু বৌ ধান খেতি কৰোঁ বৌৰ খেতিটো কৰোঁ আৰু লগতে মোৰ ফিচাৰীও আছে ফিচাৰী গৰু আছে আৰু বগৰী বাগান এটা আছে
3: আপেল বগৰীটো
2: আপেল বগৰীটো আৰু আমো অলপ আছে 19-20 জোপামান
3: হয় নেকি
2: এইবিলাকে কৰি চলি আছোঁ বৰ্তমান
3: তেনেহ'লে আমি প্ৰথমে ধান খেতিৰ পৰাই আৰম্ভ কৰোঁ যিহেতু আপুনি বহুখিনি কাম কৰিছে ধান খেতি আপুনি কিমান বিঘামান মাটিত ধানৰ খেতি কৰিছে
2: ধান খেতি প্ৰায় মই বন্ধকী লোৱা মাটিক লৈ
3: হয়
2: প্ৰায় 12 বিঘামান মাতি ধান খেতি কৰোঁ
3: কি ধানৰ খেতি জাত কি জাতৰ ধান
2: আগতে মই ৰঞ্জিত কৰিছিলোঁ এতিয়াৰ পৰা মানে এইবাৰৰ পৰা মানে এইটো আপোনাৰ গোপালভোগ জহাটো কৰিবলৈ আৰম্ভ কৰিম আৰু গোপালভোগ জহা
3: এতিয়া আপুনি ধান খেতি কেনেকৈ কৰে আপোনাৰ কৃষি প্ৰণালী সম্পৰ্কে কওকচোন মানে সকলোৱেতো খেতি কৰে ধুনীয়াকৈয়ে কৰে তথাপিও ঠাই বিশেষে মানে অলপ সাল সলনি হয় খেতিৰ প্ৰণালীটো কেনেকৈ কৰে কওকচোন
2: আমি খেতিটো সাধাৰণতে ট্ৰেক্টৰৰ দ্বাৰা হাল বাওঁ নিজৰ নহয় আমি ভাড়ালৈ আনো ট্ৰেক্টৰে দি হাল বাওঁ আৰু ৰোৱাৰ আগতে মানে ধৰক মাটিটো 3 চাহ বাওঁ আমি দ্বিতীয় চাহত মানে আমি কিবা ৰাসায়নিক সাৰ মানে প্ৰয়োগ কৰি পেলাই মাটিটো গেলাওঁ গেলোৱাৰ ঠিক এসপ্তাহৰ পাছত আকৌ 1 চাহ মাৰি ৰোৱা আৰম্ভ কৰি দিওঁ আৰু এনেধৰণে কৰোঁ আৰু আৰু বেলেগ মাজত অলপ চলপ সাৰ দিয়া যায়
3: ৰাসায়নিক
2: সাৰ ইউৰিয়াটো লগত আৰু DAP CAP এইবিলাক মিক্স কৰি দিয়া যায় চইলটো দিয়া যায়
3: এনেধৰণে সাৰ কিমান পৰিমাণত দিব লাগে এইবিলাক আপোনালোকক কোনোবা কৃষি বিষয়ৰ সহায় লয়নে নে নিজে নিজে কৰে
2: তেনেকৈতো লোৱা নাই সহায় কিন্তু আমি এনেই সুধোঁ আৰু দোকানত সুধোঁ যে ইমান বিঘা মাটিত কিমান পৰিমাণৰ সাৰ মাৰিব লাগে ঠিক তেনেধৰণে আনি পেলাই প্ৰয়োগ কৰা যায়
3: তেনেকৈ সাৰ দিয়ে
2: হয় হয়
3: তাৰপিছতে আপোনাৰ কঠীয়া পেলায়
2: কঠীয়াটো নিজে পেলাওঁ
3: কঠীয়া আপোনালোকে কিনি আনে
2: হয়
3: মানে ঘৰত আগতীয়াকৈ ৰাখি
2: নথওঁ
3: হাইব্ৰিড ধান নেকি
2: হাইব্ৰিড
3: আপুনি হাইব্ৰিড ধানত
2: হয় হয়
3: হাইব্ৰিড ধানৰ খেতি কৰিবলৈ হ'লে কঠীয়াতলিখন ভালকৈ প্ৰস্তুত কৰি ল'ব লাগিব কঠীয়াডালে নিব লাগিব
2: তেনেধৰণে নৰোঁ আৰু কিন্তু কঠীয়াটো অলপ আমি পেলাওঁতে কঠীয়া মাটিটো বেছিকৈ ভাল পায় অলপ পাতলা কৰি পেলাওঁ তেতিয়া মানে কঠীয়াটো অলপ মজবুত হয় আৰু গছ হয় ঠিক তেনেধৰণে কৰোঁ আৰু
3: তেনেকৈ পেলাই মূল পথাৰত গৈ ৰুৱে গৈ
2: হয় হয়
3: কিমানমান উৎপাদন হয় বিঘাই প্ৰতি
2: বিঘাই প্ৰতি মানে এইবাৰ কৰিমেই আৰু আগততো ৰঞ্জিত কৰিছিলোঁ মই আপোনাৰ 3.5 বিঘা মাটিত 70 মোন পাইছিলোঁ
3: 70 মোন
2: আচ্ছা এতিয়া মানে আপোনাৰ গোপালভোগটো কৰিম, এইটো অলপ মানে কৃষি বিভাগৰ পৰা পৰামৰ্শ লৈ কিমান পৰিমাণৰ খাৰ মাৰিলে কেনেধৰণৰ হ'ব, কিমান জোখত ৰুব লাগিব, সেইখিনি আমি সুধি পেলাই কৰিম আৰু।
3: তাৰপিছতে ধানত বিভিন্ন ধৰণৰ বেমাৰ আজাৰ কেতিয়াবা দেখা দিয়ে, আপোনালোকে কি কৰে?
2: তেতিয়া সেই আৰু আপোনাৰ পোক লাগিলে ধৰক মানে কৃষি বিষয়া বা এনেই দোকানত গৈ পেলাই আপোনাৰ সেই দৰৱটো আনো আৰু, দৰৱটো আনি স্প্ৰে কৰি মাৰি দিওঁ,
3: তেনেকৈ মানে নিৰ্মূল হয় আৰু পোক পতংগ ন।
2: হয়,
3: আপুনি ধান বিক্ৰী কৰেনে?
2: ধান বিক্ৰী কৰা যায়।
3: ক'ত বিক্ৰী কৰে
2: ধানটো? এনেই বেপাৰী গাঁৱত আহে, আহিলে মানে ঘৰ পাই লৈ যায় আৰু।
3: তাৰোপৰি আপুনি আৰু পুখুৰী থকা বুলি কৈছিলে,
2: পুখুৰী আছে,
3: কিমান বিঘা মাটি পুখুৰী আছে?
2: পুখুৰী প্ৰায় দুবিঘা মাটি হ'ব।
3: দুবিঘা মাটি,
2: হয় হয়।
3: মাছ পালন কৰিছে তাত?
2: মাছ পালন কৰোঁ।
3: কি কি মাছ আছে?
2: মাছ আছে আপোনাৰ বাহু মাছ, গাছ কাপ আৰু চিলভাৰ কাপ, ৰৌ,
3: মিৰিকা,
2: এইবিলাকেই আছে, মিৰিকা, ভাঙোন, এইবিলাক আছে।
3: এইবিলাক আপুনি এৰি দিছে?
2: হয় হয়।
3: পুখুৰীটো যতন কেনেদৰে লৈছে?
2: যতন তেনেদৰে লোৱা নাযায় আৰু, মানে এনেই চাফা তাফা কৰি আৰু কেতিয়াবা কেতিয়াবা চূণ প্ৰয়োগ কৰোঁ। অলপ মানে ধৰি লওক কিবা এটা অসুবিধা দেখিলে মানে সেইখিনি প্ৰতিকাৰ কৰোঁ আৰু, ধৰি লওক মাছে দুই এটা মৰিছে তেতিয়া চূণ পেলাওঁ, আৰু মাজে মাজে অলপ দানাও দিব দিওঁ আৰু।
3: তাৰপিছতে আপুনি বিক্ৰী কৰে মাছ?
2: মাছটো সেই বছৰেকত এবাৰ বিক্ৰী কৰোঁ আৰু।
3: ক'ত কৰে
2: এইটো? আমি এইটো ৰহাত কৰোঁ, ৰহাত মানে গাদী আছে, গাদীত দিওঁ।
3: তাৰোপৰি আপুনি গৰু পালন কৰাৰ কথা কৈছিল, গৰু আছে?
2: গৰু গৰু তিনিজনী আছে, তিনিজনীয়ে মানে এইটো এইচ এফ,
3: এইটো আপুনি কিনি আনিছে?
2: কিনি অনা হৈছিলে, তাৰে পোৱালি এটা আৰু অৰিজিনেল এটা আছিলে, পোৱালি মানে মাকটো বিকি দিলোঁ আৰু, তাৰ পোৱালি হৈ মানে তিনিটা, এই দুটা মানে এতিয়া গাভিনী হৈছে আৰু। এতিয়া মানে এজনী গাইহে, তিনিজনীয়ে গাভিনী আছিলে, কিন্তু এতিয়া এই দুজনী মানে আপোনাৰ পৰীক্ষা কৰি চালোঁ মানে গাভিনী হোৱা নাই।
3: আচ্ছা,
2: গতিকে আৰু সেই দুটা বাদ দিছোঁ, এটা আছে, এটা জগিব আৰু, সেইটো দ্বাৰাই মানে যিটো পাওঁ আৰু
3: তেনেকৈ মানে আপুনি হেৰি কৰি আছে। আৰু বেমাৰ আজাৰ হ'লে আপুনি কি?
2: বেমাৰ আজাৰ হ'লে ডক্টৰ মাতোঁ, ডক্টৰ আহি প্ৰতিকাৰ কৰে।
3: তাৰপিছত আপুনি ক'লে আপোনাৰ বগৰী আছে, আমৰ বাগান আছে, বগৰী বাগান আছে, এই বিষয়ে জনাওকচোন।
2: বগৰী আছে আপোনাৰ 55 জোপামান আছে, তাত বছৰত মানে 60,000 মান ইনকাম হয়। আমটো আজিলৈকে বিক্ৰী কৰা নাই, এইবাৰ অলপ বেছি হৈছে, এইবাৰ হয়তো বিক্ৰী কৰিবলগীয়া হ'ব পাৰে।
3: এইবিলাক আপুনি কেনেদৰে চোৱা চিতা কৰে? এতিয়া আপেল বগৰী কথাকে কৈছোঁ, কেনেদৰে আপুনি ৰুইছিলে বা কিমান দিনৰ মূৰত ফল ধৰিছে?
2: এইটো মানে প্ৰথম মোৰ এতিয়া 3-4 বছৰত সোমাব। এতিয়া এই ভাদৰ পৰা মানে ধৰি লওক জানুৱাৰী ফেব্ৰুৱাৰীতে বগৰীটো শেষ হৈ যায়গৈ, তাৰপাছতে কলম দিয়া যায়। এতিয়া উঠিল আৰু মানে মানে গছবিলাক, হয় কলম কৰিব লাগে প্ৰত্যেক বছৰে, মানে বগৰীটো উঠোৱাৰ পাছত কলম কৰি দিব লাগে,
3: নতুন ডালপাত আহিব,
2: নতুন ডালপাত আহিব, তেতিয়াহে তাৰ
3: প্ৰডাকশ্যন ভাল হয়। তাৰপিছত আমো,
2: আম এবাৰ পৰাহে হ'ব আৰু। আম সেইফালে চব চালানি আম, বেংগলৰ পৰা অনা হৈছিলে বগৰী আৰু আম একেলগে।
3: ঠিক আছে, আপুনি এনেদৰে আগবাঢ়ি যাওক, আজিৰ কথা বতৰা তেনেহ'লে ইমানতে সামৰিছো, নমস্কাৰ।
2: নমস্কাৰ।
1: লোহিত চন্দ্ৰ খেলমাৰ সৈতে হোৱা কথোপকথনটি শুনিলে। প্ৰিয় কৃষক বন্ধু, আজিলৈ আমাৰ সময় হৈ আহিল। আপোনাৰ পুনৰ কুশল মংগল কামনা কৰি আজিৰ কৃষকবাণী অনুষ্ঠানৰ পৰা ইমানতে বিদায় লৈছোঁ। নমস্কাৰ।

কৃষকবাণী অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী নগাঁও। খন্তেক পিছতে 6:40 আৰু 6:45 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা খেলবাৰ্তা আৰু আঞ্চলিক বাতৰি ৰিলে কৰি শুনোৱা হ'ব।

0: 18 অভাৰত 5 উইকেটৰ বিনিময়ত অনায়াসে নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। বিৰাট কোহলি 42টা বলত 75 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। তেওঁকে প্লেয়াৰ অব দ্য মেচো ঘোষণা কৰা হয়। ক্ৰিকেট অনুৰাগীসকলক দুমাহ ধৰি মনোৰঞ্জন যোগাই অহা এইবাৰৰ আই পি এল প্ৰতিযোগিতাত বৈভৱ সূৰ্যবংশী আটাইতকৈ গুৰুত্বপূৰ্ণ খেলুৱৈ হিচাপে বিবেচিত হয়। প্ৰতিযোগিতাত সূৰ্যবংশীয়ে সৰ্বাধিক 776 ৰাণ কৰি অৰেঞ্জ কেপ লাভ কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে অভিলেখ গঢ়ে। ইপিনে আই পি এলৰ এইবাৰৰ সংস্কৰণত মুঠ 29টা উইকেট দখল কৰাৰ বাবে কেগিছো ৰাবাদাই পাৰ্পল কেপ লাভ কৰে। মনীষ পাণ্ডেই কেটচ অব দ্য ছিজন সন্মান লাভ কৰে। 172টা ডট বলেৰে মহম্মদ ছিৰাজে প্ৰতিযোগিতাখনত অধিক সংখ্যক ডট বল কৰা খেলুৱৈৰ সন্মান লাভ কৰে। একেদৰে সাই সুদৰ্শনে আটাইতকৈ বেছি বাউণ্ডেৰী মৰা খেলুৱৈৰ সন্মান লাভ কৰে। বৈভৱ সূৰ্যবংশীয়ে এমাৰ্জিং প্লেয়াৰ অব দ্য ছিজন, ছুপাৰ ষ্ট্ৰাইকাৰ অব দ্য ছিজন আৰু ছুপাৰ ছিক্সেছ অব দ্য ছিজনকে ধৰি বহুকেইটা সন্মান অৰ্জন কৰে। ভাৰতৰ সাত্বিক ছাইৰাজ, ৰণকী ৰেড্ডী আৰু চিৰাগ শেট্টীৰ যুটিটোৱে ছিংগাপুৰ অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ খিতাপ অৰ্জন কৰিছে। কালি অনুষ্ঠিত ফাইনেলত ইণ্ডোনেছিয়াৰ মহম্মদ ছহিবুল ফিক্ৰী আৰু ফজৰ আলফিয়ান যুটিক ভাৰতীয় যুটিটোৱে 18-21, 21-17, 21-16 পইণ্টত পৰাস্ত কৰি দুবছৰৰ বিৰতিৰ পিছত চেম্পিয়নৰ খিতাপ অৰ্জন কৰিবলৈ সমৰ্থ হৈছে। হংকঙত আয়োজিত 22 সংখ্যক এছিয়ান 20 বছৰ অনূৰ্ধ এথলেটিকছ প্ৰতিযোগিতাত ভাৰতে 10টা সোণৰ, 5টা ৰূপৰ আৰু 4টা ব্ৰঞ্জৰ মুঠ 19টা পদক অৰ্জন কৰি পদক তালিকাত দ্বিতীয় স্থান লাভেৰে ইতিহাস ৰচিছে। পুৰুষৰ 800 মিটাৰ দৌৰ শাখাত মোগলী ভেংকটৰামে কালি সোণৰ পদক অৰ্জন কৰে। ইয়াৰ পূৰ্বে মহিলাৰ 4x100 মিটাৰ ৰিলে শিতানত কাজল, ভাৱনা, আৰতী আৰু নিকমৰ দলটোৱে ৰূপৰ পদক লাভ কৰে। ভূমিকা, তহুৰা, চেহনুৰ আৰু নিৰুৰে গঠিত ভাৰতীয় মহিলাৰ দলটোৱে 4x400 মিটাৰ ৰিলে শিতানত সোণৰ পদক অৰ্জন কৰে। উল্লেখযোগ্য যে যোৱা 28-31 মেলৈকে অনুষ্ঠিত প্ৰতিযোগিতাখনত দেশৰ 30 জন পুৰুষ আৰু 18 গৰাকী মহিলা এথলীটে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ ক্ৰীড়া সম্পৰ্কীয় সাপ্তাহিক বা বাতৰি অনুষ্ঠান ক্ৰীড়া বাৰ্তা শুনিলে। সংকলন কৰিলে অনুজা ৰূপামুদ্ৰাই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণীৰ বাতৰি বিভাগৰ। সহযোগিতা আগবঢ়ালে অপূৰ্ব মালীয়ে। পৰৱৰ্তী ক্ৰীড়া বাৰ্তা শুনিবলৈ পাব অহা সোমবাৰে এই একেই সময়তে। নমস্কাৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, খন্তেক পাছতেই সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: মোৰ এজন জেডি চুবুৰীয়া আছে, গোটেই চুবুৰীয়াটোৱে ছলাৰ পেনেল লগাই ললে, কিন্তু তেওঁ কোনোমতে বিশ্বাস কৰিব খোজা নাছিল যে সঁচাকৈ বিজুলী বিল শূন্য হ'ব পাৰে। মই ক'লো, বোপা, আঁচনিখনৰ নামেই হ'ল PM সূৰ্য ঘৰ মুফটো বিজুলী যোজনা। তাৰপিছত যেতিয়া এজন এজনকৈ সকলোৰে বিজুলী বিল শূন্য আহিবলৈ ধৰিলে, তেতিয়াই ক'লে এতিয়া লগাই দিওঁ তেন্তে। PM সূৰ্য ঘৰ মুফ বিজুলী যোজনা যোগদান কৰিবলৈ পঞ্জীয়ন কৰক PM সূৰ্যঘৰ.gov.in।
2: বেগেতে টিফিন পেক কৰা ৰাজু, মোবাইল এৰা।
3: আরে বাইদেউ, বেংকৰ নম্বৰ লাগে, ৰিফাণ্ড অহাই নাই। পাই গলো, এতিয়াই কল কৰো বাইদেউ।
2: নম্বৰ পৰীক্ষা নকৰাকৈ প্ৰবঞ্চকে প্ৰায়ে বেংকৰ ভুৱা ৱেবছাইট আৰু জাল নম্বৰৰ সৈতে পইচাৰ কাৰণে ঠগবাজি কৰে।
3: তেন্তে সঠিক নম্বৰটো
2: বেংকৰ অফিচিয়েল ৱেবছাইট বা কাৰ্ডত।
3: আপুনিতো বচাই দিলে বাইদেউ,
2: কামৰ পৰা নহয়।
4: RBI কয়
2: সঠিক বিত্তীয় আচৰণে আপোনাক বচাই ৰাখে।

এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে 2023-24 বৰ্ষৰ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপৰ প্ৰতিবেদনত অসমৰ চমকপ্ৰদ সফলতা, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নতুন দিল্লীত উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণক সাক্ষাৎ, ৰাজ্যৰ বিকাশৰ স্থিতি সন্দৰ্ভত আলোচনা, বাংলাদেশৰ সৈতে শৈক্ষিক বিনিময় সন্দৰ্ভত দেশখনৰ সহকাৰী উচ্চায়ুক্তৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত দ্বিপাক্ষিক বৈঠক, মানস ৰাষ্ট্ৰীয় উদ্যানৰ 2025-26 পৰ্যটন বৰ্ষৰ বাবে ৰিভাৰ ৰাফটিং আৰু হাতী ছাফাৰী বন্ধ আৰু ৰাজ্যজুৰি

0: মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 537 সংখ্যক জয়ন্তী পালন। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে ঋতুপৰ্ণা বৰা। এতিয়া শুনক বিতং বাতৰি। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে আজি 2023-24 বৰ্ষৰ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপৰ ষষ্ঠ প্ৰতিবেদন প্ৰকাশ কৰিছে। মন্ত্ৰালয়ৰ অধীনস্থ আন্তঃৰাষ্ট্ৰীয় জনসংখ্যা বিজ্ঞান প্ৰতিষ্ঠানে প্ৰস্তুত কৰি উলিওৱা প্ৰতিবেদনৰ তথ্য অনুসৰি অসমে কেইবাটাও দিশত পূৰ্বৰ তুলনাত অভূতপূৰ্ব সফলতা অৰ্জন কৰিছে। ৰাজ্যত দীৰ্ঘদিন ধৰি চলি থকা বাল্য বিবাহ বিৰোধী সজাগতা আৰু চৰকাৰী পদক্ষেপৰ ইতিবাচক প্ৰভাৱ প্ৰতিবেদনত স্পষ্টকৈ দেখা গৈছে। তথ্য অনুসৰি 18 বছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হোৱা 20-24 বছৰীয়া যুৱতীৰ হাৰ পূৰ্বৰ 31.8% পৰা এইবাৰ 25.3% হ্ৰাস পাইছে। একেদৰে 21 বছৰ পূৰ্বে বিয়াত বহা যুৱকৰ হাৰো 21.8% পৰা 17.5% অৱনমিত হৈছে। মহিলা সবলীকৰণ আৰু ডিজিটেল অসমৰ দিশতো উল্লেখনীয় অগ্ৰগতি দেখা পোৱা গৈছে। ৰাজ্যত 10 বছৰ বা ততোধিক কাল বিদ্যালয়লৈ যোৱা মহিলাৰ সংখ্যা 29.6% পৰা 37.1% বৃদ্ধি পাইছে। ফলস্বৰূপে ৰাজ্যত ইণ্টাৰনেট ব্যৱহাৰকাৰী মহিলাৰ সংখ্যা পূৰ্বৰ 28.2% পৰা প্ৰায় দুগুণ বৃদ্ধি পাই 53.5% স্পৰ্শ কৰিছে। বেংক একাউণ্ট নিজে পৰিচালনা কৰা মহিলাৰ সংখ্যাও পূৰ্বৰ 78.5% পৰা 91.7% বৃদ্ধি হৈছে। মাতৃ আৰু শিশুৰ স্বাস্থ্যৰ ক্ষেত্ৰতো অসমে আশানুৰূপ সফলতা লাভ কৰিছে। চিকিৎসালয় বা স্বাস্থ্য কেন্দ্ৰত সন্তান প্ৰসৱৰ হাৰ 84% পৰা প্ৰায় 88% বৃদ্ধি পাইছে। একেদৰে এবছৰৰ পৰা দুবছৰৰ শিশুৰ সম্পূৰ্ণ প্ৰতিষেধক প্ৰদানৰ হাৰ পূৰ্বৰ 66.7% পৰা 81.7% বৃদ্ধি পাইছে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে। শিশুৰ পুষ্টিহীনতা দূৰ কৰাৰ ক্ষেত্ৰতো অসমে গতি লাভ কৰিছে। 5 বছৰ অনূৰ্ধ শিশুৰ ক্ষেত্ৰত দেখা পোৱা শাৰীৰিক বৃদ্ধিৰ প্ৰতিবন্ধকতাৰ হাৰ 35.3% পৰা 30.3% আৰু জোখতকৈ কম ওজনৰ শিশুৰ হাৰ 32.8% পৰা 30.7% হ্ৰাস পাইছে। বিশেষজ্ঞসকলৰ মতে যোৱা কেইবছৰমানত ৰাজ্যত ৰূপায়িত বিভিন্ন কল্যাণকামী আঁচনি আৰু তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ নিৰন্তৰ প্ৰচেষ্টাৰ বাবে অসমে এই সফলতা অৰ্জন কৰিবলৈ সমৰ্থ হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাক সাক্ষাৎ কৰি ৰাজ্যৰ স্বাস্থ্যখণ্ডত বিকাশৰ বাবে তেওঁৰ নিৰন্তৰ প্ৰচেষ্টাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনক নতুন দিল্লীত সাক্ষাৎ কৰি ৰাজ্যখনৰ বিকাশৰ গতি সম্পৰ্কে তেওঁক অৱগত কৰে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে কয় যে নিজৰ সততা আৰু নিষ্ঠাৰে জনসেৱাৰ ক্ষেত্ৰত নজিৰ সৃষ্টি কৰা ৰাধাকৃষ্ণনক সাক্ষাৎ কৰাটো এটা শিক্ষণৰ উৎকৃষ্ট অভিজ্ঞতা বুলি ক'ব পাৰি। মুখ্যমন্ত্ৰীয়ে অনাগত সময়তো উপৰাষ্ট্ৰপতিগৰাকীৰ পৰামৰ্শ আৰু সহযোগিতা কামনা কৰে। ইপিনে ৰাজ্যখনক দেশৰ ক্ৰীড়াৰ প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কেন্দ্ৰীয় চৰকাৰৰ সহযোগিতা কামনা কৰিছে। মুখ্যমন্ত্ৰীয়ে আজি কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ তথা যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী মনসুখ মাণ্ডাভিয়াক সাক্ষাৎ কৰি অসমৰ ক্ৰীড়াক্ষেত্ৰৰ আন্তঃগাঁথনি উন্নয়ন সন্দৰ্ভত আলোচনা কৰে। সামাজিক মাধ্যম এক্সত দিয়া বাৰ্তাত মুখ্যমন্ত্ৰীয়ে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে বিজেপিয়ে সেৱা প্ৰথম মনোভাৱেৰে কাম কৰি আহিছে। ডঃ শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰী মাণ্ডাভিয়াৰ জন্মদিন উপলক্ষে তেওঁৰ বাসগৃহত সাক্ষাৎ কৰি শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে অসমৰ ক্ৰীড়াক্ষেত্ৰৰ উন্নয়নৰ সৈতে জড়িত বিভিন্ন দিশ সম্পৰ্কে আলোচনা কৰে। উল্লেখযোগ্য যে অসম চৰকাৰে ৰাজ্যখনৰ ক্ৰীড়া আন্তঃগাঁথনি বিকাশ কৰি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি চলাইছে। তদুপৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ক্ৰীড়া প্ৰতিভা বিকশাই তোলাৰ বাবে চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি মুখ্যমন্ত্ৰীয়ে কয়। অহা 5 জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটোৱা হ'ব। খানাপাৰাৰ জ্যোতি বিষ্ণু সাংস্কৃতিক প্ৰেক্ষাগৃহত এই শপতগ্ৰহণ অনুষ্ঠানৰ আয়োজন কৰা হ'ব বুলি চৰকাৰী সূত্ৰ প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক নতুন দিল্লীত সাক্ষাৎ কৰাৰ পাছতে কালি এই কথা ঘোষণা কৰিছিল। বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি সংবাদ মাধ্যমৰ আগত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ সন্দৰ্ভত সদৰি কৰে। তেওঁ কয় যে মুখ্যমন্ত্ৰী ডঃ শৰ্মা আৰু দলৰ কেন্দ্ৰীয় নেতৃত্বই মন্ত্ৰিত্ব প্ৰদান সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব।
1: এই মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ কাৰণে আমি সকলোৱে ৰৈ আছো। গতিকে 4 তাৰিখে সন্ধিয়ালৈকে বা 5 তাৰিখে ৰাতিপুৱা আপোনালোকে গম পাব নতুন মন্ত্ৰীসভাত কোন থাকিব। গতিকে মই আশা ৰাখো যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যোৱা 5 বছৰ যিধৰণে কাম হৈছে সেই একেই উদ্যমেৰে, তাতকৈ অধিক উদ্যমেৰে এই মন্ত্ৰীসভাখনে কাম কৰিব আৰু তাৰ কাৰণে ইতিমধ্যে যোৱা 12 তাৰিখে মুখ্যমন্ত্ৰীয়ে দায়িত্ব লোৱাৰ পিছত কাম আৰম্ভ হৈছে। শপত গ্ৰহণ অনুষ্ঠানটো আমাৰ জ্যোতি বিষ্ণু কলা কেন্দ্ৰ, যিটো আমাৰ নতুন 5,000 মানুহ বহিব পৰা অডিটৰিয়াম আছে, তাত হোৱাৰ কথা মোটামুটিকে আলোচনা হৈ আছে আৰু তাৰ কাৰণে প্ৰস্তুতি চলি আছে।
0: আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ঋতুপৰ্ণা বৰাৰ পৰা।
2: চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত জিক্ৰুল হাছান ফাহাদে আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত দ্বিপাক্ষিক আলোচনাত মিলিত হয়। ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু বাংলাদেশৰ উচ্চ শিক্ষানুষ্ঠানসমূহৰ মাজত শৈক্ষিক আদান প্ৰদান

0: যুটীয়া গৱেষণা আদি কৰাৰ বাবে এই কাৰ্যসূচী অনুষ্ঠিত হয়। বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য জিতেন হাজৰিকাৰ নেতৃত্বত অনুষ্ঠিত আলোচনাত বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক ডঃ পৰমানন্দ সোণোৱাল, অধ্যাপক দেৱকুমাৰ চক্ৰৱৰ্তী, সুৰজিৎ বৰকটকী আৰু অংকুৰ ভৰালীয়ে অংশগ্ৰহণ কৰে। মানস ৰাষ্ট্ৰীয় উদ্যানৰ 2025-26 পৰ্যটন বৰ্ষৰ বাবে আজি ৰিভাৰ ৰাফটিং আৰু হাতী ছাফাৰী বন্ধ হৈছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰী সংমণ্ডলৰ বিষয়া প্ৰাঞ্জল তালুকদাৰে এই কথা সদৰি কৰে। পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত এই ব্যৱস্থা বন্ধ থাকিব বুলি তেওঁ কয়। অহা 25 জুনলৈ পৰ্যটকসকলে ৰাষ্ট্ৰীয় উদ্যানখনত জীপ ছাফাৰী কৰিব পাৰিব। উদ্যানখনলৈ এইবাৰৰ পৰ্যটন বৰ্ষত 62,000 অধিক পৰ্যটকৰ আগমন ঘটিছে বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।
1: আজিৰ পৰা আমাৰ ইয়াতে হাতী ছাফাৰী আৰু ৰিভাৰ ৰাফটিং সম্পূৰ্ণৰূপে বন্ধ হ'ব। আগন্তুক যেতিয়ালৈকে আমাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান খোলা নাথাকে তেতিয়ালৈকে বন্ধ থাকিব। কিন্তু সেই বুলি আমাৰ এনেকুৱা নহয় যে জীপ ছাফাৰী বন্ধ হ'ব, এনেকুৱা নহয়। আমি 25 তাৰিখলৈকে আমাৰ পৰ্যটক আহি থাকিব পাৰিব, জীপ ছাফাৰী হৈ থাকিব। এতিয়া লাহে লাহে মনচুন ছিজন, এতিয়া আপুনি দেখিব বৰষুণৰ ঋতু বৃদ্ধি পাই গৈছে, ৰাস্তাত বতাহ বৰষুণৰ আপোনাৰ বিভিন্ন ধৰণৰ গছ গছনি পৰি থাকে, অহা যোৱা অসুবিধা হয়। তো সেইটো কাৰণে মেইনলি আমাৰ এইটো ব্যৱস্থা লোৱা হৈছে। খোৱা খোৱা এইটো অক্টোবৰলৈকে থাকিব, কিন্তু এতিয়ালৈকে আমাৰ কোনো ধৰণৰ ইয়াতে নটিচ অহা নাই।
0: ৰাজ্যজুৰি আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 537 সংখ্যক আবিৰ্ভাৱ মহোৎসৱ পালন কৰা হৈছে। এই উপলক্ষে পুৱাৰে পৰা সত্ৰ নামঘৰসমূহত নাম কীৰ্তন, ঘোষা, ভাগৱত পাঠ আদি কাৰ্যসূচী অনুষ্ঠিত হয়। কোনো কোনো ঠাইত নিশাৰ ভাগলৈ ভাওনাৰো আয়োজন কৰা হৈছে। মহাপুৰুষজনাৰ জন্মস্থান লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকুপুখুৰীত এই উপলক্ষে বিশেষ কাৰ্যসূচী লোৱা হৈছে। মহোৎসৱ উপলক্ষে নাম কীৰ্তন, প্ৰসংগ আদি আয়োজন কৰা হৈছে। এই সন্দৰ্ভত এগৰাকী উদ্যোক্তাই এইদৰে কয়।
2: আমাৰ আজি দিনটোৰ বিশেষ বৈশিষ্ট্য আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমি সুদূৰ অসমৰ সকলো ব্যক্তিলৈ আমি নিবেদন জনাইছোঁ যে আমাৰ এই পবিত্ৰ জন্মভূমিত আমি 538তম জন্ম জয়ন্তীভাগ আমি বিশেষ উলহ মালহেৰে আজি ৰূপায়ণ কৰা হৈছে। আমাৰ ইতিমধ্যে পতাকা উত্তোলনৰ পৰা ধৰি ধ্বজা সেই কাৰ্যসূচীখিনি হৈ গৈছে। ইয়াৰ পিছতে আমাৰ চকুৰী ভকতৰ নাম প্ৰসংগ আৰু তাৰ পিছতে মূল সভাখন জন্মক্ষেত্ৰ উন্নয়ন সমিতিৰ জৰিয়তে হ'ব। আৰু ইয়াত অসমৰ মন্ত্ৰী, বিধায়ক আজি বিভিন্ন লোকে জড়িত হৈ আমাৰ সমন্বয়ৰ যি যাত্ৰা সেই সমন্বয়ৰ যাত্ৰাত সহযোগ কৰিছে।
0: গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে ৰাজ্যৰ সত্ৰ আৰু নামঘৰসমূহত নৈমিত্তিক প্ৰসংগৰ লগতে ভাগৱত ভ্ৰমণ, ধৰ্মালোচনা সভা আদি অনুষ্ঠিত হৈছে। শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা স্থাপিত বৰপেটা সত্ৰত এই আবিৰ্ভাৱ মহোৎসৱ উলহ মালহেৰে আয়োজন কৰা হৈছে। বটদ্ৰৱা থান আৰু মাজুলীৰ সত্ৰসমূহতো গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ডিব্ৰুগড় জিলাৰ প্ৰায়বোৰ অঞ্চলত মহাপুৰুষজনাৰ জয়ন্তী পৰম্পৰা আৰু ৰীতি নীতি বৰ্তাই ৰাখি পালন কৰা হৈছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ডিব্ৰুগড় জিলা শাখাৰ অন্তৰ্গত আঞ্চলিক আৰু প্ৰাথমিক শাখাৰ নামঘৰত আজি এই মহোৎসৱ পালন কৰা হয়। গুৱাহাটী মহানগৰীৰ নামঘৰসমূহত আজি পুৱাৰে পৰা নাম কীৰ্তনৰ আয়োজন কৰা হৈছে। বামুনি মৈদামৰ শ্ৰীমন্ত শংকৰদেৱ সমাজ কীৰ্তন ঘৰত ভকত বৈষ্ণৱসকলে পুৱাৰে পৰা নাম পৰিৱেশন কৰে। পাঠশালা শিক্ষাপীঠ আদৰ্শ বুনিয়াদী হাইস্কুলতো আজি মহাপুৰুষজনাৰ আবিৰ্ভাৱ তিথি পালন কৰা হয়। ধুবুৰী জিলাতো আজি শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱ অনুষ্ঠিত হৈছে। এই উদ্দেশ্যে পুৱাৰে পৰা গোলকগঞ্জৰ ৰামৰাইকুটি সত্ৰত ভালেসংখ্যক লোক সমবেত হৈ বিভিন্ন কাৰ্যসূচীৰে গুৰুজনাৰ স্মৰণ কৰিছে। জিলাখনৰ চাপতগ্ৰামৰ লীলানন্দ পাগলাবাবাৰ আশ্ৰমতো এই মহোৎসৱ অনুষ্ঠিত হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মহাপুৰুষজনাৰ আবিৰ্ভাৱ তিথি উপলক্ষে গুৰুজনাক শ্ৰদ্ধাৰে স্মৰণ কৰিছে। এটা বাৰ্তাত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে জ্ঞান, ভক্তি আৰু মানৱতাৰ অমৃতবাণীৰে যুগে যুগে পথ প্ৰদৰ্শন কৰি থকা মহাপুৰুষজনা আমাৰ জাতীয় জীৱনৰ প্ৰেৰণাৰ অমল উৎস। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ আবিৰ্ভাৱ তিথি উপলক্ষে গুৰুজনালৈ সেৱা জনাইছে। সামাজিক মাধ্যমযোগে দিয়া বাৰ্তাত শ্ৰীসোণোৱালে ভক্তি, মানৱতা, সমতা আৰু ভাতৃত্ববোধৰ আদৰ্শৰে মহাপুৰুষজনাই জাতি, বৰ্ণ, ধৰ্মৰ সীমা অতিক্ৰমী সমন্বিত সমাজ গঢ়াৰ পথ নিৰ্দেশ দিছিল বুলিও উল্লেখ কৰে। যশস্বী কবি, গীতিকাৰ ডঃ নিৰ্মল প্ৰভা বৰদলৈৰ আজি পুণ্যতিথি উপলক্ষে শ্ৰদ্ধা নিবেদন কৰা হৈছে। বহু সুৰীয়া গীতৰ কথাৰে শ্ৰোতাৰ মনত নিগাজিকৈ স্থান লাভ কৰা লোক সংস্কৃতিৰ এগৰাকী গৱেষকে সুদীৰ্ঘ দিন আৰু ঋতু শীৰ্ষক কাব্য সংকলনৰ বাবে 1983 চনত সাহিত্য একাডেমী বঁটাৰে সন্মানিত হৈছিল। এই গ্ৰন্থখন বাংলা, পঞ্জাবী, হিন্দী, উৰিয়াকে ধৰি কেইবাটাও ভাষালৈ অনুদিত হৈছিল। ডঃ বৰদলৈ ৰচিত গীতসমূহত উষা মংগেশকাৰ, ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, দীপালী বৰঠাকুৰকে ধৰি খ্যাতিমান শিল্পীসকলে কণ্ঠ নিগৰাইছে। 1991 চনত অসম সাহিত্য সভাৰ দুষ্ণৈ অধিৱেশনত তেওঁ সভাপতিৰ পদত অধিষ্ঠিত হৈছিল। কেইবাখনো গীতৰ সংকলন, কাব্য সংকলন, শিশু সাহিত্য আৰু সম্পাদনা গ্ৰন্থ আত্মজীৱনীকে ধৰি ভালেসংখ্যক লেখাৰে অসমীয়া সাহিত্য সমৃদ্ধ কৰা বৰদলৈক 1957 চনত শিশু সাহিত্যিক ৰূপে ৰাষ্ট্ৰপতি বঁটা আগবঢ়োৱা হৈছিল। 1987 চনত অসম সংস্কৃত সমাজৰ পৰা তেওঁ সৰস্বতী উপাধিৰে বিভূষিত হৈছিল। 2004 চনৰ আজিৰ দিনটোতে এগৰাকী বিশিষ্ট সাহিত্যিকৰ দেহাৱসান ঘটে। গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানত আজি সাহিত্যিকগৰাকীৰ পুণ্যতিথি উপলক্ষে অনুষ্ঠানৰ আয়োজন কৰা হৈছে। গুৱাহাটীৰ শতদল সাহিত্য সভাৰ উদ্যোগত আজি বিশেষ কাৰ্যসূচী লোৱা হৈছে। এই অনুষ্ঠানতে শিশু সাহিত্যিক ঋষিকেশ গোস্বামীক ডঃ নিৰ্মলপ্ৰভা বৰদলৈ সাহিত্য বঁটাৰে সন্মানিত কৰা হয়। ৰাজ্যত অহা 2 আগষ্টত আৰম্ভ হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকপিয়লৰ বাবে জিলাই জিলাই ইতিমধ্যে গৃহ তালিকা আৰু গৃহ পিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ চলি আছে। চিৰাং জিলাত আজি আসন্ন লোকপিয়লৰ বাবে 3-দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হয়। লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ অধীনত গৃহ তালিকা আৰু গৃহ পিয়লৰ ধাৰণা, পদ্ধতি আৰু কাৰ্যকৰী নিৰ্দেশনাৰ সৈতে বিষয়াসকলক পৰিচিত কৰাৰ উদ্দেশ্যে এই প্ৰশিক্ষণৰ আয়োজন কৰা হৈছে। জিলাখনত 6টা লোকপিয়ল কেন্দ্ৰত বিভক্ত কৰা হৈছে। ইয়াৰে বিজনী, চিডলি আৰু বেংকটল গ্ৰামাঞ্চলক সামৰি লোৱাৰ বিপৰীতে বিজনী, বাসুগাঁও আৰু কাজলগাঁৱে চহৰ অঞ্চলক সামৰি লৈছে। উল্লেখযোগ্য যে ৰাজ্যত আসন্ন লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে লোকপিয়ল সঞ্চালকালয়ে সকলো ধৰণৰ প্ৰাৰম্ভিক প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। বৰপেটা আৰক্ষীয়ে আজি অভিযান চলাই প্ৰায় 1.5 কিলোগ্ৰাম ওজনৰ এখন নকল সোণৰ নাওসহ 5 জন লোকক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা লোককেইজনৰ 3 জন জম্মু কাশ্মীৰৰ বাসিন্দা বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। আন 2জন বৰপেটা জিলাৰ লোক বুলি প্ৰকাশ কৰা হৈছে। এই ঘটনা সন্দৰ্ভত বৰপেটা থানাত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰখা হৈছে। পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
3: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে এমাজন আৰু চৰকাৰী ই মাৰ্কেট প্লেছত ইয়াৰ বহুল প্ৰচাৰিত ইক'শ্বপ মুকলি কৰিছে। প্ৰান্তীয় সম্প্ৰদায়ৰ লোকসকলৰ দ্বাৰা স্থানীয়ভাৱে তৈয়াৰী জৈৱ বৈচিত্ৰ সম্পৰ্কিত সামগ্ৰীসমূহ এখন বহল বজাৰৰ জৰিয়তে বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ বাবে এই পদক্ষেপ লোৱা হৈছে। এই ই মাৰ্কেট প্লেছে কাজিৰঙাৰ সমৃদ্ধ ঐতিহ্য বহন কৰাৰ লগতে দাঁতিকাষৰীয়া গাঁৱৰ শিল্পী আৰু উৎপাদক গোটসমূহৰ বাবে এখন শক্তিশালী বজাৰ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে। উল্লেখযোগ্য যে কাজিৰঙা ষ্টাফ ৱেলফেয়াৰ ছচাইটিয়ে পৰিচালনা কৰা এই ইক'শ্বপসমূহে আৰম্ভণি 2 বছৰৰ ভিতৰত আশানুৰূপ অগ্ৰগতি লাভ কৰা পৰিলক্ষিত হৈছে। এই ইক'শ্বপে 2025-26 বৰ্ষত 1,87,00,000 টকাৰ সামগ্ৰী বিক্ৰীৰে 2024-25 বৰ্ষৰ 1,24,00,000 টকাৰ সামগ্ৰী বিক্ৰীৰ অভিলেখ ভংগ কৰিছে। বড়োলেণ্ড বিশ্ববিদ্যালয়ত সমৰ্থ মডিউল আৰু ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 বিষয়ক লৈ আয়োজন কৰা 3-দিনীয়া শিক্ষক সন্মিলনৰ আজি সামৰণি পৰিছে। বড়োলেণ্ড বিশ্ববিদ্যালয় আৰু BTC শিক্ষা বিভাগৰ যুটীয়া উদ্যোগত অনুষ্ঠিত এই প্ৰশিক্ষণ তথা কৰ্মশালাৰ মূল লক্ষ্য আছিল অংশগ্ৰহণকাৰীসকলক সমৰ্থ মডিউলৰ সৈতে পৰিচয় কৰোৱা। ওদালগুৰি জিলাৰ ওৰংগাজুলি চাহ বাগিচা ফুটবল খেলপথাৰত অনুষ্ঠিত উড়ান U20 ফুটবল প্ৰতিযোগিতাত হৰচুৰা চাহ বাগিচাই বিজয়ী খিতাপ অৰ্জন কৰিছে। আজি অনুষ্ঠিত ফাইনেলত দলটোৱে ৰঙাপাৰা FC 4-2 গ'লৰ ব্যৱধানত পৰাজিত কৰে। নগাঁও চহৰৰ লাওখোৱা পথৰ নিবাসী বিশিষ্ট সমাজসেৱক ভাৰত চন্দ্ৰ গোস্বামীৰ আজি দিনৰ 11 বজাত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 82 বছৰ। নগাঁৱৰ কেইবাটাও আগশাৰীৰ অনুষ্ঠানৰ সৈতে জড়িত থকা গোস্বামীৰ বিয়োগত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। 2023-24 বৰ্ষৰ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপৰ প্ৰতিবেদনত অসমৰ চমকপ্ৰদ সফলতা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নতুন দিল্লীত উপৰাষ্ট্ৰপতি CP ৰাধাকৃষ্ণণক সাক্ষাৎ। ৰাজ্যৰ বিকাশৰ স্থিতি সন্দৰ্ভত আলোচনা। বাংলাদেশৰ সৈতে শৈক্ষিক বিনিময় সন্দৰ্ভত দেশখনৰ সহকাৰী উচ্চায়ুক্তৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত দ্বিপাক্ষিক বৈঠক। মানস ৰাষ্ট্ৰীয় উদ্যানৰ 2025-26 পৰ্যটন বৰ্ষৰ বাবে ৰিভাৰ ৰাফটিং আৰু হাতী ছাফাৰী বন্ধ। আৰু ৰাজ্যজুৰি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 537সংখ্যক জয়ন্তী পালন। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।

এয়া আকাশবাণী নগাঁও। এতিয়া শুনক আমাৰ কেন্দ্ৰযোগে কাইলৈ প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ আগতীয়া পৰিস্থিতি। কাইলৈ আমাৰ কেন্দ্ৰ অনুষ্ঠান আৰম্ভ কৰা হ'ব পুৱা 5:55। 6:00 আৰু 6:05 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা হিন্দী আৰু ইংৰাজী বাতৰি ৰিলে কৰি শুনোৱা হ'ব। 6:15 ভক্তিমূলক গীতৰ অনুষ্ঠান উপাসনা। 6:30 কৃষি আলোচনা, তাৰ পিছতেই গান্ধী প্ৰসংগ শুনিবলৈ পাব। 7:00 আৰু 7:05 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা নিয়োগ বাতৰি

অসমীয়া বাতৰি ৰিলে কৰি শুনোৱা হ'ব। 7:15 সুপ্ৰভাত অনুষ্ঠানটি যুগুতাই আগবঢ়াব প্ৰাঞ্জল শইকীয়াই। 7:30 মূৰ্ছনা অনুষ্ঠানটিত হিন্দী বোলছবিৰ গীত শুনিবলৈ পাব। 8:00 আৰু 8:15 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা সমাচাৰ প্ৰভাত আৰু মৰ্ণিং নিউজ ৰিলে কৰি শুনোৱা হ'ব। 8:30 আৰু 9:00 গীতিমালিকা আৰু পুৱাৰ আঞ্চলিক বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 9:20 আপুনি বিচৰা গীত, 10:00 সাক্ষাৎকাৰ ভিত্তিক অনুষ্ঠান শুনিবলৈ পাব, তাৰপিছতেই অসমীয়া গীত আগবঢ়োৱা হ'ব। 11:00, 12:00, 12:05 আৰু 1:40 ক্ৰমে আকাশবাণী গুৱাহাটী আৰু আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা আঞ্চলিক বাতৰি, হিন্দী বাতৰি আৰু অসমীয়া বাতৰি ৰিলে কৰি শুনোৱা হ'ব। 1:50 বিবিধ ভাৰতীৰ অনুষ্ঠান, 2:00 আৰু 2:15 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা ইংৰাজী আৰু হিন্দী বাতৰি ৰিলে কৰি শুনোৱা হ'ব। 2:30 বিবিধ ভাৰতীৰ অনুষ্ঠান, 3:00 আৰু 4:00 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা মুখ্য অসমীয়া বাতৰি ৰিলে কৰি শুনোৱা হ'ব। 4:02 পৰা 4:30 বিবিধ ভাৰতীৰ অনুষ্ঠান, 4:30 যুৱ তৰংগ।

5 বজাত আকাশবাণীৰ দিল্লী কেন্দ্ৰৰ পৰা হিন্দী বাতৰি শুনিবলৈ পাব। 5:05 বিবিধ ভাৰতীৰ অনুষ্ঠান। 5:15 আৰু 6 বজাত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা আঞ্চলিক বাতৰি ৰিলে কৰি শুনোৱা হ'ব। 5:25 আগবঢ়োৱা হ'ব আমৈ। 5:45 শুনিবলৈ পাব নাম। 6:10 কৃষক শ্ৰোতাৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান কৃষকবাণী। 6:45 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা আঞ্চলিক বাতৰি ৰিলে কৰি শুনোৱা হ'ব। 7:05 শুনিবলৈ পাব বৃন্দগীত। 7:10 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা চৰকাৰৰ 12 বছৰ পূৰ্তি সম্পৰ্কীয় বিভিন্ন বিষয়ৰ ওপৰত এক বিশেষ ধাৰাবাহিকৰ সম্প্ৰচাৰ শুনিবলৈ পাব। 7:45 আগবঢ়োৱা হ'ব মৃদুলা বৰগোহাঁইৰ কণ্ঠত আধুনিক গীত। 8:00 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা মুখ্য অসমীয়া বাতৰি ৰিলে কৰি শুনোৱা হ'ব। 8:02 আগবঢ়োৱা হ'ব ৰাইজৰ পদূলিত আকাশবাণী। তাৰপিছতেই অসমীয়া গীত শুনিবলৈ পাব। 8:45 আৰু 9:00 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা সমাচাৰ সন্ধ্যা আৰু News@9 ৰিলে কৰি শুনোৱা হ'ব। 9:15 আগবঢ়োৱা হ'ব পুৰণি অসমীয়া গীত। 9:25 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা আঞ্চলিক বাতৰি ৰিলে কৰি শুনোৱা হ'ব। 9:30 আগবঢ়োৱা হ'ব IoT। এয়াই আছিল আমাৰ কেন্দ্ৰযোগে কাইলৈ প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ আগতীয়া পৰিস্থিতি।

আকাশবাণী নগাঁও কেন্দ্ৰৰ সাপ্তাহিক অনুষ্ঠান ৰাইজৰ পদূলিত আকাশবাণী। এই অনুষ্ঠানত কাইলৈ মঙলবাৰে নিশা 8:02 নগাঁৱৰ জিতেন শইকীয়া প্ৰাথমিক বিদ্যালয়, 1935 আৰু 1970 প্ৰতিষ্ঠা কৰা 34 নং তেলিয়া পহুকটা প্ৰাথমিক বিদ্যালয়ৰ কথা বতৰা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানটি আগবঢ়াব কিৰণ চন্দ্ৰ নাথে।

আজি 9:15 শুনিবলৈ পাব সুমন কল্যাণপুৰৰ কণ্ঠৰ গীত। এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়াইছোঁ বৃন্দগীত। গীতৰ কথা জ্যোতিপ্ৰসাদ আগৰৱালাৰ।

0: और बस अब से कुछ ही देर बाद आप सुनेंगे समाचार।
1: FM বেণ্ডৰ 102.7 মেগাহাৰ্জত এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়াইছোঁ এটি কথিকা, বৃন্দাবনী বস্ত্ৰৰ যৎকিঞ্চিত। কথিকাটি ৰচনা গোলাপ বৰাৰ।

আকাশবাণী নগাঁও এতিয়া আগবঢ়াইছো এটি কথিকা বৃন্দাবনী বস্ত্ৰৰ বিষয়ে যৎকিঞ্চিত। কথিকাটি লিখি পঠিয়াইছে গোলাপ পৰাই। কথিকাটি পাঠ কৰি দিয়া হৈছে বৃন্দাবনী বস্ত্ৰৰ বিষয়ে যৎকিঞ্চিত। শ্ৰীমন্ত শংকৰদেৱৰ অপূৰ্ব সৃষ্টি বৃন্দাবনী বস্ত্ৰখনিৰ বিষয়ে ক'বলৈ গৈ এটি কথা এইখিনিতে উল্লেখ কৰা উচিত হ'ব যে গুৰুজনাৰ কলাকাৰ জীৱনৰ প্ৰথম উন্মেষ ঘটিছিল চিহ্নযাত্ৰা ভাওনাৰ জৰিয়তে 1468 চনত। তেতিয়া গুৰুজনাৰ বয়স 19 বছৰ। ৰং তুলিকালৈ পটত আঁকিছিল বৈকুণ্ঠৰ লীলা। 7খন পটত অঁকা ৰং বিৰঙৰ চিত্ৰসমূহে দৰ্শকক বিমোহিত কৰিছিল। চিহ্নযাত্ৰাৰ জৰিয়তে চিত্ৰশিল্পী শ্ৰীমন্ত শংকৰে গায়ন বায়ন সূত্ৰধাৰ ভাৱৰীয়া ৰূপত অৱতীৰ্ণ হৈ পৃথিৱীৰ প্ৰথমজন নাট্যকাৰ, নাট পৰিচালক, মঞ্চ নিৰ্মাতা হিচাপে খ্যাতি ৰাখি গ'ল। তেওঁ জীৱনৰ নানা সংঘাত নেওচি জন্মস্থান বৰদোৱা ত্যাগ কৰি উজনিৰ ধোৱাহাট বেলগুৰিত নাম ধৰ্ম প্ৰচাৰ কৰি আহোম স্বৰ্গদেউ ৰোষত পৰি সেই স্থান ত্যাগ কৰি বংশ পৰিয়াল বন্ধু বান্ধৱক লগত লৈ নৌকাযাত্ৰা কৰি নামনিৰ বৰপেটাৰ পাটবাউসীত থিতাপি লৈ পাছত চিলাৰায় দেৱানৰ প্ৰীতি

0: লাভ কৰি কোচ ৰজা নৰনাৰায়ণৰ ৰাজসভালৈ গমন কৰে। গুৰুজন ৰাজসভাৰ দুৱাৰমুখত ৰৈ আছে বুলি শুনি দুৱৰীক আদৰি আনিবলৈ আদেশ কৰিলে। গুৰুজন ধীৰ গম্ভীৰ গতিৰে লাহে লাহে খোজকাঢ়ি গৈ সিংহাসনৰ কাষ পাই তাতে ৰ'ল। গুৰুজনাৰ প্ৰশান্ত গম্ভীৰ মনোমুগ্ধকৰ ৰূপ আজানুলম্বিত কৰযুগলৰ সৈতে তেজস্বী মুখ নিৰীক্ষণ কৰি নৃপতিৰ চকু থৰ হ'ল। এনেহেন কান্তিমন্ত পুৰুষ তেওঁ আগতে ক'তো দেখা নাই। ৰজাই গুৰুজনাক ওচৰলৈ মাতিলে। আসনৰ প্ৰত্যেক থাকতে ভৰি দি গুৰুজনাই সেই বিখ্যাত ততয়তী গাই গ'ল। মধু দানৱ দাৰণ দেৱ বৰং বৰ বাৰিজ লোচন চক্ৰ ধৰম। 36টা পংক্তিৰ এই সংস্কৃত ততয়তী শুনি নৰনাৰায়ণে বুজি পালে গুৰুজনাৰ অগাধ পাণ্ডিত্য আৰু প্ৰতিভা। নৰনাৰায়ণ ৰজাও আছিল এজন সংস্কৃত শাস্ত্ৰৰ পণ্ডিত। তেওঁ আৰু ভায়েক চিলাৰায়ে সংস্কৃত শিক্ষা গ্ৰহণ কৰিছিল সুদূৰ কাশীত। গুৰুজনাই ততয়তী শেষ কৰি তাৎক্ষণিকতে ৰজাক সন্মান জনাই এটি ভটিমা গালে। জয় জয় মল্ল নৃপতিৰ সবান জাকেৰি গুণগণ নাহিকে সমান। ভটিমাটি গাই শেষ কৰি ৰজাক আশীৰ্বাদ কৰিলে। ৰজা মহা আনন্দিত হৈ গুৰুজনাক বহিবলৈ কম্বল অৰ্থাৎ আসন আনিবলৈ নিৰ্দেশ দিলে। ৰজাৰ আজ্ঞাত গুৰুজন আসনত বহিল। নৰনাৰায়ণে শংকৰদেৱৰ ততয় আৰু ভটিমাৰ অৰ্থ বুজাই ক'বলৈ কোৱাত গুৰুজনে ততয় আৰু ভটিমাৰ অৰ্থ আপোনাৰ ৰাজসভাত থকা বিজ্ঞ পণ্ডিতসকলেই কওক বুলি ক'লে। পিছে তেওঁলোকৰ এজনেও ক'ব নোৱাৰি মৌন হৈ ৰ'ল। তেতিয়া শংকৰদেৱে ততয় আৰু ভটিমাৰ চাৰি প্ৰকাৰ অৰ্থ ভাঙি দিলত ৰজা নৰনাৰায়ণে গুৰুক প্ৰশংসা কৰিলে। মহাসুখ পাইলোঁ, অৰ্থক বুজিলোঁ, পুৰিল মনৰো আশা। ইয়াৰ পাছত নৰনাৰায়ণৰ ৰাজসভাত গোট খোৱা পণ্ডিতসকলৰ সৈতে ছয় মাহ ধৰি হোৱা বাদত জয়লাভ কৰি গুৰুৱে শ্ৰেষ্ঠ আসন পাবলৈ সক্ষম হ'ল। এক কথাত ক'বলৈ হ'লে সেইদিন ধৰি গুণসিন্ধু গুৰুজনাৰ ওচৰত ৰজা নৰনাৰায়ণে নিজকে সমৰ্পণ কৰিলে। এদিন ৰাজসভাত ৰজাই এটি অদ্ভুত প্ৰস্তাৱ আগবঢ়ালে। সভাত থকা পণ্ডিতসকলক উদ্দেশ্য কৰি ক'লে, আপোনাসবে ভাগৱত শাস্ত্ৰৰ সাৰ সংগ্ৰহ কৰি কৃষ্ণৰ গুণযশ বৰ্ণনাৰে একেদিনাই এখন গ্ৰন্থ লিখি আনি আমাক শুনাব পাৰিবনে? তেওঁলোকে বিস্ময় মানি ক'লে, কোনোবাই যদি ভুৰুকাত হাতী এটি সুমুৱাই আনিব পাৰে তেন্তে আমি আপুনি কোৱা কামটি কৰিব পাৰিম। ৰজাই তেতিয়া গুৰুজনালৈ চালে, আপুনি পাৰিবনে? গুৰুজনাই ক'লে, মহাৰাজ, মই মোৰ সাধ্য অনুসাৰে চেষ্টা কৰিম, এতিয়া মোক যাবলৈ দিয়ক। গুৰুজন ঘৰলৈ আহি গোসাঁই সেৱা কৰি সাঁচিপাত আনি গুণমালা পুথিখন ওৰে নিশা লিখি শেষ কৰি এটি ভুৰুকাত ভৰাই তাতে এটি হাতী অংকন কৰি পাছদিনা ৰজা নৰনাৰায়ণক দেখুৱালেগৈ। ৰজাই পাঠ কৰিবলৈ কোৱাত গুৰুজনাই সুললিত সুৰেৰে পাঠ কৰি শুনালে। নৰনাৰায়ণে ধন্য ধন্য বুলি শংকৰক প্ৰশংসিল, মনত জানিল ৰজা ইটো মহাজন। এই ঘটনাৰ পাছতহে বৃন্দাবনী বস্ত্ৰ সৃষ্টিৰ প্ৰসংগতি আহি পৰিল। ৰাজসভাত গুৰুজনাৰ মুখে কৃষ্ণ কথা শুনি তেওঁৰে সৈতে আলাপ কৰি ৰজাই বৈকুণ্ঠৰ বিৱৰণ, বৃন্দাবনৰ কাহিনী, বৈষ্ণৱসভৰ কথা, শ্ৰীকৃষ্ণ আৰু গোপগোপীসকলৰ বিৱৰণ কথা ৰজাই প্ৰশ্ন কৰিলত শ্ৰীমন্ত শংকৰে ৰজাক সকলো কথা খৰচি মাৰি বিতংকৈ বুজাই দিলত তেওঁৰ মনলৈ এটি ভাৱ আহিল। তাকে ব্যক্ত কৰি গুৰুজনাক বিনয়পূৰ্বক সুধিলে, বৈকুণ্ঠ আৰু বৃন্দাবন কেনেকুৱা আছিল তাক যদি পটত ঠাই দি দেখুৱাব পাৰি তেনেহ'লে বৰ উত্তম হ'ব, ই বাৰু সম্ভৱনে? গুৰুৱে ক'লে, আপোনাৰ মহৎ ইচ্ছাক পূৰণ কৰিবলৈ হ'লে কাপোৰৰ পট বোৱাবলৈ নানাবৰণীয়া বহু সূতাৰ প্ৰয়োজন হ'ব। এইখিনি যোগান ধৰিব পাৰিলে চাৰি পাঁচ মাহৰ মূৰত সেই পট বোৱাই সম্পূৰ্ণ কৰিব পাৰিম বুলি মনে ধৰে। এই কথা শুনি ৰজাই আনন্দ মনেৰে আজ্ঞা দি আদেশ প্ৰচাৰ কৰিলে। গুৰু শংকৰদেৱক বৰপেটাৰ তাঁতিকুচি আদি ৰাজ্যখণ্ডৰ ওপৰত অধিকাৰী পাতি বৰভূঞা পদত অভিষেক কৰি সেই ৰাজ্যখণ্ডৰ শাসন আৰু পালনৰ ক্ষমতা দিলে। গুৰুজনাক সসন্মানেৰে শুক্লধ্বজ চিলাৰায়ে পাটবাউসীলৈ পঠাই দিলে। গুৰুজনা পাটবাউসীত উপস্থিত হৈ সমস্ত তাঁতীসকলক মাতি আনি ৰজাৰ আদেশ শুনাই বৃন্দাবনী বস্ত্ৰৰ সমস্ত কথা আৰু পৰিকল্পনা ভালকৈ বুজাই দিলত সকলোৱে উলাহেৰে বৃন্দাবনী বস্ত্ৰ ববলৈ বহু তাঁতশাল স্থাপন কৰি কাম আৰম্ভ কৰিলে। গুৰুজনাই পথ কেনেকৈ বোৱাব লাগিব, কোন কোন স্থানত কোনখিনি চৰিত্ৰ আৰু দৃশ্যই ঠাই পাব তন্নতন্নকৈ বুজাই দিলে। প্ৰথমে পটত কৃষ্ণ জন্ম হোৱা সূতিকাগৃহ তোলা হ'ল। ইয়াৰ পাছতে বসুদেৱে ৰাতি কৃষ্ণক কোলাত লৈ বাসুকী সহিতে যমুনা পাৰ হৈ নন্দৰজাৰ ঘৰ পালে সেই অংশ তোলা হ'ল। ইয়াৰ পাছত শিশুকৃষ্ণই যিভাৱে পুতনাৰ স্তন শুহিলে, শকত ভাঙি চক্ৰবাত অসুৰক নাহিলে, কৃষ্ণই মাটি খোৱা দৃশ্য শিকিয়াৰ ওপৰত থকা দণ্ডিভাণ্ড ভাঙিলে, অৰ্জুন বৃক্ষ উভালিলে, পটত তাক বোৱালে, ইয়াৰ পাছত অঘ বক অসুৰ বধ অংশপটত বোৱালে, তাৰ পাছত কৃষ্ণৰ বনাগ্নিপান ব্ৰহ্মাক কেনেকৈ মুহিলে, ধেনুকাসুৰ বধ কৰি তালফল ভক্ষণ কালীয়দমন দৃশ্যই ঠাই পালে। পাছত দ্বিজপত্নীসকলক অন্ন প্ৰাৰ্থনা, গোপীৰ বস্ত্ৰহৰণ, কৃষ্ণৰ গোবৰ্ধন পৰ্বত ধাৰণ, বৃষ্টি নিবাৰণ কৰি ইন্দ্ৰৰ অহংকাৰ দমন এই অংশ পটত মূৰ্তিমান হৈ উঠিল। ইয়াৰ পাছত ৰাসক্ৰিয়া, গোপিনী ৰমন, শংখচুৰবধ, গোপী উদ্ধাৰ, বলৰামৰ দ্বাৰা প্ৰলম্ব নাশন, অৰিষ্ট, বেম্ম, কেশীবধ পটত বোৱালে। ইয়াৰ পাছত নাৰদ আহি কৃষ্ণক প্ৰণামী গুপুত বাৰ্তাকথন, অক্ৰূৰৰ মথুৰা আগমন আৰু কৃষ্ণ বলৰামক ৰথত তুলি অক্ৰূৰৰ মথুৰা গমনৰ দৃশ্য দেখুওৱা হ'ল। মথুৰা প্ৰৱেশী পথত ৰজকক বধ, বেশাকাৰক সাৰূপ্য মুক্তিদান, পুষ্পেৰে সজোৱা সুদাম মালিক বৰদান, কুজিৰ কোঁজ ৰিজু কৰা, কংসৰ ধনুৰ যজ্ঞশালত প্ৰৱেশ কৰি ধনুভংগ পটত বোৱালে। ইয়াৰ পাছত কুবলৈ হস্তিবধ, মঞ্চত প্ৰৱেশী চানুৰ মুষ্টিকৰ সৈতে মালযুঁজৰ দৃশ্য আৰু তেওঁলোকক বধ কৰি শেষত ৰজা কংসৰ বধ। শ্ৰীকৃষ্ণলীলাৰ দৃশ্যবোৰ পট কাপোৰত বাৰেবৰণীয়া সূতাৰে বোৱাই সম্পূৰ্ণ কৰি তেওঁ বস্ত্ৰভাগ লৈ পাটবাউসীৰ নিজৰ ঘৰত উপস্থিত হ'লগৈ। এই বাৰ্তা পাই তাঁতিকুচি গণককুচি, বাউসীয়া সুন্দৰী দিয়া বাৰাদী, বামুনা দতকুচীয়া পাটকীয়া আদি স্থানৰ ৰাইজ আহি কাপোৰ চাবলৈ বিচৰাত গুৰুজনাই এচলীয়া চাং পাতি নতুন ধাৰি পাৰি কাপোৰখন দেখুৱালে। কাপোৰখন চাই ৰাইজে আচৰিত হৈ বোলে, এই কাপোৰেই বৈকুণ্ঠৰ, বোৱাজনো পতি ঈশ্বৰহে, মনুষ্যৰ বন ই নহয়। ৰামচৰণ ঠাকুৰৰ চৰিত পুথিত বস্ত্ৰখনিৰ দীঘপ্ৰস্থৰ উল্লেখ আছে। দীৰ্ঘ ছয় কুৰি হস্ত, প্ৰস্থে তিনি কুৰি, এহি পৰিমাণে বস্ত্ৰ বোৱাইলা আপুনি। ডাঙৰ দীঘল গধুৰ এই বস্ত্ৰখানি মেলিবলৈ আৰু সামৰিবলৈ তিনিকুৰি মানুহৰ প্ৰয়োজন হৈছিল। তাঁতিকুচিৰ তাঁতীসকলৰ উপৰিও শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, নাৰায়ণ আতা আদি ভকতসকলেও বৃন্দাবনী বস্ত্ৰ বৌৱাৰ কামত লাগিছিল। ব্ৰহ্মামোহন অংশত গুৰুজনাতকৈ চাৰি আঙুল বঢ়াই মাধৱদেৱে বোৱালে। সেইবাবে গুৰুজনাই মাধৱদেৱক বঢ়াৰ পৌ নাম দিলে। গুৰুজনা বেহাৰত উপস্থিত হৈ প্ৰথমে চিলাৰাই দেৱানক কাপোৰখন দেখুৱালে। কাপোৰৰ কাৰুকাৰ্য দেখি চিলাৰাই আচৰিত হ'ল। তেওঁ আনন্দিত মনেৰে নৰনাৰায়ণক এই সংবাদ দিলত নৃপতিয়ে ৰাজদৰবাৰত কাপোৰখন প্ৰদৰ্শন কৰিবৰ সকলো ব্যৱস্থা গ্ৰহণ কৰি গুৰুজনা অহালৈ আগ্ৰহেৰে বাট চাই ৰ'ল। যথাসময়ত চিলাৰাইক লগত লৈ গুৰুজন ৰাজসভাত উপস্থিত হ'লত ৰজা নৰনাৰায়ণে তেওঁক আদৰি আনিলেগৈ। ৰাজসভাত কাপোৰখন মেলাই কোন কোন স্থানত কৃষ্ণই কি কি লীলা দেখুৱাইছিল ৰজাই প্ৰশ্ন কৰিলত গুৰুজনাই এফালৰ পৰা বিস্তাৰিতভাৱে সেই লীলাসমূহৰ ৰস বিচাৰ ব্যাখ্যা কৰি এফালৰ পৰা কাহিনীবোৰৰ বিৱৰণ দিলে। গুৰুজনাৰ বৰ্ণনাত বৃন্দাবনী বস্ত্ৰখনত থকা চৰিত্ৰ আৰু দৃশ্যবোৰ যেন জীৱন্ত হৈ উঠিল। ৰজা নৰনাৰায়ণৰ সৰ্বশৰীৰ পুলকিত হ'ল, লগতে তেওঁ মনে মনে অনুতপ্তও হ'ল। কিয়নো এসময়ত লগনীয়াৰ নাল লগোৱা কথা শুনি এইহেন মহাপুৰুষক ধৰি আনি শাস্তি দিবলৈ তেওঁৱেই ৰাজ আজ্ঞা দিছিল। তেওঁৰ মন হৃদয় কৃষ্ণপ্ৰেমত মগন হ'ল। গুৰুজনাৰ প্ৰতি ভকতি বাঢ়িল আৰু গুণৰ সাগৰ বুলি গুৰুজনাতেই মন সমৰ্পণ কৰিলে। ৰামচৰণ ঠাকুৰে গুৰুচৰিতত উল্লেখ কৰি গৈছে, শ্ৰী বৃন্দাবনী বস্ত্ৰ বাহিৰ কৰিয়া কোনো ঠাইৰ কোনো লীলা বিচাৰ কৰিয়া, ৰাজায়ে পুচন্ত ৰজাই দেখাই ঠায়ে ঠায়ে, যথাৰ যিমত লীলা ৰসক কহবে, আনু আনু কৃষ্ণৰ চৰিত্ৰ বখানন্ত, শুনিয়া ৰাজাৰ মন প্ৰেমে মজিলন্ত, শংকৰত অনুক্ৰমে ভকতি কৰিল গুণেৰ সাগৰ বুলি মনত জানিল। গুৰুজনাই 1468 চনতেই চিহ্নযাত্ৰা ভাওনাৰ বাবে অঁকা 7খন পথ সংৰক্ষণ নহ'ল, কিয়নো তেওঁ বৰদোৱা ত্যাগ কৰিবলগীয়া হ'ল। পৰৱৰ্তী কালত সেই 7 বৈকুণ্ঠৰে পৰিপূৰ্ণ প্ৰকাশ ঘটিল ৰাজ পৃষ্ঠপোষকতাত বৃন্দাবনী বস্ত্ৰৰূপে। গুৰুজনাৰ কলাকাৰ জীৱনৰ পূৰ্ণ প্ৰতিবিম্বন ঘটিল এই বৃন্দাবনী বস্ত্ৰৰ জৰিয়তে। শুনা পাইছোঁ অসম চৰকাৰৰ উদ্যোগত এই বস্ত্ৰভাগ ব্ৰিটিছ মিউজিয়ামৰ পৰা অসমলৈ অনা হ'ব দৰ্শনাৰ্থে। আমিও আশাৰে বাট চাই ৰলোঁ জয়গুৰু শংকৰ সৰ্বগুণাকৰ যাকেৰি না শিকে উ পাম তোহাৰি চৰণকো ৰেণু শতকোটি বাৰ এক কৰোঁ প্ৰণাম।
1: ইমান পৰে বৃন্দাবনী বস্ত্ৰৰ বিষয়ে যৎকিঞ্চিত কথিকাটি শুনিলে। কথিকাটি আমালৈ লিখি পঠিয়াইছিল গোলাপ বৰাই। কথিকাটি পাঠ কৰিলে পূৰৱী শইকীয়াই।

শ্ৰোতা, ইমান পৰে গোলাপ বৰাৰ ৰচিত কথিকা বৃন্দাবনী বস্ত্ৰৰ বিষয়ে যৎকিঞ্চিত শুনিলে। এয়া আকাশবাণী নগাঁও।

0: আপোনালোকৰ জ্ঞাতার্থে জনাও যে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ 50 বছৰীয়া সোণালী জয়ন্তী বছৰজোৰা কাৰ্যসূচীৰে উদযাপন কৰিবলৈ লোৱা হৈছে। এই উদ্দেশ্যে পৰিষদৰ নগাঁও আঞ্চলিক পৰীক্ষাগাৰ আৰু কাৰ্যালয়ৰ অন্তৰ্গত বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ত ডাষ্টবিন বিতৰণ, পৰিৱেশ সম্পৰ্কীয় সজাগতা সভা আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰিবলৈ লোৱা হৈছে। ইয়াৰ উপৰিও মৰিগাঁও, হোজাই আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ বিভিন্ন ৰাজহুৱা স্থানত বজাৰ সমাৰৰ বাবে পুনৰ ব্যৱহাৰৰ যোগ্য মোনা বিতৰণ তথা ৰাইজৰ মাজত বিভিন্ন গোটা আৱৰ্জনা পৃথকীকৰণ আৰু নিষ্কাশন সম্বন্ধে সজাগতাৰ সৃষ্টিৰ ব্যৱস্থা কৰা হৈছে। লগতে আগন্তুক বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি নগাঁওস্থিত অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ আঞ্চলিক পৰীক্ষাগাৰ আৰু কাৰ্যালয়ৰ সৌজন্যত আৰু কলিয়াবৰস্থিত মেছাৰ্ছ বাৰ্জাৰ পেইণ্টছ প্ৰাইভেট লিমিটেডৰ সামাজিক দায়বদ্ধতা কাৰ্যসূচীৰ অধীনত নগাঁও চহৰৰ সমগ্ৰ মিলনপুৰৰ পথৰ দুয়োকাষে লগতে মঠাউৰিত গছপুলি ৰোপণ আৰু সংৰক্ষণৰ দিহা কৰা হৈছে। ইয়াৰ উপৰিও নগাঁও জিলাৰ কেইবাটাও ইটাৰভাটা আৰু হোজাই জিলাৰ বিভিন্ন শিলভঙা উদ্যোগত গছপুলি ৰোপণ আৰু সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। সচেতন ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীসকলৰ সহায়
1: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো ঋতুস্মিতা তামুলীয়ে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে আজি 2023-24 বৰ্ষৰ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপৰ ষষ্ঠ প্ৰতিবেদন প্ৰকাশ কৰে। অহা 5 জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটোৱা হ'ব। খানাপাৰা জ্যোতি বিষ্ণু সাংস্কৃতিক প্ৰেক্ষাগৃহত এই শপতগ্ৰহণ অনুষ্ঠানৰ আয়োজন কৰা হ'ব বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাক সাক্ষাৎ কৰি ৰাজ্যৰ স্বাস্থ্যখণ্ডত বিকাশৰ বাবে তেওঁৰ নিৰন্তৰ প্ৰচেষ্টাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। 10খন ৰাজ্যৰ 24খন ৰাজ্যসভা আসনৰ দ্বিবাৰ্ষিক নিৰ্বাচনৰ বাবে আজি অধিসূচনা জাৰি কৰা হৈছে। ৰাজ্যজুৰি আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 537 সংখ্যক আবিৰ্ভাৱ মহোৎসৱ পালন কৰা হৈছে। এই উপলক্ষে পুৱাৰে পৰা সত্ৰ নামঘৰসমূহত নাম কীৰ্তন, ঘোষা, ভাগৱত পাঠ আদি কাৰ্যসূচী অনুষ্ঠিত হয়। বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে এমাজন আৰু চৰকাৰী ই মাৰ্কেট প্লেছত ইয়াৰ বহুল প্ৰচাৰিত ইকোশ্বপ মুকলি কৰিছে। মানস ৰাষ্ট্ৰীয় উদ্যানত 2025-26 পৰ্যটন বৰ্ষৰ বাবে আজি ৰিভাৰ ৰাফটিং আৰু হাতী চাফাৰী বন্ধ কৰা হৈছে। ৰাজ্যত অহা 2 আগষ্টত আৰম্ভ হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকপিয়লৰ বাবে জিলাই জিলাই ইতিমধ্যে গৃহ তালিকা আৰু গৃহপিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ

খন চলি আছে। আৰু ওদালগুৰি জিলাৰ ওৰাংগজুলি চাহ বাগিচা ফুটবল খেলপথাৰত অনুষ্ঠিত উড়ান U20 ফুটবল প্ৰতিযোগিতাত হৰচুৰা চাহ বাগিচাই বিজয়ী খিতাপ অৰ্জন কৰিছে। এতিয়া মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন 9:25 বজাত শুনিবলৈ পাব।

0: আকাশবাণী নগাঁও কেন্দ্ৰ সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জ্ঞাপন কৰি আৰম্ভ কৰিছোঁ আপোনালোকৰ প্ৰিয় অনুষ্ঠান সাহিত্য সুবাস। সাহিত্য সুবাসত আমি আজি কিছু অগতানুগতিক, সাধাৰণতে সাহিত্য সম্পৰ্কীয় আলোচনাত আলোচিত নোহোৱা এটি বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ লৈছোঁ, আৰু সেই বিষয়টি হৈছে সাহিত্যত খাদ্য প্ৰসংগ। হয়তো মই বিষয়টো কোৱাৰ লগে লগে শ্ৰোতাৰ মনত এনে ধাৰণা হ'ব পাৰে যে সাহিত্যত খাদ্য প্ৰসংগ মানে হৈছে সাহিত্যত খাদ্য সম্পৰ্কীয় বিৱৰণী অথবা খাদ্য সম্পৰ্কীয় সাহিত্য। আচলতে খাদ্য বুলি ক'লে আমি যি প্ৰকৰণ আৰু খোৱাৰ কথা বুজোঁ, তাৰ সমান্তৰালভাৱে সাহিত্যতনো এই খাদ্য প্ৰসংগই বা খাদ্যৰ বিৱৰণীয়ে, খাদ্যৰ বৰ্ণনাই কেনেধৰণৰ কিছু সাহিত্য কিছু গভীৰলৈ গৈ উদ্দেশ্য পালন কৰে বা তাক কিদৰে আৱিষ্কাৰ কৰিব পাৰি সেই বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ। আমাৰ এই আলোচনাটিৰ বাবে আজি আমি আমন্ত্ৰণ কৰি আনিছোঁ ইংৰাজী বিভাগৰ এগৰাকী গৱেষক ছাত্ৰী লক্ষ্মী দত্তক। তেওঁৰ আচলতে গৱেষণাৰ বিষয়টোৱেই হৈছে যে সাহিত্যত খাদ্য প্ৰসংগ, ইয়াৰ প্ৰতীকী ৰূপকাত্মক অধ্যয়ন। মই আমাৰ অনুষ্ঠানলৈ আমাৰ গৱেষিকা ছাত্ৰী লক্ষ্মী দত্তক স্বাগতম জনাইছোঁ।
1: ধন্যবাদ মোক আজি এই অনুষ্ঠানটিত অংশগ্ৰহণ কৰাৰ সুযোগ দিয়াৰ বাবে।
0: ইয়াৰ আগতে আকাশবাণী নগাঁও কেন্দ্ৰৰ অনুষ্ঠান কৰা হৈছে নেকি?
1: হয়, এবাৰ কৰিছিলোঁ, সাহিত্যৰ ওপৰতে এটা অনুষ্ঠান কৰা হৈছিলে।
0: হয়, তেনেহ'লে এবাৰ দ্বিতীয়বাৰৰ বাবে অহা হৈছে নহয় জানো? আৰু আজি আমি কিছু অলপ গৱেষণা সম্পৰ্কীয় কথা পাতিবলৈ লৈছোঁ। মই ইতিমধ্যে কৈছোঁৱেই যে সাহিত্যত খাদ্য প্ৰসংগত আমি আলোচনা কৰিবলৈ লৈছোঁ। এতিয়া মই কৈছোঁ যে মানুহৰ যিটো জনপ্ৰিয় ধাৰণা বা যিটো সহজাত অভিজ্ঞতা খাদ্যত সাহিত্য সম্পৰ্কে লৈ, তাৰ ওপৰলৈ গৈ, তাৰ সেই পৰিসীমাটোৰ বাহিৰলৈ গৈ সাহিত্যত খাদ্য প্ৰসংগ বুলি ক'লে আপুনি কেনেধৰণৰ কথা ক'বলৈ ভাল পাব?
1: সাহিত্যত খাদ্য বুলি ক'লে বহু সময়ত কেৱল খাদ্যৰ বৰ্ণনা বা ৰন্ধন প্ৰণালীৰ যিটো বিৱৰণ দিয়া হয় সেইটোকে বুলি ভবা হয় বা বুজা যায়, যদিও বাস্তৱত আচলতে সাহিত্যত খাদ্য এক বিস্তৃত আৰু ইণ্টাৰডিচিপ্লিনাৰী অধ্যয়নৰ বিষয়। সাহিত্যত খাদ্য কেৱল শাৰীৰিক প্ৰয়োজনেই নহয়, বৰঞ্চ সমাজ, সংস্কৃতি, ৰাজনীতি, লিংগ তথা মানৱ সম্পৰ্ক বুজাৰ এক গুৰুত্বপূৰ্ণ মাধ্যম হ'ব পাৰে। খাদ্য মানুহৰ অস্তিত্ব বা বিশেষকৈ ব্যক্তি বিশেষ বা এটা সম্প্ৰদায়ৰ অস্তিত্ব সমাজৰ পৰিচাৰক হ'ব পাৰে। এজন ব্যক্তিয়ে কি খাইছে, কেনেকৈ খাইছে, বস্তুখিনি কিদৰে ৰন্ধা হৈছে, কোনে ৰান্ধিছে আৰু কাৰ সৈতে তেওঁ খাদ্য গ্ৰহণ কৰিছে, এই সকলোবোৰ দিশে ব্যক্তিজনৰ জাতিগত, শ্ৰেণীগত, ধৰ্মীয় আৰু জাতীয় পৰিচয় দাঙি ধৰে। সাহিত্যত খাদ্যৰ মাধ্যমেৰে ব্যক্তিগত আৰু সামূহিক পৰিচয় গঢ় লৈ উঠাৰ যি প্ৰক্ৰিয়া তাকো বহু ক্ষেত্ৰত তুলি ধৰা হয় বুলি ক'ব পাৰি।
0: হয়, এতিয়া আপুনি এটা কথা ক'লে যে সাহিত্যত ব্যক্তিগতভাৱেই হওক বা সামূহিকেই হওক, অস্তিত্ব, আমি যিটো আইডেণ্টিটি বুলি যদি কওঁ, মানুহৰ অস্তিত্ব বা মানুহৰ পৰিচয়ৰ কথা কোৱা হয় বুলি ক'লে, সেই অস্তিত্বৰ ধাৰণাটো বৰ বিশাল। ইয়াত বিভিন্ন ধৰণৰ অস্তিত্বৰ কথা আহিব পাৰে। মই যদি আপোনাক কওঁ, আপুনি তিনিটা, কাৰণ আমাৰ সময় হাতত কম, আমি যদি তিনিটা তেনেকুৱা ধৰণৰ অস্তিত্ব সম্বন্ধীয় তেনেকুৱা বিষয়ে সামৰি ল'ব খোজোঁ, আপুনি মোক কওকচোন তেনেকুৱা ধৰণৰ তিনিটা বিষয়ে।
1: প্ৰথমে যেতিয়া এটা এজন ব্যক্তি বা এটা সম্প্ৰদায়ৰ পৰিচায়ক হিচাপে খাদ্যক যেতিয়া আমি চাওঁ, তেতিয়া প্ৰথমতে এটা জনগোষ্ঠীৰ নৃগোষ্ঠীয় যিটো চেতনা সেইটো বা সাংস্কৃতিক স্বকীয়তাৰ কথা আহে। বিশেষকৈ আমাৰ অসমৰ প্ৰেক্ষাপটতে যদি চোৱা হয়, অসমৰ বিভিন্ন জনগোষ্ঠীৰ নিজা নিজা খাদ্যাভাস আছে আৰু সেই খাদ্যাভাসে তেওঁলোকৰ এটা নিজস্ব পৰিচয় আছে, সেই পৰিচয়ক প্ৰকাশ কৰে। আৰু ইয়াৰ উপৰিও সাহিত্যত এই খাদ্যাভাসৰ মাধ্যমেৰে চৰিত্ৰ এটাৰ পৰিচয় আৰু চৰিত্ৰটোৰ সামাজিক অৱস্থানৰ বিষয়েও ধাৰণা দিয়া হয়। আৰু তাৰ উপৰিও ডায়াস্পৰিক সাহিত্য, যিটো প্ৰবাসী সাহিত্য বুলি অসমীয়াত কোৱা হয়, কিন্তু আচলতে ডায়াস্পৰিকৰ প্ৰতিশব্দটো অসমীয়াত প্ৰবাসী বুলি যদিও বহু ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়, একেবাৰে ডায়াস্পৰিক শব্দটোৱে ব্যৱহাৰ কৰিছে। কোনো এটা বিশেষ খাদ্যই বা এটা সোৱাদে মানুহক নিজৰ শৈশৱ, ঘৰ, পৰিয়াল বা অতীত জীৱনৰ কথা মনত পেলোৱাৰ যিটো অনুভূতি, সেইটোকে গেষ্ট্ৰনষ্টালজিয়া বুলি আমি ক'ব পাৰোঁ। ইয়াৰ উপৰিও পৰিচয়ৰ কথা যেতিয়া অনা হৈছে খাদ্যৰ লগত জড়িত কৰি, তেতিয়া আমি লিংগভিত্তিক যিটো পৰিচয় সেইখিনিৰ কথা সাহিত্যত প্ৰতিফলিত হোৱা দেখা পাওঁ। বিশেষকৈ ৰন্ধন আৰু পাকঘৰৰ কথা যেতিয়া অনা হয়, তেতিয়া মহিলাসকলৰ পৰিচয়, সেই পৰিচয়টোৰ লগত ৰন্ধন আৰু পাকঘৰক বিশেষভাৱে জড়িত কৰি ৰখা হয় বা ইটোৰ লগত সিটো ৰিলেট কৰা হয়। আৰু আমাৰ যিহেতু বিশেষকৈ পুৰুষতান্ত্ৰিক সমাজত এইটো দেখা যায় যে যেতিয়া ৰন্ধন আৰু পাকঘৰৰ কথা কোৱা হয়, তেতিয়াহ'লে সেই দায়িত্বটো কেৱল মহিলাসকলৰ ওপৰত আৰোপ কৰা হয়, সেইটো এটা কেৱল মহিলাৰে কাম, এনেধৰণৰ ধাৰণা এটা পোষণ কৰা হয়। কিন্তু খাদ্যৰ লগত জড়িত যিসমূহ সাহিত্য এতিয়ালৈকে সৃষ্টি হৈছে তাতে এটা এটা ধাৰা দেখিবলৈ পোৱা গৈছে যে খাদ্যৰ লগত জড়িত যিসমূহ নীতি নিয়ম বা উপবাস কিছুমান খাদ্যৰ ওপৰত যি নিষেধাজ্ঞা আছে যে এইটো খাদ্য মহিলাসকলে খাব নোৱাৰে বা বিশেষ কোনোবা সময়ত এইটো খাদ্য খোৱাৰ নিষেধ তেনেধৰণৰ যিবোৰ নিষেধাজ্ঞা আছে সেই তেনেধৰণৰ নিষেধাজ্ঞাসমূহ বিশেষকৈ পুৰুষতান্ত্ৰিক সমাজ এখনত নাৰীৰ ওপৰতে আৰোপ কৰা হয় আৰু নাৰীক নিয়ন্ত্ৰণৰ আহিলা হিচাপে খাদ্য সম্ভাৰক ব্যৱহাৰ কৰা হয় কিন্তু একে সময়তে খাদ্য নাৰীৰ আত্মপ্ৰকাশ আৰু নাৰী এগৰাকীৰ এজেঞ্চি যিটো মানে শৰীৰী স্বতন্ত্ৰতা সেইটো প্ৰকাশ কৰাৰো মাধ্যম হৈ উঠিব পাৰে।
0: ঠিক আছে, আপুনি তিনিটা পৰিচয়ৰ কথা ক'লে। প্ৰথমতে ক'লে যে আপুনি নৃগোষ্ঠীয় চেতনাৰ কথা ক'লে, দ্বিতীয়তে আপুনি ক'লে যে ডায়াস্পৰিক বা আমি প্ৰব্ৰজনকাৰী বা প্ৰৱাসীসকলৰ সাহিত্যৰ কথা, আৰু সদৌশেষত ক'লে যে লিংগ বৈষম্য বা লিংগভিত্তিক যিটো অসমতা আছে তাক প্ৰকাশ কৰিবৰ বাবেও সাহিত্যত খাদ্য এটা মাধ্যম, নহয় জানো? তেনেহ'লে আমি শেষৰটোৰ পৰা আৰম্ভ কৰোঁ উদাহৰণসহ, কাৰণ আমাৰ শ্ৰোতাসকলে বুজি পাব লাগিব যে সাহিত্যত কেনেকৈ এই ধৰণৰ প্ৰকাশবোৰ ঘটে। খাদ্য যে অকল খোৱাৰ বিৱৰণী নহয়, প্ৰতীক, ৰূপক, মেটাফৰ, চিম্বল এনেকুৱা পৰ্যায়লৈ যায় সেইটো অলপ বুজাই দিয়কচোন। আমি লিংগীয় বৈষম্য ভিত্তিক খাদ্য প্ৰসংগৰ পৰা আৰম্ভ কৰিছোঁ।
1: অসমীয়া সাহিত্যত খাদ্য প্ৰতীকী অৰ্থত বা ৰূপক হিচাপে আৰু চিত্ৰকল্প হিচাপে শক্তিশালীভাৱে ব্যৱহৃত হৈ আহিছে। উদাহৰণ হিচাপে যদি আমি মামণি ৰয়চম গোস্বামীৰ দঁতাল হাতীৰ উৱেখোৱা হাওদা উপন্যাসখন চাওঁ তেতিয়া দেখিম যে তাতে মাংসটো এটা বিশেষ এটা প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হৈছে। যেতিয়া যিসকল শ্ৰোতাই এই উপন্যাসখন পঢ়িছে তেওঁলোকে হয়তো বুজিয়ে পাব মই কথাখিনি কওঁতে, বা যিসকলে পঢ়া নাই তেতিয়া তেওঁলোকৰ কাৰণেও মই কৈ দিছোঁ তাতে যিটো চৰিত্ৰ আছে গিৰিবালা, যিগৰাকী এগৰাকী ব্ৰাহ্মণ বিধৱা, কম বয়সতে বিধৱা হৈছে, আৰু তেখেতৰ ওপৰত যেতিয়া ব্ৰাহ্মণ বিধৱাই কিছুমান খাদ্য খাব নোৱাৰিব ধৰণৰ এনেকুৱা নিষেধাজ্ঞা যেতিয়া আৰোপ কৰা হয় তেতিয়া এই উপন্যাসখনত এনেকুৱা এটা ঘটনাৰ বিৱৰণ আছে যে তেখেতে নিজৰ ইচ্ছা মতে সেই সমাজৰ বাধাসমূহ নেওচি গৈও মাংস তেওঁ খায় তেওঁ আৰু সেই তেওঁ যিটো মাংস খোৱাৰ যিটো যিধৰণে সেই ঘটনাটো বিৱৰণ দিয়া হৈছে তাত এইটো মন কৰিব পাৰি যে যিখন পুৰুষতান্ত্ৰিক সমাজৰ যিটো পুৰুষতান্ত্ৰিক মানসিকতা সেই মানসিকতাটোৰ বিৰুদ্ধে এটা প্ৰতিবাদ হিচাপে তেওঁ সেই কামটো কৰিছিল।
0: সেই বিৱৰণীটো অকণমান মানে একেবাৰে কিতাপখনত থকাৰ মতে নহ'লেও অকণমান কৈ দিয়কচোন কি হয় আচলতে কথাটো।
1: প্ৰথম অৱস্থাত এনেকুৱা দেখুওৱা হয় যে তেওঁ সেই যেতিয়া তেওঁ গোন্ধটো পাইছে তেতিয়া তেওঁ সেই মাংস বা কাৰণ তেওঁ বহুদিন ধৰি তেনেধৰণৰ কোনো খাদ্য তেওঁ গ্ৰহণ কৰা নাই,
0: কাৰণ তেওঁ
1: দিয়া হোৱা নাই কাৰণ তেওঁ যিহেতু এগৰাকী বিধৱা আৰু সেইবাবে তেওঁ যেতিয়া গোন্ধটো পাইছে তেতিয়া তেওঁৰ মনটো সেই খাদ্যটোৰ প্ৰতি প্ৰলোভিত হৈছে, তেনেধৰণৰ এটা বিৱৰণেৰে আৰম্ভণি কৰা হয়। তাৰপিছত দেখা যায় যে তেওঁ যেতিয়া খাদ্যটো গ্ৰহণ কৰিবৰ বাবে গৈছে আগবাঢ়িছে তেতিয়া তেওঁ বিবেকে কৈছে যে তেওঁ এগৰাকী বিধৱা গতিকে তেওঁ সেই খাদ্যটো গ্ৰহণ কৰিব নালাগে, তেওঁৰ বাবে সেইটো মানে উপযুক্ত নহয় কিংবা সমাজত এটা বাধা আছে সেই খাদ্যটো গ্ৰহণৰ ওপৰত। কিন্তু সেই সময়তে তেওঁৰ মনলৈ আহিছে যে তেওঁৰ স্বামী যেতিয়া জীয়াই আছিলে সেই সময়ত তেওঁৰ স্বামীয়ে কিন্তু তেওঁলোক যিহেতু সেই উপন্যাসখনত এটা সত্ৰৰ পৰিয়ালৰ কথা কোৱা হৈছে, এটা গোসাঁই পৰিয়ালৰ কথা কোৱা হৈছে আৰু তেওঁৰ স্বামীও এটা তেনেধৰণৰ এটা ব্ৰাহ্মণ গোসাঁই পৰিয়ালৰে এজন সদস্য আছিল। কিন্তু তেওঁ যেতিয়া জীৱিত আছে সেই সময়ত কিন্তু তেখেতে বিভিন্ন মানুহে ৰন্ধা মাংস তেওঁ গ্ৰহণ কৰিছিল আৰু জাতিগত কথাও আনিব পাৰোঁ ইয়াতে, উচ্চ জাতি তথাকথিত উচ্চ জাতি বা নিম্ন জাতিৰ যিটো ধাৰণা আছে এনেকুৱা এটা ধাৰণাও থাকে মানে যে উচ্চ জাতৰ যিসকল মানুহ তেওঁলোকৰ নিজৰ মানুহখিনিয়ে ৰন্ধা খাদ্যহে গ্ৰহণ কৰিব পাৰে। কিন্তু তেওঁৰ স্বামীৰ ক্ষেত্ৰত সেইটো প্ৰযোজ্য হোৱা নাছিল, তেখেতে বিভিন্ন মানুহে ৰন্ধা খাদ্য গ্ৰহণ কৰে, তথাকথিত নিম্ন জাতৰ মানুহে ৰন্ধা খাদ্যও তেওঁ সেৱন কৰে আৰু তাৰপাছত তেওঁ প্ৰায়চিত্ত কৰি আকৌ নিজৰ কামখিনি আকৌ আগৰ ধৰণে চলাই নিব পাৰে। গতিকে সেই কথাখিনি যেতিয়া তেওঁ মনলৈ আহে তেওঁ ইচ্ছাকৃতভাৱে মাংসখিনি সেৱন কৰে আৰু সেই তাৰ পাছত তেওঁক আকৌ প্ৰায়চিত্ত কৰোৱা হয়। সেই এটা দীঘলীয়া বৰ্ণনা আছে
0: ইয়াতে, মানে যিটো তেওঁ মাংসটো খায় সেই মাংস খোৱাৰ দৃশ্যটো অকল সেই মাংসৰ বিৱৰণী নহয়,
1: ই
0: মহিলাগৰাকীৰ মনত গোটেই সমাজখনৰ প্ৰতি থকা ক্ষোভ, তেওঁ সমাজখনৰ নিয়ম নীতিবোৰৰ বিৰুদ্ধে কৰিব খোজা এটা প্ৰতিবাদৰ এটা ৰূপ নহয় জানো
1: হিচাপে খাদ্যক ব্যৱহাৰ কৰা হৈছে বা প্ৰতিবাদৰ এটা আহিলা বুলি আমি চাব পাৰোঁ।
0: আৰু
1: তাতে সেই মহিলাগৰাকীৰ মনস্তাত্ত্বিক দিশটো উদঙাই দিয়া হৈছে, তেওঁ কেনেকৈ নিজৰ মনত এটা সেই ক্ষোভ আপুনি যিটো কৈছে পুহি ৰাখিছে সেই কথাখিনিও সেই উপন্যাসখনৰ জৰিয়তে বিশেষকৈ খাদ্যক এটা মাধ্যম হিচাপে লৈ পেলাই উদঙাই দিয়া হৈছে।
0: আৰু তেনেকুৱা কিবা উদাহৰণ
1: বেলেগ এটা গল্পৰ কথালৈ আহোঁ। অৰূপা পদংগীয়া কলিতাৰ এটা গল্প আছে পাঁচ চোতালৰ কথকতা। সেই পাঁচ চোতালৰ কথকতা গল্পটোতো খাদ্য আৰু নাৰীৰ অৱস্থান সম্পৰ্কে এটা বৰ্ণনা দিয়া হৈছে, বিশেষকৈ লিংগভিত্তিক বৈষম্যৰ কথা কোৱা হৈছে। আমি ঋতুস্ৰাৱৰ সময়ত, যেতিয়া মহিলাসকলৰ ঋতুস্ৰাৱৰ সময়ত দেখা যায় বিশেষ কিছুমান খাদ্য খোৱাত নিষেধাজ্ঞা থাকে, আৰু তাৰ উপৰিও বিধৱা মানুহৰ কাৰণে আৰু এটা নিয়ম থাকে, এক সূৰ্যত এসাঁজ খোৱা, মানে এটা দিনত তেওঁলোকে অকল এসাঁজ ভাতহে খাব পাৰে। সেইটো আওসী বা তেনেকুৱা বিশেষ কিছুমান পৰ্বত সেই নিয়মটো মানি চলা হয়। গল্পটোত তেনেকুৱা ধৰণৰ কিছুমান নাৰীৰ বিৰুদ্ধে চলি থকা যিটো বৈষম্য, সেই বৈষম্যক দাঙি ধৰিবলৈ গৈ খাদ্যক এটা মাধ্যম হিচাপে লোৱা হৈছে। তাতে কেইবাগৰাকীও বিধৱা মহিলাৰ কথা কোৱা হৈছে, প্ৰজ্ঞা, সুন্দৰী, কমলা, এনেধৰণৰ নাম দিয়া হৈছে। আৰু তাৰ লগতে আৰু এজনী এতিয়া মানে সমসাময়িক সময়ৰ এজনী ছোৱালীৰ কথা কোৱা হৈছে, মাজনী। তাই যেতিয়া প্ৰথম ঋতুস্ৰাৱ আৰম্ভ হয় তেতিয়া তাইৰ ওপৰতো তেনেকুৱা ধৰণৰ বিশেষ কিছুমান নীতি নিয়ম আৰোপ কৰা হয় যে এক সূৰ্যত এসাঁজে খাব পাৰিব আৰু ওপৰতে তেওঁ মানে সিদ্ধ খাদ্যহে গ্ৰহণ কৰিব পাৰিব, সেই ধৰণৰ যিটো। আৰু আমাৰ সমাজত তেনেকুৱা নিয়ম কিছুমান প্ৰচলিত হৈও আছে এতিয়াও। সেই কথাখিনি সেই গল্পটোত অৰূপা পদংগীয়া কলিতাই খুব সুন্দৰকৈ দাঙি ধৰিছে।
0: আচলতে আমি যদি অসমীয়া সাহিত্যৰ সমান্তৰালভাৱে আমি বিভিন্ন বেলেগ ধৰণৰ সাহিত্যও চাওঁ, তেতিয়াও দেখিম, এতিয়া ধৰক অনিতা দেশাইৰ এখন কিতাপ আছে, নামটো ফাষ্টিং ফিষ্টিং। তাতে সেই ফাষ্টিং মানে উপবাসে থকা বা ব্ৰতত থকা, আৰু ফিষ্টিং অৰ্থাৎ সমূহীয়াভাৱে ভোজ ভাত খোৱা, গোটেই খাদ্যৰ যিটো ধাৰণা, সেই ধাৰণাটোৰ জৰিয়তে এখন সমাজৰ প্ৰতিচ্ছবি দাঙি ধৰা হৈছে। আৰু আপুনি প্ৰবাসী সাহিত্যৰ কথা কৈছিলে, য'ত ভূমিকাটো মানে প্ৰবাসী সাহিত্যত খাদ্যৰ ভূমিকাটো বৰ গুৰুত্বপূৰ্ণ, তেনেকুৱা দুটামান উদাহৰণ
1: অসমীয়া সাহিত্যৰ প্ৰেক্ষাপটত যদি চোৱা হয় তেতিয়াহ'লে আমি নন্দিতা দেৱীৰ বঙল বহুদূৰ উপন্যাসখন চাব পাৰোঁ। তাতে সেই যিটো আপুনি ক'লে প্ৰবাসী চেতনা, সেই চেতনাটো প্ৰতিফলিত হৈছে, বিশেষকৈ কালিন্দীৰ যিটো চৰিত্ৰ সেই
0: উপন্যাসখনত
1: উপন্যাসখনত এটা মূল নাৰী চৰিত্ৰ বুলি আমি চাব পাৰোঁ। তাতে যিটো পুৰুষ চৰিত্ৰ আছে, মূল পুৰুষ চৰিত্ৰ বঙলাপিতে, আচলতে তেওঁলোকক প্ৰটাগনিষ্টৰ যিটো ধাৰণা সেই হিচাপে চাব পৰা নাযায়, কাৰণ উপন্যাসখনত বহু মানুহৰ তেনেকুৱা কাহিনী মানে জড়িত হৈ আছে। কিন্তু তথাপিও এটা মূল পুৰুষ চৰিত্ৰ হিচাপে যদি বঙলাপিতে যিটো চৰিত্ৰ আছে তেওঁক যদি চোৱা হয়, বঙলাপিতে বা অনন্ত ঠাকুৰ, আৰু তেওঁৰ পত্নী আছিল কালিন্দী। তেওঁলোকে যেতিয়া অসমৰ পৰা বঙললৈ যেতিয়া তেওঁলোক স্থানান্তৰ হৈছে, তাৰ পাছত তেওঁৰ অসমীয়া খাদ্যৰ প্ৰতি তেওঁৰ যিটো হাবিয়াস, সেই হাবিয়াসটো সেই উপন্যাসখনত প্ৰতিফলিত হৈছে। কাৰণ তেওঁ যেতিয়া বঙলত গৈ থাকে তেতিয়া তেওঁ অনবৰতে অসমীয়া যিবোৰ শাক, যেনে জিলমিল, মাটি কান্দুৰী, পিৰালি পালেং, এই ধৰণৰ কথা, এই ধৰণৰ খাদ্যসমূহৰ কথা তেওঁ অনবৰতে মানে মনত পেলাই থাকে। আৰু তেওঁৰ যিখন শাকনি বাৰী আছিলে তেওঁ কয় যে এবাৰ সোমাই গ'লে গোটেই দিনটোৰ কাৰণে খাদ্য তেওঁ তাৰ পৰা সংগ্ৰহ কৰি আনিব পাৰে। সেইকাৰণে তেনেকুৱা ধৰণৰ বহুত খাদ্যৰ বিষয়ক বিৱৰণ সেই উপন্যাসখনত আছে।
0: আৰু সেই বিৱৰণবোৰত মানে এইটো দেখুওৱা হৈছে যে খাদ্যৰ জৰিয়তে কেনেকৈ মানুহে নিজৰ এৰি অহা ঘৰখন বা এৰি অহা শিপাডালক মনত পেলাই থাকে। আৰু বেলেগ কিছু উদাহৰণ,
1: আৰু আমি ৰীতা চৌধুৰী বাইদেউৰ মাকাম উপন্যাসখনো চাব পাৰোঁ। তাতে বহুত বেছিকৈ এই খাদ্যৰ উদাহৰণ নাই যদিও আমি চাব পাৰোঁ, যেতিয়া অসমত থকা চীনা মানুহখিনিক চীনলৈ আকৌ পঠিয়াই দিয়া হয়, তাতে এটা অসমত থকা চীনা পৰিয়াল তেওঁলোকত গৈ চীনলৈ গৈছে, তাৰ খাদ্য সম্ভাৰৰ লগত তেওঁলোক অভ্যস্ত নহয়। তেতিয়া এজনী সৰু ছোৱালীয়ে মাকক গৰৈ মাছৰ পিটিকাৰ কথা কয়। গৰৈ মাছৰ পিটিকাৰ কথা মানে তাই যেতিয়া খাবলৈ মন নকৰে তেতিয়া মাকে গৰৈ মাছৰ পিটিকাৰ উদাহৰণ দি তাইক মানে খাদ্যটো খোৱাবলৈ যত্ন কৰে। সেইটো আমি চাব পাৰোঁ কেনেকৈ মানে শিপা হেৰুওৱা এখিনি মানুহে নিজৰ আগৰ যিখিনি তেওঁলোকৰ খাদ্য সম্ভাৰ, যিখিনিৰ লগত তেওঁলোক ইতিমধ্যে অভ্যস্ত, সেই খাদ্য সম্ভাৰখিনি কথা মনত পেলাই নিজৰ মানে অতীত জীৱনৰ কথাখিনি ৰোমন্থন
0: কৰে। এইটো বাৰু আপুনি অসমীয়া সাহিত্যৰ কথা ক'লে, এনেই আপুনি হয়তো গৱেষণা সংক্ৰান্তত বেলেগ ধৰণৰ কিতাপো অধ্যয়ন কৰিছে, অলপ সহজকৈ বেলেগ এখন বা দুখন কিতাপৰ উদাহৰণ দিয়কচোন।
1: বেলেগ কিতাপ মই সকলোৱে পঢ়া ভিতৰত এখন কিতাপৰ কথা যদি কওঁ, সেইখন ঝুম্পা লাহিৰ দ্য নেমছেক উপন্যাসখনৰ কথা ক'ব পাৰোঁ। তাতে যিটো অসীমা গাংগুলীৰ যিটো চৰিত্ৰ, সেই চৰিত্ৰটোৱে তেওঁলোক যেতিয়া কলকাতাৰ পৰা বেলেগ এখন দেশলৈ গুচি গৈছে, তাতে তেওঁ কলিকতাৰ যিখিনি বেংগলী যিখিনি খাদ্য সম্ভাৰ, সেই খাদ্য সম্ভাৰখিনিৰ কথা তেওঁ কালিন্দীয়ে যেনেকৈ মনত পেলায়, অসীমা গাংগুলীৰ যিটো চৰিত্ৰ, সেই চৰিত্ৰটোও তেনেকৈ মনত পেলাই থাকে। বিশেষকৈ ঝালমুড়ি আমি জানো এতিয়া বৰ্তমান সময়ত ঝালমুড়ি খুবেই এটা চৰ্চিত খাদ্য, কলকাতা বা পশ্চিমবংগত সেইটো এটা খুব জনপ্ৰিয় খাদ্য,
0: মানে বেংগলীসকলৰ আইডেণ্টিটি হিচাপে ধৰা হয়, নহয় জানো?
1: তেওঁ ঝালমুড়িৰ কথা বিশেষকৈ মনত পেলাই থাকে, আৰু তেনেকুৱা বহুত খাদ্য আছে যিটো যিখিনি খাদ্যৰ কথা তেওঁ মনত পেলায়। আৰু ইয়াৰ উপৰিও আমি এখন মই একেবাৰে খাদ্য বিষয়ক উপন্যাস যিটোক আমি কালিনাৰী ফিকশ্যন বুলিও কওঁ, তেনেকুৱা এখন উপন্যাসৰ মই উদাহৰণ দিব বিচাৰিছোঁ ইয়াতে। সন্দীপা মুখাৰ্জী দত্ত, তেওঁ এগৰাকী ফুড ব্লগাৰ, তেখেতে প্ৰথমে ব্লগ লিখিছিলে খাদ্যৰ বিষয়ক, আৰু তাৰপাছত তেওঁ উপন্যাস লিখা আৰম্ভ কৰিছে। তেওঁৰ দ্বিতীয়খন উপন্যাস দোজ ডিলিচিয়াছ লেটাৰ্ছ, সেই উপন্যাসখনত তেখেতে সেই যিটো প্ৰবাসী চেতনা, সেই প্ৰবাসী চেতনাটো খুব সুন্দৰকৈ দাঙি ধৰিছে। আৰু তেওঁ এগৰাকী নিজে বেংগলী লেখক, আৰু বেংগলী লেখক হিচাপে তেওঁ বৰ্তমান তেওঁ নিউজাৰ্চিত কৰ্মৰত। সেই সূত্ৰে তেওঁ যিটো নিজৰ যিটো অভিজ্ঞতা নিজৰ মাতৃভূমিৰ পৰা আঁতৰি বেলেগ এখন ঠাইত থাকি সেই ঠাইখনৰ খাদ্য সম্ভাৰৰ লগত অভ্যস্ত হ'বলৈ চেষ্টা কৰোঁতে কেনেকৈ নিজৰ পৰিচয়টো হেৰুৱাই পেলোৱাৰ যি ভয়, সেই ভয়টোকো তেওঁ সাহিত্যৰ জৰিয়তে উপস্থাপন কৰিছে। আৰু সেই নিজৰ পৰিচয়টো বেলেগ এখন ঠাইত বা বিশ্বায়নৰ যুগত ধৰি ৰখাৰ ক্ষেত্ৰত খাদ্য কেনেকৈ এটা আহিলা হ'ব পাৰে বা এটা মাধ্যম হ'ব পাৰে, সেই বিষয়ে তো এই দোজ ডিলিচিয়াছ লেটাৰ্ছ সেই উপন্যাসখনত বেংগলী মিঠাই, কাৰণ বেংগলীসকলৰ মাজত মিঠাই খুব তেওঁলোকৰ প্ৰিয়, মিঠাই মিঠা বা বিভিন্ন ধৰণৰ তেনেকুৱা মিঠা খাদ্য তেওঁলোকৰ প্ৰিয়। তে তাতে মই সন্দেশ যিটো বেংগলী এবিধ মিঠাই সেই তাৰ উদাহৰণ দিব পাৰোঁ। তাতে সন্দেশে সেই উপন্যাসখনৰ এটা এটা প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হৈছে সন্দেশ মিঠাইটো। তাতে যিটো চৰিত্ৰ আছে, মূল চৰিত্ৰ শোভা শুভলক্ষ্মী সেনগুপ্তা, তাই যেতিয়া বিদেশৰ পৰা আকৌ বিভিন্ন কামত কলকাতালৈ আকৌ যেতিয়া ঘূৰি আহে, তেতিয়া তাই যেতিয়া সন্দেশৰ দোকান এখনৰ কলকাতালৈ ঘূৰি আহে, তেতিয়া সেই দোকানৰ পৰা তেওঁ ফটো মাৰি, দোকান এখনৰ ফটো মাৰি তেওঁ যিটো আমি সচৰাচৰ কৰোঁ ফেচবুকত তেওঁ এখন ফটো আপলোড কৰে, আৰু তেতিয়া তেওঁৰ যিখিনি বেংগলী বন্ধু বিদেশত থাকে তেওঁৰ লগত, আৰু তেওঁলোকে তেওঁক মেছেজ দিয়ে যে আমাৰ কাৰণে পেকিং কৰি লৈ আহিব লাগে। গতিকে সেই যিটো আমি সাধাৰণতে সেইটো আমাৰ দৈনন্দিন জীৱনতো আমিও কৰিয়ে থাকোঁ, যে তেনেকুৱা ধৰণৰ সৰু সৰু কিছুমান বিৱৰণ সেই উপন্যাসখনত দাঙি ধৰা হৈছে। ইয়াৰ উপৰিও বেংগলী বহুত খাদ্য সম্ভাৰ যেনে ভাপা ইলিশ, কচৰি, তেনেকুৱা ধৰণৰ বহুত খাদ্য সম্ভাৰৰ বিৱৰণ সেই উপন্যাসখনত দিয়া হৈছে। আৰু সেই উপন্যাসখনৰ এটা বৈশিষ্ট্য কি, প্ৰতিটো চেপ্টাৰৰ পাছতে যিটো খাদ্যৰ ওপৰত মূলতঃ ফোকাছ কৰা হৈছে সেই খাদ্যটোৰ এটা ৰেচিপি সেই উপন্যাসখনত দিয়া হৈছে, মানে কেনেধৰণে সেই খাদ্যটো প্ৰস্তুত কৰিব পাৰোঁ আমি, তাৰো এটা ৰেচিপি দিয়া হৈছে।
0: আমি নৃগোষ্ঠীয় যিটো অস্তিত্ব তাৰ প্ৰতীকী প্ৰকাশ হিচাপে খাদ্যৰ প্ৰয়োগৰ কথাও কৈছিলোঁ। এইখিনিতে মোৰ পটককৈ মনত পৰিছে যে কেতিয়াবা আমি অসমীয়া মানুহৰ কথা ক'বলৈ গ'লে খাৰ খোৱা অসমীয়া বুলি কওঁ, খৰিচাৰ কথা কওঁ, নহয় জানো? ঠিক তেনেদৰে আমি দক্ষিণ ভাৰত বুলি ক'লে আমি ইডলিৰ কথা মনত পেলাওঁ, চম্বৰৰ কথা মনত পেলাওঁ। আপুনি এইমাত্ৰ কৈ গ'ল বঙালীসকলৰ কথা ক'বলৈ গ'লে মিঠাইজাতীয় বা ইলিছ মাছৰ কথা কওঁ। অৰ্থাৎ আমি সাহিত্যিক বা সাংস্কৃতিকভাৱে এটা জাতিক বা এটা জনগোষ্ঠীক সদায় খাদ্য এটাৰ সৈতে প্ৰতীকীভাৱে সংযুক্ত কৰোঁ, সেই সম্পৰ্কে আপোনাৰ অকণমান মতামত জানিব বিচাৰিছোঁ সাহিত্যত।
1: সেই ক্ষেত্ৰত আমি য়েছে দৰ্জে ঠংচিৰ সকতা মানুহ উপন্যাসখন চাব পাৰোঁ। তাতে তেখেতে মনপা জনগোষ্ঠীৰ যি খাদ্য সম্ভাৰ, সেই খাদ্য সম্ভাৰৰ এটা বিশদ বিৱৰণ দাঙি ধৰিছে। বিশেষকৈ তেওঁলোকৰ জনগোষ্ঠীয় খাদ্য যি ইয়াকৰ শুকান মাংস, থুকপা, আৰু তেওঁলোকৰ পৰম্পৰাগত পানীয় আৰাক, এই ধৰণৰ বিভিন্ন খাদ্য সম্ভাৰৰ বিৱৰণ তেওঁ দিছে, যাতে পাঠকসকলে যেতিয়া পঢ়ি যায় উপন্যাসখন, সেই মনপা যিটো জনগোষ্ঠী, সেই জনগোষ্ঠীৰ সংপৃক্ত কৰিব যাতে পাঠকে পাৰে, সেই উদ্দেশ্যে হয়তো তেওঁ সেই মানে খাদ্য সম্ভাৰ বা তেওঁলোকৰ সাজপাৰ সেই সম্পৰ্কে বিৱৰণ বিশদভাৱে দাঙি ধৰিছে। আৰু তাতে দেখা যায় যে খাদ্য সম্ভাৰসমূহ বিশেষকৈ আমাৰ জনগোষ্ঠীয় মানুহৰ মাজত সেই এটা প্ৰেক্টিচ এটা আছে যে তেওঁলোকে নিজৰ যি ইষ্টদেৱতা তেওঁলোকলৈ খাদ্য উৎসৰ্গা কৰে। তাতে তেওঁলোকৰ যি পৰম্পৰাগত পানীয় আছে আৰাক, সেই আৰাকটো আমাৰ জনগোষ্ঠীয় মানুহৰ মাজত যিটো বিশ্বাস আছে যে তেওঁলোকৰ ইষ্টদেৱতাই সেই তেনেকুৱা ধৰণৰ পানীয় উৎসৰ্গা কৰা বা নৈবেদ্য হিচাপে দিয়া, সেই প্ৰেক্টিচটো তেওঁ সেই উপন্যাসখনত দাঙি ধৰিছে। গতিকে সেই উপন্যাসখন যদি আমি চাওঁ, তাতে নৃগোষ্ঠীয় চেতনা বা সাংস্কৃতিক সক্ৰিয়তাৰ কথা আমি চাব পাৰোঁ। খাদ্য কেনেকৈ নৃগোষ্ঠীয় চেতনা এটাৰ প্ৰতিনিধিত্ব কৰিব পাৰে বা এটা সাংস্কৃতিক সক্ৰিয়তা বজাই ৰখাৰ ক্ষেত্ৰত এটা জনগোষ্ঠীৰ মাধ্যম হ'ব পাৰে, সেই সম্পৰ্কে আমি চাব পাৰোঁ সেই উপন্যাসখনত।
0: আমাৰ অসমীয়া যিটো মৌখিক সাহিত্য, সেই মৌখিক সাহিত্যত আমি দেখা পাওঁ যে খাদ্যৰ যথেষ্ট উল্লেখ আছে। অৱশ্যে মই উল্লেখ বুলি ক'লে ভুল হ'ব বাৰু, আপুনি যিহেতু সাহিত্যৰ খাদ্যৰ অলপ গভীৰ বা বিশ্লেষণাত্মক কথা অলপ কৈ আছে, এই বিষয়ে অকণমান জনাওকচোন।
1: অসমীয়া মৌখিক সাহিত্য বা লোকসাহিত্যত বিহু নাম, ডাকৰ বচন, বিয়া নাম, এইসমূহত খাদ্যৰ উল্লেখ আছে আৰু বহুত স্তৰিতভাৱে কিছুমান খাদ্যৰ আমি বৰ্ণনা পাওঁ। আৰু যেতিয়া খাদ্য এটাৰ উল্লেখ থাকে, সেই খাদ্যটোৰ লগতে এটা প্ৰতীকী অৰ্থও বহন কৰে। বিশেষকৈ আমি বিহু নামৰ ক্ষেত্ৰত যদি চাওঁ, তেতিয়া এজন বিহুৱাই যেতিয়া এটা বিহু নাম গায় তেওঁৰ প্ৰেয়সীক উদ্দেশ্য কৰি, তাতে দেখা যায় যে বিহু নামটোত প্ৰেয়সীগৰাকীৰ যি শৰীৰ সৌন্দৰ্য, সেই শৰীৰ সৌন্দৰ্যক বিভিন্ন খাদ্য বস্তুৰ লগত তুলনা কৰা হয়। যেনে এটা বিহু নাম আছে, তোমাৰ গাল দুখনি পাভ মাছৰ নিচিনা। পাভ মাছটো আমি জানো, পাভ মাছ এটা খুব এটা কোমল পিচল এটা মাছ। গতিকে যি প্ৰেয়সীগৰাকীৰ যি শৰীৰ সৌন্দৰ্য, তেওঁৰ গাল দুখন পাভ মাছৰ লগত তুলনা কৰা হৈছে। আৰু তেতিয়া যেতিয়া তেনেকৈ আমি চাওঁ, তেতিয়া যি ইংৰাজীত যিটো কোৱা হয় কমোডিফিকেশ্যন,
0: এটা নাৰী শৰীৰক কেতিয়াবা কেতিয়াবা মানে
1: সামগ্ৰীৰ লগত তুলনা কৰা হয়, সেই কমোডিফিকেশ্যনৰ ধাৰণাটো আমি তাত পাব পাৰোঁ। আৰু কিছু ক্ষেত্ৰত সেই বিৱৰণসমূহ কিছু পৰিমাণে ছেক্সিষ্ট হোৱাও পৰিলক্ষিত হয়, তথাপিও খাদ্যৰ বিৱৰণ আমাৰ অসমীয়া লোকসাহিত্যত দেখা যায়।
0: আৰু উদাহৰণ,
1: বিয়া নামৰ ক্ষেত্ৰত তেনেকুৱা বহুত উদাহৰণ আছে। বিশেষকৈ বিয়া এখন যেতিয়া হয়, আমি তাত বিয়াত দেখা যায় যে মাছ, বিয়াত মাছটো এটা খুব গুৰুত্বপূৰ্ণ এটা অংগ, আৰু বিয়া নামতো মাছৰ উল্লেখ পোৱা যায়। কাৰণ লীলা গগৈৰ অসমৰ সংস্কৃতি কিতাপখন যদি আমি চাওঁ, তেখেতে লিখিছে আৰু ময়ো মোৰ আশে পাশে ঠাইবোৰত দেখিছোঁ যে মই বিয়া এখনত দৰাঘৰৰ পৰা কইনাঘৰলৈ মাছ দি পঠিওৱা হয়। আৰু অসমৰ বহু ঠাইত লীলা গগৈৰ কিতাপত তেওঁ উল্লেখ কৰিছে যে অসমৰ বহু ঠাইত এযোৰ মাছ দিয়া হয়, অকল এটা মাছ দিয়া নহয়, আৰু কিছুমান ঠাইত গোটা মাছ এটা দিয়া হয়। সেইটোৱে গোটা মাছ এটা যেতিয়া মানে দিয়া হয়, সেই গোটা মাছটো সাধাৰণতে যিটো পুৰুষৰ জননাংগৰ লগত সাধাৰণতে তুলনা কৰা হয়। চ' সেই ধৰণৰ এটা ধাৰণাও অসমৰ মানে বিয়া গোটেই সংস্কৃতিটোত বা বিয়া নামত এই ধৰণৰ এটা ধাৰণা আমি
0: আকৌ আপুনি যিটো দুটা মাছ দিয়াৰ কথা ক'লে, সেইটো তেওঁলোকৰ যে এতিয়া বৈবাহিকভাৱে যিটো জুতি বান্ধিছে সেইটোৰ কথা আহে। ঠিক তেনেদৰে আমাৰ ডাকৰ বচনখিনিতো কিন্তু বহুত এনেকুৱা ধৰণৰ খাদ্য প্ৰসংগ আছে য'ত খাদ্য বা খাদ্য সামগ্ৰীক মানুহৰ জীৱন ধাৰণ, মানুহৰ অস্তিত্ব, মানুহৰ কামনা বাসনা এইবিলাকৰ লগত তুলনা কৰা হয়। এই গোটেই আলোচনাটোত আপুনি দুটা শব্দ কৈছিলে, ইংৰাজী শব্দ দুটা কৈছিলে, এটা কৈছিলে কালিনাৰী ফিকশ্যন আৰু এটা কৈছিলে ফুড ষ্টাডিজ। আমি আলোচনাৰ একেবাৰে শেষৰ ফাললৈ আহিছোঁ। মই এই দুইটা শব্দৰ অকণমান সহজ ভাষাত বিশ্লেষণটো বিচাৰিছোঁ যাতে আমাৰ শ্ৰোতাসকলো এই বিষয়ৰ প্ৰতি আকৰ্ষিত হয়।
1: সাহিত্যৰ গৱেষণাৰ ক্ষেত্ৰত ফুড ষ্টাডিজ আৰু কালিনাৰী ফিকশ্যন বৰ্তমান সময়ত এক নতুন আৰু গুৰুত্বপূৰ্ণ ধাৰা হিচাপে আমি চাব পাৰোঁ। ফুড ষ্টাডিজ বুলি ক'লে মূলতঃ খাদ্যক কেৱল পুষ্টিৰ দিশৰ পৰা নাচায়, বৰঞ্চ খাদ্য আৰু মানৱ অভিজ্ঞতাৰ মাজৰ যি সম্পৰ্ক, সেই সম্পৰ্কক ফুড ষ্টাডিজে বিশেষভাৱে অধ্যয়ন কৰে। অৰ্থাৎ খাদ্য উৎপাদনৰ পৰা খাদ্য গ্ৰহণলৈকে এই গোটেই প্ৰক্ৰিয়াটোৰ লগত আমাৰ মানুহৰ সংস্কৃতি, লিংগ, ধৰ্ম, শ্ৰেণী, স্মৃতি, শ্ৰম আদি বহু দিশ জড়িত হৈ থাকে। আৰু এই গোটেই দিশসমূহক ফুড ষ্টাডিজে নিজৰ অধ্যয়নৰ ভিতৰত অন্তৰ্ভুক্ত কৰে। ফুড ষ্টাডিজ এটা ইণ্টাৰডিচিপ্লিনাৰী বিষয়। এই ফুড ষ্টাডিজ এই বিষয়টোৱে সাহিত্য, সমাজ বিজ্ঞান, ইতিহাস, সংস্কৃতি, অধ্যয়ন, নৃতত্ব আদি বিভিন্ন বিষয় সামৰি লয়, বিভিন্ন বিষয়ৰ সৈতে এই ফুড ষ্টাডিজ বিষয়টো জড়িত। আৰু এতিয়া আনহাতে কালিনাৰী ফিকশ্যন যদি চাওঁ, কালিনাৰী ফিকশ্যন হ'ল সাহিত্যৰ এনে এটা ধাৰা য'ত খাদ্য কেৱল কাহিনী এটাৰ নেপথ্যৰ এটা বৰ্ণনা হিচাপে নাথাকি ই কাহিনীৰ গতিশীলতা তথা প্লটৰ বিকাশৰ এটা গুৰুত্বপূৰ্ণ আহিলা হিচাপে ব্যৱহাৰ কৰা হয়। এই ধৰণৰ সাহিত্যত ৰেচিপি, ৰন্ধন প্ৰকৰণ, পাকঘৰ বা খাদ্যাভাসৰ মাধ্যমেৰে চৰিত্ৰ এটাৰ পৰিচয়, চৰিত্ৰটোৰ আনসমূহ চৰিত্ৰ বা সমাজৰ সৈতে সম্পৰ্ক, লিংগ,

0: প্ৰৱাসী চেতনা, নৃগোষ্ঠীয় চেতনা, স্মৃতি, আৱেগ আদি বিভিন্ন মনস্তাত্ত্বিক দিশো প্ৰকাশ। কালিনাৰী ফিকশ্যনত দেখা যায় যে নাৰী চৰিত্ৰসমূহে যি লিংগ বৈষম্যৰ বা উৎপীড়নৰ অভিজ্ঞতা তেওঁলোকৰ হয়, সেই অভিজ্ঞতাটো খাদ্যই এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মই ইতিমধ্যে সেইটো কথা কৈছোঁ, কেনেকৈ পুৰুষতান্ত্ৰিক সমাজত খাদ্য এটা আহিলা হিচাপে লোৱা হয় নাৰীক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে। আৰু একে সময়তে খাদ্য কিদৰে নাৰীৰ আত্মপ্ৰকাশ বা প্ৰতিবাদৰ ভাষা হৈ পৰে, এই বিষয়েও কালিনাৰী ফিকশ্যনে সামৰি লৈছে। এই বিষয়ে
1: যিটো আপুনি ধৰক দঁতাল হাতীৰ উৰুৱাই খোৱাৰ ক্ষেত্ৰত ক'লে, আনকি নতুনকৈ অলপ দিনৰ আগতে ৰিলিজ হোৱা যিখন মিছেছ নামৰ যিখন চিনেমা, তাতো কেনেকৈ ছোৱালীজনীয়ে এখেদৌ শেষত খাদ্যৰ জৰিয়তে নিজৰ প্ৰতিবাদটো প্ৰকাশ কৰে, তেনেকুৱা ধৰণৰ কথাবোৰে চাগে ইয়াত আলোচনা হয়, নহয় জানো? আৰু তেনেহ'লে আমি প্ৰায় আলোচনা সামৰিবৰ হৈছে। একেবাৰে শেষত মই কওঁ যে সাহিত্য এতিয়া বৰ্তমান ডিজিটেল মাধ্যমতো উপলব্ধ, নহয় জানো? আৰু ডিজিটেল মাধ্যমত আকৌ খাদ্যৰ ৰেচিপি, খাদ্যৰ ধৰণৰ খাদ্য সম্পৰ্কীয় উপস্থাপনো বহুত ধৰণৰ হ'ব। এই দুয়োটাক আন্তঃসম্পৰ্কিতভাৱে কিদৰে কৰিব পাৰি?
0: এইটো এটা খুব ভাল বিষয় হ'ব পাৰে গৱেষণাৰ, যে আমি এতিয়া অকণমান সময়ৰ আগতে কৈছিলোঁ যে সন্দীপা মুখাৰ্জী দত্তৰ যেতিয়া কথা কৈছিলোঁ, যে তেওঁ প্ৰথমে এগৰাকী ফুড ব্লগাৰ আছিলে, তেওঁ বং মমছ কুক বুক বুলি এটা ব্লগ লিখিছিলে, আৰু তাৰপাছত তেওঁ বং মমছ কুক বুকটো এটা এখন কিতাপ হিচাপে প্ৰকাশ কৰে। তো তাতে তেওঁ বিভিন্ন ৰেচিপি দিছিলে আৰু খাদ্যৰ লগত তেওঁৰ নিজৰ যি অভিজ্ঞতা সেই সম্পৰ্কে তেওঁ লিখিছিলে। এতিয়াও তেওঁ ফেচবুকত সেই সম্পৰ্কীয় লিখা মেলা কৰি থাকে। আৰু তো যিটো ছ'চিয়েল মিডিয়া বা সামাজিক মাধ্যমত খাদ্যৰ যি বিৱৰণৰ কথা কৈছে আপুনি, সেই বিৱৰণটো আমি আজিকালি দেখা পাওঁ ইউটিউবতো বহুত কুকিং চেনেল আছে য'ত বিভিন্ন খাদ্যৰ ৰেচিপি দিয়া হয়। আৰু এই চেনেলসমূহে, কিছুমান চেনেলৰ কথা মই নকওঁ, কিছুমানে সেই কিছুমান আমাৰ পৰম্পৰাগত খাদ্যৰ বিকৃত কৰাও দেখা পোৱা যায়, কিন্তু কিছুমান চেনেল খুব ভালকৈ তেওঁলোকে নিজৰ যিখিনি পৰম্পৰাগত খাদ্য, সেই পৰম্পৰাগত খাদ্যখিনি মানুহৰ মাজলৈ উলিয়াই অনাত সেই চেনেলসমূহে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। এতিয়া যিহেতু বিশ্বায়নৰ যুগ, আমি যেতিয়া আমাৰ খাদ্য সম্ভাৰ বিশ্ব দৰবাৰলৈ লৈ যাবলৈ হ'লে কিছু ক্ষেত্ৰত আমি এৰাধৰা কৰিব লগা হ'ব পাৰে। বিশেষকৈ শ্বেফ বিকাশ খান্নাই এবাৰ কৈছিলে এটা ইণ্টাৰভিউত যে আমাৰ অসমীয়া খাদ্যৰ এটা এটা গ্ল'বেল এপিল আছে, ভালকৈ যদি উপস্থাপন কৰা হয় তেনেহ'লে অসমীয়া খাদ্য বজাৰ দখল কৰিব পৰা এটা ক্ষমতা অসমীয়া খাদ্যৰ আছে। গতিকে সেই ক্ষেত্ৰত ছ'চিয়েল মিডিয়া বা সামাজিক মাধ্যমৰ যিবোৰ মই কুকিং চেনেলবোৰৰ কথা কৈছোঁ বা ফুড ব্লগিঙৰ কথা কৈছোঁ, সেই ফুড ব্লগিঙে সেই ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে বা ইতিমধ্যে কৰিছে। বহুত কুকিং চেনেল আছে তেনেকুৱা যে পৰম্পৰাগত খাদ্য, অসমীয়া জনগোষ্ঠীয় খাদ্য মানুহৰ মাজলৈ উলিয়াই আনিছে।
1: আৰু ইয়াৰ ফলত নতুন প্ৰজন্মইও হয়তো যিসকলে অকণমান বেলেগ ধৰণৰ খাদ্যৰ প্ৰতি আকৰ্ষিত হৈছিলে, তেওঁলোকেও নিজৰ খাদ্যটোক চিনি পোৱাত, নিজৰ খাদ্যটো গ্ৰহণ কৰি এক ধৰণৰ আত্মিক সন্তুষ্টি লাভ কৰাত আৰু সদৌ শেষত ইয়াক সকলোৰে মাজলৈ লৈ যোৱাৰ ক্ষেত্ৰত এটা ডাঙৰ ভূমিকা পালন কৰিব পাৰে, নহয় জানো? গতিকে আমি আলোচনাটো আৰম্ভ কৰিছিলোঁ এইবুলি যে সাহিত্যত খাদ্য কেৱল পৃষ্ঠভূমিৰ, প্ৰস্তাদপটৰ বা কাহিনীৰ লগত গৈ থকা মাত্ৰ কিছুমান উল্লেখ নহয়। সাহিত্যই প্ৰতীকী ৰূপত, ৰূপকাত্মক ৰূপত বিভিন্ন ধৰণেৰে বিভিন্ন ধৰণৰ চেতনাক প্ৰকাশ কৰিব পাৰে, আৰু আপুনি আপোনাৰ কথাৰে সেইখিনি যিমান দূৰ পাৰে জাষ্টিফাই কৰিবলৈ যত্ন কৰিলে। সদৌ শেষত মই শ্ৰোতাসকলক জনাওঁ যে সাহিত্য সুবাস যিহেতু সাহিত্যৰ এটা অনুষ্ঠান, গতিকে সাহিত্য অনুষ্ঠানৰ এটা খবৰ হিচাপে জনাওঁ যে কেইদিনমানৰ আগতে আন্তৰ্জাতিক বুকাৰ বঁটা ইতিমধ্যে ঘোষিত হৈছে। আৰু এই আন্তৰ্জাতিক বুকাৰ বঁটাত যিখন কিতাপ, টাইৱান ট্ৰেভেলক বুলি যিখন কিতাপে বঁটাটি এইবাৰ পাবলৈ সক্ষম হৈছে, সেইখনতো কিন্তু খাদ্যক এই বিভিন্ন ধৰণৰ অনুভূতি প্ৰকাশৰ এটা গুৰুত্বপূৰ্ণ আহিলা হিচাপে ব্যৱহাৰ কৰা হৈছে। আমাৰ নিজৰ লোকসাহিত্য, আমাৰ অসমীয়া ভাষাৰ সাহিত্য বা বিভিন্ন ধৰণৰ জনগোষ্ঠীয় সাহিত্যটো হয়তো খাদ্যৰ এই পৰম্পৰাগত ৰূপটো নহয়, বৰঞ্চ তাৰ যিটো প্ৰকাশিকা শক্তি সেইটো নিহিত হৈ আছে। গতিকে মই সকলোকে অনুৰোধ কৰিম, আপোনালোকে আশে পাশে থকা, আপোনালোকৰ ঘৰত থকা তেনেকুৱাবোৰ সমলক বিচাৰি উলিয়াওক আৰু সাহিত্যৰ এই নতুন দিশটোক সমৃদ্ধ। আমাৰ এই আলোচনাটোলৈ আহি আমাৰ সৈতে কথা পতাৰ বাবে, আমাক সময় দিয়াৰ বাবে মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
0: ময়ো এটা নতুন মোৰ অভিজ্ঞতা হ'ল যে খাদ্য ইমান দিনে গৱেষণা কৰি আছোঁ যদিও এনেকুৱা মাধ্যমেৰে কথাবোৰ কোৱা হোৱা নাছিল, গতিকে এই সুযোগটো মোক দিয়াৰ বাবেও মই আকাশবাণী নগাঁৱৰ সমূহ কৰ্মকৰ্তাক ধন্যবাদ জনাইছোঁ।
1: হয়, মই লগতে এইখিনিতে আশা কৰিছোঁ আমি সমূহ আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰিয়ালে আপোনাৰ গৱেষণা কৰ্মটো খুব সফলতাৰে মানে সামৰণি পৰক, তাৰ বাবে আমি শুভেচ্ছা জনাইছোঁ।
0: ধন্যবাদ।
1: হয়, ধন্যবাদ। পুনৰ এক নতুন বিষয়লৈ অহা মাহৰ প্ৰথমটো সোমবাৰে পুনৰ লগ পাম। সকলোলৈকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সাহিত্য সভা অনুষ্ঠানটি আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।
2: সাহিত্য সভা অনুষ্ঠানটি শুনিলে, অনুষ্ঠানটি যুগুতাই আগবঢ়ালে জয়ন্ত মাধৱ তামুলীয়ে।

আপোনালোকৰ জ্ঞাতার্থে জনাওঁ যে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ 50 বছৰীয়া সোণালী জয়ন্তী বছৰজোৰা কাৰ্যসূচীৰে উদযাপন কৰিবলৈ লোৱা হৈছে। এই উদ্দেশ্যে পৰিষদৰ নগাঁও আঞ্চলিক পৰীক্ষাগাৰ আৰু কাৰ্যালয়ৰ অন্তৰ্গত বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ত ডাষ্টবিন বিতৰণ, পৰিৱেশ সম্পৰ্কীয় সজাগতা সভা আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰিবলৈ লোৱা হৈছে। ইয়াৰ উপৰিও মৰিগাঁও, হোজাই আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ বিভিন্ন ৰাজহুৱা স্থানত বজাৰ সমাৰৰ বাবে পুনৰ ব্যৱহাৰৰ যোগ্য মোনা বিতৰণ তথা ৰাইজৰ মাজত বিভিন্ন গোটা আৱৰ্জনা পৃথকীকৰণ আৰু নিষ্কাশন সম্বন্ধে সজাগতাৰ সৃষ্টিৰ ব্যৱস্থা কৰা হৈছে। লগতে আগন্তুক বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি নগাঁওস্থিত অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ আঞ্চলিক পৰীক্ষাগাৰ আৰু কাৰ্যালয়ৰ সৌজন্যত আৰু কলিয়াবৰস্থিত মেছাৰ্ছ বাৰ্জাৰ পেইণ্টছ প্ৰাইভেট লিমিটেডৰ সামাজিক দায়বদ্ধতা কাৰ্যসূচীৰ অধীনত নগাঁও চহৰৰ সমগ্ৰ মিলনপুৰৰ পথৰ দুয়োকাষে লগতে মথাউৰিত গছপুলি ৰোপণ আৰু সংৰক্ষণৰ দিহা কৰা হৈছে। ইয়াৰ উপৰিও নগাঁও জিলাৰ কেইবাটাও ইটাৰভাটা আৰু হোজাই জিলাৰ বিভিন্ন শিলভঙা উদ্যোগত গছপুলি ৰোপণ আৰু সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। সচেতন ৰাইজ আৰু ছাত্ৰ ছাত্ৰীসকলৰ সহায় সহযোগিতা একান্তই কামনা কৰা হ'ল। ধন্যবাদ। আঞ্চলিক পৰীক্ষাগাৰ আৰু কাৰ্যালয় নগাঁও, অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ।

আকাশবাণী নগাঁও অনুষ্ঠান প্ৰচাৰিত হৈছে এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত। লোকসংগীতৰ অনুষ্ঠানত এতিয়া আগবঢ়াইছোঁ গগন চৌধুৰীৰ কণ্ঠত লোকগীত।

আকাশবাণী নগাঁও কেন্দ্ৰৰ সাপ্তাহিক অনুষ্ঠান ৰাইজৰ পদূলিত আকাশবাণী। এই অনুষ্ঠানত কাইলৈ মঙলবাৰে নিশা 8:02 নগাঁৱৰ জিতেন শইকীয়া প্ৰাথমিক বিদ্যালয় 1935 আৰু 1870 চনতে প্ৰতিষ্ঠা কৰা 36 নং তেলীয়া পহুকটা প্ৰাথমিক বিদ্যালয়ৰ কথা বতৰা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানটি আগবঢ়াব কিৰণ চন্দ্ৰ নাথে।

আকাশবাণী নগাঁও কেন্দ্ৰৰ সাপ্তাহিক অনুষ্ঠান ৰাইজৰ পদূলিত আকাশবাণী। এই অনুষ্ঠানত কাইলৈ মঙলবাৰে নিশা 8:02 নগাঁৱৰ জিতেন শইকীয়া প্ৰাথমিক বিদ্যালয় 1935 আৰু 1870 প্ৰতিষ্ঠা কৰা 34 তেলিয়া পহুকটা প্ৰাথমিক বিদ্যালয়ৰ কথা বতৰা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানটি আগবঢ়াব কিৰণ চন্দ্ৰ নাথে।

0: আকাশবাণী নগাঁও খন্তেক পিছতে 9:25 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা আঞ্চলিক বাতৰি ৰিলে কৰি শুনোৱা হ'ব।
1: এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই ঋতুস্মিতা তামুলী। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাক সাক্ষাৎ কৰি ৰাজ্যৰ স্বাস্থ্যখণ্ডত বিকাশৰ বাবে তেওঁৰ নিৰন্তৰ প্ৰচেষ্টাক ধন্যবাদ জ্ঞাপন কৰে। ইয়াৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণক নতুন দিল্লীত সাক্ষাৎ কৰি ৰাজ্যখনৰ বিকাশৰ গতি সম্পৰ্কে অৱগত কৰে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে কয় যে নিজৰ সততা আৰু নিষ্ঠাৰে জনসেৱাৰ ক্ষেত্ৰত নজিৰ সৃষ্টি কৰা ৰাধাকৃষ্ণক সাক্ষাৎ কৰাটো এটা শিক্ষণৰ অভিজ্ঞতা বুলি ক'ব পাৰি। মুখ্যমন্ত্ৰীয়ে অনাগত সময়তো উপৰাষ্ট্ৰপতিগৰাকীৰ পৰামৰ্শ আৰু সহযোগিতা কামনা কৰে। ইপিনে ৰাজ্যখনক দেশৰ ক্ৰীড়াৰ প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কেন্দ্ৰীয় চৰকাৰৰ সহযোগিতা কামনা কৰিছে। মুখ্যমন্ত্ৰীয়ে আজি কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ তথা যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী মনসুখ মাণ্ডাভিয়াক সাক্ষাৎ কৰি অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ আন্তঃগাঁথনি উন্নয়ন সন্দৰ্ভত আলোচনা কৰে। অহা 5 জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটোৱা হ'ব। খানাপাৰাৰ জ্যোতি বিষ্ণু সাংস্কৃতিক প্ৰেক্ষাগৃহত এই শপত অনুষ্ঠানৰ আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক নতুন দিল্লীত সাক্ষাৎ কৰাৰ পাছতেই এই কথা ঘোষণা কৰে। বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি সংবাদ মাধ্যমৰ আগত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ সন্দৰ্ভত সদৰি কৰে। তেওঁ কয় যে মুখ্যমন্ত্ৰী ডঃ শৰ্মা আৰু দলৰ কেন্দ্ৰীয় নেতৃত্বই মন্ত্ৰিত্ব প্ৰদান সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব। বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে এমাজন আৰু চৰকাৰী ই মাৰ্কেট প্লেছত ইয়াৰ বহুল প্ৰচাৰিত ইক'শ্বপ মুকলি কৰিছে। প্ৰান্তীয় সম্প্ৰদায়ৰ লোকসকলৰ দ্বাৰা স্থানীয়ভাৱে তৈয়াৰী জৈৱ বৈচিত্ৰ সম্পৰ্কিত সামগ্ৰীসমূহ এখন বহল বজাৰৰ জৰিয়তে বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ বাবে এই পদক্ষেপ লোৱা হৈছে। এই ই মাৰ্কেট প্লেছে কাজিৰঙাৰ সমৃদ্ধ ঐতিহ্য বহন কৰাৰ লগতে দাঁতিকাষৰীয়া গাঁৱৰ শিল্পী আৰু উৎপাদক গোটসমূহৰ বাবে এখন শক্তিশালী বজাৰ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে। উল্লেখযোগ্য যে কাজিৰঙা ষ্টাফ ৱেলফেয়াৰ ছচাইটিয়ে পৰিচালনা কৰা এই ইক'শ্বপসমূহে আৰম্ভণিৰ দুবছৰৰ ভিতৰতে আশানুৰূপ অগ্ৰগতি লাভ কৰা পৰিলক্ষিত হৈছে। এই ইক'শ্বপে 2025-26 বৰ্ষত 1,87,00,000 টকাৰ সামগ্ৰী বিক্ৰীৰে 2024-25 বৰ্ষৰ 1,24,00,000 টকাৰ সামগ্ৰী বিক্ৰীৰ অভিলেখ ভংগ কৰিছে। চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত জিক্ৰুল হাছান ফাহাদে আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত দ্বিপাক্ষিক আলোচনাত মিলিত হয়। ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু বাংলাদেশৰ উচ্চ শিক্ষানুষ্ঠানসমূহৰ মাজত শৈক্ষিক আদান প্ৰদান, যুটীয়া গৱেষণা আদি কৰাৰ বাবে এই কাৰ্যসূচী অনুষ্ঠিত হয়। বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য জিতেন হাজৰিকাৰ নেতৃত্বত অনুষ্ঠিত আলোচনাত বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক ডক্টৰ পৰমানন্দ সোণোৱাল, অধ্যাপক দেৱকুমাৰ চক্ৰৱৰ্তী, সুৰজিৎ বৰকাকতি আৰু অংকুৰ ভৰালীয়ে অংশগ্ৰহণ কৰে। 10খন ৰাজ্যৰ 24খন ৰাজ্যসভা আসনৰ দ্বিবাৰ্ষিক নিৰ্বাচনৰ বাবে আজি অধিসূচনা জাৰি কৰা হৈছে। অন্ধ্ৰপ্ৰদেশ, গুজৰাট আৰু কৰ্ণাটকৰ 4খনকৈ, ৰাজস্থান আৰু মধ্যপ্ৰদেশত 3খন, ঝাৰখণ্ডত 2খন আৰু মণিপুৰ, মেঘালয়, অৰুণাচল প্ৰদেশ আৰু মিজোৰামৰ 1খনকৈ আসনৰ বাবে এই নিৰ্বাচন অনুষ্ঠিত হ'ব। চলিত মাহত ৰাজ্যসভাৰ সদস্য হিচাপে কাৰ্যকাল সম্পূৰ্ণ কৰিবলগীয়া নেতাসকলৰ ভিতৰত প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা জে ডি এছৰ নেতা এইচ ডি দেৱেগৌড়া, কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ নেতা জৰ্জ কুৰিয়ান আৰু ৰৱনীত সিং, ৰাজ্যসভাৰ বিৰোধী পক্ষৰ নেতা তথা কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে অন্যতম। ৰাজ্যসভাৰ দ্বিবাৰ্ষিক নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ আজিৰে পৰা 8 জুনলৈ দাখিল কৰিব পাৰিব। 18 জুনত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব আৰু সেইদিনাই ভোটগণনা কৰা হ'ব। 10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ মানসিক স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি তিতাবৰ সমজিলা প্ৰশাসনৰ উদ্যোগত তিতাবৰ টাউন হাইস্কুলত মানসিক স্বাস্থ্য আৰু চাপ নিয়ন্ত্ৰণ সন্দৰ্ভত এটা কাৰ্যসূচী অনুষ্ঠিত। ডঃ সুদীপ্ত বৰাই মানসিক স্বাস্থ্যৰ বিভিন্ন দিশ সম্পৰ্কে বক্তব্য আগবঢ়ায়। ছাত্ৰ ছাত্ৰীসকলক মানসিক স্বাস্থ্যৰ বিষয়ে মুকলিকৈ আলোচনা কৰিবলৈও আজিৰ অনুষ্ঠানত উৎসাহিত কৰা হয়। নিশাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:05 শুনিবলৈ পাব।
0: এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত এয়া আকাশবাণী নগাঁও শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত আগবঢ়াইছোঁ কৰ্ণাটকী শাস্ত্ৰীয় সংগীত মহাৰাজাপুৰম সান্থানমৰ কণ্ঠত।